নমস্কাৰ। পুৱা 5:33 যোৱাৰ লগে লগে সমশ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আকাশবাণী গুৱাহাটী মহাবাহুৰ আজিৰ অনুষ্ঠান। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 12 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 6 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 27 তাৰিখ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ ৰুমত মিতালী বৰবৰা আৰু অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, নিখিল শৰ্মা, বিবেক শৰ্মা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই জয়লী ভট্টাচাৰ্য। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত শুনিলে। জ্যোতিকা ডেকাৰ কণ্ঠত, ভানুদেৱী আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, ৰেখা কলিতা দাসৰ কণ্ঠত লোকগীত, মহানন্দ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত ভক্তিমূলক গীত আৰু উমা ৰয়ৰ কণ্ঠত এটি মীৰা ভজন শুনিলে।

0: later by an even stronger 7.5 magnitude 1, both occurring close to the surface, making destruction more severe. The country's interim president, Delcy Rodriguez, has declared a state of emergency. India has launched Operation Amistad in response to devastating earthquakes in Venezuela that caused extensive loss of life, injuries and widespread destruction. Operation Amistad is a humanitarian assistance and disaster relief mission in a gesture of solidarity with the people of Venezuela. External Affairs Ministry said in a statement that as part of the operation, two Indian Air Force C-17 Globemaster aircraft departed for Venezuela yesterday, carrying humanitarian relief supplies and a 41-member rescue team to assist the ongoing relief and rescue efforts. The relief consignment included a self-reliant Indian Medical Task Force, an Indian Army Field Hospital unit with HADR pallets and medicines, 30 tons of relief supplies, 6 tons of medicines and medical equipment, and 2 Bhishma Cube portable hospitals. U.S. Secretary of State Marco Rubio announced a U.S.-mediated framework agreement between Israel and Lebanon aimed at achieving lasting peace and security. The proposed deal includes a ceasefire contingent on Hezbollah halting all attacks and withdrawing from southern Lebanon. Announcing the framework, Rubio described the agreement as the first step toward restoring stability while acknowledging that the path ahead would be challenging but equally vital. In the FIH Men's Pro League Hockey, India thrashed Pakistan 7-1 at the Lee Valley Hockey and Tennis Centre in London. After Abubakar gave Pakistan an early lead, India staged a remarkable comeback with 7 different goal scorers. Sukhjeet Singh and Harmanpreet Singh scored in the second quarter, while Hardik Singh, Jugraj Singh, Abhishek and Rajkumar Pal added 4 more goals in the third. Dilpreet Singh completed the rout with a goal in the fourth quarter. India will next face England tomorrow. In FIFA World Cup 2026, France defeated Norway 4-1 in Group 1 clash at Boston Stadium in Massachusetts, US. Ousmane Dembele scored a first-half hat-trick, helping France to finish at the top of the Group 1. In another Group 1 fixture, Senegal defeated Iraq 5-0 in Toronto. This big win keeps Senegal in contention of reaching last 32 as one of best third-place teams. And that is the end of this news bulletin.
1: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল, সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে, সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, টুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াছিৰ লেখনিত দেখা যায় যে একোটা

0: বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল, কবীৰ অথবা শেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন। কবিৰে কৈছিল, হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে, এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ পণ্ডিত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লিখনিৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লৈছো ৰাজেন্দ্ৰ কৃষ্ণৰ বাঁহীবাদন ৰাগ আৰ্ভৈৰৱ।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসন্নৰ বাঁহীত ৰাগ আহিৰ ভৈৰৱ শুনিলে। এই আকাশবাণী গুৱাহাটী মহাবাহু, এতিয়া শুনাবলৈ লৈছো গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত বৰগীত, পুনতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত দুটি বৰগীত।

শ্রোতাসকলে বৰগীত শুনি আছে গুণীন্দ্রনাথ ওজাৰ কণ্ঠত, শিল্পীৰ কণ্ঠত। এইবাৰ শুনক শ্রী শ্রী মাধবদেৱ বিৰচিত এটি বৰগীত।

ইমান পৰে শ্ৰোতাসকলে বৰগীত শুনিলে। গুণীন্দ্ৰ ওজাৰ কণ্ঠত এয়া আকাশবাণী গুৱাহাটী মহাবাহু অনুষ্ঠান পৰিস্থিতি।

পুৱা 9:20 চলচ্চিত্ৰ প্ৰযোজক পৰিচালক অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস বিশেষ এটি লাইভ অনুষ্ঠান। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। আগ ধৰিব ইন্দ্ৰজিৎ দাসে। নিশা 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 3:15 নেপালী অনুষ্ঠানত দীপালী ছেত্ৰীৰ স্বৰচিত কবিতা আৰু গীতাঞ্জলি নেৱাৰৰ চুটি গল্প। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী অনামিকা দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী ক্ৰমে দীপক চক্ৰৱৰ্তী, লক্ষী শইকীয়া, নলিনী চৌধুৰী, ডলী ঘোষ আৰু লক্ষী ৰাহাং। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত জল পদুমৰ 5-6 উপন্যাসৰ ষষ্ঠ খণ্ড। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰূপ। দিনৰ 11:05 পৰাগমালা লাইভ। 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড। ৰচনা দিগন্ত মাধৱ গোস্বামী, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু নিশা 7:45 ৰেঙনি দাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠৰ খয়াল ৰাগ সুধ সাৰাংগ। 1:50 জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীতেৰে সজোৱা হ'ব সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি। 12:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05

0: মিনিটত সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীত, 3:45 কাৰ্বি, 4:30 বড়ো অনুষ্ঠান, 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব ডক্টৰ প্ৰীথাৰাণী কৌৰে, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব এই বিষয়ে আলোচ কৰিব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে, আদ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বীৰেন্দ্ৰ গান, 7:35 পূবালীৰ সুৰত ৰেণু হাজোৱাৰী আৰু সংগীসকলৰ কণ্ঠত কাৰ্বি গীত, নিশা 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা আলেখলানীৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত প্ৰভাত মুখোপাধ্যায়ৰ সন্তুৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: আকাশবাণী গুৱাহাটী
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: মন কি বাত হে জন জন কি, সভী কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসসে, কাহানি কুছ সফলতাওঁ কি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি। মহীনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহীনে 28 জুন সুবহ 11 বজে মন কি বাত আকাশবাণী দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। ইসকে অতিরিক্ত আকাশবাণী আর দূরদর্শন কে ইউটিউব চ্যানেল আর প্রসার ভারতী কে অ্যাপ নিউজ অন এয়ার আর OTT প্ল্যাটফর্ম ওয়েভস পর সজীব প্রসারণ লাইভ স্ট্রিমিং কে মাধ্যম সে। তো ইয়াদ রাখে রবিবার 28 জুন সুবহ 11 বজে মন কি বাত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
5: বজ্রপাত কোনো অঞ্চলৰ উষ্ণ সেমেকা বায়ু দ্রুতগতিত ঊর্ধ্বগামী হৈ খন্তেকৰ ভিতৰতে চেঁচা হলে তেনে মেঘপুঞ্জৰ অন্তৰ্ভাগত থকা কিছুমান জলকণিকা অতিপাত চেঁচা হৈ পোনে পোনে কঠিন বৰফকণিকাত পৰিণত হয়। বৰফকণিকা আৰু পানীৰ টোপালৰ মাজত হোৱা ঘৰ্ষণৰ ফলত বৰফকণা আয়নিত হয় আৰু ইলেক্ট্ৰন নিৰ্গত হয়। সেই অৱস্থাত মাধ্যমটোত স্থিতি বিদ্যুতৰ উৎপত্তি হয়। অতি দ্ৰুতহাৰৰ গাজনি মেঘপুঞ্জটোৰ ওপৰভাগত ধনাত্মক আধান আৰু তলিভাগত ঋণাত্মক আধানৰ বা ইলেক্ট্ৰনৰ তৰপৰ সৃষ্টি হয়। তেনে ঋণ আধানে ভূপৃষ্ঠলৈ গতি কৰাৰ প্ৰয়াস কৰে। আধান দুবিধৰ মাজত বিভৱ পাৰ্থক্য বৃদ্ধি হৈ মেঘপুঞ্জটোৰ তলিভাগৰ পৰা ওপৰলৈ নতুবা ভূপৃষ্ঠলৈ বৈদ্যুতিক ডিচাৰ্জ হয় অৰ্থাৎ বিজুলী মাৰে। ইয়াকে বজ্রপাত বোলে। বজ্রপাতৰ ফলত সেইটোৰ গতিপথৰ উষ্ণতা হঠাৎ অতি উচ্চ হৈ প্ৰায় 30,000 ডিগ্ৰী চেলচিয়াছ হৈগৈ। এনে উষ্ণতা সূৰ্যপৃষ্ঠৰ উষ্ণতাৰো প্ৰায় 5 গুণ। তেনে উচ্চ তাপত মেঘপুঞ্জটোৰ বায়ুখিনিয়ে শব্দতকৈ অধিক বেগত প্ৰসাৰিত হৈ ঢেৰেকনিৰ সৃষ্টি কৰে। পাহাৰ পৰ্বতত হোৱা ইয়াৰ প্ৰতিধ্বনিৰ ফলত একোটা গাজনি ঢেৰেকনিৰে বহু সময় জুৰি গোটেই পৰিৱেশটো গুমগুমাই উঠে। বজ্ৰপাতৰ চিকমিকনিৰ পাছত মেঘৰ গাজনি শুনিবলৈ যিমান ছেকেণ্ড সময় লাগে সেই সময়ক 3ৰে হৰণ কৰিলে যিটো সংখ্যা পোৱা যায় সেই সংখ্যাটোৱে কিলোমিটাৰৰ এককত পৰ্যবেক্ষকৰ পৰা বজ্ৰপাতটোৰ থূলমূল দূৰত্বৰ এটা মান পোৱা যায়। উল্লেখযোগ্য যে দুই ধৰণৰ বজ্ৰপাত আছে, ধনাত্মক আৰু ঋণাত্মক। ধনাত্মক বজ্ৰপাত অধিক ভয়াৱহ হয়। প্ৰায়ভাগ বজ্ৰপাতে 2-3 মাইল দূৰত্বলৈ আঘাত কৰে আৰু ই 100 নিযুত ভল্টৰ প্ৰায় 10,000 এম্পিয়াৰ বিদ্যুৎ কঢ়িয়াই আনে। ওখ ঘৰ, অট্টালিকা, ওখ স্তম্ভ আদিক সম্ভাৱ্য বজ্ৰপাতৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ মুঠত বা ছাতত কেইবাডালো জোং থকা ধাতুৰ দণ্ড এডাল থিয় কৰি স্থাপন কৰা হয়। দণ্ডডালৰ তলটো ধাতুৰ তাঁৰেৰে মাটিৰ লগত ভালকৈ সংলগ্ন কৰা হয়। ইয়াকে বজ্র নিরোধক বলে কোৱা হয়।

0: মূৰবিলাকত বেছিকৈ বিদ্যুৎ আধান আৱিষ্ট হয়। তেতিয়া বজ্ৰপাতৰ পৰা বিদ্যুৎ আহিত হ'লে সি তাঁৰডালেৰে পোনে পোনে মাটি লৈ যায়, ফলত ঘৰটো ধ্বংসৰ পৰা ৰক্ষা পৰে। আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংলিনে অনুমান কৰিছিল যে আকাশৰ বিজুলীও বিদ্যুতেই হ'ব। 1752 চনত তেওঁৰ ল'ৰা উইলিয়ামৰ সৈতে মিলি ধাতু আৰু ৰেচমৰ এখন চিলা সাজি বিজুলী ঢেৰেকনি মৰা বতৰত চিলাখন উৰাই দিলে। চিলাখনৰ জৰীডালেদি বৈ অহা কিছু বিদ্যুৎ পিতলৰ চাবি এপেটাৰে সংগ্ৰহ কৰি তেওঁ প্ৰমাণ কৰিলে যে বিশাল পৰিমাণৰ বিদ্যুৎপাতেহে আকাশত বিজুলী তোলে। বেঞ্জামিনে কৈছিল, বৈদ্যুতিক আধান আৰু আকাশৰ বিজুলী একেই বস্তু। প্ৰতি ছেকেণ্ডত পৃথিৱীৰ কোনোবা নহয় কোনোবা ঠাইত 50ৰ পৰা 100টা ঢেৰেকনি হৈ আছে। এনেধৰণে হোৱা বজ্ৰপাতে পৃথিৱীৰ বিভিন্ন ঠাইত বহু লোকৰ প্ৰাণ লৈছে, বহু সম্পত্তি নষ্ট কৰিছে। সেয়েহে বজ্ৰপাত হোৱাৰ সময়ছোৱাত আমি সদায় সাৱধানে থাকিব লাগে। মনত ৰাখিব লাগে যে বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানত পৰেহি। গতিকে বিজুলী ঢেৰেকনিৰ সময়ত কেতিয়াও মুকলি পথাৰত থাকিব নালাগে বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা কৰিব নালাগে, কাৰণ মুকলি পথাৰখনত আপুনিয়েই হয়তো সবাতোকৈ ওখ হৈ থাকিব। বিজুলী ঢেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতিবলৈ চেষ্টা নকৰাই ভাল। পাৰিলে মোবাইলটো ছুইচ অফ কৰি থ'ব লাগে। আপুনি যদি বিজুলী ঢেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত ৰৈ গ'ল, তেতিয়াহ'লে আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল'ব। কোনোবা এজোপা চাপৰ গছৰ তলত আশ্ৰয় ল'লে বেছি নিৰাপদে থাকিব। ঢেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেদি খোজকাঢ়ি নোযোৱাই মংগল। বিজুলী ঢেৰেকনি মৰাৰ সময়ত বৈদ্যুতিক মাধ্যমসমূহ ব্যৱহাৰ নকৰি সংযোগ বিচ্ছিন্ন কৰি ৰাখক। ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যুৎ পৰিবাহী দণ্ড এডাল লগাওক। মনত ৰখাটো উচিত যে আমাৰ ধৈৰ্য আৰু অলপ সতৰ্কতাই বজ্ৰপাতৰ দৰে ভয়ংকৰ দুৰ্যোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানাচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত

0: পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্লোৰ, হেড অফিচ এইচ বি ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বাতৰি।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভাৰতে দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত দেশৰ প্ৰথমটো সমবায় ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 2দিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 আৰু ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ছেছেলছৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 2015 চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ 2খন জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছেছেলছৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মনিক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ছেছেলছৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। ভাৰত মহাসাগৰ খণ্ডত গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু গোলকীয় দক্ষিণৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ দিশত ছেছেলছ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইৰাৰ অট্টালিকাসমূহৰ ধবংসাৱশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে 7.2 ভূমিকম্পৰ মাত্ৰ কেইছেকেণ্ডমানৰ পাছতেই 7.5 আন এটা শক্তিশালী ভূমিকম্পৰ ফলত ভালেসংখ্যক অট্টালিকা ভাঙি পৰাৰ লগতে আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়।

ইয়াৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছে জৰুৰী অৱস্থা ঘোষণা কৰে। দেশখনৰ এনে দুৰ্যোগৰ সময়ত বিভিন্ন দেশে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে আৰম্ভ কৰা অপাৰেচন এমিষ্টেটৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল'ব মাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰী আৰু 41 জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। এই সাহায্যসমূহৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা BHISHM শীৰ্ষক প্ৰজেক্টৰ আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা 2টা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41 জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশখনৰ দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্ৰথমটো সমবায়ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। 3দিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্ৰীশ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘভী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু 4000ৰো অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীৰ্ষ প্ৰদৰ্শনকাৰী চালকসকলক প্লেটফৰ্ম শ্বেয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই সেৱাই কেৱল গুজৰাটতেই 1.5 লাখৰো অধিক চালক আৰু 7 লাখ গ্ৰাহক পঞ্জীয়ন কৰি দৈনিক 35 কৰোৰ অধিক যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰথম অৱস্থাত আহমেদাবাদ, ছুৰাট আৰু বদোদৰাকে ধৰি গুজৰাটৰ 14খন ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ'ব আৰু এমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আজি তেওঁ কৰ্ণাটকৰ বেংগালুৰুত নন্দপ্ৰভু শ্ৰী কেম্পেগৌড়াৰ 517 সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে। এদিন পূৰ্বে হৰ্মুজ প্ৰণালীত এখন মালবাহী জাহাজত ইৰাণে ড্ৰোন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতি আক্ৰমণ অব্যাহত আছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে চেণ্টকমে জনোৱা মতে তেওঁলোকৰ বাহিনীয়ে সমগ্ৰ ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ জৰিয়তে ইৰাণৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতেই এই আক্ৰমণ সংঘটিত হয়। ইফালে ইৰাণে বহিৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতেই ওমানৰ উপকূলত এখন কণ্টেইনাৰ জাহাজ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি বৃহস্পতিবাৰে ব্ৰিটিছ সেনাই প্ৰকাশ কৰে। ইউনাইটেড কিংডমৰ মেৰিটাইম ট্ৰেড অপাৰেচন চেণ্টাৰে জনোৱা মতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ওমানৰ সমীপত বাণিজ্যিক জাহাজখনত আক্ৰমণৰ পিছতেই আবদ্ধ জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাই খালী কৰাৰ কাম স্থগিত ৰাখিছে। কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন 2026ত অধ্যক্ষতা কৰিব। এই সন্মিলনত গ্ৰামোন্নয়ন মন্ত্ৰী, শীৰ্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সৰ্বাংগীন গ্ৰামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব। শ্ৰীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই সন্মিলনে গাঁওসমূহ বিকাশৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত

0: কেন্দ্ৰৰ ৰাজ্যসমূহক একলগ কৰিব। সন্মিলনত ভি ভি জি ৰামজী আঁচনিৰ ৰূপায়ণ, গাঁও পঞ্চায়ত পৰ্যায়ত পৰিকল্পনা শক্তিশালী কৰা আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাৰ দিশত আলোচনা কৰা হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক 36 ৰাণত পৰাস্ত কৰে। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰলেণ্ডৰ প্ৰথমটো জয়। ভাৰতে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 148 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই 50 আৰু শিৱম দুবেই 25 ৰাণ কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হোলাৰ্ট আৰু মেথিউ হামফ্ৰেজে 3টাকৈ উইকেট লাভ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ উছমান ডেম্বেলেয়ে খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1ৰ অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজগাৰ্ডে একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত বৰ্তমান গ্ৰুপ এইচৰ এখন খেলত কাবু ভাৰ্ডে আৰু ছৌদি আৰৱ মুখামুখি হৈছে। একেটা গ্ৰুপৰেই উৰুগুৱেৰ বিৰুদ্ধে চলি থকা আন এখন খেলত স্পেইনে 1-0 গ'লত অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ, আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে।

0: কোনোবাই যদি তোমাৰ সৎ প্ৰচেষ্টাক লৈ ৰগৰ কৰে কৰিবলৈ দিয়া। প্ৰথমে তোমাক ৰগৰ কৰিব, তাৰ পাছতে তোমাক তাচ্ছিল্য কৰিব, পাছত যুঁজিব আৰু দেখিবা যে অৱশেষত জয় হ'ব তোমাৰেই। কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ পাত লুটিয়ালে যিগৰাকী মহিয়সী নাৰীৰ নাম স্বৰ্ণাক্ষৰেৰে জিলিকি উঠে, তেখেতেই আছিল প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা প্ৰথম অসমীয়া চিনেমা জয়মতীৰ নাম ভূমিকাত অভিনয় কৰি অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ তেখেতে যি অৱদান আগবঢ়াইছিল, সেয়া আমি সকলোৱে অন্তঃকৰণেৰে স্বীকাৰ কৰোঁ। আজি তেখেতৰ উপজাদিন। তেখেতৰ সান্নিধ্য লাভ কৰিছিল আইদেউ সন্দিকৈ বঁটাৰে সন্মানিত তথা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।
1: তেওঁ আমাৰ মাইলৰ খুঁটা। আজি নহলে আমি অভিনেত্ৰীয়ে নহলো হয়। তেওঁ যদি বাটকটীয়া নহলহেঁতেন আমাৰ, তেওঁ যিটো নিজৰ জীৱন, গোটেই জীৱনটো তেওঁ বিয়া বাৰু নোহোৱাকৈ তেনেকেই থাকি গলগৈ। সেই কথাটো ভাবিলে মনত দুখ লাগে। আৰু তেওঁ আইদেউ সন্দিকৈ বঁটাটো মই পাইছো সেইদিনাখনে মোৰ একেবাৰে ধাৰাসাৰে চকু পানী ওলাই আহিছিল যে এইগৰাকী মহানুহে আমাৰ কাৰণে, এই মহিলাসকলৰ কাৰণে কি কাম কৰি যোৱা নাই, সেইবিলাক কথা অনুভৱ হয়। এতিয়াতো সকলোৱে দপদপাই থাকে, মই অভিনেত্ৰী, মই মোৰ যিকোনো মিডিয়াতে। গতিকে তেখেতে জীৱনটো কেনেধৰণে আহুতি দিলে যে তেওঁ আজীৱন জ্ঞান নোহোৱাকে থাকি গ'ল, ঘৰৰ পৰা বাহিৰত ঘৰ এটা ঘূৰি পেলাই তেওঁ থাকিবলৈ দিলে। আইদেউ সন্দিকৰ

0: মনত কিন্তু কেতিয়াও ক্ষোভ প্ৰকাশ কৰা নাই। তেখেতে সদায় মই যেতিয়াই লগ পাইছো এই ঘৰটোলৈ যাওঁতে, গোলাঘাটৰ সেই ঘৰলৈ যাওঁতে সোমাই গৈ এবাৰ লগ পাই যাওঁ আৰু তেখেতৰ ভতিজা বোৱাৰীয়ে কয়, অ আইদেউ আইদেউ এইগৰাকী চিনি পাইছনে এনে কৈছে। তাৰপিছত তেওঁ এনেকে মুখলৈ দাঁত নোহোৱা মুখত লৈ এনেকে চাইছে, চাই পেলাই কৈছে শুনো এনে ক'লে, সেই যে গোবৰ্ধন চৰিত্ৰ শুনি থাক, ৰেডিঅ' নাটকবিলাক শুনি থাক, এইগৰাকীয়ে সেইগৰাকী চেতনা দাস, অ হয় নেকি বুলি মুখখন মেলি মেলি কিমান যে হাঁহিছে, কিমান যে হাঁহিছে। আৰু তাৰপৰা মই তাৰপিছত ক'লে কিবা এটা হঁহোৱাচোন, কিবা এটা হঁহোৱা। এই সেইগৰাকী মহিয়সে কিবা এটা হঁহোৱা বুলি ক'লে, হঁহোৱাও কি, আৰু হঁহোৱাৰো ষ্টেণ্ডাৰ্ডটো থাকিব লাগিব নহয়। তেনেকে মই একদম ধুনীয়াকে কেৱল এন চি চিয়ে মাৰা নিচিনাকৈ এটা চেলুট মাৰি দিছো। তেখেতে যে মুখখন মেলি মেলি ইমান হাঁহিছিলে, ইমান হাঁহিছিলে, আৰু মই তেওঁৰ চৰণ চিন্তা কৰিছো এই মুহূৰ্তত। বহুত ভাল আছিলে, খুব ভাল মানুহ আছিলে, ইমান অহংকাৰ নোহোৱা এগৰাকী শিল্পী, উচ্চ স্থাপন যিগৰাকী শিল্পী, আৰু তেখেতৰ আনিধ্য লাভ কৰিছিলো কাৰণে কিজানি আমাৰ জীৱন মহিয়ান হৈছে।
1: আমাৰ সৈতে সেয়া আছিল বিশিষ্ট অভিনেত্ৰী চেতনা দাস। ব্ৰজেন বৰুৱা, তেখেত আছিল একেধাৰে এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, অভিনেতা, চিত্ৰ নিৰ্মাতা, ছবি পৰিচালক, বহুমুখী প্ৰতিভাসম্পন্ন এগৰাকী শিল্পী। ব্ৰজেন বৰুৱাৰ আজি স্মৃতি দিৱস, তেখেতক আজিৰ দিনটোত আকাশবাণী পৰিয়ালে সশ্ৰদ্ধ স্মৰণ কৰিছো। তেখেতক একেবাৰে ওচৰৰ পৰা পোৱা এগৰাকী ব্যক্তিক আজি আমি লগ পাব বিচাৰিছো, আৰু তেখেতৰ জীৱনতো ব্ৰজেন বৰুৱাৰ বিশেষ ভূমিকা আছে, আৰু ব্ৰজেন বৰুৱাৰ শেষ মুহূৰ্ততো তেখেত কাষতে আছিল। তেখেত হৈছে সতীশ চৌহান ডাঙৰীয়া। আপোনাক আকাশবাণীৰ অনুষ্ঠানলৈ আদৰিছো, আৰু আজি ব্ৰজেন বৰুৱাদেৱক তেখেতৰ স্মৃতি দিৱসৰ দিনটোত স্মৰণ কৰি আপুনি আপোনাৰ সান্নিধ্যৰ কথা কি ক'ব বিচাৰিব?
2: মই এই লাইটত কাম কৰি মানে ৰবীন্দ্ৰভৱন লাইব্ৰেৰীত তেনেকৈ মানে এই সত্য ডেকাৰ লগত মানে আমি বহুত সংসাৰত শ্বুটিঙত গৈছিলোঁ, তাতেই পালোঁ ব্ৰজেন দাক। তাতে কিবা কিবি মানে কেমেৰা চেমেৰা বেয়া হ'ল, চাউণ্ড বেয়া হ'ল, সেইবিলাক মই ভাল কৰি দিলোঁ। ভাল কৰাৰ পিছত তেওঁ পিছলৈ মানে মুকুতা কৰোঁতে এখন এটা ৰেকৰ্ডাৰ এটা লৈ আহিলে, ৰেকৰ্ডাৰটো লৈ আহি মোক বিচাৰি আহি আমাক দেখুৱাইছোঁ বোলে এইটো কিবা কৰিব পাৰ নেকি। আৰু চালোঁ মই সেইটো হ'ব, তেতিয়া মই মল্লদাৰ লগত কাম কৰোঁ, জ্যোতি চিত্ৰকণত এনেই শিকি আছোঁ, শিকি থাকোঁতে তাৰ মল্লদাক ক'লোঁ বোলে এই 17 আপ যিটো ৰেকৰ্ডাৰ আছে ৱেষ্টেক্সৰ, তাৰ চাৰ্কিট ডায়েগ্ৰামখন দিয়ক, মিক্সাৰ এখন বনাই লওঁ। সেই মিক্সাৰখনো বনাই ল'লোঁ, বনাই লৈ পেলাই ললিতা শ্বুটিং কৰিলোঁ, উপজা সোণামাটি কৰিলোঁ, মমতা কৰিলোঁ, এনেকৈ আৰু মমতা শ্বুটিং কৰি থাকোঁতে উপজা সোণামাটিৰ গানকেইটা তাত কৰে শ্বুটিং কৰিবলৈ মানে কৰিলোঁ ব্ৰজেন দাই। তাতে তেওঁৰ এই দুৰ্ঘটনা এটা হ'ল, মানে তাতে তেওঁ মানে ঢুকালে লাজ পানীটো মই দিলোঁ মানে।
1: শেষ মুহূৰ্তত আপুনি তেখেতৰ কাষত আছিল?
2: শেষ মুহূৰ্তত লাও মই লগত আছো, মানে ৰাতি
1: এগৰাকী পৰিচালক হিচাপে বা আপোনালোকক কামখিনি দেখুৱাই দিয়াৰ ক্ষেত্ৰত তেখেত কেনেকুৱা আছিল, তেখেতৰ ব্যক্তিত্বটো কেনেকুৱা আছিল, আপুনি কেনেকে পাইছিল, সেই কথাখিনি কওকচোন।
2: তেখেত বেলেগ ধৰণৰ আছিল মানে, আৰু কলিকতাতে তেওঁক কেপ্টেইন বুলি কয় মানে মানুহ, তাৰ টেকনিচিয়ানখিনিয়ে, কাৰণ তেওঁ চব কথাই মানে পঢ়িছিলে, হেৰি কৰিছিলে, ষ্টাডি কৰিছিলে, গোটেইখিনি কৰি পেলাই মানে তেনেকুৱা কামবিলাক নিজে কৰিছিলে আৰু।
1: আপোনালোকে কাৰিকৰী দিশত যিসকলে সহযোগ কৰা টেকনিচিয়ানসকল আছিল, তেখেতে কি ধৰণে আপোনালোকক আগুৱাই লৈ গৈছিল?
2: তেওঁ কিবা মানে আমিয়ে কাম কৰোঁ, কিবা এটা অসুবিধা পালে তেওঁ সুধিলে তেওঁ কয় এইটো এনেকুৱা নহয়, এনেকুৱা কৰি লওক হৈ যাব, আৰু তেনেকৈ কৰি গৈ আছিলোঁ আমি।
1: 27 তাৰিখে মাজনিশা ঢুকাইছিল তেখেত নহয় জানো?
2: 27 তাৰিখে মাজনিশা মানে এটা মানৰ ভিতৰত ঢুকাইছে তেওঁ, তাৰপিছত হস্পিটেলত লৈ আহিলে, তাতে তেওঁ ঢুকাইছে আৰু।
1: আপোনাৰ কাৰণে ব্ৰজেন বৰুৱা কি আছিল?
2: মোৰ কাৰণেতো তেওঁ মানে মোৰ গাৰ্জেন, মোৰ চবেই আছিল মানে, গোটেই গাৰ্জেনৰ তেওঁ দেউতাৰ নিচিনাই আছিল আৰু, মোক তেওঁ ল'ৰাৰ নিচিনাই ভাবিছিলে আৰু।
1: তেখেতৰ লগত কাম কৰি বহুত কথা শিকিছিল আপুনি?
2: আমি তেওঁৰ পৰাই শিকা, তেওঁৰ পৰাই গোটেই হেৰিখিনি সাহসখিনি পালোঁ, তাৰ পৰাও পালোঁ।
1: আজি 27 তাৰিখ, আজিৰ দিনটোত তেখেতক সোঁৱৰি আৰু কি ক'ব বিচাৰিব আপুনি?
2: অসমৰ ৰাইজৰ তাক মনত ৰাখিলে ভাল পালোঁ আৰু, তেওঁ যিটো অসমৰ মানে ছবি জগতৰ কাৰণে যিখিনি কৰি গ'ল, এইখিনি মানে অতুলনীয়।
1: সেয়া আছিল

পরিচিত পি টি উষা রূপে তেখেতৰ জন্ম হৈছিল 1964 চনৰ আজিৰ তাৰিখতে। দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ জন্ম হৈছিল 1980 চনৰ আজিৰ তাৰিখতে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেল ষ্টেইনৰ জন্ম হৈছিল 1983 চনৰ আজিৰ তাৰিখতে। ইংৰাজ বিজ্ঞানী দাৰ্শনিক জেমছ স্মিথছনৰ মৃত্যু হৈছিল 1829 চনৰ আজিৰ তাৰিখতে। মহাৰাজা ৰঞ্জিত সিঙৰ দেহাৱসান ঘটিছিল 1839 চনৰ আজিৰ তাৰিখতে। আজি জিবুতিৰ স্বাধীনতা দিৱস। প্ৰিয় শ্ৰোতা, আজি পুৱা 9:20ৰ পৰা ব্ৰজেন বৰুৱা বিশেষ প্ৰভাতী তৰংগ ভাগ ল'ব মনামী বেজবৰুৱা, নয়ন প্ৰসাদ আৰু জয়া দুৱৰা শইকীয়াই। শুনিবলৈ নাপাহৰিব, অনুষ্ঠানটি একে সময়তে ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এতিয়া আহিছো বাতৰি কাকতৰ শিৰোনামলৈ। বৈদেশিক মন্ত্ৰণালয়ৰ আনুষ্ঠানিক ঘোষণা, দিল্লীত 1 জুলাইৰ পৰা ভাৰত জাপান শীৰ্ষ সন্মিলন, জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে বাৰ্তালাপ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে অংশীদাৰত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি জাপানৰ, নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ব্যাপক সাল সলনিৰ প্ৰস্তুতি, দেশৰ ইণ্টেলিজেন্স ব্যুৰৰ নতুন সঞ্চালক মহেশ দীক্ষিত, এ আই সৌৰখণ্ডত বিনিয়োগ, 15 জুলাইত ভাৰত ব্ৰিটেইন বাণিজ্য মেজমেল, ৰাজ্যত মূলধনী ব্যয় 26,000 কোটি টকালৈ বৃদ্ধি, এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আয়তীৰ উৰুলি, ভক্তৰ জয়ধ্বনিৰে মুকলি হল কামাখ্যাৰ দুৱাৰ, দেশী বিদেশী ভক্তৰ উৎসাহ, অম্বুবাচীৰ পাছত পুনৰ মুকলি হল জুবিন ক্ষেত্ৰ, এতিয়াৰে পৰা এখন জিলাৰ প্ৰাৰ্থীয়ে আন এখন জিলাত নাপাব ড্ৰাইভিং লাইচেন্স, পৰিবহণ মন্ত্ৰী চৰণ বৰুৱাৰ ঘোষণা, ডাঃ নোমল চন্দ্ৰ বৰাক মাৰোৱাৰী দাতব্য ঔষধালয়ৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান, কণ্ঠশিল্পী সুমন কল্যাণ দত্তৰ দেহাৱসান, কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰববী ৰবীন গোস্বামীৰ দেহাৱসান, ভেনেজুৱেলাত ধবংসস্তূপৰ মাজত আবদ্ধ হাজাৰ হাজাৰ লোক, 24 ঘণ্টাৰ ভিতৰত এইবাৰ ফিলিপাইনছত বিধ্বংসী ভূমিকম্প, মে মাহত আমাৰ ৰাজ্যতো 25টা সৰু বৰ জোকাৰণি, অতি ভূমিকম্প প্ৰৱণ জোন 6ত আছে অসম। এইবাৰ আহিছো সম্পাদকীয় পৃষ্ঠালৈ। শিশুৰ বাবে এখন সুন্দৰ পৃথিৱী, সুস্থ পৃথিৱীৰ প্ৰসংগৰে নিয়মীয়া বাৰ্তা কাকতে। ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবহমান হৈ থাকিব লাগিব, এই প্ৰসংগৰে আমাৰ অসম কাকতে। অসমৰ পৰ্যটনৰ মূল দুৱাৰ হ'ব কামাখ্যা ধাম, এই প্ৰসংগৰে অসমীয়া খবৰ কাকতে। জাপানিজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কে দৈনিক জনমভূমি কাকতে। ৰিনিউড ৰোডমেপ ফৰ এ ড্ৰাগ ফ্ৰী ইণ্ডিয়া, এই প্ৰসংগৰে দ্য চেণ্টিনেল কাকতে। শেহতীয়াকৈ পাছপোৰ্টখন কেৱল ভ্ৰমণ নথি হিচাপে ব্যৱহাৰ কৰা হ'ব বুলি সৃষ্টি হোৱা বিতৰ্কৰ প্ৰসংগৰে দ্য আছাম ট্ৰিবিউন কাকতে। দক্ষিণ আফ্ৰিকাৰ ভেনেজুৱেলাত সংঘটিত বিধ্বংসী ভূমিকম্পৰ প্ৰসংগৰে দৈনিক অসম কাকতে। আৰু অসমত বাৰিষা অহা মানে যেন বানৰ তাণ্ডৱ, এই প্ৰসংগৰে অসমীয়া প্ৰতিদিন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পৃষ্ঠালৈ আহিছো। জাৰ্মানী ঘৰুৱাই বিশ্বকাপৰ নক আউটত ইকুৱেডৰ, ছুইডেনৰ বিৰুদ্ধে ড্ৰ খেলি নক আউটত জাপান, সোমবাৰে জাপানৰ সন্মুখত প্ৰত্যাহ্বান ব্ৰাজিলৰ, নক আউটত আমেৰিকাৰ প্ৰতিদ্বন্দ্বী বোস্নিয়া, বিজয়েৰে অভিযান সামৰিলে তুৰস্কই, পাৰাগুৱেৰ বিৰুদ্ধে ড্ৰ খেলি নক আউটত অষ্ট্ৰেলিয়া, এছিয়ান ভলীবল কনফেডাৰেশ্যনৰ ছেমি ফাইনেলত ভাৰত। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতেই সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে। অনুষ্ঠানটি প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

ককায়ে আছে, ভিতৰতে আছে। ৰাতি খপি আহিছে, খোৱাপাতিত পৰি আছে গুণে তোক কোৱা নাছিলোঁ।

0: ডাঙৰ ককায়েক এবাৰ চাই লহি আহ।
1: কথা কৈ কৈয়ে জেউতীয়ে কানি দুৱৰিকৈ মিলি থোৱা দুৱাৰখন আৰু অলপ ঠেলি ভিতৰলৈ সোমাই গ'ল। পাছে পাছে শুন মইনা, একমাত্ৰ কোঠাটোৰ ভিতৰখন প্ৰায় অন্ধকাৰ। মজিয়াত ধানখেৰ পৰা, ওপৰত ফটাকানিৰে বোৱা এখন বিচনা চাদৰ, ঘৰৰ এচুকত এখন চাঙৰ ওপৰত দুটা মজলীয়া ধৰণৰ ধানৰ ডুলি, বিচনাৰ ওপৰত ক'লা মোলা প্ৰায় শুকাই যোৱা মানুহ এটা পৰি আছে। মানুহটোৰ ভৰি দুটা পিটিকি আছিল সেই ছোৱালীজনীয়ে, বিজুমাই। সোণমইনাক দেখাৰ লগে লগেই বিজুমাই কুচিমুচিকৈ তলমূৰকৈ বহি থাকিল।
2: ককাইদেউ, মণি ককাইদেউ!
1: মানুহটোৱে মুখখন ঘূৰাই তাৰ ফালে চালে। ভয় খাই উঠিল সোণমইনাই। এয়া কি, এয়া কি মানুহৰ মুখ! মূৰ টপা হৈ পৰা মানুহটোৰ হনু ওলাই পৰিছে। ৰঙা পৰা চকুহাল এটা গুণা মোহৰ চকু যেন দেখা গৈছে। বিভৎস এই ৰূপ, বিধ্বস্ত এই মুখমণ্ডল প্ৰস্তৰ যুগৰ কঠিন শিলা অস্ত্ৰৰ দৰে জোঙা, খহটা আৰু ক'লা হৈ পৰিছে। বিশ্বাস নহ'ল, বিশ্বাস নহ'ল এই মানুহটোৱেই তাহানিৰ সেই মনেশ্বৰ ককাইদেউ বুলি। এটা গেঙনি তুলি মানুহটোৱে মুখখন ঘূৰাই শুই পৰিল। সহিব নোৱাৰিলে, সি আৰু সহ্য কৰিব নোৱাৰিলে। ভিতৰৰ পৰা ওলাই আহি সোণমইনাই চকুহাল মোহাৰিলে। এহাতেৰে জেউতীৰ কান্ধত ধৰি হুকুকনি এটা তুলি সি ক'লে,
2: বাইদেউ যাওঁ।
1: কিছু সময় দূৰৰ পথাৰখনলৈ চাই লাহে লাহে সি খোজ দিলে। মানুহৰ এনে দুৰ্গতি কি অনিবাৰ্য আছিল? ই কি অপ্ৰতিৰোধ্য আছিল? মানুহ কি সৰ্বতিকাল এনেদৰেই জীয়াই থাকিব লাগিব? এই বসুন্ধৰাক ভোগ কৰিবলৈ কি বা যোগ্যতাৰ প্ৰয়োজন? কথাবোৰ ভাবি ভাবি সি এনে এবাৰ পাছলৈ ঘূৰি চালে। বাজলৈ ওলাই আহিছিল বিজুমাই। ঘৰৰ মুধৰ ফালৰ বেৰখনৰ আঁৰ লৈ দৰক দি চাই থাকিল তাই লাহে লাহে আঁতৰি যোৱা সেই অচিন অভ্যাগত যুৱকলৈ। কিবা এটা দুৰ্বাৰ আকৰ্ষণেও টানি ধৰিছিল সোণমইনাক। সিও ঘূৰি ঘূৰি পাছলৈ চালে। এক অজান শিহৰণ তাৰ শিৰাই শিৰাই বৈ গ'ল। এক অনামী চটফটনিয়ে তাক বাৰে বাৰে আগভেটি ধৰিলে। এটা নাৰীমূৰ্তিয়ে যেন দিগন্তৰ ফালে মেলি দিছে দুখনি হাত, হাত দুখন ক্ৰমান্বয়ে প্ৰসাৰিত হৈ গৈ থাকিল। পলাব খুজিছিল সি, নোৱাৰিলে। বাৰে বাৰে হেঙাৰ হৈ থিয় দিছেহি এপাহি পদুমৰ পোহৰেৰে উদ্ভাসিত এক নাৰী মূৰ্তি। তাৰ পাছত সি শুনিবলৈ পালে সেই মূৰ্তিৰ নিৰ্বাক বচন, কোন তই দুৰাচাৰ, মোৰ এই স্বৰ্ণদ্বাৰত কৰ কৰাঘাত, আছিল কি অধিকাৰ জ্বলাবলৈ অগণি মোৰ অন্তৰত, দূৰ হ দূৰাচাৰ, নহ'লে নিমিষতে কৰিম ছাৰখা।

0: উৰি উৰি অহা কুকুহা কিছুমান সোণমইনাৰ গায়ে মূৰে পৰিল। কাজিৰঙা হাবিত জুই লগাইছে চাগে। পৰি অহা আবেলিৰ বতাহজাকে ব্ৰহ্মপুত্ৰৰ বালিও উৰুৱাই আনিছে। বতাহ আৰু খিচখিচীয়া বালিৰ কোবত ভালকৈ চকু মেলা মস্কিলেই হৈ পৰিছে। তাৰ চাবৰ মন গৈছিল ছিগা মথাউৰিটোৰ কেইফুটমান দূৰৰ গৰাটোৰ পৰা আৰম্ভ হোৱা এই বিশাল বালিৰাশিৰ ৰূপ। ঠায়ে ঠায়ে গজি উঠা জাওবনবোৰ লহপহকৈ বাঢ়ি আহিছে। বতাহৰ কোবত জাওবনবোৰত এটা কম্পন তৈয়াৰ হৈছে আৰু মৃদু সোঁ সোঁৱনিৰ শব্দ এটাও শুনা গৈছে। তাহানি গৰু চৰাবলৈ আহি এনেকুৱা এখন জাৰণিতে সিহঁতে তলে তলে খেলি ফুৰিছিল। কলৈ গ'ল তাৰ ল'ৰালিৰ লগৰীয়াহঁত? সিহঁতৰ কেতিয়াবা তালৈ মনত পৰেনে? কথাবোৰ ভাবি ভাবি সি মথাউৰিটোৰ ওপৰেদি আগবাঢ়িল। বেলি পৰিবলৈ আৰু বেছি পৰ নাই। উৰি থকা বালিৰ মাজেৰে পশ্চিম আকাশৰ বেলিটোৰ ৰাঙলী ৰূপ প্ৰতিভাত হৈছে। বেলিটো কমলাবৰণীয়া এখন কাঁহীৰ দৰে দেখা গৈছে। সি পূবমুৱা হৈ আছে যদিও বেলিটোৰ এই অপৰূপ সৌন্দৰ্য তাৰ চকুৰ আগত ভাঁহি উঠিল। তাক কোনোবাই মতা যেন শুনি চকুমুখ ঢাকি যোৱা ৰুমালখন এৰুৱাই আগলৈ চালে।
1: দাদা, ইমান দেৰি কৰিব পাৱানে? তোৰ কাৰণে গোটেই মানুহ ৰৈ আছে। আহ আহ, সোনকালে যাওঁ।
0: অক্সুৰে নামৰ ল'ৰাটো কথা কৈ কৈ তাৰফালে

0: আহিল। কোন মানুহ? কোন মানুহৰ কথা কৈছ অক্সুৰে?
1: কেলেই, আমাৰ মাথৰি গাঁৱৰ।
0: মথাউৰি গাঁও?
1: অঁ, ছিগা মাথাউৰিত আহি বহা সব মানুহেই এতিয়া গাঁৱৰ নাম ৰাখিছে মাথাউৰি গাঁও। তই নাজানই নেকি? ই হল আৰু নিজৰ গাঁৱৰ নাম নজনা হলি। বল দাদা, গাঁৱৰ নিয়ম কৃষ্ণপক্ষত আন্ধাৰ হোৱাৰ আগতেই ভাত খাব লাগে।
0: কথা পাতি পাতি আগবাঢ়ি গৈ অক্সুৰে ঘৰ এটালৈ আঙুলিয়াই ক'লে,
1: সেইটো ফুলুহঁতৰ ঘৰ। ফুলুক মনত আছেনে তোৰ?
0: ফুলু ইয়াতে থাকে নেকি? মথাউৰিৰ ওপৰত এই ঘৰটো দীঘলীয়া, দুকোঠালীৰ ঘৰ। একোঠালি বেৰ কোৰ দি মানুহ থকা, আনটো কোঠালীত বেৰ নাই, জেওৰা দিয়া গৰু গোহালি, সমুখৰ ফালে এখন জপনা। ঘৰটোত গৰু আৰু মানুহ একেলগে থাকিলেও দেখাত পৰিপাটি। চোতাল ধুনীয়াকৈ সৰা যদিও কুকুহা পৰি ক'লা হৈ আছে। মানুহ থকা কোঠালীটোৰ মুধৰ ফালে এখন হেণ্ডালিত এজোপা লাও বগাই আছে। কেইটামান জাতিলাও ওলমি থকাও দেখা গৈছে। গৰু গোহালিটোৰ ফালে মাটিত এজোপা ৰঙালাও বগাই আছে। চোতালৰ আগত মানুহ বহিব পৰা এখন বাঁহৰ চাং। ফুলুহঁতৰ চোতাল পায়ে বাহিৰৰ পৰা অক্সুৰে চিঞৰ লগালে,
1: ঐ ফুলু, কোন আহিছে চা?
0: ফুলু ভিতৰৰ পৰা ওলাই আহিল, লগত এজাক সৰু সৰু ল'ৰা ছোৱালী। চোতাললৈ ওলাই আহি তাই ৰৈ গ'ল। সোনমানাৰ ফালে কিছু সময় চাই চিঞৰি উঠিল,
2: শুন দাদা।
3: হয়, ঠিক ধৰিব পাৰিলি।
0: তাই লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ গামোচা এখন আনি মাহৰ চাংখন কোবাই সিহঁতক বহিবলৈ দিলে। সোনমানাই ফুলুলৈ চাই একেবাৰে পোনপটীয়াকৈ সুধিয়ে পেলালে,
3: ল'ৰা ছোৱালী কেইটা ফুলু?
2: ই দাদা, নকবি আৰু, ঢেৰ, সাতটা। দুটা ডাঙৰ হৈছে, ইহঁতকেইটা সৰু।
0: সোনমানৰ এনেকুৱা লাগিল যেন ফুলু এজনী ফলৱতী কঁঠাল গছ। তাইৰ দেহবৃক্ষত ওলমি পৰিছে সহস্ৰ ফল। এইজনী ফুলু, এসময়ত গাঁৱৰ লাইব্ৰেৰীৰ ফিল্ডখনতে তাই বেডমিণ্টন খেলিছিল। লগত আছিল তাইৰ বান্ধৱী থুলিমায়া থাপা। ক্ষীণমিন মিঠাবৰণীয়া ছোৱালীজনীয়ে যেতিয়া হাতত ৰেকেট লৈ এজনী ফেঁচু চৰাইৰ দৰে উৰি অহা ককটোত তীক্ষ্ণ দৃষ্টি ৰাখি চোঁ মাৰি খেদি গৈছিল, তেতিয়া তাইক তাত থকা ল'ৰাবোৰে মৰমতে চিঞৰি চিঞৰি জোকাইছিল। ককটোৰ ফালে তীব্ৰ বেগত গৈ থকা ফুলুৱে পেনপেনাই ক'ব, দাদা নুজোকাবচোন। ৰস পাই গোটেই মুখা ল'ৰাই ঢেক ঢেকাই হাঁহিব। আৰু থুলিমায়া শকত আৱত নুদোকা বগী ছোৱালীজনী আছিল গহীন গম্ভীৰ। তাইক কোনো জোকাবলৈ সাহস কৰা নাছিল। ফুলুৱে হাতত তামোল এটা লৈ বাকলি গুচাই গুচাই সুধিলে,
2: দাদা তুমি ক'ত থাক আজিকালি? তহঁতৰ কথা মাজে মাজে ওলাই, কিমান বছৰ গ'ল, আজিকালি আগৰ কাকো লগ নাপাওঁ।
0: ফুলুৱে তামোল খনিয়াই বঁটা এটাত সিহঁতলৈ আগবঢ়াই দিলে,
3: ফুলু, তোৰ বান্ধৱী সেই যে থুলিমায়া, আজিকালি ক'ত থাকে? খহনীয়াৰ পাছত বোলে সিহঁতৰ গাঁৱৰ মানুহবোৰ নেপাললৈ গ'লগৈ, হয়নে?
2: নাই নাই, সিহঁতৰ গাঁৱৰ মানুহ নেপাললৈ উঠি যোৱা নাছিল নহয়। চলা গাঁৱৰ দাহা লোপাধ্যায় ভট্টাৰায়হঁতে নেপাললৈ উঠি গ'ল। অ দাদা, সেই যে চলা গাঁৱৰ হৰিপ্ৰসাদ, সি কি কৰিলে জান? নৈৰ গৰা সিহঁতৰ ঘৰৰ কাষ পাওঁতেই আমাৰ এখেতো সিহঁতৰ ঘৰ ভাঙিবলৈ গৈছিল। একেই কমিউনিষ্ট পাৰ্টি যে হৰিপ্ৰসাদৰ ঘৰৰ বাৰাণ্ডাত লেনিনৰ ফটো এখন বন্ধাই থোৱা আছিল নহয়, সি বোলে সেইখন নমাই আনি একে কোবেই নৈ বুকুলৈ মাৰি পঠিয়ালে। সিহঁতৰ নেপালৰ ৰজা বীৰেন্দ্ৰৰ ফটোখন আল ফুলকৈ নমাই আনি কাপোৰ এখনেৰে মেৰিয়াই ধুনীয়াকৈ বাকচত সুমুৱাই থলে। এখেতে তাকে দেখি ইচ ইচ আচ আচ কৰি জোৰে কাম ততে এৰি গুচি আহিল। ঘৰত আহি বোলে চব ভণ্ড, চব ভালকীৰ দল, কাকো বিশ্বাস কৰিব নোৱাৰি, স্বাৰ্থপৰ। এখেতে মনতে বৰ দুখ পালে হবলা, কেইবাদিনো ভুৰভুৰাই আছিল।
3: থুলিমায়াৰ কথা কচোন ফুলু।
2: ফুলিক জীৱনত একেবাৰে নামাতো বুলি ভাবিছিলো। আমাৰ দুই নম্বৰ ছোৱালীজনীৰ জন্মৰ পাছত এবাৰ গোলাঘাটৰ ডাক্তৰৰ ওচৰলৈ গৈছিলো, মোৰ গা ভাল নাছিল। ডাক্তৰক দেখুৱাই আহি বাছষ্টেণ্ডত ৰৈ আছিলো। ডাঙৰ ল'ৰাটোক বাপেকে আৰু ছোৱালীজনীক মই লৈ আছিলো। তেতিয়া দেখিলো দুজনী ছোৱালীয়ে দুখন ধুনীয়া চাইকেল লৈ কথা পাতি গৈ আছে। দেখিয়ে চিনি পালো সেইজনী থুলি। মই চিঞৰিয়ে দিলো, ঐ থুলি। তাই ঘপককৈ চাইকেলখন ৰখাই মোৰ ফালে চাই লাহে লাহে ওচৰ পালেহি। কি ধুনীয়াজনী হৈ পৰিছিল তাই! গাত বগা স্পৰ্টিং, বগা স্কাৰ্ট, হাতত ৰেকেট। আইঐ, ছোৱালী নহয় যেন একদম পুতল আহে। তাই মোলৈ একেৰাহে চাই থিৰ নাইকিয়া হৈ পৰিল। ক'লে,

0: শুনো, ক্লাবত খেলা আছে, লন টেনিছো শিকিছোঁ, যাওঁ হা। গুচি গ'ল, নৰলেই। দুইজনী ছোৱালীয়ে চাইকেল মাৰি গুচি গ'ল। মোক তাই একো এটা নুসুধিলে। সৰসৰকৈ মোৰ চকু পানী ওলাই আহিল। ভাবিলোঁ কলেজত পঢ়ি তাইৰ অহংকাৰ হৈছে। খুব কান্দিলোঁ। ঘৰত আহিও ৰাতি ৰাতিটো কান্দিলোঁ। তেতিয়া ভাবিছিলোঁ জীৱনত তাইক আৰু নামাতিম। পাছে কি হ'ব, তাই আহিছিল নহয়। বাপেক মৰাৰ পাছত সকামলৈ আহিছিল। কেপ্টেইন ৰণ বাহাদুৰ গুৰুৰ নামৰ ল'ৰা এটাৰ লগত বি এ পাছ কৰাৰ পাছতেই তাই বিয়া হৈ গৈছিল। এতিয়া গুজৰাটৰ ফালে থাকে। তাই আহিয়ে দুদিনৰ পাছতে মোৰ ওচৰ ওলালি নহয়। আহিয়ে মোক সাৱটি ধৰি খুব কান্দিলে। কান্দি কান্দি ক'লে, ফুলু, মই পঢ়ি থাকোঁতে এদিন গোলাঘাটত তোক লগ পাইছিলোঁ। সেইদিনা তোৰ অৱস্থাটো দেখি মই সহ্য কৰিব পৰা নাছিলোঁ। সেইদিনা মই খেলালৈ নগৈ হোষ্টেলত শুই শুই খুব কান্দিলোঁ। ফুলু, মোক মাফ কৰি দে। ইমান ধুনীয়াজনী হৈ আছে তাই এতিয়াও। কি চাবি তাই চেহেৰা! এটাই ল'ৰা কোনোবা দামী স্কুলত পঢ়ুৱাইছে, হোষ্টেলত ৰাখিছে, তথাপি পাগলীজনীৰ মনত হেনো শান্তি নাই। মোক কি কৈছে জান? তাইৰ গিৰিয়েকে বোলে দেশ ৰক্ষাতকৈও তাইৰ স্বাস্থ্য চেহেৰা ৰক্ষাতহে বেছি গুৰুত্ব দিয়ে। তাইৰ নামটো হেনো বদলি কৰি মায়াদেৱী কৰিলে। সিহঁতৰ ক্লাবত নাচ গানবোৰ হৈ থাকে নহয়, তাইক বোলে এবাৰ ক্লাবত হিন্দী গান গাবলৈ কৈছিল। তাই হিন্দী গান মুখস্থও নাই, সুৰবিলাকো মনত নাই। সেইকাৰণে বোলে তাই ক'লে, ইহা দেশ কি ছবি প্ৰান্তে আদমি আকাৰ একাঠা হোৱা হে, মে আসাম প্ৰান্তে আহি হোঁ, গাঁওগীটো মে আসাম কা গান আহি গাঁওগী। তাৰপাছত তাই এটা এটাকৈ কেইবাটাও দীপালী বৰঠাকুৰৰ গান গালে। বিহু গাঁৱতে বোলে চবেই উঠি উঠি হাত চাপৰি বজাই নাচিবলৈ ধৰিলে। এতিয়াও ফাংচনত বোলে তাই অসমীয়া গানহে গায়। বাপেকৰ সকাম নিকাম কৰি সিহঁত ঘূৰি যোৱাৰ আগদিনা তাই আমাৰ ইয়ালৈ আহিছিল। এটা ডাঙৰ পেকেট বিচনাতে থৈ এসোঁঠা কান্দি ক'লে, ফুলু, এইটো ল, মই যোৱাৰ পাছত খুলিবি। মনটো উচপিচাই আছিল যদিও তাই যোৱাৰ দুদিন পাছত টোপোলাটো খুলি চাই দেখোঁ দুখন দামী শাৰী। এনেকুৱা শাৰী আমাৰ ইয়াত কোনেও দেখা নাই। মোৰ গাত শোভা নাপায়, ভগা খৰাহিত পিতলৰ বাও যেন হ'ব। থৈ দিছোঁ, ছোৱালী দুজনী ডাঙৰ হ'লে সিহঁতে পিন্ধিব। আকৌ তাৰ মাজতে লেফাফা এটাত টকা 3000 সোমোৱাই থৈছিল। ইমানবোৰ টকা গণ্টি কৰি মোৰ হাত কঁপি গ'ল। থৈ দিছোঁ, এইবাৰ ল'ৰা ছোৱালীহালক বেডমিণ্টনৰ ছেট এটা কিনি দিম। সিহঁত ডাঙৰ হৈছে, খেলিব, মই শিকাই দিম। বাকী টকাকেইটা সাঁচি থ'ম, ইহঁত কলেজলৈ গ'লে লাগিব নহয়। আই মোৰ থলি মায়া, তই কুশলে থাক। আমি বহুত কথা পাতিলোঁ, জোকালোঁ তাইক। ঐ থুলি, মনত আছেনে এবাৰ যে আমি বানপানীত সাঁতুৰি সাঁতুৰি তিতা কাপোৰেই বামত উঠোঁতে তোক যে দুটামানে চাই আছিল? তই যে সিহঁতক খেদা ধৰিছিলি? তোক যে কোনোবা তাই ডাকু বুলি মাতিছিল? আৰু ভাল ল'ৰাও আছিল। অৰুণ দাদাহঁতে যে আমাক লগ পালে সদায় কৈছিল, ঐ ছোৱালীহঁত, খেল, ভালকৈ খেল, আমাৰ গাঁৱৰ নাম ৰাখিব লাগিব। মৰিয়াহোলাৰ বাপকণ দাসে ইয়াত প্ৰথম ভলীবল বেডমিণ্টন খেলিবলৈ শিকাইছিল, তেখেতৰ নাম ৰাখিব লাগিব তহঁতেই। থুলি, মই নোৱাৰিলোঁ, ক্লাছ 9 উঠোঁতেই বিয়া দি দিলে, সকালতে বুঢ়ী হ'লোঁ। তই সঁচাকৈ মানুহ নে দেৱী থুলি?
1: এজোপা গছৰ ফেৰেঙনিত বেলিটো লাগি ধৰি ছটফটাই আছিল। কিছু সময় ৰঙাৰাঙলি হৈ কঁপি কঁপি বেলিটো কাজিৰঙাৰ অৰণ্যত অন্তৰ্ধান হ'ল। জুপুৰি ঘৰবোৰ ক'লা হৈ পৰিছে। বাহিৰৰ পোহৰ শেষ হ'লে ভিতৰৰ পোহৰ উজলি উঠাৰ নিয়ম যদিও জুপুৰি ঘৰবোৰে নিয়ম ভংগ কৰিছিল। মথাউৰিৰে খোজ দি অক্সুৰে আৰু সোণমনে আগবাঢ়িছে। কিছুদূৰ গৈয়ে আৰু এটা ঘৰ পোৱা গ'ল। ঘৰটোৰ ভিতৰৰ পৰা গলগলীয়া স্বৰত ভাঁহি আহিল নামঘোষাৰ সুৰ। হে কৃষ্ণ তজু পাদ পদ্ম, পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস, পঢ়ি থাকুক প্ৰভু সৰ্বথা।
2: দাদা, এইটো মাধ গোসাঁইৰ ঘৰ। গোসাঁইৰ জাত গল, বুঢ়ী মৰিল, জীয়েক জোঁৱায়েকহঁত নাহে, ল'ৰাটোও হেৰাল, অকল ঘৰে থাকে। আমাৰ কোনোবা কোনোবাই চাউল পাত শাক পাচলি আনি ভাত ৰান্ধি দিয়ে, তেনেকেই খায়।
1: সোণমইনাই একো নামাতিলে যদিও মনে মনে গোসাঁইৰ এনে করুণ অবস্থাৰ কাৰণ জানিবৰ বাবে

0: ইচ্ছুকতা বাঢ়ি গ'ল। দূৰত আগলৈ কোনোবা এঘৰ মানুহৰ চোতালত একোৰা জুই জ্বলি থকা দেখা গৈছে। সেই ঘৰটোৰ পৰা একেলগে বাজি উঠা টকাৰী, চেৰেণ্ডা, বীণৰ ৰেপনি আৰু মঞ্জুৰাৰ অভিনৱ মূৰ্ছনা এটি ভাঁহি আহিছে। শুনা গৈছে দেহ বিচাৰৰ গীত আৰু কৰধ্বনি।
1: বোধন কলিতাৰ ঘৰত সকাম পাতিছে দাদা, ল'ৰাটোক শুকানি অপচৰাণে খলীয়া যক কিহে বা পাইছিল, আগ কৰি থৈছিল। তাৰ হাত ভৰি শুকাই গৈছিল, পেটটো ওলোৱা, মুখখন ফুলা ফুলা হৈ আছে। আমি সিহঁতৰ ঘৰৰ আগে দিয়েই যাম।
0: চোতালত জুই একোৰা জ্বলাই লৈ ভকতসকল নামত বহিছে। সন্মুখত ঔটেঙা আবখলাত মিঠাতেল দি খলিতা জ্বলোৱা হৈছে। এই আলোক আন্ধাৰৰ মাজত ভকতসকলৰ মুখ দেখা গৈছে। চাৰিখন টোকাৰী হাতত লৈ চাৰিজন ভকত, নন্দেশ্বৰ চুতীয়া, ধনেশ্বৰ শইকীয়া, লোকাই আৰু ভৰত বৰা, ৰামধন কছাৰীয়ে চেৰেণ্ডা বজাইছে, বিনত ৰেপনি তোলাজন সোণাৰাম গগৈ, এজন ডেকালৰাই মঞ্জুৰা বজাইছে, বাকীকেইজন ভকতে চাপৰি বজাইছে। ভাঙৰ মলমলীয়া গোন্ধ এটাও বতাহত ভাঁহি গৈছে। ৰামধন কছাৰীৰ সৰু চকুহাল বহল চকুপতাৰে ঢাক খুৱাই পেলাইছে। জুইৰ পোহৰত বগা চুলি আৰু পকা চেলাউৰিযোৰ জিলিকি উঠিছে। চাকিৰ ওচৰত কঠফাৰি বহা অসুখীয়া ল'ৰাটোৰ গাত এখন গামোচা মেৰিওৱা আছে। ভকতসকলৰ নামৰ ধ্বনিয়ে গোটেই গাঁওখন ধোৱাই গৈছে। দেহা এদিনীয়া, দেহা দুদিনীয়া, দেহা হ'ল ভোকৰে ঘৰ, জীয়াই থকা কালতে আপোন সকলোতি, মৰিলে সকলো পৰ। যিদিনা আহিলা নানিলা কাকো, যিদিনা যাবাগৈ নিনিয়া কাকো, জীয়াই থকা কালত একোৱেই নোজোৰে, মৰিলে এই দেহা নেলাগে কাকো। কিমান দুৰ্দশাগ্ৰস্ত হলে, কিমান হতাশাত ভুগিলে এনে গীতৰ সৃষ্টি হ'ব পাৰে। দেহ তুচ্ছ হৈ যাব পাৰে, মৃত্যুক মহিমামণ্ডিত কৰি তুলিব পাৰি, জীৱনটোক সাৰ শূন্য বুলি ভাবিব পাৰি। সি আকৌ ভাবিলে, জীৱনটোক অসাৰ বুলি যদি ভবাই হয় তেন্তে কেনেকৈ এনে সুন্দৰ সুৰ সমলৰ সৃষ্টি হ'ব পাৰে। নিশ্চয় এই দৈনাৱস্থাৰ ৱাদি উলিয়াব নোৱাৰাৰ কাৰণেই তিল তিলকৈ হতাশাই মানুহক গ্ৰাস কৰিছে, নিজৰ জীৱনক ধিক্কাৰ দি মৃত্যুক মহিমামণ্ডিত কৰি তোলা হৈছে। কথাবোৰ ভাবি ভাবি সোণমইনা আগবাঢ়িল। বোধন কলিতাৰ চোতালৰ মাজেদিয়ে সিহঁত দুয়ো পাৰ হৈ গ'ল। ভকত নাইবা গৃহস্থ কোনোৱেই সিহঁতৰ প্ৰতি মনোনিৱেশ নকৰিলে। তাৰ মনলৈ এনেই এফাকি কবিতা আহিল। হয়নে চাপৰিদেউ, ব্ৰহ্মাণ্ড হেনো টোকাৰীৰ খোলা, আকাশ গুঁইচাল, বজাই শুনোৱাহে তোমাৰ কৰতাল, হালি জালি নাচি উঠক মানুহৰ সুফল আকাল। আন্ধাৰৰ মাজতে কণ কণ জোনাকী পৰুৱাবোৰে পোহৰৰ ছবি আঁকিছিল। বাটটোত মাজে মাজে ক'ৰবাত গৰুমুহ বন্ধা আছিল। পাগোলা ঘাঁহ আৰু কেঁচা গোবৰৰ মিশ্ৰিত গোন্ধ এটা তাৰ নাকত লাগিছিল। সৌটো সুশীলাহঁতৰ ঘৰ, সুশীলা চুব্বা। সুশীলাৰ বাপেক ঢুকাল, মাকেই তাইক আৰু ভায়েকক পঢ়ুৱাই BA পাছ কৰোৱাইছে। চাকৰি বাকৰি নাই, আধিয়া খন্দুৱাকৈ খেতি কৰে। নতুন পলখ বিচাৰি ধান, মাহ, শাক পাচলিৰ খেতি কৰে। সিহঁতৰ ঘৰলৈকে আজি তাৰ নিমন্ত্ৰণ, অক্সুৰে খবৰটো দিছে। খবৰৰ মতে তাতে সিহঁতৰ ওচৰৰ গাঁওখনৰ যিখিনি অৱশিষ্ট মানুহ মথাউৰিত ঘৰ সাজি আছে, সকলোৱে তাৰ বাবে বাট চাই আছে।

0: উপন্যাস পাঠ অনুষ্ঠানটি ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠৰ ষষ্ঠ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অক্সুৰে, গংগা ছেত্ৰী, জেউতি, সীমা বৰুৱা, ফুলু, নীলাক্ষী বৰদলৈ আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুৰ উপন্যাসখনৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডতে শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি

0: সুবিধা পোৱা যায়।
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা

0: সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডে পাছতে আঞ্চলিক বাতৰি আৰু আঠ বজাৰ পৰা ক্ৰমে সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে।
2: মহামান্য উচ্চ ন্যায়ালয়ে আপোনাৰ দুটা বজাত আজি এইটো মেটাৰটো ফিক্স কৰি ৰাখিছিল ডেলিভাৰী অব অৰ্ডাৰৰ কাৰণে, তাতে আজি নাকচ কৰিছে আৰু উচ্চ ন্যায়ালয়ে নাকচ কৰোতে কোৱা গৈছে কি যি নথি পত্ৰ দিয়া গৈছিলে বা সাক্ষীৰ যি বয়ান দিয়া গৈছিলে সেইখিনি ইৰেস্পেক্টিভ অব দি ৰেলেভেণ্ট ডকুমেণ্টছ ছাবমিটেড এজ ৱেল এজ দি ষ্টেটমেণ্ট অফ উইটনেছেছ কোৰ্ট এট দিছ ষ্টেজ হেজ ফাউণ্ড ইট ফিট টু ৰিজেক্ট দ্য বেইল প্লি অফ সিদ্ধাৰ্থ শৰ্মা আৰু ডিটেইল অৰ্ডাৰটো আপলোড হলে আমি আপোনালোকক এইটো দেখাব।
1: ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলকগোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙৰ দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ডিজিটেল ঘড়ী অথবা কোনোধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ৰম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই

তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিবাসী তথা লাহোৱালৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ক্ৰীড়া সংগঠক শৈলেন্দ্ৰনাথ ভাগৱতীৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেওঁৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজি 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত চলচ্চিত্ৰ প্ৰযোজক পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে প্ৰচাৰিত হ'ব এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ শ্ৰোতাসকলে ফোন কৰিব পাৰে 03-61-266-1876 আৰু 9-435-405-2222 নম্বৰলৈ। শ্ৰোতাসকলে, গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলিনী চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মহেন্দ্ৰ সভাপণ্ডিতৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ গোহাঁই ৰচিত এটি গীত, শিল্পী ডলী ঘোষ।

0: শ্রোতাসকলক পুনৰ জনাব বিচাৰিছো, আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত শুনিবলৈ পাব চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ আপোনালোকে ফোন কৰক 03612661876 আৰু 9435405222 নম্বৰলৈ। অনুষ্ঠানটি আগ ধৰিব ইন্দ্ৰজিৎ দাসে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষতে লক্ষীৰ এহাম, গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যত অধিক বিনিয়োগ উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ প্ৰতিষেধক দিৱস পালনৰ আয়োজন জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা ফ্ৰান্সৰ নৰৱেক 4-1 গলত পৰাস্ত কৰি গ্ৰুপ আইৰ শীৰ্ষত উপনীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ'নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিক্স ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি উৎপাদন উদ্যোগ উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ সহমত প্ৰকাশ কৰে এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উৰণ সেতুখন আজি মুকলি কৰা হ'ব দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব 720 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সেতুখনে 80 ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ পাইছে ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ প্ৰতিষেধক দিৱস পালন কৰা হ'ব এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ প্ৰতিষেধক প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে সেই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰ অঞ্চলৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব ৰাজ্যৰ প্ৰতিখন জিলাতে 3-দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপালকৈ পলিঅ প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহান জনাইছে শোণিতপুৰ জিলাত পলিঅ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কালি অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা কাৰ্যবাহিনীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় এইবাৰ জিলাখনৰ 149,000

0: 45টি শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰপেটা জিলাত এই কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
1: কাইলৈ অৰ্থাৎ 28 জুনত পালন কৰিব ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এইবাৰ তিনিদিনীয়াকৈ অৰ্থাৎ 28, 29 আৰু 30 জুনত পালচ পলিঅ' দিৱস পালন কৰা হ'ব আৰু বৰপেটা জিলাতো ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ভাৰতবৰ্ষক পলিঅ' মুক্ত কৰি ৰখাৰ বাবে এই অতিৰিক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তিনিদিনীয়াকৈ। বৰপেটা জিলাৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যুটীয়া স্বাস্থ্য সঞ্চালক বৰপেটাৰ অধীনত এইবাৰ 0-5 বছৰৰ ভিতৰত 2,79,563 শিশুক এই অভিযান সামৰি লোৱা হ'ব। বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই জনোৱা মতে 28 জুনত টীকাকৰণ কেন্দ্ৰবোৰত শিশুক পলিঅ' প্ৰতিষেধক খোৱা হ'ব। তাৰ পাছত 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ বা বিভিন্ন নিৰ্দিষ্ট স্থানবোৰত গৈ বাট পৰি ৰোৱা শিশুবোৰক প্ৰতিষেধক প্ৰদান কৰিব। এই অভিযান সফল কৰিবলৈ বৰপেটাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ অঞ্চলত 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে।
0: দৰং জিলাৰ 705টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1,36,120 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 2,678গৰাকী স্বাস্থ্যকৰ্মী আৰু বিভিন্ন পৰ্যায়ত 141জন পৰিদৰ্শকক নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সন্দৰ্ভত আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলঙ্গা পাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলঙ্গা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলঙ্গা পাহাৰ গাঁওখন মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত। এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলঙ্গা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জৌৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আম্বাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপ ৱেত এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে।

0: ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্লোবমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰীসহ 41জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইয়াৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা ভীষ্মি শীৰ্ষক প্ৰজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকনৰ সৈতে এয়া মনজিৎ গগৈ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভক্তি আৰু আধ্যামিকতাৰ অনন্য সমাহাৰেৰে কালি পুণ্যপীঠ মা কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ সামৰণি পৰিল। নিবৃত্তিৰ পাছতেই পুনৰ মন্দিৰ পৰিচালনা সমিতিয়ে মূল দুৱাৰ সাধাৰণ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন SIR প্ৰক্ৰিয়াই এবছৰ অতিক্ৰম কৰিলে আৰু এই পৰ্যন্ত ভোটাৰ তালিকাত দেশৰ 6 কোটিৰো অধিক ভোটাৰৰ নামকৰণ হৈছে। দৈনিক জনমভূমি কাকতত এই বাতৰিটো মুখ্য বাতৰি হিচাপে আজি প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত একেটা বাতৰিকে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া 50জনীয়া উদ্যোগপতিক গুৱাহাটীলৈ আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছিল যদিও বিশেষ কাৰণত এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছিল। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অতিথি প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও জাপানৰ বিনিয়োগৰ পথ ৰুদ্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী নাহিলেও অসমত ৰুদ্ধ হোৱা নাই জাপানৰ বিনিয়োগৰ পথ, জৈৱ ইন্ধন ছেমি কণ্ডাক্টৰত হ'ব বৃহৎ বিনিয়োগ। একেটা বাতৰিকেই দি চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ প্ৰলয়ংকাৰী ভূমিকম্পত এই পৰ্যন্ত 600ৰো অধিক লোকৰ প্ৰাণহানি হৈছে। খহি পৰা অট্টালিকা আৰু বাসগৃহৰ মাজত এতিয়াও হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আদালতত অব্যাহত থকাৰ মাজতেই কালি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ কৰা হয়। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক ডাঃ হেমেন দাসে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435404522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ ওছমান ডেম্বেলেই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1ৰ অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজাৰগাডে একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত আজি পুৱা কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গোলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গ'লত পৰাস্ত কৰে। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ।

ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নৰৱেক 4-1 গ'লত পৰাস্ত কৰি ফ্ৰান্স গ্ৰুপ আইৰ শীৰ্ষত উপনীত। আমাৰ পুৱা আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী কিছু সময়ৰ পাছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার রেহরূপত আজি লৈ আহিছো ডিমা হাছাও জিলার রেহরূপ। ডিমা হাছাওৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা মনসুন সিং। যোৱা 21 জুনত ডিমা হাছাও জিলাতো উৎসাহ উদ্দীপনাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। যোগ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত জিলাখনৰ জনসাধাৰণে অংশগ্ৰহণ কৰে। এই বিষয়ে বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: 21 জুন তাৰিখে সমগ্র ডিমা হাছাও জিলাত উৎসাহ উদ্দীপনাৰে পালন কৰা হয় 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। হাফলঙত অনুষ্ঠিত জিলা পৰ্যায়ৰ কাৰ্যসূচীত প্ৰশাসনিক বিষয়া, স্বাস্থ্যকৰ্মী, শিক্ষাৰ্থী আৰু বহু সংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। একে সময়তে জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰতো একেধৰণৰ যোগ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষিত প্ৰশিক্ষকৰ তত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন যোগাসন আৰু প্ৰাণায়াম অনুশীলন কৰে। স্বাস্থ্যৰ বিষয়াসকলে সকলো বয়সৰ লোককে দৈনন্দিন জীৱনত যোগ ব্যায়াম অভ্যাস কৰাৰ আহ্বান জনায়। আশাকৰ্মী, স্থানীয় বাসিন্দা আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক অধিক অৰ্থৱহ কৰি তোলে।
1: ডিমা হাছাও জিলাৰ জ্যেষ্ঠ সাংবাদিক আছিম চৌধুৰী 15 জুনত নিজৰ বাসভৱনত মৃত্যু হয়। সাংবাদিকগৰাকীৰ মৃত্যুত ডিমা হাছাওবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই বিষয়ে আমাক বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: 15 জুনৰ পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত উমৰাংচুৰ বিশিষ্ট জ্যেষ্ঠ সাংবাদিক শ্ৰী অসীম চৌধুৰী নিজ বাসগৃহত পৰলোক ভ্ৰমণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। 1968 চনৰ 8 জানুৱাৰীত জন্মগ্ৰহণ কৰা শ্ৰী চৌধুৰীয়ে জীৱনৰ বৃহৎ অংশ পাহাৰীয়া জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিছিল। সাংবাদিকতাৰ জৰিয়তে তেওঁ ডিমা হাছাওৰ জনসাধাৰণৰ সমস্যা, আশা, আকাংক্ষা আৰু কণ্ঠস্বৰ সাহসেৰে আৰু নিৰপেক্ষভাৱে সমাজৰ আগত দাঙি ধৰিছিল। তেওঁৰ মৃত্যুত সহকৰ্মী, সাংবাদিক, জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠন আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে।
1: প্ৰাকৃতিক সেউজীয়াৰে ভৰা ডিমা হাছাও জিলাতো বিশ্ব পৰিৱেশ দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এই সন্দৰ্ভত বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: জুন মাহত এইবাৰো ডিমা হাছাওলৈ কঢ়িয়াই আনিলে আমাৰ পাহাৰ, অৰণ্য আৰু ভৱিষ্যতৰ সুৰক্ষাৰ এক বিশেষ বাৰ্তা। 5 জুন তাৰিখে সমগ্ৰ জিলাত বিশ্ব পৰিৱেশ দিৱস 2026 পালন কৰা হৈছিল। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, বিদ্যালয়, সামাজিক সংগঠন আৰু স্থানীয় প্ৰতিষ্ঠানসমূহে বৃক্ষৰোপণ আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে গছ কেৱল ছাঁ প্ৰদান নকৰে, ই আমাৰ পৰিৱেশগত ভাৰসাম্যৰ মূল আধাৰ। আজি ৰোপণ কৰা প্ৰতিটো গছপুলি আগন্তুক প্ৰজন্মৰ বাবে এক মূল্যৱান উপহাৰ। ডিমা হাছাওৰ সেউজীয়া পাহাৰ আৰু অৰণ্য আমাৰ অমূল্য সম্পদ।
1: নেৰানেপেৰা বৰষুণৰ ফলত 20 জুনত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। তাৰ পিছতে পথটোত যান বাহন চলাচল ব্যাহত হৈ আছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই বিতংভাৱে জনাইছে।
2: 20 জুনত অবিৰাম বৰষুণৰ ফলত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 27ত এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ফলস্বৰূপে যাত্ৰীবাহী গাড়ী, বাছ আৰু পণ্যবাহী ট্ৰাকসহ শতাধিক বাহন পথৰ দুয়োপাৰে আবদ্ধ হৈ পৰে। জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দলসমূহে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ ভূমি অপসাৰণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি নিয়োগ কৰে। কিন্তু অব্যাহত বৰষুণ আৰু পুনৰ ভূমিস্খলনৰ আশংকাৰ বাবে

0: পথ পুনৰ মুকলি কৰাৰ কামত কিছু বিলম্ব হৈছিল। সাধাৰণ ৰাইজ আৰু যাত্ৰীসকলক অনুৰোধ জনোৱা হৈছে যে পথ সম্পূৰ্ণৰূপে চলাচলৰ বাবে সুৰক্ষিত বুলি ঘোষণা নকৰালৈকে জাতিংগা হাৰা নাযাওক, পথছোৱাত অতি প্ৰয়োজন নোহোৱালৈকে যাত্ৰা নকৰিবলৈ।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে।
2: জিলা ৰেহৰূপ অনুষ্ঠানত আজি ডিমা হাছাও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা মনসুম সিং। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
3: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
4: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
5: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
4: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
5: উপজা দিনৰ সুবাস
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
4: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
5: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। আৰম্ভ কৰিছোঁ প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানত শুনক চলচ্চিত্ৰ প্ৰযোজক পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে এটি বিশেষ ফোন ইন লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। আমাৰ সৈতে সংযুক্ত হ'বলৈ শ্ৰোতাসকলে ফোন কৰক 03612661876 আৰু 9435405222 নম্বৰলৈ। অনুষ্ঠানটি আগধৰি এয়া ইন্দ্ৰজিৎ দাস।

0: নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজি শনিবাৰ। সাধাৰণতে আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি বুধবাৰ আৰু শুকুৰবাৰে প্ৰচাৰ কৰোঁ। আপোনালোকে হয়তো ভাবিব পাৰে যে আজি শনিবাৰে আকৌ প্ৰভাতী তৰংগ। আজি এটা বিশেষ দিন, এগৰাকী বিশেষ ব্যক্তিক আকাশবাণী পৰিয়ালৰ ফালৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰাৰ আমাৰ এক আন্তৰিক প্ৰয়াস আজিৰ এই প্ৰভাতী তৰংগ। তেখেত এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, চিত্ৰ নিৰ্মাতা, পৰিচালক, কি বুলি ক'ম তেখেতক, কি বিশেষণেৰে আমি তেখেতক স্মৰণ কৰিম, কি নাছিল তেখেত, সকলোৰে শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱা, অসমৰ চলচ্চিত্ৰ জগতৰ এটি চিৰস্মৰণীয় নাম ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাদেৱক আজি সশ্ৰদ্ধ স্মৰণ কৰিবৰ বাবেই আমাৰ এই বিশেষ আয়োজন। শ্ৰোতাসকল, আজি এই অনুষ্ঠানটি একে সময়তে ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, মোক ষ্টুডিঅ'ত সহযোগ কৰিছে মিতালী বৰবৰাই, আৰু আজি আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে শশাংকদীপ হালৈ আৰু জলি ভট্টাচাৰ্যই। মিতালী বৰবৰা আছে আমাৰ ডিউটি ৰুমত, আৰু যিসকল নিয়ন্ত্ৰণ কক্ষত আছে, যিসকল ট্ৰান্সমিটাৰত আছে, তেখেতসকল আচলতে আমাৰ প্ৰচাৰৰ আঁৰতে থাকি যায়। কিন্তু তেখেতসকলৰ সহযোগ অবিহনে আমাৰ অনুষ্ঠানটি সুকলমে আপোনালোকৰ ওচৰ নাপায়গৈ। গতিকে তেখেতসকলকো মই অনুষ্ঠানৰ আৰম্ভণিতেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্ৰজেন বৰুৱাদেৱক আজি আমি সশ্ৰদ্ধ স্মৰণ কৰি তেখেতৰ জীৱনটোৰ কিছু কথা, হয়তো এঘণ্টা সময়ৰ ভিতৰত আমি সকলোখিনি সামৰি ল'ব নোৱাৰিম, কিন্তু কিছু কথা আমি পাতিব বিচাৰিছোঁ। তেখেতৰ আচলতে স্মৃতি দিৱসটো 27 জুন কিছুমানে পালন কৰে 28 জুনত। এইটো এইকাৰণেই হয় যে মাজনিশা তেখেতৰ দেহাৱসান ঘটিছিল আৰু খবৰটো বহুতে 28 তাৰিখে পাইছিল, কিন্তু পৰিয়ালবৰ্গই 27 তাৰিখে তেখেতৰ স্মৃতি দিৱস উদযাপন কৰে, স্মৃতি দিৱস পালন কৰে। আৰু সেইকাৰণে তেখেতৰ এই স্মৃতি দিৱস আমি আকাশবাণী পৰিয়ালেও, তেখেতৰ পৰিয়ালে যিহেতু 27 তাৰিখে পালন কৰে, সেইকাৰণে আমি এই দিনটোতে এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আজি আমাৰ অনুষ্ঠানটোত আমাৰ অতিথিৰূপে আছে তেখেতৰ কন্যা মনামী বেজবৰুৱা। মনামী বাইদেউ, আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: জয়া শইকীয়া দুৱৰা বাইদেউ, তেখেত অতি ঘনিষ্ঠভাৱে পাইছিল ব্ৰজেন বৰুৱাদেৱক, তেখেতৰ চিনেমাত অভিনয় কৰিছে, একেবাৰে পৰিয়ালৰ দৰে তেখেত আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে, আপোনাকো আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আকাশবাণীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, তেখেত সহকাৰী কেন্দ্ৰ সঞ্চালক আছিল, নাট বিভাগৰো মুৰব্বীৰ দায়িত্বত আছিল, অৱসৰৰ পাছত তেখেতে প্ৰমোশ্যন হ'ল

0: সহকারী সঞ্চালক হল নয়নদা নয়ন প্রসাদ, আমার সকলের পরিচিত নয়নদাক আমি অনুষ্ঠানের মাজলে আদরণি জানাইছো।
1: নমস্কার।
0: আজি ব্রজেন বৰুৱা দেৱৰ বিষয়ে পাতিম, কিন্তু তার পূর্বে আকাশবাণীর এটি অনুষ্ঠানত অভিলেখাগারের পর অনুষ্ঠানটিত রমেন বৰুৱা দেৱে তেখেতৰ বিষয়ে কিছু কথা কৈছিল, আৰু যিহেতু তেখেতক ওচৰৰ পৰা পোৱা এগৰাকী ব্যক্তি রমেনদা, আৰু রমেনদাই কৈছিলে তেখেতৰ সংগীতৰ গুৰু আছিল ব্রজেন বৰুৱা, আৰু তেখেতে এটা কথা কৈছিল যে ব্রজেন বৰুৱাক সকলে পৰিচালক অভিনেতা বুলি কয়, কিন্তু তেখেত যে এগৰাকী সংগীত শিল্পী আছিল, সংগীতৰ তেখেতৰ যিটো ধাৰণা সেই সম্পৰ্কে কিছু কথা তেখেতে কৈছে। আজি রমেন বৰুৱা তেখেত আমাৰ মাজত, আমি তেখেতক বিচাৰি পোৱা নাই, তেখেত নিৰুদ্দিষ্ট হৈ আছে, কিন্তু আমি আশা কৰিছো
1: তেখেতে
0: উভতি আহক, সে আমি আশা কৰিছো। তেখেতে কোৱা কথাখিনিৰে আজি অনুষ্ঠান আৰম্ভ কৰো, তাৰপিছত আপোনালোকৰ সৈতে আমি কথা পাতিম। শশাংক, আমি রমেন বৰুৱাদেৱে ব্রজেন বৰুৱাদেৱৰ বিষয়ে, ককায়েকৰ বিষয়ে যিখিনি কথা কৈছিল, সেই কথাখিনি প্ৰথমে শ্ৰোতাসকলক শুনাই ল'ব বিচাৰিছোঁ।

ব্ৰজেন্দা, আচলতে হৈছে কি, আমাৰ কেইবাগৰাকীও ভাই ভনী, ভাই ককাই, মই যথেষ্ট সৰু, কিন্তু সৰুৰে পৰা ব্ৰজেন্দাই, ব্ৰজেন্দা নিজে কিন্তু এতিয়া বহুতে নাজানে, ব্ৰজেন বৰুৱাক ছবি পৰিচালক বুলিহে জানে এতিয়াৰ চামে। আচলতে ব্ৰজেন্দা সংগীতৰ মানুহ আছিল। এটা সময়ত তেখেত খুব জনপ্ৰিয় গায়ক আছিল কলেজত পঢ়ি থকা সময়ত। তাৰপিছত লাহে লাহে তেখেতে ছবিত সংগীত পৰিচালনা কৰিলে, প্ৰায় 7খনমান ছবিত সংগীত পৰিচালনা কৰিলে। তাৰ বহুত পিছতহে তেখেতে নিজে ছবি পৰিচালক হিচাপে, সেইটো 1963 চনত তেখেতে প্ৰথম ইটো সিটো বহুতোখন কৰিছে। প্ৰথম অসমীয়া হাস্যমধুৰ ছবি মানে হিচাপেখন ফণী শৰ্মাহঁতো আছিলে, সেইখন প্ৰথম পৰিচালক হিচাপে। অকল পৰিচালকেই নহয়, তেখেতে অভিনয়ো কৰিলে, সংগীত পৰিচালনাও কৰিলে, দুই এটা গীত নিজেও গাইছে। সেয়া 1963 চনত প্ৰথম ছবি পৰিচালনা কৰিছে, সংগীতো তেখেতেই কৰিছে। তাৰপিছত লাহে লাহে তেখেতে ছবিত অভিনয় কৰিবলৈ ধৰিলে। আৰু নিবদা কওঁ, ব্ৰজেন্দাতকৈ সৰু যদিও, পৰিচালক হিচাপে নিবদাহে প্ৰথম। নিবদাই ছবি কৰিলে, ব্ৰজেন্দাই সংগীত দিয়ে আৰু ৰোমান্টিক নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে, মানে অভিনয় কৰে। তাৰপিছত ব্ৰজেন্দাই তেতিয়ালৈকে ছবি কৰা নাই, ইটো সিটো বহুতখন বহুত পিছত কৰিছে। নিবদাইটো ছবি আৰম্ভ কৰিছিল 1956 চনত। সেয়া ব্ৰজেন্দা, নিবদা আৰু মোৰ প্ৰথম ছবিত প্ৰৱেশ বুলি ক'ব লাগিব। আকাশবাণীত গাইছিলোঁ অকণিৰ মেলৰ পৰা, কিন্তু ছবিত মোক ব্ৰজেন্দাই প্ৰথম গীত গোৱাইছে, তেখেতে নিজে নেগালে। কিন্তু মই মেট্ৰিক দি উঠিছোঁ স্মৃতিৰ পৰশত, সেইখন মোৰ প্ৰথম ছবিত গাইছোঁ। তেতিয়া ইয়াত সুবিধাবোৰ নাছিল, কলিকতালৈ গৈ মই কণ্ঠদান কৰিলোঁ। তেনেকৈ ব্ৰজেন্দাৰ পৰিচালনাত মই 5খন ছবিত গীত গালোঁ। স্মৃতিৰ পৰশত গালোঁ লক্ষ্মী, মাক আৰু মৰম, আমাৰ ঘৰ আৰু লাচিত বৰফুকন, ব্ৰজেন্দাৰ সংগীত পৰিচালনা। আৰু লাচিত বৰফুকনত হৈ থাকোঁতে আমাৰ ঘৰ বুলি ছবি এখন, যিখনৰ নাম ক'লোঁ, তাত ব্ৰজেন্দা লাচিত বৰফুকনত ব্যস্ত হৈ আছে, আমিও গীত গাবলৈ গৈছোঁ লাচিত বৰফুকনত। লক্ষ্মীৰা বাইদেউ গৈছে, দীপালী বৰঠাকুৰ গৈছে, মই গৈছোঁ। আগতে এটা ঘৰ ভাড়ালৈ কলিকতাত কেম্প বুলি কয়, ৰান্ধনি তান্ধনি চব পায়। ইয়াততো সুবিধা নাছিল, সকলোৱে তেনেকৈ কৰিছিল, ছবিখন শেষ কৰিহে আহে। তাতে কেম্পতে যেতিয়া লক্ষ্মধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন পৰিচালক আছিল লাচিত বৰফুকনৰ, ব্ৰজেন্দা সংগীত পৰিচালক যুটীয়াভাৱে ক্ষীৰোদাকান্ত বিষয়াৰ লগত, হঠাৎ ঠিক হ'ল নিবদাৰ গল্প ঠিকে আছে, চিত্ৰনাট্য হৈছে, হঠাৎ তাতে কোনোবা প্ৰযোজক পালে এখন ঠিক হ'ব, ছবি কৰিব। এতিয়া গীত লগা হ'ল, তো ব্ৰজেন্দাই ইফালে যাবনে সিফালে যাব, সেইকাৰণে ব্ৰজেন্দাই কৰিছে, আধা কৰি পেলাই ক'লে তয়ো কৰচোন বুলি। মই আচলতে গীত গাবলৈ গৈছিলোঁ লাচিত বৰফুকনত, গীত গাবলৈ গৈছিলোঁ, কিন্তু 2খন ছবিতে গীত গাবলগীয়া হ'ল। লগতে যুটীয়াভাৱে সেয়া মই প্ৰথম ব্ৰজেন্দাৰ লগত সহযোগী সংগীত পৰিচালক বুলি মানে শিৰোনামত আছে তাত। তাৰপিছত কিয় জানো ক'ব নোৱাৰো, ব্ৰজেন্দাই যেতিয়া ডক্টৰ বেজবৰুৱা 1968 চনত আৰম্ভ কৰিলে, ব্ৰজেন্দাৰ বহুত দিনৰ এইটো সপোন আছিল। কাৰণ আগতে ছবিবোৰ হয় কি, ক'ৰবাত 10-12 বছৰৰ মূৰত এখন ছবি হয় অসমীয়া ছবি, সকলো অসমীয়া মানুহে চায়, অসমীয়া ছবি এখন হৈছে, পৰিয়ালৰ সৈতে আমি চাব লাগিব, তেনেকুৱা এটা আছিল। ভাল বেয়া প্ৰশ্নই নুঠে তাত। ব্ৰজেন্দাই হৈছে এনেকৈ 10 বছৰৰ মূৰত আকৌ এখন ছবি হ'ব, অন্ততঃ ছবি ঘৰলৈ মানুহ অহাটো, মানে যিটো ৰেগুলাৰ ছবি বুলি কোৱা যায়, সেইটো কিন্তু ব্ৰজেন্দা সফল হ'ল মোৰ মতে। কাৰণ ডক্টৰ বেজবৰুৱাখন বহুত আগৰ পৰা তেখেতৰ আশা আছিলে, প্ৰায় 63 চনমানৰ পৰাই তেখেতে চেষ্টা কৰিছিল বোধহয়। তেতিয়া আৰ্থিকভাৱেও ইমান নাছিল, তেওঁ অকণমান মুহূৰ্ত কৰিলে জ্যোতিচিত্ৰ বনত, কিন্তু পইচা শেষ, বহুত ঠাইত বিচাৰিলে, বোলে অকণমান সহায় কৰিব নেকি, মানে লোন হিচাপে, পইচা খোজা নাই তেনেকৈ, যে ধাৰে দিয়ক মই ছবি কমপ্লিট

0: প্ৰশ্ন ঘূৰাই দিলে, বহুতে নিদিলে। নিদিয়াৰ পিছত ডিব্ৰুগড়ত গৈ কিবা কৰি মানে তেখেতসকলে মান্তি হ'ল ৰংঘৰ চিনেমাৰ সেই ৰবীন বৰুৱাহঁত কৰিব দিলে। আচৰিত কথা, ব্ৰজেন্দ্ৰাৰ সাহসটো মই সাংঘাতিক দেখিছোঁ। আমি গান গাবলৈ য'তে যাওঁ আৰু ব্ৰজেন্দ্ৰাই মোক যেতিয়া তেওঁ গায়ক হিচাপে প্ৰতিষ্ঠিত আছিলে, মই তেতিয়া ক্লাছ ফাইভ ছিক্সৰ ল'ৰা, মোকো লগতে লৈ যায় ক'ৰবাত কটন কলেজত গান গাবলৈ যাব। কলেজ কি বস্তু মই নাজানোৱে তেতিয়া, মোকো কাষতে বহুৱাই ৰাখে, দুই আখেৰে মোকো গোৱাই দিয়ে। আৰু ঘৰততো সন্ধিয়া ব্ৰজেন্দ্ৰাই আটাইবোৰ বহি যাওঁ, আমি ভাই ভনীবোৰ বহি যাওঁ, ব্ৰজেন্দ্ৰাই নেতৃত্ব দিয়ে। নিপদাই বাঁহী বজায়, দীপনদাই তবলা বজায়, তিনিওগৰাকী কিন্তু শেষত ছবি পৰিচালক হ'ল। এনেকৈ মোক মানে সৰুৰে পৰা লগত লৈ ফুৰা কাৰণেই ব্ৰজেন্দ্ৰাই কিবা এটা বিশ্বাস হ'ল নেকি মোৰ ওপৰত, আৰু ভাবিলে যে ডক্টৰ বেজবৰুৱাৰ আটাইবোৰ যদি মই সামৰি লওঁ মই এটাতো মন দিব নোৱাৰিম। আচৰিত কথা, মই এটা শ্ৰোতাই জানিলে হয়তো আনন্দও পাব, আচৰিতো হ'ব।
1: কওকচোন,
0: ব্ৰজেন্দ্ৰাৰ কথাটো হৈছে কি, হঠাৎ মোক এদিন কৈ দিব, এই গাড়ীখন উলিয়া গেৰেজৰ পৰা। উলিয়ালোঁ, ক'লৈ যাব লাগিব কোৱা নাই। তেতিয়া ডালডা ঘিৰ টিন আছিলে, আজিকালি পেকেটত আহে,
1: পেকেটত আহে,
0: টিন আছিলে গোল গোল, সেইবোৰ উঠাই লয়। মাহঁতে লুচি ভাজি থৈ দিয়ে সেইবোৰ, আৰু শেষ হোৱাৰ পিছত বোলে কি কৰিব লৈছে। গ'লোঁ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত গৈ সেইবোৰ ৱেল্ডিং কৰি লাইট বনাইছে, চিনেমাৰ লাইট বনাইছে, নিজে
1: নিজে কৰিছে,
0: নিজে লাইট বনাইছে ৱেল্ডিং কৰি সেই ডালডা টিনবোৰ লৈ গৈ। তাৰপিছত এটা জাপানী টেপ ৰেকৰ্ডাৰ নিচি কৰা দেখিলে কিবা হেৰি হৈ যায় ক'ৰবাত অকশ্যনত, মানে ব্ৰিটিছ চাহাববোৰ গুচি যাওঁতে কাৰোবাক দি গৈছিল, তেওঁলোকে মূল নুবুজিলে, কলিকতাত কিনিলে, সেইটোতে গোটেই ছবিৰ শব্দগ্ৰহণ কৰিছে। আচ্ছা, ইয়াতে আহে সুজিত সিংহ, তেতিয়া নলিন্দুৰাৰ সহকাৰী, তেওঁ কেমেৰামেন হিচাপে ইয়াতে বহে ড্ৰয়িং ৰুমত বহি, মই আমি চাই থাকোঁ। তেতিয়া আচ্ছা সুজিত, আমি যে এইটো ৰুমত কথা পাতি আছোঁ, এইটো এটা দৃশ্য হ'ব পাৰে নে নোৱাৰে, এই লাইটত এনেকৈ নে, বোলে হাৰে
1: তেনেকৈ কল্পনা কৰে,
0: কল্পনা কৰে। তেতিয়া কৰিলে কি, সেইটো কৰিলে, সতীশ চৌহানক মাতি আনিলে, নিজে আগত বহি এখন মিক্সাৰ বোৰ্ডৰ নিচিনা বনাইছে। তেতিয়াই
1: কিহেৰে বনাইছিল,
0: কিবা কাঠত তাত, ব্ৰজেন্দ্ৰা বিজ্ঞানৰ ছাত্ৰ আছিল, ঘৰৰো কিবা লাইট টাইটবোৰৰ গণ্ডগোল হ'লে ব্ৰজেন্দ্ৰাই কৰি দিয়ে, সেইবোৰ জানিছিল খুটি নাতি কিছু। আচ্ছা যিয়ে হওক, চৌহানৰ লগত ইয়াতে সেইবোৰ কথা পাতে, পাতি চৌহান ৰেকৰ্ডিষ্ট হ'ল, চৌহানে এতিয়া নিজে ষ্টুডিঅ' এটাও খুলিছে। তাৰপিছত অ' পি বুলি কয়, আচলতে অ' পিটো তেওঁৰ ঘৰত মাতা নাম আছিল, লাইটৰ কামখিনি অ' পি বুলি কওঁতে ব্ৰজেন্দ্ৰাই, তেতিয়া অ' পি নায়াৰ খুব বিখ্যাত সংগীত পৰিচালক, ঘৰুৱা নাম আছিল অ' পি, আচল নামটো বহুতে নাজানে, এই অ' পি, অ' পি নায়াৰ দেউতাই আজিৰ পৰা ক'ত তোৰ সেইটো নামেৰে মাতি থাকিম, এনে কওঁতে অ' পিয়ে অ' পি নামেই চলাই দিলে। তেখেত নাই এতিয়া, মৃত্যু হৈছে, কিন্তু মোক সদায় যেতিয়াই পায় যে ৰমেন দাস হওক, ব্ৰজেন্দ্ৰাৰ কাৰণে আমি, মই ভাত খাই আছোঁ আজি, মানে বহুত ছবিৰ কাম বা বিভিন্ন সংগীতৰ অনুষ্ঠানৰ কাম, নাটকৰ কাম, অ' পি নহ'লে লাইট নচলে, তেনেকৈ কৰিলে চৌহান ৰেকৰ্ডিষ্ট হ'ল, সুজিত সিংহ কেমেৰামেন হ'ল, মই সংগীত পৰিচালক হ'লোঁ, আৰু বংশী দাস বুলি ইয়াতে খাৰগুলি, তেখেতো নাই, আমাতকৈ অকণমান ডাঙৰ কিন্তু একেলগৰে, আৰু তেওঁক মেকআপ মেন কৰি দিলে, আটাইকেইটাকে কিন্তু প্ৰতিষ্ঠিত কৰি দিলে তেখেতে, সাংঘাতিক কথা এইটো। আৰু যেতিয়া ডিব্ৰুগড়ত শ্বুটিং হয়, প্ৰযোজকৰ অকণমান সন্দেহো হৈছে, বৰুৱাই এইবোৰ কি কৰি আছে, কিবা শব্দ উঠিবনে নুঠে, এনেকৈ ৰিস্ক লৈছিলে, মই সাহসটো সেইকাৰণে কৈছোঁ। কিন্তু সেই ছবিটোৰ প্ৰথম, যিটো ছবিৰ ভাষাত ছুপাৰ ডুপাৰ হিট বুলি কয়, প্ৰথম চাগে টিকেট ব্লেক মাৰ্কেট হৈছে, তাৰপিছত বাছ লৈ লৈ মানুহ আহে,
2: ফুল ফুল ফুল ফুলি মেলিলে পাহি তো পাহ তেওলি উৰিলে আহি।
1: আমি ৰমেন্দাৰ কথাখিনি শুনিলোঁ, অ' পি তেখেতে লাইটৰ কাম কৰিছিলে, তেখেতে কৈছে যে ভাতমুঠি ব্ৰজেন বৰুৱাই দিছে, আৰু এইটো কথা বাৰে বাৰে ৰমেন্দাই কৈছে যে ব্ৰজেন বৰুৱাৰ যিটো সাহস, চিনেমাখন চলিব নে নচলে, পইচা নাই, কাৰো পৰা এনে খোজা নাই, কৈছে কি যে চিনেমাখন হোৱাৰ পিছত মই ঘূৰাই দিম, সেই যিটো আত্মবিশ্বাস তেখেতৰ যে চিনেমাখন চলিব, মই কৰিম, চিনেমাখন চলিব আৰু ৰাইজে আঁকোৱালি ল'ব, আৰু সেই যিটো ধাৰণা, সেই যিটো বিশ্বাস, সেয়া সফল হৈছিল তেখেত। গতিকে এই কথাখিনি নৰেন্দ্ৰ আপোনাৰ সৈতে পাতিম, জয়া বাইদেউৰ সৈতে পাতিম। প্ৰথমে তেখেতৰ কন্যাৰ ওচৰলৈ আহিছোঁ, মনামী বেজবৰুৱা বাইদেউ, আজি আপোনাৰ পিতৃৰ স্মৃতি দিৱস, আপোনাৰ সৈতে মই কথা পাতোঁতে আপুনি কৈছে যে আপোনাৰ বয়স তেতিয়া ছয় বছৰ আছিল যেতিয়া আপোনাৰ পিতৃৰ দেহাৱসান ঘটিছিল, কিন্তু আপোনাৰ পিতৃয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ, অসমৰ সংগীত জগতলৈ যিখিনি অৱদান আগবঢ়াইছে, আমি সকলোৱে অন্তঃকৰণেৰে, মনৰ পৰা আমি স্বীকাৰ কৰোঁ, কৰিবই লাগিব, তেখেতৰ যিটো অৱদান, সেই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি স্মৃতি দিৱসত আৰম্ভণিতে আপুনি কি ক'ব বিচাৰিব দেউতাক খুৰী?
3: মই মানে কি ক'ম মই ভাবি পোৱা নাই, কাৰণ ব্ৰজেন বৰুৱা মোৰ কাৰণে এটা মিথ বা লেজেণ্ড, যাক আমি পঢ়িবহে পাওঁ, আৰু মই সেইটো ক্ষেত্ৰত পঢ়োঁ, কাৰণ মই বেলেগৰ পৰাহে শুনিছোঁ ব্ৰজেন বৰুৱা এনেকুৱা, ব্ৰজেন বৰুৱা এনেকুৱা ক্ৰিয়েটিভ কাম কৰিছে। খালি মোৰ অলপ ৰিঙি ৰিঙি মনত আছে, যেতিয়া মানে মুকুতাৰ

0: শ্বুটিং আৰম্ভ হৈ হয় আৰু তেতিয়া শিলপুখুৰীত এখন হোমিঅপেথিক দোকান আছিলে একদম পুখুৰীটোৰ সন্মুখতে, এতিয়াও আছে তেওঁলোকৰ, ডাঙৰকৈ খুলিলে। সেই তাত আমি প্ৰায়ে যাব লগা হয়, মই মাৰ মোৰ মানে প্ৰয়াত ভাইটি আমাক লৈ যায়তো। সেই ৰিক্সাখন যদি লতাশিলৰ পৰা তালৈ যায়, সেই গোটেই ৰাস্তা কোনে আজি আবেলি গানটোৰ কেনেকৈ পিকচাৰাইজ কৰিব মোক শিকাই শিকাই যায়। সেই মানুহবিলাকে ঘূৰি ঘূৰি যায়, তই হাতখন এনেকৈ দিবি তেনেকৈ দিবি, কাৰণ তেতিয়া মঞ্জুলা বাইদেউটো মানে মোতকৈ ডাঙৰ হ'লেও তেখেতে অভিনয় কৰিব, কৈছে তই তাইৰ লগত কৰিব লাগিব, গানটোত এক্টিং কৰিব লাগিব। সেই ৰিক্সাত তেওঁ ডান্স কৰিব তেওঁ লাজ কৰা নাছিল, সেই স্মৃতি মোৰ জীৱনলৈ মনত থাকিব। আৰু সেই এটা স্মৃতি দুখ লাগি গ'ল কি, তেখেতে হেৰি ৰজা হৰিচন্দ্ৰখন খুব মনেৰে কৰিব বিচাৰিছিলে, কাৰণ মহানন্দ শৰ্মা যিজন প্ৰখ্যাত অভিনেতা, তেখেত বৰ্তমান নাই, তেখেতক সেই ৰোলটো দিব খুজিছে। সদায় মানে কৈ থাকে ঢেকেৰি ঢেকেৰি বুলি কয়, মোৰ মামা বুলি কওঁ আমি, সেইটো তেওঁৰ থাকি গ'ল মানে খুব আশাত আছিল ৰজা হৰিচন্দ্ৰখন কৰা। সেইটো পিছত দীপন দাই কৰিলে, দীপন বৰুৱা খুৰাই, সেই বস্তুটো মানে মোৰ মানে ভাৱ থাকি গ'ল, দেউতাই কৰা হ'লে কি জানি বেলেগ হ'লহেঁতেন নেকি। বাকীতো আছেই শ্বুটিঙৰ কিবা কিবি আছেই, কিনো ক'ম দেউতাৰ কথা, আৰু থকাটো বহুতেই আছে। আটাইতকৈ মোৰ ভাল লাগিছে কি, অলপ আগতে আপুনি এটা এনাউন্সমেণ্ট কৰিলে আৰম্ভণিতে যে নেপথ্যত থকা মানুহখিনি আমি কেতিয়াও স্বীকৃতি নিদিওঁ। সেই সেই কথাটোতে কৈ পেলাই মই অকণমান ক'ব খুজিছোঁ, ৰজেন বৰুৱাৰ বাকীখিনি মই নকওঁ, গানৰ কথা, চিনেমাৰ কথা বা মিউজিকৰ কথা, তেখেতে যিটো টেকনিকেল মানুহখিনি যিহেতু তেওঁ উলিয়াই আনিলে, আজি সন্ধিয়া স্থানীয় প্ৰগতি শিল্পী সংঘই এই চিনেমাৰ আঁৰত থকা যিখিনি কলা কুশলী যেন টেকনিচিয়ানক তেওঁলোকে সম্বৰ্ধনা দিবলৈ এটা আয়োজন কৰিছে। সৰুকৈ সম্বৰ্ধনা দিব, অহা বছৰ চাগে ডাঙৰকৈ হ'ব। সেইটো কাৰণে মই তেওঁলোকক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অন্ততঃ কিবা এটা স্বীকৃতি পাব, আৰু আপোনাকো মই এইটো ধন্যবাদ জনাইছোঁ, কাৰণ আৰম্ভণিতে এই লাইনটো আপুনি কৈছে তেওঁলোকে কেতিয়াও মানে আগত নাপায়, সেইকাৰণে আপোনাক মানে ধন্যবাদ জনাই মই এইখিনিতে মই হেৰি
1: অনুষ্ঠানিক ক'ত হ'ব, কেইটা বজাত হ'ব, সেই কথাটো ক'লে হয়তো আৰু লোক আহিব পাৰিব।
0: অনুষ্ঠানটো আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত হ'ব, সন্ধিয়া 6:30 বজাৰ পৰা এখন সম্বৰ্ধনা হ'ব, সম্বৰ্ধনা নকওঁ মানে প্ৰশস্তি পত্ৰ এখন দিব, তেওঁলোকে যিখিনি অৱদান দিছে তাৰ ভিতৰত তেওঁলোকে নিজে নিজৰ কথাখিনি ক'ব, সেইখিনিয়ে মানে আমি আজি আয়োজন কৰিছোঁ।
1: হয়, আপোনাৰ ওচৰলৈ আৰু আহিম। আমি বহুতো শ্ৰোতা ইতিমধ্যে আমাৰ সৈতে সংযুক্ত হৈছে, আজি মোৰ সন্মুখত কম্পিউটাৰ স্ক্ৰীণখন নাই, মোবাইললৈ চাই দিছোঁ বাৰু। অলকা ডেকা আটাইৰে মংগল হোৱাৰ কামনা কৰি ৰুক্মিণী গাঁৱৰ পৰা অতি সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰি আছো বুলি কৈছে। উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আপুনি অনুষ্ঠানত ভাগ লৈছে। আদিত্য দোলাকাষৰীয়া, ডক্টৰ বেজবৰুৱা ঐতিহাসিক চৰিত্ৰটো ৰূপায়ণ কৰি ব্ৰজেন বৰুৱাদেৱে অসমীয়া ছবি জগতত চিৰস্মৰণীয় হৈ থাকিব আজি স্মৃতি দিৱসত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আদিত্য দোলাকাষৰীয়া যোৰহাটৰ পৰা তেখেত জ্যোৎস্না ডেকা ব্ৰজেন বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী, বিশিষ্ট অভিনেতা, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। ভদ্ৰাৱতী বৰ্মন বঙাইগাঁৱৰ পৰা, মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, কল্পনা আমিন শৰ্মা তেখেত মঙলদৈৰ পৰা, হিমানী কলিতা, ভুৱনেশ্বৰ বৈশ্য, আপোনালোক আটাইয়ে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। জোনমণি কলিতা, পিংকি মালাকাৰ তেওঁ গুৱাহাটীৰ পৰা, মধুচন্দা শইকীয়া বৈশ্যই কৈছে, গায়ক, অভিনেতা, সুৰকাৰ, ছবি পৰিচালক, নানা গুণেৰে বিভূষিত অসমৰ সংস্কৃতিৰ জগতৰ পুৰুধা ব্যক্তি ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি ষ্টুডিঅত উপস্থিত থকা আপোনালোক সকলোকে প্ৰণাম জনাইছে তেখেতে সোণাৰীৰ পৰা। নৱকান্ত দলে অলকা ডেকাই কৈছে, ব্ৰজেন বৰুৱা ঢুকোৱাৰ খবৰ ৰেডিঅ'ৰ বাতৰি প্ৰচাৰ হোৱাৰ দিনটো মোৰ সম্পূৰ্ণৰূপে মনত আছে। 1972 চনৰ সেই দিনটোত মই পি ইউ পৰীক্ষা দি নামৰূপত বাইদেউৰ ঘৰত আছিলো। সেই দিনটোলৈ, সেই সময়খিনিলৈ আজি মোৰ মনটো উৰা মাৰিছে। এই সেই সময়ত মই ইমান যে কান্দিছিলোঁ, কেইবাদিনলৈ কন্দাকটা কৰি আছিলোঁ, বাতৰি কাকতত কেৱল ব্ৰজেন বৰুৱাদেৱৰ কথাৰেই ভৰি আছিল, ডাঙৰ ডাঙৰ আখৰেৰে বাতৰি কাকতত লিখা সেই কথাষাৰি মই অকণমান চিনি পোৱাত অসুবিধা হৈছিল। তথাপি উৰি গ'ল ৰাজহংস, পৰি ৰৈল পাখি বাতৰি কাকতৰ শিৰোনাম আছিল। অলকা ডেকা, আপুনি আজি চকুৰ পতাত ভাঁহি আহিছে বুলি কৈছে। আচলতে মোবাইলৰ স্ক্ৰীণখন মোৰ অলপ পঢ়িবলৈ অসুবিধা হৈছে, তথাপি যিখিনি পাৰিছোঁ পঢ়ি দিছোঁ। কল্পনা আমিন শৰ্মা, অসমীয়া ছবিক অনন্য মাত্ৰা প্ৰদান কৰি অসমীয়া ৰাইজক সুন্দৰ সুন্দৰ অসমীয়া ছবিৰ সোৱাদ দিবলৈ চেষ্টা কৰা ব্ৰজেন বৰুৱাদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ বুলি তেখেতে লিখিছে। দেৱেন নাথ, আপোনালোকে অনুষ্ঠানখিনি খুব ভাল পাইছে। দিলীপ ডেকাই ব্রজেন।

0: গুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী কৈছে, ৰমেন্দ্ৰৰ কথাখিনি শুনি সঁচাকৈ আৱেগিক হৈ পৰিলো। আজি বহু দিনৰ পৰাই তেখেত নিৰুদ্দিষ্ট হৈছে, এতিয়াও তেখেত য'তেই আছে তাতে কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। বহুতো বাৰ্তা আহিছে আজি অনুষ্ঠানে, বহুতে উপভোগ কৰি আছে, ৰেডিঅ'টো শুনি আছে, এপত শুনি আছে, আৰু কোনোবা হয়তো গাড়ী চলাই গৈ আছে, এফ এমত শুনি আছে, আৰু ফেচবুকতো চাই আছে। মই জয়া বাইদেউৰ ওচৰলৈ, নয়নদা, যিটো সাহসৰ কথা ৰমেন্দাই ক'লে, সেই কথাখিনিকে আগ ধৰি ব্ৰজেন বৰুৱাৰ যিটো সত্তা সামগ্ৰিকভাৱে আপুনি কিদৰে অনুধাৱন কৰে?
1: মই ভাবোঁ যে ব্ৰজেন বৰুৱা কি নাছিল, আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ বা তেওঁলোকৰ পৰিয়ালৰ কাৰোৱে কোনো ধৰণৰ, আজিকালি যিবিলাক সুবিধা আছে যে পুনেৰ ফিল্ম ইনষ্টিটিউটত গৈ প্ৰশিক্ষণ ল'ব পাৰি চলচ্চিত্ৰ নিৰ্মাণৰ, এনেকুৱা ধৰণৰ দেশ বিদেশত বিভিন্ন অনুষ্ঠান আছে, তেনেকুৱা কোনো ধৰণৰ প্ৰশিক্ষণ নাছিল। তেওঁলোক নিজেই ছেল্ফ টট বুলি যিটো কয়, নিজে বাট বিচাৰি লৈছিল আৰু কামবিলাক আয়ত্ত কৰিছিল। আৰু চলচ্চিত্ৰ নিৰ্মাণ এটা অতি জটিল প্ৰক্ৰিয়া, ইমান সহজ কথা নহয়। গতিকে তাৰ লগত জড়িত থাকি কাম কৰি, প্ৰথমতে নিববৰুৱাৰ লগত, নিববৰুৱাই প্ৰথম বাটটো কাটিছে তেওঁলোকৰ পৰিয়ালৰ, তাৰপিছত তাতে সহযোগ কৰিছে ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, নীৰেণ বৰুৱা, তাৰপিছত ব্ৰজেন বৰুৱাও ছবি নিৰ্মাণত আহি গ'ল 1963 চনত, তাৰপিছত দিবন বৰুৱাই আৰম্ভ কৰিলে ছবি নিৰ্মাণ। গতিকে একেটা পৰিয়ালৰ পৰাই, এইটো যিটো আমি কওঁ যে সেইটো মানে এটা বৰুৱা পৰিয়াল, সেই বৰুৱা পৰিয়ালৰ পৰা 32খন নে কিমানখন চিনেমা নিৰ্মাণ হৈছে, আৰু প্ৰায়বোৰ ছবিয়েই মানে বেছ মানে জনপ্ৰিয় আৰু অতি সফল, ব্যৱসায়িকভাৱে সফল ছবি বুলি আমি ক'ব পাৰোঁ। আৰু এইটো এটা মানে এটা ৰেকৰ্ড বুলি ক'ব পাৰি, এখন ঘৰৰ পৰা। আমি যেতিয়া সৰুতে সেই ঘৰটো চাওঁ, ঘৰটোৰ আপুনি জানে ইতিহাস, 1923 চনত নিৰ্মাণ হোৱা এই ঘৰটোৰ 100 বছৰ সম্পূৰ্ণ হ'ল, আৰু সম্পূৰ্ণ তেওঁলোকৰ পিতৃদেৱৰ চিন্তাৰে সেই ঘৰটো সাজি উলিওৱা হৈছিল। আৰু সেই ঘৰটোৰ ওপৰত আপুনি জানে যে উৎপল বৰপূজাৰী এখন তথ্যচিত্ৰও কৰিছে, বৰুৱাৰ সংসাৰ। আমি সৰু থাকোঁতে সেইপিনেৰে গ'লে ঘৰটো দেখি আচৰিত হওঁ যে চলচ্চিত্ৰ নিৰ্মাণৰ যিটো কাম বা ছবি নিৰ্মাণ, চিনেমা বুলি ক'লে আমাৰ এটা বেলেগ ধৰণৰ এটা সপোনৰ জগত, এই ঘৰটোৰ পৰাই সেই চিনেমাবিলাক হয়, আৰু এই ঘৰটোতে সেই ব্যক্তিসকল থাকে যিসকলে এই কামবিলাক কৰে। তাৰ ভিতৰত মই ভাবোঁ যে বাকীসকলৰো বহু গুণ আছিল, নিববৰুৱাৰো আছিল, দিবন বৰুৱা খুব ভাল নাট্যকাৰ আছিল, নাটকৰ পৰিচালক আছিল, নিববৰুৱাই কৈছে ভাল বাঁহী বজাইছিল, ছবি আঁকিছিল, বহুতবিলাক গুণ আছে তেওঁলোকৰ। কিন্তু ব্ৰজেন বৰুৱা মই ভাবোঁ যে একেধাৰে বিভিন্ন ক্ষেত্ৰত এটা ব্যতিক্ৰমী সত্তা আছিল, কাৰণ তেওঁৰ প্ৰথম আৰম্ভণি কিন্তু যিটো বহুতে নাজানে, তেওঁ এজন সংগীত পৰিচালক আছিল আৰু তেওঁ অৰ্কেষ্ট্ৰা কৰিছিল, যিটো আজিকালি মই ভাবোঁ যে আজিকালি অসমত সেই কথাটো কমি গৈছে, নোহোৱা হৈছে। সেই অৰ্কেষ্ট্ৰা বাদ্য সংগীতৰ সুৰ সমলয়ৰ অনুষ্ঠান তেওঁ কৰিছিল, আৰু সেইবিলাক যিসকলে দেখিছে তেওঁলোকে এতিয়াও মানে তাৰ কথা সোঁৱৰণ কৰে। আমাৰ প্ৰয়াত তপতিলালী ডাঙৰীয়াই, আমাৰ গীতিকাৰ সুৰকাৰ, তেখেতে কৈছিল যে মই প্ৰথম চিনাকি আচলতে ব্ৰজেন বৰুৱাক তেতিয়াহে দেখিছিলোঁ যে তেওঁ, জানো যে তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰটো নৈৰ পাৰত আছিল, তেওঁলোকৰ ঘৰৰ পৰা নিচেই ওচৰত ব্ৰজেন বৰুৱাহঁতৰ ঘৰ, তাত তেওঁ গীত পৰিৱেশন কৰে, আৰু তেতিয়া আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰত তেওঁ সুৰ সমলয় মানে নিবেদন কৰে তেওঁৰ পৰিচালনা। তেওঁ লিখিছে তপু জলালী ছাৰে যে ব্ৰজেন বৰুৱাই ষ্টেজৰ একোণত থিয় হৈ যি ধৰণে সুৰ সমলৈ পৰিচালনা কৰে, সেইটো যাৰ দেখাৰ সৌভাগ্য আছে, সেইটো এটা অপূৰ্ব দৃশ্য মানে তেওঁলোকে দেখিছে সেইটো। গতিকে তেওঁ সেই গীত, সুৰ সমলৈ আৰু সংগীত পৰিচালনা, তাৰ পৰাহে তেওঁ চলচ্চিত্ৰ পৰিচালকৰ হিচাপে তেওঁ উত্তৰণ ঘটিছে। আৰু আটাইতকৈ যিটো ডাঙৰ সাহস তেখেতে ল'লে, যে সদায় আমি কিয় কলিকতাত গৈ, কাৰণ ইয়াৰ পৰা কলিকতালৈ যোৱা অহা যথেষ্ট অসুবিধা, যে কলিকতালৈ গৈ আমি কিয় তেওঁলোকৰ সহায় লৈ আমি কাম কৰিম, আমি নিজে কেলৈ কৰিব নোৱাৰোঁ ইয়াতে, এই কথাটো ভাবি, কাৰণ আগবাঢ়ি অহা কথাটো, সেইটো মই ভাবোঁ যে এটা ডাঙৰ মানে পদক্ষেপ আছিল, আৰু যাৰ কাৰণে আজি ইমানবোৰ মানুহ, অসমীয়া মানুহ, কাৰিকৰী দিশৰ মানুহ আমাৰ ইয়াতে সৃষ্টি হৈছে আৰু তেওঁলোকে অতি যশস্যাৰে কাম কৰিব পাৰিছে। গতিকে এইটো মই ভাবোঁ যে তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব বুলি, বাকীটো আছেই তেওঁ ছবি নিৰ্মাণৰ কথা বেলেগ, কিন্তু এইটো এটা ডাঙৰ কৃতিত্ব যাৰ কাৰণে আজি আমি অসমীয়া কলা কুশলীৰ সৃষ্টি হ'ল, জন্ম হ'ল। তেওঁলোকে আজিতে চাওক, আপোনাৰ যিমান টেলিভিশ্যনত কওক, চিনেমাত কওক, এতিয়া মোটামুটি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এখন অসমীয়া চিনেমাৰ নিৰ্মাণৰ, এতিয়া যিটো ডিজিটেল যুগ আহিল, গোটেইখিনি কাম গুৱাহাটীতেই হয় এতিয়া সম্পন্ন হয়। এই কথাটো যদি গুৰিটো বিচাৰি যায় আপুনি চাবলৈ গ'লে, সেইটো কিন্তু সেই ব্ৰজেন বৰুৱাই আৰম্ভ কৰিছিল।
0: হয়, ব্ৰজেন বৰুৱাই নিজে কিমান

0: কাম কৰিছিল, বিজ্ঞানৰ ছাত্ৰ আছিল, গতিকে সকলোখিনি কাম নিজেই কৰিয়ে ভাল পাইছিল আৰু সেই কথাখিনি ৰমেন দাই কৈছে। আৰু আপুনি যিটো অৰ্কেষ্ট্ৰাৰ কথা কৈছে, আমি যদি লক্ষীৰাম বৰুৱাৰ কথা
1: প্ৰথম তেখেতৰ কথা
0: প্ৰসাদ আগৰৱালাৰ কথা আহিব লাগিব, তাৰপিছত আমি যদি এনেকৈ অৰ্কেষ্ট্ৰা কৰা ব্ৰজেন বৰুৱা, আৰু ব্ৰজেন বৰুৱাই সেই সন্ধিয়া অৰ্কেষ্ট্ৰাৰ তেওঁলোকৰ অনুষ্ঠানবোৰৰ নাম দিছিলো ৱাৰ এণ্ড পিচ, যুদ্ধ আৰু শান্তি, বা পাণবজাৰৰ এটি সন্ধিয়া, বা এটি শিশুৰ জন্ম। মই ৰমেন দাৰ কথা পাতোতে এই কথাবিলাক কৈছে, আৰু তেওঁ এনেকুৱা কৰে, ৰমেন দাই কৈছিলে যে তেওঁ অনুষ্ঠানে আৰম্ভণিতে কথাখিনি কৈ দিয়ে যে কি থিমত তেওঁলোকে কৰিছে, বৰ ধুনীয়াকৈ বুজাই দিয়ে। গতিকে এনেকৈ কণ্ডাক্ট কৰা তেখেতৰ নিচিনা এগৰাকী ব্যক্তি, আৰু আপুনি এই প্ৰসংগটো উত্থাপন কৰিছে। জয়া বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো, আপুনি মনাই বাইদেউৰ লগত যেতিয়া মই কথা পাতিছিলো, বাইদেউ কৈছে যে আপুনি অতি ওচৰৰ পৰা পাইছিল তেখেতক, আপুনি নিজে অভিনয় কৰিছে তেখেতৰ চিনেমাত, আৰু আপুনি একেবাৰে পৰিয়ালৰ দৰে, গতিকে আপুনি পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আমি ধৰি আপোনাক ক'ব বিচাৰিছো যে আপুনি কি ধৰণে তেখেতক বিশ্লেষণ কৰিব, আপুনি যিহেতু তেখেতক একেবাৰে ওচৰ পৰা পাইছে, সেই কথাখিনি অলপ শুনি লওঁ আপোনাৰ পৰা।
2: আজি প্ৰয়াত ব্ৰজেন দাৰ পুণ্যতিথিত আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ব্ৰজেন দাৰ কি গুণ আছিল? এজন সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, নায়ক, মানে সৰ্বগুণৰ মানে এজন বিভূষিতা ব্যক্তি আছিল। আৰু ইমান সোনকালে তেওঁ পৃথিৱীৰ পৰা আঁতৰি গ'ল, তাৰ কাৰণে ভাবিলে সঁচাকৈ দুখ লাগে। যিদিনা তেখেতৰ মৃত্যু হৈছিল, গোটেই অসমে কান্দিছিল। সেইটো সময়ত এতিয়া এটা কথা এতিয়াও মনত আছে, এটা সৰু ল'ৰাই চাৰিটামান লাইন লিখিছিল, ইমানেই ব্ৰজেন দাক ভাল পাইছিল। তেওঁ তাৰ আগতে লিখিছিল যে তেওঁৰ প্ৰত্যেকটো গান চিনেমাৰ, তেওঁৰ প্ৰত্যেকখন চিনেমা, প্ৰত্যেকখন ডাইলগ তেওঁৰ মনত আছে। আৰু তেওঁ কৈছিল যে আহিবানে তুমি অচিন বাটেদি, নিয়ৰৰ টোপাল গুচকি, দুবৰীয়াগৰ শেৱালি বুটৰি। আহিবানে তুমি অচিন বাটেদি, নিয়ৰৰ টোপাল গুচকি, দুবৰীয়াগৰ শেৱালি বুটলি। মই ৰৈ থাকিম ব্ৰজেন দা, নিঃশব্দে নীৰৱে তোমাৰ বাবে, তোমাৰ বাবে। এই কবিতাটো তেওঁ বহুকেইখন মানে পেপাৰত আৰু বহুকেইখন আলোচনীত তেওঁ প্ৰকাশ কৰিছিল। আচলতে ব্ৰজেন দাৰ মুকুতাখন চিনেমাখনৰ জৰিয়তে মই ভুল ছবিত মানে জীৱনটো আৰম্ভ কৰিছিলোঁ। আৰু দ্বিতীয়খন ছবিতে মই বিজুতাৰ নায়ক আৰু মই নায়িকা হৈ মানে তেখেতৰ চিনেমাত অভিনয় কৰিছিলোঁ, ললিতা আছিলে। আৰু সেই কি হ'ল, সেই আৰম্ভণিতেই মই কি কৰিলোঁ, 14খন চিনেমাত অভিনয় কৰিলোঁ। তাৰ বাবে ব্ৰজেন দা মোৰ অন্তৰ সদায় চিৰনমস্য। এদিনৰ কথা এতিয়াও মনত আছে, মই তেতিয়া সাংস্কৃতিক সঞ্চালকালয়ত কাম কৰোঁ এগৰাকী আৰ্টিষ্ট হিচাপে। তাত মানে প্ৰায়ে আমাৰ ষ্টেজত মানে ৰিহাৰ্চেল হৈ থাকে। এবাৰ এখন সত্যপ্ৰসাদ বৰুৱাদেৱে এখন নাটক লৈছিলে শ্বিলঙলৈ কৰিবৰ বাবে। তাত আছিল গিৰিশ চৌধুৰী, অনিল চৌধুৰী, মাখন দেৱান, তাৰপিছত আৰু মিউজিক ছাইডটোত খগেন দাক দিছিলে, আৰু আছিলে গিৰিজা দাস, অখিল দাস, এনেকৈ আৰু হেৰি নায়িকা হিচাপে মই আছিলোঁ। সেইদিনা ৰিহাৰ্চেল চলি আছিলে আৰু সত্যপ্ৰসাদ বৰুৱাদেৱ খুব তীক্ষ্ণ আছিলে, মানে ৰিহাৰ্চেলৰ ক্ষেত্ৰত তেওঁ মানে কাকো ইফাল সিফাল হ'বলৈ নিদিছিলে। সেই এটা সময়ত দেখিলোঁ এজন ওখ মানুহ গৈ আমাৰ ৰবীন্দ্ৰ ভৱনৰ হলত বহি আছিল। তেওঁ দেখিলোঁ যে এই মানুহজন ইমান সময় ইয়াত বহি আছে। আমাৰ নাটক যেতিয়া শেষ হ'ল, তেতিয়া কি হ'ল, ব্ৰজেন দা উঠি আহিলে। উঠি আহিলে চবে আচৰিত হৈ গ'ল। তেতিয়া ক'লে সত্যপ্ৰসাদ বৰুৱাই ক'লে, অই বৰুৱা, মই তোমাক লগ কৰিবলৈ আহিছোঁ। বোলে আৰে, তাৰমানে তুমি ইমান সময় বহি আছিলা? বোলো অঁ, মই বহি আছিলোঁ, তোমাক লগ কৰিবলৈ আহিছিলোঁ, কিন্তু তোমাক মই কি কৰিলোঁ, আমনি নিদিলোঁ। তাৰমানে ইমান কনচিডাৰ কৰে, তেওঁ হাতত টাইম থাকক বা নাথাকক, সেই টীমটোক বা ডাইৰেক্টৰজনক তেওঁ কি কৰিলে, আমনি দিয়া নাছিলে। তাৰপাছত কি হ'ল, আচলতে তেওঁ এজন বেলেগ ধৰণৰ ব্যক্তি আছিল। তেওঁ জানে যে পৃথিৱীত এটাই মাত্ৰ জাতি আছে, সেয়া হ'ল মানৱ জাতি। এটাই ধৰ্ম আছে, সেয়া হ'ল প্ৰেম ধৰ্ম। আৰু এটাই ভাষা আছে, সেয়া হ'ল অন্তৰ ভাষা। আৰু এজনাই উদ্দেশ্য, তেওঁ সকলোতে বিৰাজমান। আৰু কি হৈছিলে, কোনো মানে

শ্বুটিঙৰ মাজত মই দেখিছিলোঁ তেওঁ অলাগতিয়াল কথা কৈ হেৰি নকৰিছিলে, মানে সময়বিলাক কেতিয়াও মানে মানে বেয়াকৈ ব্যৱহাৰ নকৰিছিল আৰু চবকে আনন্দ দিছিল। আৰু ইমান গহীন গম্ভীৰ এজন সুদৰ্শন পুৰুষ, কিন্তু কোনো আৰ্টিষ্টে কি হ'ল, তেওঁ মানে মূৰ তুলি কথা ক'বলৈ মানে সাহস নকৰিছিলে। যে কি নহওক, পৰ্যন্ত তুমি য'তেই আছা ত'তে শান্তিত থাকা। আৰু আজি আমি গম পাইছোঁ মানে ভাস্কৰ নাট্য মন্দিৰে আৰু প্ৰগতি সংঘ দুটা অনুষ্ঠানে কি কৰিলে, তেখেতৰ স্মৃতি দিৱসৰ কাৰণে বিশেষভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে। শুনি বৰ ভাল পাইছোঁ আৰু এই উৎসাহ উদ্দীপনা যাতে সদায় থাকে তাৰ কাৰণে আমি কামনা কৰিলোঁ। আৰু আজি ইয়াত বহি এটাই ভাল লাগিলে, আকাশবাণীয়ে এটা বিশেষভাৱে অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে নয়নকো বহুত দিনৰ মূৰত পালোঁ, মনাঙ্গীকো পালোঁ, তোমাকো লগ পালোঁ, টেকনিচিয়ান সকলোকে লগ পালোঁ।

0: কৰিলোঁ আৰু আজি ইয়াত বহি এটাই ভাল লাগিলে, আকাশবাণীয়ে এটা বিশেষভাৱে অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে নয়নকো বহুত দিনৰ মূৰত পালোঁ, মনাঙ্গিকো পালোঁ, তোমাকো লগ পালোঁ, টেকনিচিয়ান সকলোকে লগ পালোঁ, ভাল লাগিলে। কাৰণ আমি আশাবাদী, বুজিছা, য'ত আশা আছে ত'তে সত্য আছে, আৰু য'ত সত্য আছে তাতে শান্তি আছে, আৰু য'ত শান্তি আছে তাতে কি হ'ল, আনন্দ আছে, আৰু য'ত আনন্দ আছে তাতে সৃষ্টিকৰ্তা অদৃশ্যজন আছে। ব্ৰজেন্দা, তুমি য'তেই আছা তাতে শান্তি থাকা, সদায় তোমাৰ প্ৰতি আমাৰ মানে চিৰনমস্য হৈ থাকিলোঁ।
1: আপোনাৰ সৈতে আৰু কথা পাতিম, আপুনি শ্বুটিঙৰ সময়ত তেখেতক কেনেদৰে পাইছিল সেই কথাও পাতিম। কিছু বাৰ্তা আহিছে, অনিমা মেধিয়ে তেখেতলৈ প্ৰণাম জনাই বাৰ্তা প্ৰেৰণ কৰিছে, খুব সুন্দৰ অনুষ্ঠান বুলি আল্পনা মণ্ডলে বাৰ্তা প্ৰেৰণ কৰিছে, ইনামুল মজিদে কৈছে বহুতো নজনা কথা আজি জানিব পাৰিম, জলি লস্কৰে ব্ৰজেন বৰুৱাদেৱক তেখেতে শ্ৰদ্ধা জ্ঞাপন কৰিছে, তেখেতৰ বিষয়ে সংক্ষেপে জনা সকলোৱে জনাটো খুবেই দৰকাৰ বুলি তেখেতে উল্লেখ কৰিছে, অভিনেত্ৰী জলি লস্কৰ। জোনমণি কলিতাই সমল ব্যক্তিসকলক নমস্কাৰ জনাই দেবেন নাথেও তেনেদৰে বাৰ্তা প্ৰেৰণ কৰিছে। পৰমানন্দ মজুমদাৰে কৈছে, বৰ সুন্দৰ আলোচনা, ব্ৰজেন বৰুৱাৰ গীত শুনিবলৈ ৰৈ আছো, গুৰু গম্ভীৰ কণ্ঠস্বৰ, তেখেতৰ কণ্ঠৰ গীত, নৰকাসুৰ চিনেমাখনৰ গান এটা শুনাব লাগিব বাইদেউ, মোক মনাই বাইদেউ এতিয়া আগতেই কৈ থৈছে, আমাৰ অভিলেখাগাৰত আছে, দেৱজানী গায়ন আপুনি অনুষ্ঠান উপভোগ কৰি আছে। কল্পনা আমিন শৰ্মাই কৈছে যে আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা আছে আনন্দ গন্ধিয়া চৌৰাবুৰী গাঁৱৰ, তেখেতে বাইদেউক ফোন কৰি, তেখেতে যদি লিখিব নোৱাৰে ফেচবুকত, কিন্তু বাইদেউক ফোন কৰি কৈছে, বাইদেউ বাৰ্তাটো লিখিছে, তেখেতে অনুষ্ঠান শুনি খুব ভাল পাইছে, ৰাতিপুৱা ৰেডিঅ'ত অনুষ্ঠানৰ ঘোষণা শুনি তেখেতে অধীৰ আগ্ৰহেৰে অনুষ্ঠান দিবলৈ বাট চাই আছে। তেখেতে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতিত এই বাৰ্তাৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, তেখেতে দৃষ্টিশক্তি নাই তেখেতৰ, কিন্তু মনৰ দৃষ্টিৰে চাই আৰু বাইদেউক ফোন কৰি কৈছে যে এইখিনি লিখি দিবৰ কাৰণে লিখি দিছে। ব্ৰজেন বৰুৱাদেৱৰ সংগীত সাধনাৰ সৈতে সাঙো খাই আছে কবি অজিত বৰুৱা, তেওঁ লিখা গীত ব্ৰজেন বৰুৱাৰ সুৰত প্ৰাণ পাই উঠিছিল, সেয়াও আমাৰ ওচৰত আছে, আমি শুনাব লাগিব। জয়া, খুব ভাল লাগিছে, ব্ৰজেনদাৰ পুৰণি কথাবোৰ শুনিবলৈ ৰৈ আছো আপোনাৰ পৰা, বৰ্ণালী তালুকদাৰে লিখিছে আপোনাক, হয়তো আপোনাৰ চিনাকি, গোটেই নাম ধৰিয়ে সম্বোধন কৰিছে, খুব ভাল লাগিছে বুলি কৈছে, আৰু আপোনাৰ পৰা ব্ৰজেনদাৰ স্মৃতি কিছু আৰু জানিবৰ বাবে তেওঁ অপেক্ষা কৰি আছে বুলি কৈছে বৰ্ণালী তালুকদাৰ।
0: ধন্যবাদ,
1: মই আৰু কথা পাতিম এই বিষয়ে, কিন্তু যিহেতু তেখেতৰ গুৰু গম্ভীৰ কণ্ঠস্বৰৰ কথা ওলাইছে, তেখেতৰ কণ্ঠৰ যিটো গান, যেন এগৰাকী ঋষিমুনিয়ে যেতিয়া তপস্যাত আপোনাৰ শ্লোক আওৰায়, ঠিক তেনেকৈ যেন গীতটো গাইছে, সেই কথাটো ৰমেন্দাই উল্লেখ কৰিছিল। আমি নৰকাসুৰ চিনেমাখনৰ পৰা শশাংক ব্ৰজেন বৰুৱাদেৱৰ কণ্ঠৰ গীতটি শুনাব বিচাৰিছোঁ শ্ৰোতাসকলক, আমি সকলোৱে শুনো।

0: আমি গীতটি শুনিলো। শ্রোতাসকল, আপোনালোকে তেখেতৰ কণ্ঠস্বৰ শুনিয়ে গম পাইছে, পৰমানন্দ মজুমদাৰ তেখেতে কৈছে যে গুৰু গম্ভীৰ কণ্ঠস্বৰ, আমি সেই বিষয়ে পাতিম। আৰু এটা কথা ওলাইছে যে অজিত বৰুৱাৰ তেখেতে লিখা, মই এটা কথা টুকি থৈছিলোঁ যিটো ৰমেনদাই কৈছিলে, কটন কলেজত পঢ়ি থাকোঁতে 40ৰ দশকত যেতিয়া তেখেতসকলে পঢ়ি আছিলে তেতিয়া তেখেতৰ এই গ্ৰুপটোৰ নাম আছিল হেলোজেন গ্ৰুপ। এগৰাকী আছিল ব্ৰজেন বৰুৱা, আনগৰাকী আছিল অজিত বৰুৱা, সদামৰল কুমাৰ যতীন্দ্ৰ নাৰায়ণ দেৱ আৰু ৰমেনদাই যেতিয়া কটনত পঢ়িছিলে তেতিয়া বেঞ্চত সেই সময়ত নামবোৰ কাটি কাটি লিখি থৈ যায়, তেনেকে ব্ৰজেন, অজিত, সদা, যতীন এনেকৈ লিখি থোৱা আছিলে। তেতিয়া তেওঁ মানে আচৰিত হওঁ, এইখন বেঞ্চত দাদা পঢ়িছিলে বা দাদা বহিছিলে। সেই হেলোজেন গ্ৰুপৰ কথা ওলাব আমি এই বিষয়ে। অজিত বৰুৱাদেৱে লিখা গান গীত যিটো সুৰ কৰিছে, দুটি গীত আমাৰ লগত আছে, এই মুহূৰ্তত আমি এটা শুনাম। আকৌ বাইদেউ, মনাই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, কথাবিলাক যেতিয়া আমি পাতিছোঁ, নিশ্চয় আপোনাৰ বহুত কথা মনলৈ আহিছে। আপোনাৰ মাতৃও এগৰাকী, যেতিয়া ব্যক্তিয়ে যেতিয়া কিবা এটা কাম কৰি থাকে তেওঁৰ আঁৰত পত্নীগৰাকীৰ এটা বিশেষ ভূমিকা থাকে। নিশ্চয় আপুনি মাৰ পৰা বহুত কথা দেউতাক শুনিছে, গতিকে কিছু কথা আপোনাৰ মাৰ আৰু সেই দেউতাৰ অকণমান আৰু যদি কয় ভাল লাগিব।
1: মাৰ ক'ব গ'লে একদম পাৰফেক্ট হাউচৱাইফ আছিলে মোৰ যিমানখিনিলৈ মনত আছে, পিছলৈতো খুব ষ্ট্ৰং লেডি হৈ গ'ল। তাৰমানে সঁচা ক'ব গ'লে দেউতা এই যে কয় যে আৰ্টিষ্টে জুলুঙা লোৱা আৰ্টিষ্ট, ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা, এইবিলাক চব মানে অকল কান্ধত এটা মানে কাপোৰৰ বেগে ল'লে, পইচা গোটোৱা মেলা এইবোৰ ছেকেণ্ডেৰী তেওঁলোকৰ। সেইকাৰণে দেউতা যেতিয়া ঢুকাইছিলে, মই জানা খালি 200 টকা এটা মাক দি গৈছিলে ঘৰ ভাড়া দিবলৈ। সেই 200 টকাৰ জয়াবা আমাৰ লগত তেতিয়া আছিলেই, সেইটোৰে চলি চলি চলি তাৰপিছত ৰাইজে উঠাই দিলে। তাৰপিছত মা খুব ষ্ট্ৰং হৈ গ'ল, ষ্ট্ৰং হৈ গৈ পেলাই নিজেই ঘৰ চৰ বনালে। সেই যিটো মানে একেবাৰে সেই দৃঢ়তাটো, ডেট আই এম সামবডি, সেইটো দেউতাই ইনকালকেট কৰি থৈ গ'ল। আৰু ছেকেণ্ডলি মোৰ এই গানটো শুনোতে এটা মনত পৰিলে, মোৰ ঘপকৈ মনত পৰিলে, ৰাতি যেতিয়া মই আৰু মোৰ ভাই শুই থাকোঁ, জয়াবা আমাৰ লগতে থাকে, জয়াবা লগতে শুইছে, এদিন তেতিয়া জয়াবা আছিল নে মই পাহৰিলোঁ ঠিক, তেতিয়া ঘপকৈ এদিন কয় এই চাইনিজ গানবোৰ শুনিবিচোন, এই মাত্ৰ শুনা গানত এটা চাইলেঞ্চ এটা আছে, টুংকৈ এটা শব্দ তাৰপিছত গানটোত আহে, ফটককৈ মোৰ সেই আহি গ'ল। আজি ইমান দিনৰ মই আপোনাক ধন্যবাদ জনাইছোঁ, সেই স্মৃতিটো আহি গ'ল। এই শুনচোন, শোৱাৰ আগতে সদায় চাইনিজ গানবিলাক শুনে, চাইনিজ গান মানে এই মিউজিকবিলাক যিটো বাজে ৰাতি ৰাতি ধৰি লওক 1-9, তেতিয়াতো 9টা মানে গভীৰ ৰাতি, সেইবিলাক শুনে। সেইটোৰ লগতে ৰিলেট কৰি পেলাই আমাক শুনাইছিল নেকি, তই শুনে, তই এপ্ৰিচিয়েট কৰচোন, সেইটো মোৰ মূৰত সোমালে। কাৰণ মই বৰ্ণ টিচাৰ, মই টিচাৰে হ'লোঁ, কিন্তু মোৰ ভাইটিৰ মানে সোমাই গ'ল এইটো, নয়নদাহঁতেও পাইছে এই। আৰু যিমানখিনি আপোনালোকে কথা কৈছে, যিমানখিনি নয়নদায়েও কৈছে, জয়াবায়েও কৈছে, এই গ্ৰুপটোৰ কথা, এই গোটেইখিনি এখন কিতাপত মানে এছেম্বল কৰা আছে, যিখন দেউতা ঢুকোৱাৰ পাছত উলিয়াইছিলে। সেইখন কিতাপ ভাগ্যক্ৰমে মই পাইছোঁ, মানে গোটেই ডিটেইলছ আছে। আৰু অসমৰ যিকেইজন দিগ্গজ পুৰুষ আছে গোটেইকেইজনে তাত মানে একো একোটা টোকা লিখিছে ডিটেইলছত। এই যে আপুনি যিটো কৈছে বেঞ্চত লিখা কেশৱমন্ত বৰদেউতা, গোটেই বৰদেউতাখিনি, তাৰপিছত আমাৰ হীৰেণ গোহাঁই বৰদেউতা, তচুদকী উচ্চক, কাৰ লিখা তাত নাই, সেইখন মই যদি দিব পাৰোঁ ৰাইজৰ মাজত, মইতো খুবেই ভাল পাম। সেইখনৰ কপি মোৰ হাতত আছে,
0: ইউনিভাৰ্চিটিবিলাকত বা কলেজবিলাকত লাইব্ৰেৰীটো ৰাখিব পাৰো, তেতিয়াহ'লে বহুতে
2: আচলতে
0: আহিছো। নয়নদা কি ক'ব এই ক্ষেত্ৰত?
2: মোৰ এই কথাটো জানি ভাল লাগিল। আৰু যিহেতু মই

0: এখন মাজতে এখন আলোচনী ওলাইছিল, এটা বন্ধ হৈ গ'ল, সারেগামা বুলি এখন আলোচনী, জনাৰ্দন গোস্বামী তাৰ সম্পাদক আছিল, তেওঁ দায়িত্ব লৈ পেলাই অসমৰ কেইবাগৰাকীও পুৰুধা ব্যক্তিৰ বিষয়ে কিছু আমাক ইংৰাজীত যিটো কয় কালেক্টৰ্ছ এডিশ্যন, ঠিক তেনেকুৱা ধৰণৰ তেওঁ মানে কাম কিছু কৰিছিল বিভিন্ন জনক লৈ, নৱকান্ত বৰুৱা, কেশৱ মহন্ত এনেকুৱা, আৰু তেতিয়াই তেওঁলোকে তেওঁ এখন কৰিছিল এই বৰুৱাৰ সংসাৰ, এইখন মই দেখুৱাইছোঁ ফেচবুকত যিসকল দৰ্শক আছে, এইখন আলোচনী ওলাইছিল বহুদিন আগত, এইখন ওলাইছিল 2003 চনত, তাত বিভিন্ন লিখা মেলা বিভিন্ন কথা এই পৰিয়ালটোৰ বিষয়ে, অকল ব্ৰজেন বৰুৱা বুলি নহয়, নীত বৰুৱা, নীৰেণ বৰুৱা, দত্তেন বৰুৱা, দিগেন দিবন বৰুৱা সকলোৰে বিষয়ে, তাত সেই অজিত বৰুৱাৰ লগত যিটো তেওঁৰ সংযোগ আছে, অজিত বৰুৱাই কৈছে যে 1972 চনত আমাৰ যেতিয়া তেওঁ ঢুকাল, আমাৰ 30 বছৰীয়া বন্ধুত্বৰ এটা ফালৰ অন্ত পৰিল, তেনেকৈ তেওঁ লিখিছে। আৰু তেওঁলোকৰ মানে বন্ধুত্ব কেনেকুৱা আছিল, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটবিলাকত আমাৰ তেতিয়াৰ দিনবিলাক পেলাই থোৱা আছে, আৰু জুবিলি বাগিচা য'ত এতিয়া পানীৰ কল হৈছে, প্ৰতিটো ঘাটৰ লগত একোটাকৈ ব্ৰজেনে সুৰ দিয়া গান মোৰ মনত গঁথা আছে, কাছাৰী ঘাটৰ লগত সোণালী মেঘৰ ৰথে দিন মোৰ লৈ যায়, শুক্লেশ্বৰ ঘাটৰ লগত দক্ষিণৰে মলয়া, আৰু কমিশনাৰ ঘাটৰ লগত আকাশৰ পাৰ ভাঙি আহে জোনাকৰ ঢল, 4 বছৰ ধৰি এইবিলাক ঠাইৰ কোনোবা এঠাইত নহয় কোনোবা এঠাইত আমি আটায়ে বহিছিলোঁ, কিবা অদ্ভুত কিম্ভূত আকৰ্ষণত জাৰে জহে ৰদে বৰষুণে অসুখে বিসুখে আহি একেলগ হৈছিলোঁ, 1400 দিনত কমপক্ষেও 3000 বাৰ গান গোৱা হৈছিল, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত প্ৰত্যেক দিনেই গধূলি হ'ব, তেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰেদি আমাৰ বন্ধুবিলাকৰ ভিতৰত যিয়েই যাব তাৰ বুকুৰ ভিতৰত চাবুক মৰা দি আচম্বিতে এবাৰ ব্ৰজেনলৈ মনত পৰিব। তাৰমানে এই মই যিটো কথা আগতেও কৈছিলোঁ যে ব্ৰজেন বৰুৱা আৰু অজিত বৰুৱা এজন অতি শ্ৰদ্ধেয় আমাৰ কবি আৰু গীতিকা, আৰু তেওঁৰ গীতসমূহ মানে সদায় ব্ৰজেন বৰুৱাই সুৰ কৰিছিল, সেইটো এটা তেওঁলোকৰ মানে এটা চুক্তিৰ নিচিনা আছিল, আৰু ব্ৰজেনদাই মানে প্ৰায়ে তেওঁক মানে কিছু মানে আপত্তিও কৰিছিল যে তুমি ভালকৈ ছন্দত লিখিব নোৱাৰা, কথাবিলাক নিমিলে, মোৰ বিৰাট দিগদাৰী হয় সুৰ কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ কথাও মানে তেওঁ কৈছিল, মানে ব্ৰজেন বৰুৱাই লিখিছে আৰু অজিত বৰুৱাই কৈছে যে তেনেকৈ। কিন্তু তাৰপিছতো আপুনি জানে যে তাৰপিছত সেই গীত আমাৰ কেন্দ্ৰটো আছে, এখন তেওঁলোকে মই নামটো পাহৰিলোঁ যে ব্ৰজেন বৰুৱাই চন্দভৰা মোৰ গান, এখন মানে ভিডিঅ' অডিঅ' কেছেটো মুক্তি পাইছে, গতিকে এই ধৰণৰ কথাবিলাক যে সেইটো যিটো এটা ক্ৰিয়েটিভ জাৰ্ণি, যিটো গ্ৰুপৰ কথা কৈছে, সেই ব্যক্তিসকলৰ সকলোৰে অৱদান আছে অসমীয়া কলা সংস্কৃতিৰ জগতখনলৈ, আৰু এইবিলাকৰ মাজেৰে গৈ ব্ৰজেন বৰুৱা গৈ এজন মানে অতি মহৎ চলচ্চিত্ৰকাৰ হিচাপে মানে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিলে। আৰু মোৰ আটাইতকৈ ভাল লাগে, আমি ইটো সিটো বহুতো তেতিয়া আগতে মনত আছেনে আপোনাৰ যে আগতে 15 আগষ্ট 26 জানুৱাৰী এইবিলাকত সেই জছফিল আমাৰ ওচৰৰ ভেটেনেৰি হস্পিটেলৰ তেওঁলোকৰ মানে চোতালত এই ছবি প্ৰদৰ্শন কৰা হয়, বিনামূলীয়া ছবি দেখুৱায়, ইটো সিটো বহুতো মই তাত চাইছোঁ, কাৰণ যেতিয়া মুক্তি পাইছিল তেতিয়া আমি চিনেমা চোৱাৰ বয়স আমাৰ হোৱা নাই, তেতিয়া ইটো সিটো বহুতো চাই তেতিয়াই মানে মই অবাক হৈছিলোঁ যে মুৱাজ্জিন আলী, ফণী শৰ্মা, গ্ৰীণ বৰুৱা আছে এখন ছবিত বোধহয়, গতিকে ব্ৰজেন বৰুৱা, তেওঁলোকৰ যি অভিনয়, আৰু সেই পিছত মই গম পালোঁ যে চাৰ্লি চেপলিনৰ যিটো শৈলী, সেই শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈ ব্ৰজেন বৰুৱাই প্ৰথমে চিন্তা কৰিছে যে এখন হাস্যমধুৰ অসমীয়া চিনেমা কৰিব, আৰু সেই চিনেমাখনৰ এতিয়া পাবলৈ নাই, কিছু অকণমান টুকুৰা আছে, ৰাজেশ মোৰ বুলি এজন ব্যক্তি আছে, তেওঁ সংৰক্ষণ কৰিছে বহুতখিনি, গতিকে এতিয়াও চালে সেই মানুহবিলাকক দেখিলে মানে অদ্ভুত এটা শিহৰণ জাগে। তাৰপিছতে কিন্তু তেওঁ পিছৰ চিনেমাখন কৰিলে এখন ৰহস্য, এখন থ্ৰিলাৰ, ডক্টৰ বেজবৰুৱা, যিখনটো একেবাৰে এটা যিটো হেমেন্দাই কৈছে ছুপাৰ ডুপাৰ হিট। তাৰপিছতে কিন্তু তেওঁ সাধাৰণতে আমাৰ হয় কি, এজন পৰিচালকে কিবা এটা বস্তু যদি সফলতা লাভ কৰে তাৰপিছত সেইখনেই আকৌ তেনেকুৱা এটা কামেই কৰিবলৈ আগবাঢ়ে, তেওঁ কিন্তু একেবাৰে বিপৰীতধৰ্মী এখন চিনেমা শিশুসকলক লৈ মুকুতা কৰিলে, একদম বেলেগ ধৰণৰ বিষয়বস্তু, শিশু শিশু বিষয়ক ছবি। তাৰপিছত আকৌ পিছৰ যিখন আহিল ললিতা, সেইটো সমাজৰ এনেকুৱা এটা যে তলৰ খাপৰ যিখিনি মানুহ, সেই মানুহখিনি কিমান মানে যন্ত্ৰণাৰে জীয়াই থাকিব লাগে, আৰু ওপৰত থকা ব্যক্তিসকলে কি ধৰণে শোষণ কৰে, ঠিক তেনেকুৱা ধৰণৰ এটা ক্লাছ ষ্ট্ৰাগলৰ কথা বুলি আপুনি ক'ব পাৰে, তেনেকুৱা ধৰণৰ
1: তেওঁ গীত নিজেও লিখিছে,
0: প্ৰত্যেকখনতে তেওঁ অভিনয় কৰিছে, আৰু প্ৰত্যেকটো চৰিত্ৰই মানে অপূৰ্ব মানে চিত্ৰায়ন, অভিনেতা হিচাপেও মানে ব্ৰজেন বৰুৱা এজন বেলেগ এটা বিষয় হ'ব পাৰে, অভিনেতা ব্ৰজেন বৰুৱা। তাৰপিছত আকৌ শেষৰখন উপজাখনৰ মাটি, একেবাৰে গাঁৱৰ পটভূমিত

0: গাঁৱৰ এটা সমস্যা লৈ সেইখন ছবি কৰিছে। সেইখন ছবি পিছে মই চোৱাৰ
1: সুযোগটো নাই,
0: সেইখন এৱাৰ্ডো পাইছে, ৰাষ্ট্ৰপতিৰ বঁটা পাইছে। গতিকে এই এই ডক্টৰ বেজবৰুৱা চোৱাৰ সৌভাগ্য হৈছে, মুকুতা চাইছোঁ, ললিতা চাইছোঁ আৰু ইতিসুতি বহুতো। এই চাৰিখনতেই গম পায় যে এজন পৰিচালক হিচাপে কি ধৰণৰ তেওঁৰ মানে এটা ব্যক্তিত্ব আছিল আৰু কি ধৰণৰ বিষয়বস্তু, ভিন্ন ধৰণৰ বিষয়বস্তু তেওঁ কি ধৰণে অতি সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছিল, পৰিচালনা কৰিব পাৰিছিল।
2: তেখেততকৈ নিব্বৰুৱাই আগতে চিনেমা নিৰ্মাণ কৰিলে, কিন্তু ৰোমান্টিক হিৰো হ'ল আকৌ ব্ৰজেন বৰুৱা। আৰু ব্ৰজেন বৰুৱাই, ৰমেন বৰুৱাই কৈছে যে ব্ৰজেন বৰুৱা প্ৰথমে কিন্তু সংগীতৰ মানুহ আছিল, সংগীতৰ পৰা আহি তেওঁ চিনেমালৈ আহি, গতিকে আৰু আপুনি যিটো কথা ক'লে বেলেগ বেলেগ ধৰণৰ, সাধাৰণতে আপুনি যিটো কথা কৈছে যে এটা যদি কামত সফল হোৱা যায় তেনেকুৱা কাম আৰু কৰাৰ এটা হাবিয়াস
0: থাকে, ভাবে যে এইটোৱে মানে এইটো বাটেৰে গৈ থাকিলে
2: চিনাকি হৈ গ'লে এনেকৈ কৰিব পাৰিম, নহয় জানো? অভিনয় ক্ষেত্ৰত
1: ভিলেনৰ ৰোলো কৰিছে, বৰুৱা সংসাৰত ভিলেনো যে আৰু উপজাপনৰ মাটিত অলপ ভিলেন কেৰেক্টাৰ,
2: ৰোমান্টিক হিৰো, ভিলেন, সকলো ধৰণৰ কামেই কৰিছিল।
0: ডক্টৰ বেজবৰুৱাটো দুটা চৰিত্ৰ, দুটা চৰিত্ৰ কৰিছে। সেই সময়ত দুটা চৰিত্ৰ কৰাৰ কথাটো আমাৰ অসমীয়া চিনেমাত আমাৰ কাৰণে আশ্চৰ্যৰ কথা মানে, কাৰণ হিন্দী চিনেমাত কৰিছে, দিলীপ কুমাৰে কৰিছে, কিন্তু আমাৰ ইয়াতে মানে অসমীয়া চিনেমাটো এজন মানুহ আৰু দুজন মানুহ ইমান বেলেগ, ধৰিবই নোৱাৰি যে এইজন একেবাৰে ইমান বদমাছ আৰু এইজন আকৌ এজন ভাল
1: ডাক্তৰ।
0: সেইটো গতিকে তেওঁৰ অভিনয় শিল্পী হিচাপে, অকল যদি তেওঁ অভিনেতা হিচাপে যদি কাম কৰি থাকিলেহেঁতেন, তেওঁ কিজানি এজন অতি লেখৰ অভিনেতা হ'লহেঁতেন অসমীয়া চলচ্চিত্ৰ জগতৰ। কিন্তু আমাৰ আমাৰে মানে মই তাকে কওঁ যে কিমান বেলেগ বেলেগ যিটো মানে বৈচিত্ৰ আমি সত্যজিৎ ৰায়ৰ ক্ষেত্ৰত দেখা পাওঁ, তেওঁ সব ধৰণৰ বিষয়বস্তু লৈ চিনেমা কৰিছে। মোৰ বন্ধু প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তীয়ে কৈছিল যে আমি চিনেমা কৰিবলৈ ভয় লাগে, কাৰণ একো বিষয়ে আমাৰ কাৰণে এৰা নাই, সকলো বিষয়ে সত্যজিৎ ৰায়ে কৰি থৈছে, তেনেকুৱা ধৰণৰ সকলো ধৰণৰ বিষয়ে তেওঁ ট্ৰিট কৰিছে তেওঁ ছবি। ভোজন বৰুৱাও আমি আশা কৰিব পাৰিলোঁ তেন্তে যদি 15খন বা 20খন ছবি কৰিলেহেঁতেন তেওঁৰ জীৱনকালত, তেতিয়াহ'লে বিভিন্ন বিষয় বিভিন্ন কথা তেওঁ তুলি আনিলেহেঁতেন আৰু সেইবিলাক একো একোখন অতি পাচকগণীয়া ছবি হ'লহেঁতেন বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু আমাৰে দুৰ্ভাগ্য
2: পৰিয়ালটো বৰুৱা পৰিয়ালে আশ্চৰ্যজনক নহয়, ব্যক্তি
0: ভাৰতবৰ্ষতে এনেকুৱা পৰিয়াল পাবলৈ খুব কম আছে। এতিয়া মানুহে কয় যে কাপোৰ পৰিয়াল, আমি কওঁ ৰাজ কাপোৰহঁতৰ যিটো পৰিয়াল, তেওঁলোকৰ সেই ৰাজ কাপোৰৰ পৰা আৰম্ভ কৰি শম্মী কাপোৰৰ পৰা আহি এতিয়া ৰণবীৰ কাপোৰলৈকে, কিন্তু মূলত বেছিভাগ তেওঁলোকৰ অভিনেতা আৰু ৰাজ কাপোৰ এজন মানে সৰ্বগুণাকৰ এজন ব্যক্তি আছিল। তেওঁ প্ৰযোজকো আছিল, অভিনেতা আছিল, পৰিচালক আছিল, সংগীতৰ তেওঁ সাংঘাতিক মানে তেওঁৰ জ্ঞান আছিল, এনেকুৱা ধৰণৰ কথা, তেওঁ কেমেৰাৰ কাম জানিছিল, বা আৰু যিটো এটা কথা যে মানে এটা পৰীক্ষা নিৰীক্ষা কৰা আৰু সাহসী সিদ্ধান্ত লোৱাৰ এটা যিটো ব্ৰজেন বৰুৱাৰ আছিল, কাৰণ নহ'লে ভাবকচোন আপোনাৰ কথা নাই বতৰা নাই, তেওঁ ডালদাৰ টিঙেৰে লাইটিং কৰা আৰম্ভ কৰি দিলে, সুজিত সিন্ধক পটকে ক'লে যে তুমি এছিষ্টেণ্ট হ'ব নালাগে, তুমি মোৰ চিনেমাৰ কেমেৰা চলাবা, তাৰপিছত ৰমেন বৰুৱাক ক'লে যে তই সংগীত পৰিচালক হওঁ, যে এই যে কনফিডেঞ্চ এটা যে তেওঁ ৰাখিছে প্ৰত্যেকৰ ওপৰত। আৰু হেৰি আমাৰ দীপেন বৰুৱা গোটেই জীৱন ক্ৰিকেট খেলি থাকিলে মানুহ জানে, তাৰপিছত ঈশান বৰুৱা এটা ইয়াতে মই পঢ়িছোঁ, ঈশান বৰুৱা এটা হেৰি লিখিছিল, কাৰণ তেওঁ প্ৰগতি শিল্পী সংঘৰ লগত জড়িত আছিল। তেওঁ ঈশান বৰুৱাৰ লগত, ঈশান বৰুৱাক আহি দিন কৈছে সন্ধিয়া প্ৰগতি শিল্পী সংঘত, এই মোৰ পিছৰ চিনেমাখনত হেৰিয়ে গান গাব, দীপেনে গান গাব, এনেকৈ দীপেনে গান গাব। আৰু দীপেনে দেখোন ক্ৰিকেটহে খেলে, ঈশান দাই ক'লে তেতিয়া, তেতিয়া তেওঁ ক'লে যে নহয় তই ক'ত শুনিলি গান গোৱা দীপেনে, নহয় আজি বাথৰুমত দীপেনে গান গাই আছিল গা ধুই থাকোঁতে, তেতিয়া মই শুনিছোঁ আৰু গান গাব পাৰিব। আৰু সেইবুলি দীপেন বৰুৱাই নিজেও কৈছে পিছত, কৈছে যে মইতো নাজানো, মোক মাতি ক'লে যে তই আহ আজি গধূলি ইয়াতে তই গানৰ ৰিহাৰ্চেল কৰ, সেই যে মই গান গালোঁ মোৰ গোটেই জীৱনটোৱে ঘূৰ খাই গ'ল, মই ক্ৰিকেটাৰৰ পৰা গৈ গায়ক হৈ গ'লোঁ, তেনেকুৱা ধৰণৰ। এই যে এটা বিশ্বাস তেওঁ আৰু মানুহক যে তেওঁ এটা যে শক্তি দিব পাৰে, এইটো মই ভাবোঁ যে এটা আচৰিত গুণ আছিল ব্ৰজেন বৰুৱা।
2: হয়, ইয়াৰ পিছত আমি আকৌ জয়া বাইদেউৰ ওচৰলৈ আহিম, কিন্তু তাৰ আগতে যিটো আমাৰ হেলোজেন গ্ৰুপৰ কথা কৈ আছিলোঁ, অজিত বৰুৱাই লিখা গীত সুৰ কৰিছিলে ব্ৰজেন বৰুৱাই, আমি অলপ শুনাওঁ। শ্ৰোতাসকলৰ ফালৰ পৰা অনুৰোধ আহিছে, পৰমানন্দ মজুমদাৰেও এই কথাটো উল্লেখ কৰিছে, ৰিনু ভট্টাচাৰ্য আপুনি খুব ভাল পাইছে, ইটো সিটো বহুতৰ ইটো সিটো বহুতৰ চিনেমাখনৰ গীত শুনাবৰ কাৰণে বৰ্ণালী তালুকদাৰে অনুৰোধ কৰিছিল, কিন্তু আমি নোৱাৰিলো এই মুহূৰ্তত। ৰেৱন নাথ, ব্ৰজেন বৰুৱাই ৰাবলৈ ভক্তি ভৰা প্ৰণাম জনাইছো। ইনামুল মজিদে কৈছে জয়া শইকীয়া দুৱৰা বাইদেউ, আপুনি 1971 চনৰ লতাশিল খেলপথাৰ বিহু কৰি আছিল নেকি, আপুনিয়ে নেকি বুলি সুধিছে। হয়, ইনামুল মজিদ আপুনি চিপাজাৰৰ পৰা সুধিছে, তেখেতেই হয়, আপুনি স্ক্ৰীণত দেখিছে তেখেতক। আৰু বহুতো বাৰ্তা আহিছে, শান্তা হাজৰিকা বৰ ভাল লাগিছে, এইখিনিতে মই ক'ব বিচাৰোঁ, প্ৰয়াত ব্ৰজেন বৰুৱাদেৱৰ লিখা গীত এটি মই বহুতো প্ৰতিযোগিতাত গাই প্ৰথম পুৰস্কাৰ পাইছিলোঁ, গীতটো আছিল চন্দ্ৰভৰা মোৰ গান হ'ল আজি অৱসান। এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা

এয়া আকাশবাণী গুৱাহাটী মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডত আপোনালোকলৈ বুলি আগবঢ়াইছো এখনি সংগীতালেখ্য, গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। সংগীতালেখ্যখনিৰ ৰচনা হামান আলীৰ। এয়া শুনক গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা।

মহাবাহু ব্ৰহ্মপুত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। জাতিৰ সংকটকালত ভূপেন হাজৰিকাই অসমীয়া জাতিটোক ব্ৰহ্মপুত্ৰক হাস কৰি নিৰ্ভীকভাৱে আগুৱাই যোৱাৰ বাবে উৎসাহ যোগাইছিল। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু মিলনৰ প্ৰতীক হিচাপে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা সভ্যতা সংস্কৃতিক সাৱটি অসমীয়া জাতিটোৱে একত্ৰিত হৈ নিজৰ অস্তিত্ব আৰু সংস্কৃতি ৰক্ষাৰ বাবে যুগে যুগে যুঁজি আহিছে।

0: ভূপেন হাজৰিকাৰ গীতত মানৱতা, প্ৰকৃতি, সমাজ চেতনা, সমন্বয়, স্বদেশ প্ৰেম, নদ নদী, জাতীয়তাবোধ, বৰ্ণ বৈষম্য আদি প্ৰতিটো দিশ বিদ্যমান। সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ কিম্বদন্তী পুৰুষ, অসমীয়া জাতিৰ হিয়াৰা মথু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰশংসা কেৰিটি আৰু সৃষ্টিৰাজীৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অবিৰতভাৱে বৈ আছে আৰু বৈ থাকিব চিৰদিন চিৰকাল, দেশে দেশে, চহৰে নগৰে, আকাশে বতাহে, সাগৰ মহাসাগৰৰ সীমাহীন উৰ্মিমালাৰ সৈতে।
1: অসমীয়া সভ্যতা সংস্কৃতিৰ মূল গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ভূপেন হাজৰিকাই বহু গীত লিখিছে। এই ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ এক অন্যতম প্ৰতীক। শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ বেদনা, নৈতিকতা আৰু মানৱতাৰ স্খলন দেখি বহ্নিমান ব্ৰহ্মপুত্ৰক প্ৰশ্ন কৰিছিল।

0: লজ্জ অলক ভাবে ভুয়া কিয়।
1: লুইটৰ পৰা মিছিচিপি হৈ ভলগাৰ ৰূপত মুগ্ধ হৈও চঞ্চল মনক বান্ধি ৰাখিব নোৱাৰি অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ ঢাপলি মেলিছিল সৌন্দৰ্যৰে ভৰা পেৰিছলৈ।

0: বিচাৰ দেখি কণমানি ভূপেন হাজৰিকাৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। পৰিত্ৰাণ বিচাৰি নিজৰ মাজতে তেওঁ গুজৰি গুমৰি উঠিছিল। ভূপেন হাজৰিকাই মানুহৰ মাজত থকা সামাজিক প্ৰভেদক বিনাশ কৰি এখন সাম্য মৈত্ৰীৰ সমাজৰ কল্পনা কৰিছিল, য'ত ধনী দুখীয়া বা বগা কলাৰ মাজত গভীৰ বিশ্বাসৰ এখন সাঁকো থাকিব। আফ্ৰিকা আৰু আমেৰিকাত কলা বগাৰ মাজত চলিছিল তীব্ৰ সংঘাত। তেওঁ গাইছিল,
1: মোক এজন বগা মানুহ দিয়া যাৰ

সমাজৰ পিছপৰা শ্ৰেণীক লৈ সদায় সতৰ্ক আছিল ডক্টৰ ভূপেন হাজৰিকা। তেওঁ সৃষ্টিৰ মাজেৰে সমাজৰ নিঃস্বজনৰ প্ৰতি তেওঁ সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সম্পৰ্কেও সজাগ কৰি তুলিছিল। ঢাক বজোৱা শিল্পীসকলক লৈ তেওঁ লিখিছিল, ঢাক

0: ভূপেন হাজৰিকা আছিল অসমীয়া মাষ্টাৰ মদন। তেওঁ সুদীৰ্ঘ তিনিকুৰি বছৰে অসাধাৰণ প্ৰতিভাৰে গীত, সাহিত্য আৰু কথাছবিৰ সৃষ্টি কৰি অসমীয়া সমাজত অভিনৱ যুগচেতনাৰ অৱতাৰণা কৰিবলৈ সক্ষম হৈছিল। তেওঁ গীত লিখিছিল প্ৰয়োজনত। প্ৰাণৰ উচতনিত লিখা বহু গীত তেওঁ পিছলৈ চিনেমাতো ব্যৱহাৰ কৰিছিল। গীত সৃষ্টিৰ বাবে ভূপেন হাজৰিকাই প্ৰথম অনুপ্ৰেৰণা লভিছিল শংকৰ মাধৱে চহকী কৰি যোৱা ঐতিহ্যপূৰ্ণ অসমীয়া সমাজত প্ৰচলিত শাস্ত্ৰীয় আৰু আধ্যাত্মিক ভাৱ, ভাষা আৰু সুৰৰ পৰা। সেই প্ৰেৰণাৰে প্ৰেৰিত হৈ তেওঁ 1937 চনত প্ৰথম গীত লিখিছিল কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান।
1: দেশত চলি থকা গান্ধীজীৰ অহিংস মন্ত্ৰৰ বলিষ্ঠ আন্দোলন, দুৰ্জয় শত্ৰুক জিনিবলৈ নেতাজীৰ দুঃসাহসিক প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ সাম্ৰাজ্যক সুদৃঢ় কৰি ৰাখিবলৈ কৰা চাৰ্চিলৰ দৃঢ়তা আৰু চেক বুজি সৰমৰা জিন্নাৰ কাৰ্যকলাপে ডঃ ভূপেন হাজৰিকাৰ 20 বছৰক এক অগ্নিযুগত পৰিণত কৰিছিল। সেইবাবে যুৱক হিচাপে তেওঁ নিজকে অগ্নিযুগৰ এক জ্বলন্ত ফিৰিঙতি হিচাপে দেখিছিল। যি অগ্নিযুগত বংগদেশৰ বিদ্ৰোহী সুৰকাৰ গীতিকাৰ নজৰুলৰ অগ্নিবীণাৰ ঝংকাৰ উঠিছিল আৰু জ্যোতিপ্ৰসাদৰ লুইট পাৰৰ অগ্নিসুৰ নিজৰি পৰিছিল, সেই অগ্নিযুগতে একে স্বদেশ অনুৰাগৰ অগনিৰে ভূপেন হাজৰিকাই 13 বছৰ বয়সতে ৰচনা কৰিছিল।

ভূপেন হাজৰিকাৰ বিদ্ৰোহী প্ৰাণ সময়ে সময়ে অন্যায় অধৰ্ম দেখি জাগি উঠিছিল। ভূপেন হাজৰিকাই বাংলাদেশৰ মুক্তি বাহিনীক স্বাধীনতা যুদ্ধত প্ৰেৰণা যোগাইছিল। স্বাধীন বাংলাদেশৰ প্ৰতিগৰাকী লোকে আজিও অতি শ্ৰদ্ধা সহকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিখ্যাত গীতটি গায়।

ভূপেন হাজৰিকাই নিজৰ অন্তৰত শোষণৰ বিৰুদ্ধে জ্বলি উঠা বিদ্ৰোহক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। ৰজাঘৰীয়াই সাধাৰণ জনতাক যুগে যুগে কৰি অহা শোষণৰ বহিঃপ্ৰকাশ ঘটিছিল।

মানৱীয় কোমলতা ভূপেন হাজৰিকাৰ গীতৰ আন এক শ্ৰেষ্ঠ সৌন্দৰ্য। বৈষ্ণৱ যুগত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ৰসেৰে অসমীয়া সমাজক প্লাৱিত কৰাৰ দৰে নতুন শতিকাৰ মানৱ প্ৰেমৰ যুগত ভূপেন হাজৰিকাই অসমীয়া সমাজত মানৱীয় মৰমৰ অমিয়া ঢালিছিল। ইয়েই যেন তেওঁৰ জীৱনৰ অন্বেষণ, আধ্যাত্মিক লক্ষ্য। এই আধ্যাত্মিকতাৰ বাবে ভূপেন হাজৰিকাৰ গীত বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি সমাদৃত।

বিশ্ব যুব মেলাত সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটো প্ৰকাশ পোৱা আজিৰ মানৱ হৃদয়ৰ অনুকম্পাৰ সোৱাদ বিশ্বৰ বহু লোকে পাবলৈ সমৰ্থ হৈছিল। মানুহে মানুহৰ বাবে গীতটো প্ৰকাশ পোৱা আন্তৰিকতা আৰু মানৱ প্ৰেমৰ অমিয়া বিশ্বৰ বহু লোকে পান কৰিবলৈ সমৰ্থ হৈছে।

0: 1962 চনত চীনে ভাৰত আক্ৰমণ কৰিছিল। চীনা সৈন্য আহি তেজপুৰ পাইছিলহি। সেই সময়ত ভূপেন হাজৰিকাৰ অসুস্থ মাতৃও তেজপুৰতে আছিল, আনহাতে তেওঁ নিজে কলিকতাত আবদ্ধ হৈ আছিল। এইপিনে নিজৰ অতি পূজনীয় মাতৃৰ শাৰীৰিক অসুস্থতা আৰু আনপিনে দেশমাতৃৰ সম্ভাৱনীয় দুৰ্গতিৰ ভয়ত তেওঁৰ বুকু হম হম কৰিবলৈ ধৰিলে। সেই দুৰ্যোগৰ পটভূমিত ৰচনা কৰা এই গীতটোত মাতৃৰ ৰূপত দেখা অসমীয়াৰ প্ৰতি আৰু অসমীয়াৰ ৰূপত দেখা তেওঁৰ মাতৃৰ প্ৰতি প্ৰেমৰ এক অতুলনীয় আন্তৰিক অভিব্যক্তি প্ৰকাশ পায়।
1: ভূপেন হাজৰিকাৰ এই গীতটোৰ মাজেৰে এগৰাকী সন্তানৰ নিজৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে। দেশক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে পুত্ৰৰ ত্যাগৰ বৰ্ণনা বিদ্যমান এই গীতটোত। স্বাধীনতা আন্দোলনৰ পটভূমিত লিখা এই গীতটো পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই মণিৰাম দেৱান নামৰ কথাছবিখনত ব্যৱহাৰ কৰিছিল। 70ৰ দশকৰ আৰম্ভণিতে লিখা এই গীতটোৰ আগে যিদৰে প্ৰাসংগিক আছিল, আজিও আছে আৰু অনাগত দিনবোৰতো সমানে প্ৰাসংগিক হৈ থাকিব।

গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা হামান আলী ৰচিত সংগীতালেখখনি শুনিলে। বিৱৰণী কণ্ঠ আছিল পৰিণীতা শইকীয়া আৰু ঋতুপৰ্ণ দাসৰ। এই সংগীতালেখখনেৰেই আমাৰ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ খণ্ডটিও আমি ইমানতে সামৰিছোঁ। অহা খণ্ডত

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এ টি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। শ্ৰীপুৰীয়াত খন্তেক পাছতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।

0: দুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে খৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰে পৰা তেওঁ বজালীৰ দায়িত্বও গ্ৰহণ কৰিছে। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে। শ্ৰীদাসে কয় যে জনস্বাৰ্থজড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব। অধ্যক্ষগৰাকীয়ে বজালীৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ, স্থানীয় জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজত সমন্বয় গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে কয় যে অহা 4 আৰু 5 জুলাইত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত ৰাজ্যৰ বিধায়কসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা। তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে নবীন প্ৰবীণ বিধায়কসকলক সংসদীয় কাৰ্যপদ্ধতি, বিধানসভাৰ নীতি নিয়ম, বিতৰ্কত অংশগ্ৰহণ আৰু জনপ্ৰতিনিধি হিচাপে সুচাৰুৰূপে দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নুমল মুমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে দুজন যুৱক খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত এজন যুৱক থিতাতে নিহত হয় আৰু আনজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জেন্টি ৰাণী ডেকাই। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত আছে হিমাশ্ৰী কলিতা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, ধীৰাজ বৈশ্য আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। FM ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰত আজয় আনন্দ আৰু মিতুল গগৈ। শ্ৰোতাসকল, এতিয়া শুনো আহক পাৰাগমালা লাইভ। আগবঢ়াইছে সীমা ৰাউটে।

0: पराग माला। पराग माला।
1: पराग माला लाइव शुनिले आगबढ़ाले सीमा राउटे एया आकाशवाणी गुवाहाटीर महाबाहु
2: শ্রোতাসকলক নমস্কার জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক যুগাত্মক চিন্তাৰে সোণোৱালি ভৱিষ্যত। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ দিগন্ত মাধৱ গোস্বামী। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড।

0: যাও যা।
1: ৰব কেপ্টেন ছাৰ, নুঠিব নুঠিব, শুই থাকক, পানী অকণমান খাই লওক।
0: ৰাঘৱ, কি হৈছিলনো? মই কেনেকে সেই হস্পিটেল পালোহি?
1: কেপ্টেইন শ্ৰীকান্ত, লৰালৰিতে আপুনি মিহি মজিয়াখনত পিছল খালে আৰু মূৰ আৰু কান্ধত দুখ পালে, কিন্তু এতিয়া সকলো ঠিকে আছে।
2: কেপ্টেইন ছাৰ, মই ইয়াৰে ডাক্তৰ আৰু নাৰ্ছক কৈছো যে মহিলা এগৰাকীৰ পাৰ্চটো কাঢ়ি চাৰিটা চোৰে মটৰচাইকেলত পলাবলৈ ধৰিছিল। আপুনি সিহঁতক অলপ হতাহতিৰ পিছত ধৰিলে, আপুনি সিহঁতক বৰকৈ পিটিলে আৰু মহিলাগৰাকীক পাৰ্চটো উভতাই দি সিহঁতকো আৰক্ষীৰ জিম্মাত দি দিলে, আৰু এই হতাহতিতে যেনিবা আপুনি দুখ পালে।
3: অহ, আপোনাৰ হুঁচ আহিল। বহু সময় আপোনাৰ জ্ঞানী নাছিল নহয়। আমি আপোনাৰ বিষ কমাবলৈ বেজিও দিছিলোঁ, গতিকে আপোনাৰ গাটো অলপ বেয়া লাগিব পাৰে। আপুনি অলপমান শুব লাগিব, শোৱাটো জৰুৰী। অলপ জিৰণি লওকচোন, চাৰিটা চোৰৰ লগত যুঁজ দিওঁতে আপোনাৰ নিশ্চয় ভাগৰ লাগিছে।
0: ৰাঘৱ, এনে লাগিছে যেন নাৰ্ছে আপোনাৰ কাহিনীটো বিশ্বাস কৰা নাই। উভতি যাওঁতে তেওঁ হাঁহি আছিল দেখোন।
1: হয় কেপ্টেইন শ্ৰীকান্ত, মোৰো তেনেকুৱাই লাগিছিল, কিন্তু চিন্তা নকৰিব, এইখন এখন প্ৰাইভেট ক্লিনিক, কাইলৈ আমি ইয়াৰ পৰা গুচিয়েই যাম।
0: কিন্তু তেতিয়ালৈকে আমি কি কৰি থাকোঁ ৰাঘৱ?
1: ঠিক আছে তেন্তে, তেতিয়ালৈ আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰোঁ।
0: মই ইমান বিষত আছোঁ আৰু আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছে? ঠিক আছে, সোধকচোন কি জানিব বিচাৰিছে।
1: কেপ্টেইন শ্ৰীকান্ত, মই কি ভাবিছোঁ জানে? কোনজন মানুহে বাৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে প্ৰথমতে ভাবিছিল?
0: কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো প্ৰথমে কাৰ মনলৈ আহিছিল সেইটো কোৱাটো টান। কিন্তু গ্ৰীচৰ পৌৰাণিক কথা এটাত উল্লেখ আছে যে টেলছ নামৰ ৰাক্ষস এটা তামেৰে নিৰ্মিত আছিল।
1: টেলছ নে থানছ?
0: নহয় ৰাঘৱ, সেইটো টেলছ, সি আছিল ক্ৰেটে নামৰ দ্বীপটোৰ ৰক্ষক। ও, প্ৰফেছৰ ৰহন আৰু প্ৰফেছৰ হাছান, আহক ছাৰ আহক।
4: জয় হিন্দ ছাৰ। কেনে আছে শ্ৰীকান্ত? লেকচাৰটোৰ পিছতে আপুনি পৰি যোৱাৰ কথা শুনিলোঁ, সেই প্ৰফেছৰ হাছানক লৈ দৌৰি আহিছোঁ।

0: ছাৰ, কেপ্টেইন শ্ৰীকান্তৰ টেম্পাৰেচাৰটো চাব লাগিব।
1: নিশ্চয় নিশ্চয় ছিষ্টাৰ। ছাৰ, মই সুবেদাৰ আঘব, চাহাবৰ ৰেজিমেণ্টৰ। চাহাবে দুখ পাওঁতে মই লগতে আছিলোঁ।
2: অ', তাৰমানে তেওঁ পৰি যোৱাৰ পিছত আপুনিয়ে ইয়ালৈ আনিলে? আচলতে মজিয়াখন নতুন কাৰণে টাইলছবোৰ বৰ পিছল হৈ আছিল।
1: ছাৰ, মই তেওঁক ইয়ালৈ আনিছোঁ। কেপ্টেইন চাহাবে বৰ সাহস দেখুৱাইছিল, কিন্তু টাইলছখিনিতো অলপ সমস্যা আছিল বাৰু।
3: সুবেদাৰ, আপুনি শ্ৰীকান্তক ইয়ালৈ আনিলে সেইটো বুজিলোঁ, কিন্তু সাহস?
0: আপোনাৰ টেম্পাৰেচাৰ ঠিকে আছে, ডাক্তৰে আপোনাৰ ৰিপৰ্টবোৰ চালে সকলো ঠিকে আছে, চিন্তাৰ কোনো কাৰণ নাই, আপুনি কালিলৈ যাবই পাৰিব।
2: বা বঢ়িয়া, থেংক ইউ ছিষ্টাৰ। কিন্তু আপুনি কৈছে যে স্কেনত একোৱেই ওলোৱা নাই, কিন্তু মনটো জানো স্কেন কৰা হ'ল। হা,
1: অহ, ছিষ্টাৰ গুচি গ'ল। আচলতে আমি বেলেগ এটা কাহিনী সাজিছিলোঁ, কিন্তু আপোনাৰ মুখেৰে আচল কাহিনীটো ওলাইছিলেই।
3: বাৰু বাৰু, আপোনালোকে নিশ্চয় কিবা সাহসিকতাৰ কাহিনী খাইছে, কিন্তু ছিষ্টাৰে যে আচল কথাটো জানে সেই বিষয়ে বোধহয় আপোনালোকে গম নাপায়। তেওঁহে আমাক কোনজন ৰোগীয়ে পিছলি পৰি দুখ পাইছে সেই বিষয়ে কৈছিল।
1: চৰি চৰি ছাৰ। কেপ্টেইন চাহাব, আপুনি কথা পাতক, মই কফি আনিবলৈ যাওঁ।
4: সুবেদাৰ ৰাঘৱ, এতিয়া প্ৰফেচাৰ ৰমনে আপোনাক ভালকৈ বুজাই ক'ব যে কৃত্ৰিম বুদ্ধিমত্তাৰ ধাৰণাটো কেনেকৈ আহিছিল, তেওঁ মোতকৈ ভালকৈ বুজাব।
3: ঠিক আছে বাৰু, মই ক'ম। তেওঁ আপোনাক বিদেশী সাধু কিছুমানহে ক'ব, আমি আপোনাক কাহিনীৰ ভাৰতীয় দিশটো ক'ম।
1: হয় প্ৰফেচাৰ ৰমন, ছাৰে মোক টেলছৰ বিষয়ে কৈ আছিল।
2: অঁ, সেইটো আছিল তামেৰে নিৰ্মিত এটা গ্ৰীক ৰাক্ষস। সি চাৰিওফালে দৌৰি ফুলিছিল, মাৰপিট কৰিছিল। এতিয়া যিহেতু আপুনি গম পালে সেইটো তামেৰে নিৰ্মিত আছিল আৰু তাত জীৱন নাছিল, গতিকে তাক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে ৰিজাব পাৰি, সেইটোত কোনো সন্দেহ নাই।
3: বৰ ভাল কথা ক'লে প্ৰফেচৰ হাছান। তাক এনেদৰে প্ৰশিক্ষণ দিয়া হৈছিল যাতে নিৰ্জীৱ পদাৰ্থক জীৱন দিব পাৰি আৰু মানুহৰ মগজুৰ দৰে জ্ঞান সৃষ্টি কৰিব পাৰি। যদিও বা এনে কাহিনী বহুত আছে যিবোৰ আচলতে কল্পনাহে। উদাহৰণস্বৰূপে জিউ সম্প্ৰদায়ৰ লোকসকলৰ এনেকুৱা কাহিনীও আছে য'ত মাটিৰে নিৰ্মিত গোলেম নামৰ জীৱ এটাৰ উল্লেখ আছে। কোৱা হয় যে ভগৱানৰ নাম লিখি যদি তাৰ মুখত ভৰাই দিয়া হয় তেতিয়া সি মানুহৰ নিচিনাকে কঁপিবলৈ ধৰে, কিন্তু কথা অৱশ্যে ক'ব নোৱাৰে।
4: হয় প্ৰফেচাৰ ৰমন, সেই কাহিনীটো মোৰ মনত আছে, আপুনি আগতেও এবাৰ কৈছিল।
2: কিন্তু শ্ৰীকান্ত, সেইটোক কাহিনী বুলি আপুনি কিয় ক'লে?
1: তেন্তে টেলছ আৰু গোলেম নে কি সেইটো, সেইবোৰ সঁচাকৈ আছিল নেকি বাৰু? সেয়া কেনেকৈ সম্ভৱ?
2: কিয় থাকিব নোৱাৰে, হয়তো আমি নাজানিবও পাৰোঁ। হাজাৰ হাজাৰ বছৰৰ আগতে মানুহে চিন্তা কৰিছিল আৰু সময় পাৰ হোৱাৰ লগে লগে মানুহে সময়তকৈ আগলৈ চিন্তা কৰিবলৈ ধৰিলে। মানুহৰ প্ৰগতি হ'ল, মানুহে বহুতো ৰং দেখা পালে আৰু আজিৰ দিনত মানুহে বহুতো আশা পূৰণ কৰিছে অথবা সেই দিশে অগ্ৰসৰ হৈছে।
1: সেই একেজন মানুহে প্ৰফেচাৰ হাছান আমাক কিয় ভয় খুৱাইছে বাৰু? সেইজন মানুহটো হাজাৰ বছৰৰ আগতেই মৰিল, তেন্তে সপোনবোৰ কি তেওঁৰ ভূতে পূৰণ কৰিলে নেকি?
3: সুবেদাৰ, সেইজন এজন মানুহ আছিল আৰু আপুনিও সেই একেজনেই মানুহ।
1: প্ৰফেচাৰ ৰমন, এতিয়া আপুনি মোক সঁচাকৈয়ে ভয় খুৱাইছে দেই, মই এজন মিলিটেৰী মানুহ কিন্তু ছাৰ।
4: ৰাঘৱ, প্ৰফেচাৰ ৰমনে ক'ব খোজা কথাটো আপুনি বুজা নাই, তেওঁ মানৱ জাতিৰ কথা কৈছে। মানৱ জাতিৰ সকলো মানুহ একেই, মানে ধৰক কোনোবা এজন মানুহে ভাবে আৰু আন এজন মানুহে সেই চিন্তাটো আগলৈ লৈ যায়। মুঠ কথা হৈছে এই গোটেইখিনি হৈছে উন্নয়ন প্ৰক্ৰিয়াৰ এটা অংশ।
2: ঠিক ক'লে কেপ্টেইন শ্ৰীকান্ত, যদি বান্দৰৰ পৰা আহি আহি আজি আমি মানুহ হৈছোঁ তেন্তে অতীতৰ মানুহে দেখা সপোনবোৰো এদিন সঁচা হ'ব।
4: ৱাহ প্ৰফেচাৰ হাছান, আপুনি বঢ়িয়া কথা ক'লে। আদিম মানুহে নিশ্চয় চৰাইৰ দৰে উৰিবলৈ সপোন দেখিছিল। আজি আদিম মানৱ নাই, কিন্তু সপোনটো আছে, সপোনটো উৰি থাকিল আৰু আজি আমি মানুহবোৰে বহু ওপৰলৈ উৰিবলৈ পাৰিলোঁ, গতিকে সেই সপোনটো সঁচা হ'ল।
3: ঠিক কৈছে শ্ৰীকান্ত। যেনে ইয়াৰ এটা উদাহৰণ হ'ল এই পুষ্পক বিমান। হাজাৰ হাজাৰ বছৰৰ আগতে এই বিমান থকাৰ কথা আমি জানো আৰু এতিয়া আমি ছুপাৰছনিক হাইপাৰছনিক এই বিমানবোৰ উৰি থকা দেখিছোঁ।

0: এই বিমানবোৰ উৰি আছে, তাকো 5-6 গুণ অধিক তীব্ৰ গতিৰে। আৰু এতিয়া আনকি অটো পাইলট ব্যৱস্থাও আছে, বিমানখন নিজেই উৰে। এইবোৰ কিনো কৃত্ৰিম বুদ্ধিমত্তাই, নহয় জানো?
1: কিন্তু প্ৰফেচাৰ চাহাব, কৃত্ৰিম বুদ্ধিমত্তাৰ কথাবোৰ ক'ৰবাতে থাকে।
2: ৰাঘৱ, আমি কৃত্ৰিম বুদ্ধিমত্তাৰ কথাকে পাতি আছো, কিন্তু আমাৰ আলোচনাটো বেলেগ বেলেগ দিশেৰে আগবাঢ়িছে। এতিয়া প্ৰতিজনে একোটা দিশত চিন্তা কৰে, প্ৰতিটো প্ৰযুক্তিৰ আঁৰত আছে মানুহৰ চিন্তা, গতিকে আমি সকলো সময়তে যোগাত্মক চিন্তা কৰিব লাগে।
3: এতিয়া চাওক, মই চিনেমা এখনৰ উদাহৰণ দিওঁ দেই, য'ত এটা গোল্ডেন আৰ্মি আছিল, মানে সোণ আৰু অন্য ধাতুৰে সজা ৰবটৰ আৰ্মি, আৰু সিহঁতে এনে এজন মানুহৰ নিৰ্দেশ মানিছিল যিজনে মূৰত এটা বিশেষ মুকুট পিন্ধি থাকে, আৰু মুকুটটো পিন্ধাৰ পিছত তেওঁ যি কৈছিল ৰবটবোৰে তাকেই মানিছিল, আৰু সেই আৰ্মিক সজা হৈছিল ধাতুৰে যাতে সেইটো কেতিয়াও ধ্বংস নহয়, চিৰদিন চলি থাকে আৰু চিৰদিন জিকি থাকে।
0: আৰু এই কাহিনীটো যিয়েই লিখিছে তেওঁ একমাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কথাকেই কৈছে।
1: কিয় প্ৰফেচাৰ ৰমন, এই কাহিনীটোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ লগত কি সম্পৰ্ক আছে?
2: ৰাঘৱ, আমি ইতিমধ্যে পাতিছো যে যিবোৰ নিৰ্জীৱ পদাৰ্থই মানুহৰ দৰে কাম কাজ কৰে, চিন্তা কৰে, সেইবোৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ বাহিৰে একো নহয়।
0: এতিয়া চাওক সুবেদাৰ ৰাঘৱ, লোহা শিল আদিৰ দৰে নিৰ্জীৱ পদাৰ্থই মানুহৰ আদেশ মানিব, সেই কথাটো মানুহেইটো কল্পনা কৰিছিল, আৰু যেতিয়াই কল্পনা কৰা হৈছিল তেতিয়া তেওঁলোকে সেই দিশত কাম আৰম্ভ কৰিছিল। এতিয়া ধৰক মানৱ শৰীৰক লৈ কাম কৰা মানুহে বেমাৰ আজাৰ ভাল কৰিবলৈ ধৰিলে, কিন্তু পৃথিৱীৰ ক'ৰবাত বহি কোনোবা মানুহে মানৱ শৰীৰৰ বিষয়ে জ্ঞান আহৰণ কৰি মানুহৰ নিচিনাই আন কিবা সজাৰ চিন্তা আৰম্ভ কৰিলে।
1: এতিয়া আমি কথাবোৰ বুজিছোঁ প্ৰফেচাৰ ৰমন, হয়তো তেনেকৈয়ে ফ্ৰেংকেনষ্টাইনে এটা বিপদজনক ৰাক্ষসৰ সৃষ্টি কৰিছিল এদিন।
3: বাহ ৰাঘৱ, আপুনি ভিক্টৰ ফ্ৰেংকেনষ্টাইনৰ বিষয়ে পঢ়িছে? বঢ়িয়া বঢ়িয়া।
2: হয় ছাৰ, সুবেদাৰ ৰাঘৱে নিজৰ সন্তানৰ কাৰণে সকলো খবৰ জানি একেবাৰে আপডেট হৈ থাকে। তেওঁ নিজেও ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছিল, কিন্তু ঘৰুৱা পৰিস্থিতিৰ বাবে মিলিটাৰীত সোমালে, আৰু তেতিয়াৰে পৰা তেওঁ সেৱা আগবঢ়াই আছে। সুবেদাৰ ৰাঘৱে আমাৰ সকলো অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
1: আপুনি এইবোৰ কি কৈছে কেপ্টেইন শ্ৰীকান্ত? অৱশ্যে 1818 চনত মেৰী শেলীৰ এই উপন্যাসখনৰ আধাৰত বহুত চিনেমা নিৰ্মিত হৈছিল আৰু মই তাৰে কেইখনমান চাইছোঁ। কিন্তু প্ৰফেচাৰ ছাৰ, আপুনি কৈছিল যে মানুহৰ চিন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰ সপোনটো সঁচা কৰিছে, এতিয়া মানুহৰ এই চিন্তাই যদি ফ্ৰেংকেনষ্টাইন নিৰ্মাণ কৰে তেতিয়া কি হ'বগৈ?
0: আপুনি ঠিকেই কৈছে সুবেদাৰ ৰাঘৱ, কিন্তু যদি নিতৌ ফ্ৰেংকেনষ্টাইন নিৰ্মাণ হৈ আছে তেন্তে মানুহে নিতৌ উন্নতি কৰি আছে। প্ৰয়োজন এটাই যে মানুহৰ চিন্তা সদায় যোগাত্মক হ'ব লাগে, যিহেতু এই চিন্তাই মানুহৰ উন্নয়নত সহায় কৰা উচিত। প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহুত কাম হৈ আছে যিবোৰ আগতে কেৱল সাধুকথাতহে পোৱা গৈছিল, এতিয়া সেইবোৰ সঁচা হৈ পৰিছে।
2: ঠিক কৈছে প্ৰফেচাৰ ৰমন, এতিয়া কল্পনা কৰক যে কোনোবা দিনাখন কোনোবাই হেৰি পটাৰৰ ক্লকটো সাজিলে যিটো পিন্ধি মানুহ অদৃশ্য হ'ব পাৰে।
1: কি কৈছে ছাৰ, সেইটো জানো সম্ভৱ?
3: কিয় সম্ভৱ নহয় ৰাঘৱ, যদি কিবা পদাৰ্থই পোহৰক নিজৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়ে তেন্তে ই অদৃশ্য হ'ব পাৰে। MIT তেনেকুৱা পদাৰ্থ নিৰ্মাণ কৰিছে যাৰ মাজেৰে পোহৰৰ ৰঙা ৰশ্মি পাৰ হৈ যায়, আৰু এই ৰঙা ৰশ্মিৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো বস্তু অদৃশ্য হৈ পৰে।
1: আপুনি কি কৈছে হাছান ছাৰ, ৰঙা ৰশ্মিত থকা বস্তুটো অদৃশ্য হৈ পৰে, তেন্তে বগা ৰশ্মিটো অদৃশ্য হ'ব নেকি?
0: কিয় নহ'ব ৰাঘৱ, পোহৰৰ বগা ৰশ্মি আচলতে 7টা ৰঙেৰে নিৰ্মিত। এতিয়া ইয়াৰ পৰা ৰঙা ৰশ্মিৰ ৰেখা বাহিৰ কৰি দিয়া হৈছে, কিছু বছৰৰ পিছত বাকী থকা 6টা ৰঙো বাহিৰ কৰি দিয়া হ'ব, আৰু তেতিয়া হেৰি পটাৰৰ যিটো ক্লক, সেই ক্লকটো সাজু হৈ উঠিব।
2: গতিকে ৰাঘৱ, আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিহাসৰ কথা সুধিছিল নহয়, ই আচলতে সচৰাচৰ চিন্তাতকৈ বাহিৰলৈ গৈ কৰা চিন্তা আৰু সৰু সৰু প্ৰচেষ্টাৰ ওপৰত আধাৰিত। আচলতে আমি মানুহবোৰে এনে কিবা এটা নিৰ্মাণ কৰিব বিচাৰোঁ যিটো নিজে নিজে চলিব, অৰ্থাৎ অটোমেটিক।
4: ছাৰ, এয়া কফি আৰু ছেণ্ডউইচ, আৰু অনুগ্ৰহ কৰি এয়া ৰোগীক খাবলৈ নিদিব আকৌ।
2: মোৰ এনেও একো খাবলৈ মন যোৱা নাই।

0: ছাৰ, মোৰটো এতিয়াও অলপ গধুৰ গধুৰ লাগি আছে।
1: পৰি যোৱাৰ কাৰণে আপুনি ভালকৈ দুখ পালে, মজিয়াখনো বৰ পিছল আছিল নহয়।
0: হেৰা সুবেদাৰ, তেওঁ দেখোন সকলো কথাই জানে।
2: ছাৰ কফি খাওক।
3: থেংক ইউ রাঘব। শ্রীকান্তে কিন্তু ঠিক কথাই কলে, মানুহে সদায় অটোমেটিক বস্তু সাজিবলৈকে বিচাৰে আৰু এই ক্ষেত্ৰত যথেষ্ট সফল হৈছে, বিশেষকৈ অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত। অৱশ্যে আগৰ দিনতো নিজে নিজে চলা অস্ত্ৰ শস্ত্ৰ আছিল, টিভি ছিৰিয়েলত সেইবোৰ দেখা আমাৰ মনত পৰে, নহয় জানো?
0: হয় হাছান ছাৰ, ৰামায়ণ মহাভাৰত মই বহুবাৰ পঢ়িছো। এনেকুৱা লাগে যেন তেতিয়াৰ অস্ত্ৰবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা হৈছিল। এই ধৰক সুদৰ্শন চক্ৰ, প্ৰয়োজন হলে আহে, আকৌ অদৃশ্য হৈ যায়, আৰু কেৱল এজনেই ইয়াক নিয়ন্ত্ৰণ কৰি থাকে। যেন DNA ফিংগাৰপ্ৰিণ্ট টেকনিকৰ নিচিনাকৈ চক্ৰখনে নিজৰ গৰাকীক চিনাক্ত কৰি পেলাইছিল।
4: হয় হয় শ্ৰীকান্ত, এবাৰ ৰিডাৰ ডাইজেষ্ট নামৰ বিখ্যাত আন্তৰ্জাতিক আলোচনীখনে লিখিছিল যে মহাভাৰত হৈছে পৃথিৱীৰ প্ৰথমখন নিউক্লিয়াৰ যুদ্ধ, আৰু যিহেতু তাত এটা কাহিনী আছিল গতিকে সেইখনেই পৃথিৱীৰ প্ৰথম কল্পবিজ্ঞান কাহিনী। আজিৰ তাৰিখত যদি আমি বিখ্যাত ছুপাৰ হিৰোৰ চৰিত্ৰ থৰৰ কথা পাতোঁ, তাৰ হাতুৰিটো উৰি যায় আৰু প্ৰয়োজনৰ সময়ত তাৰ হাতত পৰেহি। এতিয়া এইবোৰ বহু হাজাৰ বছৰ আগৰ কাহিনী অথবা কেৱল কল্পনা, কিন্তু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ অষ্ট্ৰেলিয়াৰ এটা জনজাতিয়ে এটা বুমেৰাং সাজিছিল যিটো ইয়াৰ ব্যৱহাৰকাৰীৰ হাতলৈ উভতি আহে। এতিয়া থৰৰ হাতুৰি আৰু জনজাতীয় বুমেৰাঙৰ ভিতৰত কোনটো আগতে আহিছিল সেয়া থিৰাং কৰাটো টান। এইটো এটা গৱেষণাৰ বিষয় হ'ব পাৰে, কিন্তু চিন্তাটো একেধৰণৰেই আছিল।
5: ৰমন ছাৰ, এইবোৰ শুনি মোৰ থানছৰ কথা মনলৈ আহিছে। আধা জনসংখ্যা শেষ হৈ যাব নেকি?
3: আপুনি কোৱা কথাটো ভাবি চাবলগীয়া ৰাঘৱ। এজন বিজ্ঞান লেখকে এবাৰ লিখিছিল যে প্ৰযুক্তি হেনো জুইৰ দৰে, এতিয়া ই ৰুটি সেকিব নে ঘৰ এটা পুৰিব সেইটো একমাত্ৰ মানুহৰ ওপৰতহে নিৰ্ভৰ কৰে।
5: সঁচা কথা প্ৰফেচাৰ হাছান, কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত যেতিয়া প্ৰযুক্তিয়ে বিশ্বৰ এক নতুন বুৰঞ্জী লিখি আছে, মানুহৰ আদৰ্শক সুৰক্ষিত কৰা আৰু চিন্তাবোৰ সঠিক দিশত ৰখাটো জৰুৰী, কিয়নো যোগাত্মক চিন্তা এটা সোণালী ভৱিষ্যত ৰচনা কৰিব।
0: বঢ়িয়া কথা কলে ৰাঘৱ ছাৰ। মেজৰ ৰামে এবাৰ কৈছিল যে শ্ৰীকান্ত, সকলোৱে কয় এয়া বিজ্ঞানৰ যুগ, কিন্তু মই বিশ্বাস কৰোঁ যে এয়া কেৱল বিজ্ঞানৰ যুগ নহয়, এয়া হৈছে কল্পবিজ্ঞানৰ যুগ, য'ত মানুহৰ আদৰ্শৰ প্ৰয়োজন আগতকৈ বহু বেছি।
1: ছাৰ এতিয়া আপুনি জিৰাব লাগিব, আৰু আপোনালোকে ৰোগীক জিৰাবলৈ দিয়ক।
4: নিশ্চয় নিশ্চয় ছিষ্টাৰ, আৰু কফিৰ বাবে ধন্যবাদ। অ'কে শ্ৰীকান্ত, সোনকালে সুস্থ হৈ উঠক, দুদিনতে আমি আকৌ লগালগি হ'ম, আৰু এই সপ্তাহটো মই ইয়াতে আছো।
0: ছাৰ মই সুস্থ হৈ আপোনাক IIT-ত লগ কৰিবলৈ যাম।
3: নিশ্চয় আহিব শ্ৰীকান্ত, নিশ্চয় আহিব, কিন্তু সাৱধান, আকৌ যেন বাগৰি নপৰে।
5: কিন্তু ছাৰ এটা কথা গম পাইছেনে নাই, আমাৰ ছাৰে আপোনালোকৰ কনফাৰেন্স চলি থকাৰ সময়ত আপোনালোকৰ মজিয়াত পিছল খালে, গতিকে আপোনালোকৰ কনফাৰেন্স সফল হ'বই।

ইমানদৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰত অংশ ললে অৱনী বৰা, নয়ন প্ৰসাদ, তপন দত্ত, সুদীপ্ত শৰ্মা ভৰালী আৰু প্ৰিয়াক্ষী বৰুৱা গোস্বামী। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একে সময়তে।

বিজ্ঞান ধাৰাবাহিক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে দুটি সমবেত কণ্ঠৰ গীত। শ্ৰোতাসকল, শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে সমবেত কণ্ঠৰ গীত। এইবাৰ শুনাবলৈ লোৱা গীতটিৰ ৰচনা নলিনীবালা দেৱীৰ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। তিনিচুকীয়াৰ জাগুনত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 গলৰ ব্যৱধানত জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নতুন সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হয়। শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়া

বিষয়ক পুলক গোহাঁই উপস্থিত থাকে। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰ' ৱেৰ বাবে এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈকে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। তিনিচুকীয়া আৰক্ষীয়ে CASFৰ সহযোগত কালি লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত জাগুনত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 2জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্য 2জন তিনিচুকীয়াৰ পানীতোলাৰ চিঞৰ অসম ওৰফে হেমেনজ্যোতি বৰুৱা আৰু বাঘজানৰ মনোজ অসম ওৰফে পাপু মৰাণ বুলি আৰক্ষীয়ে জনাইছে। 2জন সদস্যই 2018 চনত আলফা স্বাধীনত যোগদান কৰিছিল। আৰক্ষীয়ে সদস্য 2জনৰ পৰা 2টা AK-56 ৰাইফল, 172 জাই গুলী, 2টা হেণ্ড গ্ৰেনেড, খাদ্য সামগ্ৰী, নগদ ধনৰ লগতে অন্যান্য বহু সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এটা প্ৰেছ বিবৃতিত প্ৰকাশ কৰা মতে আলফাৰ এই সদস্য 2জন যোৱা 21 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰৰ আক্ৰমণ আৰু বিগত বৰ্ষৰ 17 অক্টোবৰত কাকপথাৰৰ সেনা শিবিৰৰ আক্ৰমণৰ সৈতে জড়িত আছিল। দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে 2জন যুৱক খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত এজন যুৱকৰ থিতাতে মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহত যুৱকজন দলগাঁও বটাবাৰীৰ আব্দুল আৱাৰ বুলি আৰক্ষীয়ে জনাইছে। পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে সৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰ পৰা তেওঁ বজালীৰ দায়িত্ব গ্ৰহণ কৰিছে। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে। শ্ৰীদাসে কয় যে জনস্বাৰ্থ জড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। অধ্যক্ষগৰাকীয়ে বজালীৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ, স্থানীয় জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজত সমন্বয় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে অহা 4 আৰু 5 জুলাইত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত ৰাজ্যৰ বিধায়কসকলৰ সৈতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ জৰিয়তে নবীন প্ৰবীণ বিধায়কসকলক সংসদীয় কাৰ্যপদ্ধতি, বিধানসভাৰ নীতি নিয়ম, বিতৰ্কত অংশগ্ৰহণ আৰু জনপ্ৰতিনিধি হিচাপে সুচাৰুৰূপে দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, নোমল মমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। আন্তৰ্জাতিক মাটিকঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৰ উদ্যোগত নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটিকঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মাটিকঠাল বা আনাৰসৰ উৎপাদনৰ বাবে বিখ্যাত নলংগা পাহাৰ নামৰ এই পাহাৰীয়া গাঁওখনৰ গাৰো পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটিকঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে

0: উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া জিলাসমূহৰ লগতে গুৱাহাটীতো অত্যন্ত জনপ্ৰিয়। ইয়াৰ মাটি কঁঠাল ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিৰাজ্যতো সমাদৃত হৈ আহিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপ্ৰবণ শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। লণ্ডনৰ লি ভেলি হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গল দিয়ে। ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গল দি খেলখনত সমতা স্থাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং, যুৱৰাজ সিং, অভিষেক, ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গল দিয়ে। প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নতুন সংযোজন হিচাপে আজি তিনিচুকীয়াতে তিৰুত আৰু চিৰিপুৰীয়া সংযোগী উড়ন সেতু মুকলি। তিনিচুকীয়াৰ জাগৰণত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 গলৰ ব্যৱধানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ন প্ৰতিভা অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকৰ মাজলৈ উদীয়মান কণ্ঠশিল্পীসকলক চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে দক্ষিণ গুৱাহাটী বিএড মহাবিদ্যালয়ৰ ছাত্ৰী অনামিকা দাস। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
2: বহুত ধন্যবাদ।
1: আমি এতিয়া বহুতো কথা পাতিম, গীত শুনিম, কিন্তু অনুষ্ঠানটিৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিম। কি শুনাবা প্ৰথমে?
2: হয়, মই প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি খুব ধুনীয়া গীত গাবলৈ চেষ্টা কৰোঁ।
1: ঠিক আছে।

0: সুন্দরকৈ গীতটি পরিবেশন করিলা, খুব ভাল লাগিলে। প্রথমে জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: হয়, মোৰ জন্ম হৈছে বাক্সা জিলাৰ এখন অতি ভিতৰুৱা ঠাই বৰচকাদল, আৰু তাতেই মোৰ গোটেই শৈশৱটো পাৰ হৈছে। আচলতে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি, মোৰ বুলি নহয় সকলোৰে জীৱনৰ মধুৰতম সময় এইখিনি, শৈশৱৰ সময়খিনি। খুব এখন ভিতৰুৱা গাঁও বুলি মোক ক'লোৱেই, নৈপৰীয়া অঞ্চলে তাত মোৰ জন্ম হৈছে। যেনেকে আমি পঢ়িবলৈ পাওঁ, কিতাপত পঢ়ো, আমি মুভিবোৰত চাওঁ, নৈত সাঁতুৰি নাদুৰি গাঁৱৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হয়, তেনেকে ময়ো ডাঙৰ হৈছো, নৈত সাঁতুৰি, সমনীয়াৰ লগত খেলি, লোকৰ ঘৰত আম কঁঠাল চুৰি কৰি, তেনেকে ডাঙৰ হৈছো। গতিকে খুব মই সৌভাগ্য অনুভৱ কৰোঁ নিজকে, যে মই এনেকুৱা এটা অঞ্চলত, ঠাইত মই জন্ম হৈছো। তাৰপিছত মোৰ দেউতাৰ চাকৰিৰ সূত্ৰে আৰু আমাৰ শিক্ষাৰ সূত্ৰে আমি বাক্সা জিলাৰে আন এখন ঠাই জালা, য'ত আমি এতিয়া স্থায়ী বাসিন্দা, তাতে আমি আহিলোঁ। তাতেই মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিলে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাও মই জালা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দিছোঁ। তাৰপিছতেই মই পাঠশালালৈ আহিলোঁ, তাত মই ভট্টদেৱ একাডেমিত মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ। তাৰপিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ত, তাতেই মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আৰু তাৰপিছত মই এতিয়া দক্ষিণ গুৱাহাটী বি এড কলেজত মই বি এড কৰি আছো, ফাইনেল ইয়াৰ ষ্টুডেণ্ট।
0: হয়, খুব ভাল লাগিলে জানিব পাৰি। সংগীতৰ যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম, সংগীতৰ প্ৰতি আগ্ৰহ কেনেকৈ আৰম্ভ হৈছিলে?
1: আচলতে আগ্ৰহ মানে তেনেকে কোনো কোৱা নাছিলে গান গাব লাগে বুলি। গাইছিলো সৰুতে, মোৰ যেতিয়া দেউতাহঁতে গাইছিলে, দেউতাক সৰুতে গুণগুণাই থকা শুনো, পিছতো শুনিছিলো, তেতিয়া অনুভৱ হৈছিলে দেউতা আচলতে ভাল গায়। যেতিয়া বুজিব পৰা হলো, মাও যেতিয়া এতিয়া গুণগুণাই থাকে, মাও মানে ভাল সুৰতে গুণগুণাই থাকে, তো তেনেকেই চাগে গাবলৈ ললো। আৰু বিশেষকৈ মই মোৰ স্কুলৰ নাম ল'ব লাগিব, তাতে মোক আচাৰ্যহঁতে বহুত আচলতে আগবঢ়াই নিয়াত বহুত সহায় কৰিলে। স্কুলৰ যিকোনো অনুষ্ঠানেই হওক বা বেলেগ স্কুলৰ পৰা যদি আমি বেলেগ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁ, আচাৰ্যহঁতে সদায় লৈ যায়, তেনেকৈ হয়তো গান গোৱাৰ প্ৰেৰণা পাইছিলোঁ। তেনেকৈ গাই থাকিলোঁ, এতিয়াও গাই আছোঁ।
0: সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে ক'ৰবাত?
1: সংগীতৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰিছোঁ। আচলতে সৰুৰ পৰা গান গাইছোঁ যদিও আনুষ্ঠানিক শিক্ষা লওঁতে আচলতে মোৰ বহুত দেৰি হৈছিল। মোৰ ওচৰত তেনেকুৱা শিক্ষানুষ্ঠানো নাছিলে বা তেনেকৈ কোনো মানে অনুভৱ কৰা নাছিলোঁ যে সংগীতৰ আনুষ্ঠানিক শিক্ষাটো ল'ব লাগে। কিন্তু মোৰ মামা হীৰেণ দাস, মই তেওঁৰ নামটো ল'বই লাগিব, তেওঁ বৰ্তমানো অসমীয়া সংগীত জগত এগৰাকী প্ৰতিষ্ঠিত বাদ্যশিল্পী। তেওঁ এদিন মোক ক'লে যে তই এনেকৈ অকল গান গাই থাকিলে নহ'ব, তই শিকিব লাগিব। তেনেকৈ মামাই মোক, এতিয়া মই য'ত কমপ্লিট কৰিছোঁ, মোৰ গুৰু যোগেন দাস ছাৰৰ ওচৰত মোক লৈ গ'ল। তেনেকৈ মই 4 বছৰ তেওঁৰ তাতে মই গান শিকিলোঁ। যিখিনি জ্ঞান পাইছোঁ সংগীতৰ, অকণমান হ'লেও অকণমান যি বুজি পাওঁ, সেয়া ছাৰ আৰু মামাৰ কাৰণে। আৰু এইখিনিতে মই মোৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে। তেখেতৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰ কাৰণে মই হয়তো এইখিনি আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ।
0: খুব ভাল লাগিলে জানিব পাৰি, তোমাৰ এই সংগীত যাত্ৰা অব্যাহত থাকক। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাম এবাৰ?
1: মই এবাৰ মোৰ খুব ভাল লগা গীত এটি, মনোজ্যোৎস্না মহন্ত বাইদেউৰ বহুদিন হ'ল, এই গীতটি মই গাবলৈ চেষ্টা কৰিছোঁ।
0: ঠিক আছে।

0: গান গাবি নেকি, জেগাত যাব লাগে, মই তেতিয়া সৰু, মই ভাল লাগিছে গান গাবলৈ কৈছে, গান গাবলৈ যাম। তাৰপিছত মই ক'লো হ'ব যাম, অকণমান প্ৰেক্টিছ কৰিলোঁ মঞ্চত উঠাৰ আগে আগে। তাৰপিছত মই তেনেকৈ ষ্টেজত উঠি দিলোঁ, মই এতিয়া নাজানো কি কৰিব লাগে, কেনেকৈ গাব লাগে। তাৰপিছত তেতিয়া মই মানে যিহেতু গান গাবলৈ ষ্টাৰ্ট কৰা নাই, মই অকণমান মই কৈছোঁ মোৰ অভিজ্ঞতাটো, প্ৰথম অভিজ্ঞতা। তেতিয়া মই মানে মোৰ ওচৰত যিডাল মানে গান গোৱা এডাল ষ্টেণ্ডডাল থাকে, য'ত মানে বহীটো থৈ পিনে গান গায়, সেইডাল মোৰ লগত নাই মানে। তাৰপিছত মই কমিটিক ক'লো যে দাদা মোক লাগিছিলে, সিহঁতে তেওঁলোকে ক'লে আমাৰ ওচৰতো নাই, তেওঁলোকে মোক এখন চকী এখন দিলে, তাতে চকীখনত মই বহীটো ধৰিলোঁ, বহীটো ধৰি মই মাজে মাজে মানে মই পাহৰি যাওঁ কি গাব লাগে, মই আকৌ চকীখনলৈ আহোঁ, মই আকৌ চাওঁ আকৌ গান গাওঁ। এইফালে মানে এনেকুৱা মানে মানুহখিনিয়ে মানে নাচিবলৈ মানে সাজু হৈ আছে, মই মানে নাজানো প্ৰথম অনুষ্ঠান কৰিছোঁ, মানুহখিনি নাচিবলৈ ৰৈ আছে, মই গাব লাগে, মই গাই আছোঁ, তেনেকৈ মানে বহুত এইটো এতিয়া মোৰ মনত পৰিলে হাঁহি উঠে। পিছত যেনিবা মই যেনে তেনে মিলালোঁ আৰু, তেনেকেই প্ৰথম অভিজ্ঞতাটো সেয়াই, কিন্তু ভাবিলে ভাল লাগে সেইটো ষ্টেজৰ পৰা এতিয়া আহি এইখিনি পাইছোঁ। বহুত বেছি জীৱনত একো মানে লাভ কৰিব পৰা নাই যদিও, যিখিনি কৰিছোঁ সেয়াই মানে এতিয়া ঘূৰি চালে বহুত ভাল লাগে। আৰু এতিয়া যেতিয়া অনুষ্ঠানবোৰ কৰিবলৈ যাওঁ, সেই একেই অনুভৱটো হয় মানে, প্ৰথম যেতিয়া ভয় লাগে এতিয়াও সেই ভয়টো অনুভৱ হয়, মানুহখিনি যেতিয়া আগত থাকে লাগে এনেকুৱা মানে কেনেকৈ মানুহখিনি ভাল পাবনে নাপায়, সেইটো বহুত এটা মানে ভয় এটা থাকে মনত। কিন্তু অনুষ্ঠানৰ শেষত যেতিয়া মানুহবোৰে আহি পেলাই কয় যে ভাল লাগিছে অনুষ্ঠানটো, তোমাক লগ পাই ভাল লাগিল, আকৌ লগ পাম, তো সেইখিনি বহুত ডাঙৰ কথা আচলতে আমাৰ কাৰণে, মোৰ কাৰণে বিশেষকৈ, তো বহুত ভাল লাগে। তেনেকেই এতিয়া গৈ আছোঁ, কৰি আছোঁ, মোৰ আৰম্ভণি হৈছেহে, দুবছৰ তিনি বছৰমান হ'ল মোৰ ভালকৈ আৰম্ভ কৰা এই যাত্ৰাটো মঞ্চ অনুষ্ঠানৰ, গতিকে আগবাঢ়ি লৈ যাবলৈ সদায় মই চেষ্টা কৰিম। লগতে যিখিনি মানুহে মোৰ ওপৰত বিশ্বাস কৰি মোক অনুষ্ঠানত আমন্ত্ৰণ কৰে, তেওঁলোকক কেনেদৰে যাতে মই হঠাৎ যাতে কেতিয়াও কৰিব লগা নহয় সেইটোৱে মই কামনা ৰাখিছোঁ আৰু চেষ্টা কৰিম।
1: নিশ্চয়কৈ। প্ৰিয় সংগীত শিল্পী বুলি ক'লে প্ৰথমে কাৰ নাম মনলৈ আহে?
0: প্ৰিয় শিল্পী বুলি ক'লে নিশ্চয়কৈ প্ৰথমতে এটা নামেই মনত আহে, জুবিন দা। সৰুৰে পৰা জুবিন দাৰ গীত শুনিছোঁ, ৰেডিঅ'ত যেতিয়া শুনো, সৰুতে মই কৈছোঁ মই গাঁৱত ডাঙৰ হৈছোঁ, মোৰ মামা ককাহঁতৰ ঘৰত ৰেডিঅ' এটা আছিলে, মই মানে বন্ধ দিনত মই যাওঁ তালে, তাত গৈ মই ৰেডিঅ' অনুষ্ঠানবোৰ শুনো, জুবিন দাৰ গানবোৰ শুনো। তেতিয়া মানে গান বুলি ক'লে অনুভৱ হয় অকল জুবিন দা, বেলেগৰ মানে নেজানো, মানে জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেতিয়া বুজি পোৱা নাছিলোঁ আচলতে জুবিন দাৰ গানৰ অৰ্থবোৰ, হ'লেও ভাল লাগিছিলে, শুনিছিলোঁ। এতিয়া যেতিয়া ডাঙৰ হ'লোঁ, জুবিন দাৰ গানৰ কি বুজাইছে বুজি পাওঁ, মানে ভাবিলে আচৰিত লাগে তেওঁ কেনেকৈ কামবোৰ কৰিছিলে। আমি এতিয়াও লগৰবোৰৰ লগত কেতিয়াবা যেতিয়া বহু আমি আলোচনা কৰোঁ, কেনেকৈ মানে ইমান বছৰ আগতেই, ক'তো এইবোৰ আমি শুনা নাই, তেওঁ ক'ত গম পাইছিলে, কিমান ষ্টাডি কৰিছিলে তেওঁ, কিমান ভাল পাইছিলে সংগীত বিষয়টোক, তো সেইবোৰ আমি আলোচনা কৰোঁ। গতিকে প্ৰিয় শিল্পী বুলি ক'লে সদায় তেওঁ আগশাৰীতে থাকিব, আগস্থানতে থাকিব। তাৰ উপৰিও যদি মই ক'বলৈ যাওঁ ফিমেল ছিংগাৰৰ কথা, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ শুনি খুব ভাল পাওঁ, তেওঁৰ গানবোৰ চুই যায় সদায়, তেওঁ গানৰ কথাবোৰ সুৰবোৰ বহুত ভাল লাগে।
1: খুব ভাল লাগিলে। তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পী, তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰি?
0: ঠিক আছে, মই মনোজ্যোৎস্না মহন্ত বাইদেউৰে এটি খুব ধুনীয়া গীত গাবলৈ অকণমান চেষ্টা কৰিছোঁ। গীতটো খুব কঠিন হয় আচলতে, হ'লেও মই ভাল পাওঁ কাৰণে মই গাবলৈ অকণমান চেষ্টা কৰিম, যদি ভুল ভ্ৰান্তি হয় মই মোৰ শ্ৰোতাসকলৰ আগত আগতীয়াকৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।
1: ঠিক আছে।

0: খুব ভাল লাগিলে, তোমাৰ কণ্ঠটি সঁচাকৈ খুব ধুনীয়া। শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠ ৰোমান ইতিমধ্যে পাইছে। আজৰি সময়ত কি কৰি ভাল পোৱা গীত গোৱাৰ উপৰিও?
1: হয়, আজৰি সময়ত গান গোৱাৰ উপৰিও মই ৰান্ধি ভাল পাওঁ। আচলতে বহুত ভাল বনাব নাজানো, তথাপিও ৰান্ধো, ৰান্ধি ভাল পাওঁ। লগতে মন গ'লে মই বাহিৰা কিতাপ উপন্যাস পঢ়ি ভাল পাওঁ। বিশেষকৈ মাজে মাজে নাচিও থাকোঁ, নাচি ভাল লাগে। সেয়াই।
0: তুমি যিহেতু পঢ়ি আছা লগতে সংগীতকো আগবঢ়াই লৈ গৈ আছা, দুয়োটাই কেনেদৰে আগুৱাই লৈ গৈ আছা? কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি কেতিয়াবা?
1: অসুবিধা বুলি ক'বলৈ গ'লে তেনেকৈ অসুবিধা নহয় বাৰু, তথাপিও মাজে মাজে বহুত বেছি হেক্টিক হৈ যায়। মানে দুইফালে যেতিয়া এতিয়া যিহেতু বিহু, বহাগ বিহু গ'ল, তো তেনেকৈ একেটা সময়তে মানে কেতিয়াবা কি হয়, পৰীক্ষাবোৰ পৰি যায়, লগতে মঞ্চৰ অনুষ্ঠানবোৰ আগতীয়াকৈ যিহেতু ছুটি কৰা থাকে, তেনেকৈ নিমিলে মানে বহুত কষ্ট হৈ যায় কেতিয়াবা হেণ্ডেল কৰিবলৈ। তথাপিও যিমানখিনি পাৰোঁ কৰি গৈ থাকোঁ। আৰু লগতে কি হয়, পঢ়াটো মানে সমান্তৰালভাৱে লৈ যাব লগা হয়, কাৰণ ঘৰৰ মানুহখিনিও যিহেতু বিচাৰে যে নিজকে প্ৰতিষ্ঠিত কৰাটো, বা ময়ো বিচাৰোঁ কোনোবাখিনিত হয়তো ভালকৈ চিকিয়ৰ হৈ পেলাই নিজৰ ভৱিষ্যতটো চিকিয়ৰ কৰাটো। গতিকে কেতিয়াবা খেলি মেলি হৈ যায়, কেতিয়াবা নিজেই মানে হতাশ হৈ যাওঁ কিছুমান ক্ষেত্ৰত, কোনটো কৰোঁ কোনটো নকৰোঁ এনেকুৱা হৈ যায় বহুত সময়ত। যিহেতু ঘৰখনৰো কিছুমান দায়িত্ব আছে, মোৰ ভণ্টি আছে, ভণ্টি পঢ়ি আছে, যিহেতু দেউতা নাই মোৰ, গতিকে অকণমান এইবোৰ ভাবিব লগা হয়। তথাপি গানটোতো আৰু কেতিয়াও বাদ দিব নোৱাৰোঁ, গানৰ অবিহনে জীৱনটো কেতিয়াও কল্পনাও কৰা নাই, আৰু এনেকুৱা নাহক দিন য'ত মই গান এৰিব লগা হয়। গতিকে গানটো সমান্তৰালভাৱে চলাই লৈ গৈ আছোঁ, নেজানো কিমান সফল হ'ব পাৰোঁ, কি হ'ব পাৰোঁ, কিন্তু গান সদায় গাই থাকিম, সেইটো আশা আৰু জীৱনত।
0: নিশ্চয়কৈ এনেদৰে আগবাঢ়ি গৈ থাক। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ?
1: হয়, গানবোৰ গাই আছোঁ, গানৰ কামো কৰি আছোঁ। মোৰ নিজৰ গান মই এতিয়ালৈকে চাৰিটা উলিয়ালোঁ গান নিজৰ, লগতে গানবোৰ গাই আছোঁ, কিন্তু নিজৰ গান এতিয়ালৈকে নিজে লিখি নিজে সুৰ কৰা গান এতিয়ালৈকে মই উলিওৱা নাই। মানে সেইটো এটা মনত এটা সদায় দুখ বা অকণমান অনুতাপ বুলি ক'বলৈ ভাল হ'ব, ক'লে অকণমান আছে।

0: মানে লিখিছিলোঁ, কবিতা চবিতা লিখিছিলোঁ, মাজতে পঢ়াৰ ক্ষেত্ৰতে হওক বা মোৰ এলাহ যিয়ে হওক অকণমান ৰৈ গ'ল। গতিকে আকৌ এতিয়া যেতিয়া মোৰ লগৰবোৰক দেখোঁ, এতিয়া বৰ্তমান যিটো মোৰ ফ্ৰেণ্ড চাৰ্কেল, তেওঁলোক মানে ইমান ক্ৰিয়েটিভ হয়, ইমান ধুনীয়া গান লিখে, ইমান ধুনীয়াকৈ সুৰ কৰে, মই মানে খুব ইনস্পায়াৰ হওঁ তেওঁলোকৰ পৰা। গতিকে এতিয়া যেতিয়া আজৰি সময় পাওঁ, অকণমান কিবা কিবি ডায়েৰীটো টুকি থওঁ, যেতিয়া মই ভাবোঁ যে কিবা এটা মই শ্ৰোতাক দিব পাৰিম, তেতিয়া নিশ্চয়কৈ নিজৰ গান নিজৰ সুৰ কৰি মই দিবলৈ মই চেষ্টা কৰিম। গতিকে সেইটো এতিয়া আচলতে মোৰ ভৱিষ্যত পৰিকল্পনা বৰ্তমান সেইটোৱেই। বাকী গানটো গায়ে আছোঁ, গান গাই গৈ থাকিম।
1: নিশ্চয়কৈ তেন্তে তোমাৰ নিজৰ এটি গীত শুনিব বিচাৰিম এতিয়া।
0: নিশ্চয় মই নিজৰ গান এটা শুনাইছো। এই গীতটো লিখিছিলে আৰু সুৰ কৰিছিলে গীতাৰ্থ গিৰেণ দাদাই, আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে পলাশ গগৈ দাদাই।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে গীতটি সঁচাকৈ, আগলৈ এনেধৰণৰ গীত আমাৰ মাজলৈ লৈ আহিব বুলি আশা থাকিলে। বৰ্তমানৰ সময়ত সংগীত জগতত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা? যিহেতু তুমি উঠি অহা প্ৰজন্ম, গতিকে তুমি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা অকণমান জানিব বিচাৰিম।
0: হয়, অসুবিধা নিশ্চয় থাকিব, সকলোতে অসুবিধা থাকে, প্ৰত্যাহ্বান সকলোতে থাকে। কি হয়, এতিয়া সকলো বস্তুৱেই, ধৰক মই গান এটা ৰেকৰ্ডিং কৰিব লাগিলে, গানটো যদি মই কোনোবাক লিখিব দিওঁ, সুৰ কৰিব দিওঁ, তাৰপৰা আৰম্ভ কৰি গানটো ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰালৈকে বহুতখিনি খৰচৰ কথা আচলতে আহি যায়। গতিকে যিখিনি আমাৰ নিচিনা নতুনকে আমি উঠি আহিছোঁ, আমি গান গাবলৈ আৰম্ভ কৰিছোঁ, গতিকে সেই মানে যাত্ৰাটো অব্যাহত ৰাখিবলৈ অকণমান ক'ৰবাত দিগদাৰ হয়, খৰচটো বহুত বেছি হৈ যায়। তথাপি মঞ্চ পাইছোঁ, তথাপি মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে পাইছোঁ, লাহে লাহে পাই আহিছোঁ। আৰু বহুত এনেকুৱা থাকে, ভাল ভাল সংগীত শিল্পী আছে যোনে এখন মঞ্চ পাবলৈ কিছুমান ক্ষেত্ৰত দিগদাৰ হৈ যায় কিছুমান সময়ত, গতিকে তেওঁলোকো আগবাঢ়ি আহক, নিজৰ প্ৰত্যাহ্বান নেওচি আৰু নিজৰ নিজৰ পৰিচয় সকলোৰে আগত দিয়ক, দিব পৰা হওক, তাকে কামনা কৰিছোঁ।
1: হয়, নিশ্চয়কৈ। তুমি বিশেষকৈ কেনেকুৱা ধৰণৰ সংগীত গাবলৈ ভাল পোৱা, আৰু লগতে অনুষ্ঠান এটা কৰিব যোৱাৰ আগতে গীতটি বাছনি কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ দিশসমূহ গুৰুত্ব দিয়া?
0: গান শুনি সকলো গানে ভাল পাওঁ আচলতে, কিন্তু অকণমান মেলোডিয়াছ গানবোৰ মই শুনি ভাল পাওঁ, মই কমফৰ্টেবল ফিল কৰোঁ সেই গানবোৰ গাবলৈ। মই যেনেকে গালো মনোজ্যোৎস্না মহন্ত বাইদেউৰ গানবোৰ তেনেকুৱা, বা এতিয়া যদি প্ৰজন্ম ক'বলৈ যাওঁ সুবাসনা বা নীলাক্ষী নেওগ বাহঁতৰ গানবোৰ ভাল পাওঁ। সকলো গানেই ভাল লাগে আচলতে শুনি, সকলো গানৰে এটা সুকীয়া মাদকতা থাকে, ভাল লাগে। আৰু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে আচলতে প্ৰথম এটা অকণমান খুৰীয়া বা অকণমান মেলোডিয়াছ গান এটা ছিলেক্ট কৰোঁ প্ৰথমতে। তাৰপিছত এটা বা দুটা গান গোৱাৰ পিছত আমাৰ শ্ৰোতাসকলে, আমাৰ দৰ্শকসকলে যিবোৰ গান শুনি ভাল পায়, তেওঁলোকে যিহেতু বহাগৰ অনুষ্ঠানবোৰ বেছিকে হয় মুখ্যতঃ, গতিকে তেওঁলোকে অকণমান নাচিবলৈ মন কৰি থাকে, তেওঁলোকে বিহু গানবোৰ শুনি ভাল পায়, বা জুবিনদাৰ গানবোৰ এতিয়া বৰ্তমান সময়ত জুবিনদাৰ গানবোৰ বহুত তেওঁলোকে কয়, আমাক জুবিনদাৰ এইটো গান গাব লাগে, গতিকে তেওঁলোকে যিভাৱে আমাক দাবী কৰে বা যি অনুৰোধ জনায় আমি সেয়াই গাওঁ, সেয়াই গাবলৈ চেষ্টা কৰি যাওঁ।
1: পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: ঠিক আছে, মই এবাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্ত বাইদেউ এটি খুব ধুনীয়া গীত গাইছে।
1: ঠিক আছে।

0: বাবে অনুষ্ঠানৰ শেষতহে উপনীত হৈছো। তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাৰ বাবে উলিয়াই আমাক ইমান সুন্দৰ ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শেষত এটি গীতেৰে সামৰণি কৰিব বিচাৰিম, কিন্তু শেষত শ্ৰোতাসকলক কি ক'ব বিচাৰিম?
1: হয়, মই আকাশবাণী পৰিয়ালৰ সমূহ সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু বিশেষকৈ তোমাক শ্ৰুতি। আচলতে মোৰ দক্ষিণ গুৱাহাটীৰ সেই অনুষ্ঠানটোত লগ পাইছিলো তোমাক, তুমি মোৰ নাম্বাৰটো লৈছিলা। মোৰ জীৱনৰ প্ৰথম এনেকুৱা সাক্ষাৎকাৰ, ভাল লাগিছে। আগতে ৰেডিঅ' শুনিছিলো, কেতিয়াও কল্পনা মানে কৰাই নাছিলো কেতিয়াও যে এনেকুৱা এটা অনুষ্ঠানত আহি নিজৰ বিষয়ে অকণমান কম। ভাল লাগিলে তোমাৰ লগত কথা পাতিলো। গতিকে মই আকাশবাণীৰ এই অনুষ্ঠানটো, আকাশবাণী গুৱাহাটীৰ মই আকৌ উত্তৰটো কামনা কৰিছো। এনেকে সদায় ন প্ৰতিভাখিনিক আগুৱাই অনাত সহায় কৰক, আৰু লগতে শুভাকাংক্ষীসকলক মোৰ গুৰু যোগেন দাস ছাৰ, মোৰ মামা হীৰেন দাস, মোৰ বন্ধু বান্ধৱী যিয়ে মোক সদায় প্ৰেৰণা দিয়ে। লগতে এতিয়া মই য'ত গান শিকি আছো দিগন্ত ভাৰতী ছাৰ, তেওঁকো, লগতে মোৰ মা দেউতা, মোক সকলোকে, মোৰ শুভাকাংক্ষীসকলক মই ধন্যবাদ জনাইছো, লগতে শ্ৰোতাসকললৈ ধন্যবাদ জনাইছো। এনেকে গানৰ কাম কৰি থাকিম, আগবাঢ়ি গৈ থাকিবলৈ সদায় চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম মোক সদায় মোৰ কাম। আৰু শেষত মই জুবিনদাৰ এটি গীতেৰে মই অনুষ্ঠানৰ সামৰণি কৰিম। সেইবাহী গীতটি গাবলৈ অকণমান চেষ্টা কৰিছো।
0: ঠিক আছে।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাহ
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: আলোচনী এমুঠি নির্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ খুবাহ
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03610

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে ৰেমণী দাসৰ কণ্ঠত আধুনিক গীত শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা অতুল চন্দ্ৰ হাজৰিকাৰ

ৰেঙনি দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনো আহক সঞ্জয় শইকীয়াৰ কণ্ঠত খেয়াল ৰাগ সুধ চাৰক।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ সুধ সাৰাং, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ লাল ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। পঞ্জাব আৰক্ষীয়ে অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উদ্ঘাত কৰিছে। আৰু ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিছিলিলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিছিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশখনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিছিলি ভাৰতৰ সমুদ্ৰৰে সংলগ্ন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আৰু মহাসাগৰ দৃষ্টিভংগী তথা গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অন্যতম মূল সহযোগী। চলিত বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 50 বছৰ সম্পূৰ্ণ হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ছিছিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হৰ্মিনীৰ সৈতে হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। এই আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সামুদ্ৰিক সহযোগিতা সুদৃঢ় কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিছিলিৰ সংসদক উদ্দেশ্যিও ভাষণ দিব। শ্ৰীমোদী দেশখনৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। শ্ৰীমোদীয়ে লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। ছিছিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিছিলিত উপস্থিত হোৱাৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰী বেৰী ফৰেই কয় যে বৰ্তমানৰ বাস্তৱিকতাৰ প্ৰতিফলন ঘটাব পৰাকৈ বিশ্ব শৃংখলা আৰু গোলকীয় প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ প্ৰয়োজন আছে। তেওঁ কয় যে জনসংখ্যা বৰ্ধিত গোলকীয় প্ৰভাৱ আৰু শান্তি ৰক্ষা, সামাজিক সুৰক্ষা আৰু বহুপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ প্ৰবল দাবীদাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু ছিছিলিৰ মাজৰ সম্বন্ধক শক্তিশালী আৰু ঐতিহাসিক বুলি অভিহিত কৰি শ্ৰীফৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভোটাৰ তালিকাৰ বিশেষ

পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনৰ গণনাপত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি কাইলৈ গণনাপত্ৰ ডিজিটেল কৰাৰ শেষ দিন। মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া গণনাপত্ৰসমূহৰ ডিজিটেল ৰূপ দিয়াৰ কাম সম্পূৰ্ণ হয়। এই কামৰ বাবে 30 মেৰ পৰা ৰাজ্যখনৰ 1301গৰাকী বুথ পৰ্যায়ৰ কৰ্মী নিয়োজিত হৈ আছিল। চৰকাৰী তথ্য অনুসৰি মিজোৰামত 2005 চনত হোৱা ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন SIRৰ পাছত 5,59,000ৰো অধিক ভোটদাতা আছিল। যোৱা বছৰ এই সংখ্যাই 8,75,000 অতিক্ৰম কৰে। ইয়াৰে 4,23,000ৰো অধিক পুৰুষ আৰু 4,51,000 মহিলা ভোটদাতা। বিষয়াসকলে জনোৱা অনুসৰি 46,000ৰো অধিক গণনা পত্ৰ বিভিন্ন কাৰণত সংগ্ৰহ কৰা হয়। ৰাজ্যখনত 21,000ৰো অধিক ভোটদাতাৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ বিপৰীতে 14,000ৰো অধিক ভোটদাতা নিজৰ নিজৰ পূৰ্বৰ স্থানলৈ স্থায়ীভাৱে ঘূৰি যোৱাৰ তথ্য পোৱা হয়। তথ্য অনুসৰি 2,100ৰো অধিক ভোটদাতাই পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে 8,500ৰো অধিক ভোটদাতাৰ সন্ধান পোৱা হোৱা নাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। এই সমাৰোহত স্বাস্থ্যখণ্ডত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতা শক্তিশালী আৰু বিভিন্ন নীতিসমূহৰ বিষয়ে আলোচনাক প্ৰাধান্য দিয়া হ'ব। চলিত বছৰত এই সমাৰোহখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, খাদ্য আৰু ঔষধ সংস্কাৰ আৰু স্বাস্থ্যসেৱাত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰীদ্বয় অনুপ্ৰিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱেও সমাৰোহখনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। পঞ্জাৱ আৰক্ষীয়ে আজি অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰে আৰু ঘটনা সংক্ৰান্তত 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা কেইবাজাই গুলীসহ 10টা অত্যাধুনিক পিষ্টল উদ্ধাৰ কৰিছে। বিগত কেইটামান দিনত অমৃতসৰৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ এইটো দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে কালি 7জন লোকৰ পৰা অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু বৃহৎ পৰিমাণৰ হাৱালাৰ ধন জব্দ কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুয়োটা ঘটনাতে অভিযুক্ত কেইজনে বিদেশত থকা সৰবৰাহকাৰীৰ নিৰ্দেশ মতে সীমান্তৰে লাভ কৰা অস্ত্ৰ শস্ত্ৰ অপৰাধীক যোগান ধৰি আহিছিল। ঘটনাৰ তদন্ত অব্যাহত আছে। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ৰেজায়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নকআউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নকআউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ দেৱিকা চিহাগ আৰু ৰৌনক চৌহানে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্নিয়াৰ ফুলাৰটনত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত দেৱিকা চিহাগে তৃতীয় বাছনিৰ জাপানৰ ৰিকো গুঞ্জিক 22-20, 20-19 পোনপটীয়া গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ৰৌনক চৌহানে ইজৰাইলৰ মিছা জিলবাৰমেনক 23-21, 21-11 গেমত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিশ্বৰ প্ৰাক্তন 1 নম্বৰ স্থানৰ খেলুৱৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্তে

মিডিয়াম ব্যৱহাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সুৰৰ জিঞ্জিৰি অনুষ্ঠানত শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ জিঞ্জিৰি অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীত তৰালি শৰ্মাৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম লোকসেৱা আয়োগৰ

বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ উপাচাৰ্য মহাদেশ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয়। সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বিত্তীয় পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব। মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমণি সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে 708667436 আৰু 96134-38131 নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 23, 25 আৰু 26 জুনত 3টা পৰ্যায়ত জিলা পৰ্যায়ৰ ডিফাৰেঞ্চিয়েটেড টিউবাৰকলছিছ কেয়াৰ, গৰ্ভাৱস্থাত যক্ষ্মা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ত যক্ষ্মা ৰোগৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা টিবি কোষৰ সহযোগত জেপাই গগৈয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, সহায়ক নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন নাটকৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিৰাণি ডেকাই। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। প্ৰতিযোগিতাত আজি নিশা 8:00 বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে, আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5:00 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:05 শুনিবলৈ পাব।

মিডিয়ামৰ ভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

তৰালি শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়া হৈছে নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী কৰাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰিছে।

সমাৰোহত মুখ্য অতিথি হিচাপে অংশ ল'ব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়াৰ অধীনত গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। শ্ৰীভূমি আৰক্ষীয়ে আজি নিচেই পুৱা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই 2,40,00,000 টকা ইয়াবা টেবলেট জব্দ কৰে আৰু এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ সন্মানীয় ব্যক্তিত্ব ব্ৰজেন বৰুৱাৰ পুণ্যতিথি আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত সাবুকধৰা আৰু শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতিক অধিক শক্তিশালী কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এছ বি আই আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ প্ৰকাশ, 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজৰ বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
2: 100% পলিষ্টাৰ দিব নালাগে, সেইটো নিদিয়াটোৱে গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰো। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি SLC আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ আৰু পৰীক্ষা কৰাৰ

0: পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লায়াৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ মহাবিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়স পৰ্যন্ত সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। 3দিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণ, বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক দিয়া হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক আজি বিয়লি কমলাবাৰী ফেৰীঘাটত স্থানীয় বিধায়ক ভুৱন গাম আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আদৰণি জনায়। উল্লেখযোগ্য যে 17 জুনত লণ্ডনৰ ব্ৰিটিছ সংসদৰ এটি অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীয়ে মননশীল ভাষণ দিছিল। আজি মাজুলীত উপস্থিত হোৱাৰ পাছতে সত্ৰাধিকাৰগৰাকীক ভকত বৈষ্ণৱসকলেও গায়ন বায়নেৰে সম্ভাষণ জনায়। কোকৰাঝাৰৰ নায়ক গাঁৱৰ দ্বিতীয় খণ্ডত আজি এটা পৰিত্যক্ত কুঁৱাত পৰা এটা ছাগলী উদ্ধাৰ কৰিবলৈ গৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মহাবাহু ক্লাইমেট ফৰামৰ যৌথ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত জলবায়ু ন্যায় বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙে সবল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই পৰিৱেশ সংৰক্ষণ আৰু বন সৃজনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সখী, ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰণীৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী

0: সুৰক্ষাৰ বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে। তদুপৰি অনুষ্ঠানত বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহো ব্যাখ্যা কৰা হয়। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 23, 25 আৰু 26 জুনত তিনিটা পৰ্যায়ত জিলা পৰ্যায়ৰ ডিফাৰেঞ্চিয়েটেড টিউবাৰকুলছিছ কেয়াৰ, গৰ্ভাৱস্থা যক্ষ্মা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ত যক্ষ্মা ৰোগৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাত টিবি কোষৰ সহযোগত জেপাই গৈয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, গুণগত মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ৰেজায়নক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰৱৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'ল শূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা 8:30 হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5:00 হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ SBI আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ প্ৰকাশ। 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। এতিয়া আগবঢ়াইছো সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান গীত।

সংগীতা কাকতিৰ সৈতে সেয়া আছিল পুলক বেনাৰ্জী। শ্ৰোতাসকলে সংগীতা কাকতিৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা।

ইমান পৰে সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। মিডিয়াম অভাৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে আজি প্ৰচাৰিত হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে কৈছো। 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠান, 6:10 কৃষি জগত, 6:40 অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:20 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত, 7:30 ফিফা ৱৰ্ল্ড কাপ 2026ৰ বিৱৰণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰত ৰেণু হাজোৱাৰীৰ কণ্ঠৰ কাৰ্বি গীত, ৰেঙনি নাচৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:45। 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ এই বিষয়ৰ এটি ফোন ইন অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই আৰু ধৰিব জিন্তিৰাণী ডেকাই। 8:30 অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটামান গীত, 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা আলেখলনিৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। 10:00 পৰা অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ এটি পৰিস্থিতি। কাইলৈ দিনৰ 11:00 দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব নিশা 8 বজাত। নিশা 9:30 বজাত ফোন ইন কল্পতৰু, সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত অসমত পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ত এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ নুৰুল ইছলাম আৰু ডক্টৰ ৰাম কুমাৰ দাসে, আঠ ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বিভিন্ন দিশ, এই বিষয়ে ডাক্তৰ নিশান্ত কাশ্যপ খাটোৱাৰৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 10:00 বজাৰ সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, তেখেতৰ সৈতে কথা পাতিছে ইন্দ্ৰজিৎ দাসে। 10:30 বজাৰ চেমনীয়াৰ চোৰা অনুষ্ঠানত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰিব আয়ুষী ভৰদ্বাজ, নিত্যপ্ৰিয়া দাস, জ্যোতিবৰ্ণা শৰ্মা, গৌৰিকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণমণি ৰাভা, প্ৰিয়াক্ষী মেচ, নাইচা শৰ্মা, ফৰিদা আহমেদ আৰু নিভা চলিহাই। লগতে থাকিব জানো মাহ শিতানত বছৰটোৰ মাহবোৰৰ নাম আৰু চেমনীয়াৰ গীত মাত, আঠ ধৰিব ৰুণামণি বৰাই। 8:30 বজাৰ গীতিমালিকাৰ শিল্পী হীৰা দাস, জনাৰ্দন হাজোৱাৰী, মিত্ৰা ফুকন, চাৰুগোহাঁই আৰু অপৰাজিতা গগৈ। 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত নিদান, 9:15 বজাত অকণি মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 বজাত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 12:30 বজাৰ আইদেউৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ প্ৰথম খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। 1:10 বজাত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। 1:50 বজাত বৃন্দগান, 8:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীত, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, সন্ধিয়া 6:40 বজাত প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ বৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছো হিন্দী ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠান।

0: ऐसे मानो लोहा सोना पीतल तांबा कांसी ये सब पुल्लिंग है, लेकिन स्त्रीलिंग है चांदी मिट्टी। हाँ, तो अनाज जानते हैं अनाज किसे कहा जाता है? ये जो चावल दाल ये सब अनाज है ना।
1: हाँ
0: अच्छा, इसमें भी कुछ स्त्रीलिंग है कुछ पुल्लिंग है। तो अनाजों के नाम जैसे मानो चावल चना मटर बाजरा तिल आदि ये सब पुल्लिंग है, लेकिन तुम जब दाल कहोगे दाल स्त्रीलिंग, मूंग मसूर मकई आदि सब स्त्रीलिंग है। तो पुल्लिंग क्या क्या है? चावल
1: चावल,
0: चना
1: चना,
0: मटर
1: मटर,
0: बाजरा
1: बाजरा,
0: तिल आदि
1: तिल
0: तिल आदि ये सब पुल्लिंग है। हाँ, लेकिन स्त्रीलिंग है दाल
1: दाल,
0: मूंग
1: मूंग,
0: मसूर
1: मसूर,
0: मकई
1: मकई,
0: ये सब स्त्रीलिंग है। हिंदी में मूंग नहीं कहते, कहो मूंग
1: मूंग।
0: हाँ, तुम कहो शिवानी
2: मूंग।
0: हाँ ठीक है। अब यहाँ पर कुछ वृक्ष है जो पुल्लिंग है और कुछ स्त्रीलिंग। जैसे मानो पुल्लिंग वृक्ष है आम अमरूद कटहल नींबू, और स्त्रीलिंग है इमली जामुन नारंगी आदि। तो पुडिंग क्या क्या है? आम
1: आम,
0: अमरूद
1: अमरूद,
0: कटहल
1: कटहल,
0: नींबू
1: नींबू,
0: और स्त्रीलिंग है इमली
1: इमली
0: इमली। जनाना अखमत की क्या है?
2: इमली तेतेली।
0: हाँ तेतेली। तुम भाल पुआ ना पुआ खाई
2: पाओ?
0: अच्छा, जामुन
1: जामुन,
0: हाँ नारंगी
1: नारंगी,
0: ये सब क्या है?
2: स्त्रीलिंग है।
0: हाँ बहुत खूब। फिर ये जो हमारा शरीर है ना, हमार जो गा देहातु से या जो अंग प्रत्यंग बिलक से किसान हल पुलिंग और किसु स्त्रीलिंग। हाँ, तो इसमें देखो बाल सिर मुंह कान होठ नख तालू पेट हाथ ये सब पुल्लिंग है, लेकिन आँख नाक जीभ दाढ़ी मूछ कलाई कमर छाती हड्डी ये स्त्रीलिंग।
3: हिंदी भाषा शिक्षार पाठ শুনিলে যুগতায় আগবঢ়ালে ডক্টর পিঠারানী করে। এয়া আকাশবাণী গুৱাহাটীর মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নতুন দিল্লীত বৈঠক। সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
4: 100% পলিষ্টাৰ দিব নালাগে, সেইটো মিডিয়াটোৱে গাইডলাইনত আছে। আৰু এইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰো। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি SMC আছে পৰিচালনা সমিতি আছে সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্ম সমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ

0: আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰো, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডঃ পেগুৱে প্ৰকাশ কৰে। ৰাজহ আৰু দুৰ্যোগ

0: পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ গুণগত মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, সহায়ক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতিশিল্পী সমাজৰ উদ্যোগত 24-25 আৰু 26 জুলাইত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক প্ৰাইজমানী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমানী সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে 7086674360 আৰু 9613438131 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত 1-1 গ'লত ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নতুন দিল্লীত বৈঠক, সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ আৰু ইজিপ্তত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছো আজিৰ কৃষি জগত। মই ভাস্কৰ জ্যোতি আচাৰ্য আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো বিশ্ব পৰিৱেশ দিৱস প্ৰসংগত কিছু কথা। আজি বিশ্ব পৰিৱেশ দিৱস আৰু এইবাৰ এই বিশ্ব পৰিৱেশ দিৱসৰ বিষয় হিচাপে লোৱা হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। গতিকে এই থিমটোতেই এই বিষয়টোতেই সোমাই আছে আমি প্ৰকৃতিৰ দ্বাৰা আমি কেনেকৈ নিজে আমি অনুপ্ৰাণিত হ'ব পাৰোঁ, প্ৰকৃতিৰ সৰুবৰ কথাৰে আমি কেনেকৈ আচলতে নিজে শিকিব পাৰোঁ পৰিৱেশ ৰক্ষাৰ হেতু। আৰু আজি আমাৰ বিষয় লৈছোঁ পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব। আমাৰ পৰিৱেশৰ চৌপাশে থকা সৰু বৰ কীট পতংগ, গছ, লতিকা এই গোটেইবিলাকৰ পৰাই আমি আচলতে প্ৰকৃতিনো কেনেকৈ চলে সেয়া আমি জানিব পাৰোঁ আৰু সেই অনুসাৰে যদি আমি চলোঁ তেতিয়াহ'লে নিশ্চয় পৰিৱেশ ৰক্ষাত আমি আগবাঢ়িবলৈ সফল হ'ম। আৰু যিহেতু আমাৰ অনুষ্ঠানটোৰ নামেই হৈছে কৃষি জগত, গতিকে কৃষকৰ দায়িত্বনো কেনেকুৱা পৰিৱেশ ৰক্ষাত সেই বিষয়ে আজি আলোচ কৰিবলৈ দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে এয়া ডক্টৰ সমীৰণ পাঠক,
3: নমস্কাৰ,
2: আৰু এখেত প্ৰধান বিজ্ঞানী, আৰু এয়া ডক্টৰ কাবেৰী মহন্ত,
4: নমস্কাৰ,
2: এখেত জ্যেষ্ঠ বিজ্ঞানী, আৰু দুয়ো আহিছে কাহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ পৰা। দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
2: এতিয়া আজি প্ৰথমে আমি যিহেতু বিষয়টো লৈছোঁ পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, প্ৰথমে আমি জানিব লাগিব যে পৰিৱেশ ৰক্ষা বা পৰিৱেশ সংৰক্ষণ মানেনো কি, বা ইয়াত কৃষকৰ ভূমিকা কেনেকুৱা হ'ব পাৰে, পাঠক ডাঙৰীয়া কি কয়?
3: আচ্ছা, পৰিৱেশ সংৰক্ষণ মানে হ'ল আমাৰ বিভিন্ন কাৰ্যৰ দ্বাৰা আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ থাকে, যেনে আপোনাৰ পানী, মাটি, বায়ু, অৰণ্য, জীৱকুল আদি, এইবিলাক বস্তু আমাৰ প্ৰাকৃতিক ক্ষমতা স্থাপন কৰা আৰু এই প্ৰাকৃতিক সম্পদসমূহ ভৱিষ্যত বংশধৰৰ কাৰণে কেনেকৈ সহজলভ্য কৰিব পাৰোঁ, গতিকে তাকে আমি কাৰ্যকৰী কৰাটোৱে আমি পৰিৱেশ সংৰক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু এই পৰিৱেশ সংৰক্ষণত আমাৰ কৃষকসকলৰ যথেষ্ট ভূমিকা থাকে, কাৰণ প্ৰকৃতাৰ্থত আমাৰ যিখিনি কৃষিভূমি তেওঁলোকে গৰাকী হয়, গতিকে তেওঁলোকে এই বিস্তৃত ভূমিখণ্ড পৰিচালনা কৰে, গতিকে ইয়াৰ লগতে তেওঁলোকে গোটেইখিনি পানী, মাটি, জীৱকুল, পৰিৱেশ গোটেইখিনি তেওঁলোকে আগুৰি থাকে, গতিকে এই গোটেইখিনি কৰাৰ কাৰণে তেওঁলোকে আমাক কি কি হিচাপে আমাক মানে পৰিৱেশটো ৰক্ষা কৰিব পাৰে, যেনেকে ধৰক ভূমি সংৰক্ষণ, পানী সংৰক্ষণ, তাৰপিছত জীৱকুলৰ সংৰক্ষণ, মানে বিভিন্ন জাত তাত এনেকুৱা থাকে, তাৰপিছত আপোনাৰ ৰাসায়নিক প্ৰদূষণ আমি কেনেকে কমাব পাৰোঁ, যিটো আমাৰ সঁচা

0: হৈ থাকে, কিন্তু কৃষকে এইটো কমাব পাৰে। ঠিক তেনেদৰে আমাৰ পৰিৱেশ সংৰক্ষণটো গোটেইখিনি মিলি হয়। ঠিক তেনেদৰে আমাৰ বহুত অলাগতিয়াল জাবৰ জোথৰ থাকে, যিবিলাক আমি আমাৰ এটা সময়ত কি হয় নলা নৰ্দমা ভৰি যায়, গতিকে সেইবিলাকো আমি আমি ভাল কামত লগাব পাৰোঁ। আৰু এই গোটেই কামবিলাক আমাৰ কৃষকসকলে কৰিব পাৰে, আৰু লগতে ইয়াৰ দ্বাৰাই কৃষকসকলে আমাৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষা কৰিব পাৰে। গতিকে এইখিনিয়ে হৈছে আমাৰ কৃষকসকলৰ হয়। আৰু আমি বৃষ্টিত আলোচনা কৰিম, এইখিনি আমাৰ থুলমূলকে।
1: এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহে যে এই আপুনি ক'লেই ভূমি আৰু পানীৰ প্ৰদূষণৰ কথা। এতিয়া আমি যদি কৃষিৰ দৃষ্টিকোণেৰে চাওঁ, তেতিয়াহ'লে এই ভূমি আৰু পানীৰ প্ৰদূষণৰ কাৰণবিলাক কেনেধৰণৰ বুলি আপুনি ক'ব মহন্ত বাইদেৱে?
2: তাৰমানে আমি পৰিৱেশ বুলি ক'লে দুটা মানে কেইবাবিধো তাৰ উপাদান আছে, যেনেকৈ ভূমি পানী যেনেকৈ জীৱকুল, তেনেকৈ আমাৰ হ'ল ভূমি আৰু পানী হ'ল প্ৰধান উপাদান। আৰু এই ভূমি আৰু পানী বিভিন্ন কাৰণবশত সিহঁতৰ মানে ধ্বংসপ্ৰাপ্ত হয়। তাৰ ভিতৰতে ভূমি বুলি ক'লে আমি বুজোঁ যে কৃষিভূমিয়ে বুজোঁ। আৰু কৃষিভূমিত সাধাৰণতে কি হয়, আমাৰ কৃষক বন্ধুসকলে অধিক উৎপাদনৰ কাৰণে তেওঁলোকে সচৰাচৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। এতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত কি হয়, আমাৰ যিখন মানে আমাৰ অসমত সাধাৰণতে বৰষুণৰ পৰিমাণ বেছি। এতিয়া কি হয়, যেতিয়া সাৰ ব্যৱহাৰ কৰিলে যেনিবা ৰাতিপুৱা সময়ত পিছবেলা বৰষুণ আহিলে, তেতিয়া কি হয় ৰাসায়নিক সাৰখিনি উটি ভাঁহি গুচি যায়। গুচি পেলাই গৈ পেলাই ক'ত পাবগৈ, পুখুৰী নদী নৰ্দমা, তেতিয়া দেখা যায় যে তাৰমানে পানীখিনিও আমাৰ দূষিত হ'ল, মাটিৰ পৰা গৈ পানী পালেগৈ। আৰু যেতিয়া অধিক এনেকৈ মানে ৰাসায়নিক সাৰ দ্বাৰা লেতেৰা হ'ব, দূষিত হ'ব, তেতিয়া আমাৰ এবিধ মানে আমি এটা মানে চিমটম দেখা পাওঁ। পানীত কি হয়, তেতিয়া মানে মাছবিলাক মৰিবলৈ ধৰে। তাৰমানে কি হয়, তাত যেতিয়া নাইট্ৰজেনৰ পৰিমাণ পানীত বাঢ়ি যাব, তেতিয়া সিহঁতৰ মানে তাত যিবিলাক গছ বন থাকিব সেইবিলাক অধিক মানে তেওঁলোকৰ হেৰিটো গ্ৰোথটো বহুত মানে বেছি হৈ যায়। বেছি হৈ যোৱাৰ কাৰণে কি হ'ব, গোটেই পানী পুখুৰীৰ ওপৰৰ ভাগ ঢাকি ধৰিব, সূৰ্যৰ ৰশ্মি সোমাব নোৱাৰিব, বতাহ সোমাব নোৱাৰিব, ফলত মাছবিলাকৰ মৃত্যুমুখত পৰে। তাৰোপৰি কি হয়, তাত মানে যেতিয়া নাইট্ৰজেনৰ পৰিমাণটো বাঢ়ি যাব, তেতিয়া কি হয়, সেইটোৱে মানে গৈ পেলাই আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা বেমাৰ হয়, সেইটো ব্লু বেবী চিনড্ৰম বুলি কোৱা হয়। ব্লু বেবী চিনড্ৰম তাৰমানে কেঁচুৱাটো নীলা পৰি যায়। এইবিলাকো এটা কাৰণ আমাৰ এনেকুৱা ৰাসায়নিক সাৰৰ কাৰণেই হয়। তাৰোপৰি কি হয়, ৰাসায়নিক সাৰৰ উপৰিও কি হয়, জলসিঞ্চন যদি কৰা হয় আৰু সেই জলসিঞ্চনত ব্যৱহাৰ কৰা পানী যদি আমি সাধাৰণ পানীটো ব্যৱহাৰ কৰা নহয়, সাধাৰণতে সেই পানীবিলাক এনেকুৱা ধৰণৰ জেগাৰ পৰা আহে যিবিলাক ধৰক ফেক্টৰী বা এনেকুৱা যিখিনি তাৰ পৰা চিৱেজ বা শ্লাজ যিটো মানে লেতেৰা পানী ওলাই আহে, সেই পানীবিলাকে কি কৰা হয়, ট্ৰিটমেণ্ট কৰা বুলি কয়, কিন্তু কিমান কৰে বা কিমানখিনি শুদ্ধ কৰে সেইখিনিতো বুজা জনা নাযায় ন, তাৰ কোনো ৰেটিঙো নাই। সেইকাৰণে কি হয়, সেই পানী যেতিয়া ব্যৱহাৰ কৰি দিব, তেতিয়া আমাৰ মাটিত কি হ'ব, কিছুমান দূষিত পদাৰ্থ, দূষিত পদাৰ্থ মানে আমাৰ যিবিলাক হেৰি হেভি মেটেল বুলি কোৱা হয়, লেড আইৰণ কপাৰ এইবিলাক মানে তাত চিতাপি লয়। চিতাপি লৈ অকল মাটিতেই নাথাকে, সেইবিলাক বৰষুণৰ পানীৰ লগত আকৌ আমাৰ তলত যিখিনি পানী থাকে মাটিৰ তলৰ পানীলৈও গুচি যায়, ফলত কি হয় মানুহৰ খোৱা পানীৰো দূষিত হয়। তাৰপিছত তেনেধৰণে যেতিয়া কি হয় আমাৰ শস্য চপোৱাৰ পিছত পথাৰত কি হ'ব, এইবিলাক শস্যৰ যিখিনি অলাগতীয়াল অংশ গা গছ আগছ সেইবোৰ তাতে পৰি ৰয়, সেইখিনি যদি তাতে পৰি ৰয়, তেতিয়া কি হয় মানে পিছৰ খেতিখিনি কৰিবলৈও অসুবিধা হয়। তেতিয়া সেইখিনিৰ পৰাও মানে বহুত গেলি পচি বিভিন্ন ধৰণৰ মানে গুণ ভাৱ ওলাব পাৰে। আৰু গুণ ভাৱ ওলোৱা মানে কি হ'ল, তাত বেলেগ কিছুমান অদৰকাৰী বা আমি যি ডেলিটৰিয়াছ মাইক্ৰ অৰ্গেনিজম বুলি কওঁ, যিবিলাকে বেমাৰ আজাৰৰ সৃষ্টি কৰে, এইবিলাকসমূহৰ ভিতৰত প্ৰধানকৈ আমাৰ ফাংগাছ মানে আমাৰ ভেঁকুৰ জাতীয় বস্তু মানে ভেঁকুৰ জাতীয় অনুজীৱবিধেই প্ৰধান। তেওঁলোকে কি মাটিৰ কিছুমান ধ্বংস কৰে, যিবিলাক ভাল অনুজীৱ থাকে বেনিফিচিয়েল মাইক্ৰ'ছ সেইবিলাকক ধ্বংসপ্ৰাপ্ত কৰে। তাৰোপৰি কি হয়, আমাৰ যেতিয়া আমাৰ কৃষকৰ মাজত এটা প্ৰথা আছে, জেনেৰেল নিয়ম এটা আছে কি, অধিক হাল বায়। অধিক হাল বোৱাৰ কাৰণে কি হয়, মাটিৰ যিটো গঠন ধ্বংস হয়, গঠন ধ্বংস হোৱাৰ কাৰণে কি হয়, মাটিখিনিত পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি যায়। যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, তাৰ সেয়া ধৰি ৰাখিব পৰা ক্ষমতা কমি যায়, তাৰমানে বৰষুণৰ পানী আহিলে ওলাই গুচি যায়, কাৰণ তেওঁলোকৰ ষ্ট্ৰাকচাৰটো মানে কি গঠনটো ভাগি যায়। তাৰোপৰি একেটা আমাৰ হাল বালে সাধাৰণতে 15 বা 30 চেণ্টিমিটাৰ ভিতৰতে কৰি থাকে, অনবৰতে সেই একেটা ওপৰ মাটিখিনি কোমল হয়, তলৰখিনি তেনেকেই থাকি যায়, ফলত কি হয় এটা কঠিন তৰপৰ সৃষ্টি হয়। সেই কঠিন তৰপটো সৃষ্টি হোৱাৰ কাৰণে কি হয়, আমাৰ কিছুমান পানী বা হেৰি মানে যদি বৰষুণৰ পানীৰ লগতেও যদি আমাৰ কিছুমান বেয়া বস্তু থাকিলে গুচি গ'লেও কথা নাছিল,

0: কিন্তু আমাৰ কি হয় সেই তৰপটোৰ কাৰণে ওলাই যাব মানে ওলাই যাব নোৱাৰে তাতেই সেই যি 15 বা 30 চেণ্টিমিটাৰ আমাৰ গছ গছনিয়ে মানে থিতাপি লয় তাৰ শিপাই সেইখিনিতে থাকি যায়। ফলত কি হয় সেই যিবিলাক আমাৰ হেভি মেটেলছ বা যিবিলাক আমাৰ বেয়া স্বাস্থ্যৰ কাৰণে তেনেকুৱা কেমিকেলছ তাত থাকে সেইবিলাক গছলতাই খাবলৈ মানে শিপাই লয়। আলটিমেটলি কি হয় আমি যিখিনি বস্তু খাওঁ তালৈ গুচি আহে। ফলত এইবিলাক আজিকালি যিবিলাক আমাৰ মানে মাজে মাজে সেই তৰপটো ভাঙিব লাগে। আৰু তাৰোপৰি কি হয় খেতি পথাৰত আমাৰ কৃষকে স্প্ৰে কৰে বা বন দৰৱ চৰব ৰাসায়নিক পলিথিনটো তাতেই পেলাই থৈ আহে। আৰু আপোনালোকে জানেই পলিথিন পেলোৱা মানে এইটো বহুত হাজাৰ বছৰ
1: কাৰণে
0: কিমান বেয়া, কাৰণ মাটিত অকল মাটি নাই, মাটিত থাকিব অনুজীৱ থাকে, মাইক্ৰোবছ থাকে আৰু সিহঁতৰ কাৰণেও মানে বহুত মানে ক্ষতিকাৰক হয়। তাৰপাছত এই যিবিলাক ৰাসায়নিক সাৰ বা হেৰি ব্যৱহাৰ কাৰণে আমাৰ বিশেষকে আমাৰ মাটিৰ উপৰিভাগৰ লগতে তলৰ অংশ বহুত ধ্বংসপ্ৰাপ্ত হৈছে।
1: এতিয়া ধৰক জীৱকুলৰো ধ্বংস হৈছে, আপুনি কলেই এইবিলাকৰ কাৰণে। আৰু পৰিৱেশ সংৰক্ষণতো এই জীৱকুলৰ গুৰুত্ব আছে, কেনেধৰণে ভূমিৰ মান তেওঁলোকে ভালকৈ ৰাখে সেই বিষয়ে আৰু অকণ বিতংকে ক'ব নেকি?
2: আচ্ছা, জীৱকুলৰ আচলতে কি হয় যে আপোনালোকে জানে আমাৰ সচৰাচৰ আমাৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল ভেৰাইটি আমাৰ যি যিবিলাক বংশ পৰম্পৰাগতভাৱে আমাৰ যিবিলাক আমাৰ যিকোনো শস্যৰ জাতবিলাক কৰি আছে আপোনালোকে লক্ষ্য কৰিব যে সেই জাতবিলাক বিলাকত আমাৰ বেমাৰ আজাৰ কম হয়। দুই নম্বৰতে এতিয়া তাত আমাৰ বেমাৰ আজাৰ কম মানে আমাৰ ঔষধ কম লাগিলে, আৰু দুই নম্বৰতে আমি কি তেওঁলোকক ৰাসায়নিক সাৰৰ পৰিমাণ বহুত কম লাগে। আৰু তিনি নম্বৰতে আৰু এটা আছে কি যে সেই যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে সেইবিলাকত আমি যিমান চাহ মাটিত কম চাহ কৰিলেও হয়। গতিকে বাইদেউ অলপ আগতে ক'লে যে চাহ আমি যিমানে কম কৰোঁ মাটিৰ গঠনটো ভালে থাকে। গতিকে সেইকাৰণে আমি পৰাপক্ষত তাৰমানে আমাৰ যিখিনি পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে যিবিলাক আমাৰ পৰিৱেশৰ কাৰণে ভাল আৰু সেই বস্তুবিলাক আমি সদায় সংৰক্ষণ কৰিব লাগে। গতিকে যিটো বস্তু কৃষকসকলে পাৰিব কাৰণ তেওঁলোকৰ হাততে থাকিব। দুই নম্বৰতে কি হয় যে কেতিয়াবা কেতিয়াবা কি হয় যে আমাৰ একে একে পথাৰতে যেতিয়া একে জাতীয় শস্য কৰোঁ তেতিয়া আমাৰ পৰিৱেশটো অলপ বেলেগ হৈ যায়। গতিকে কি হয় যে আমি একে জাতীয় শস্য নকৰি আমি বেলেগ বেলেগ শস্য মিক্স ক্ৰপিং যিটো ইংলিছত মিক্স ক্ৰপিং বুলি কয়, গতিকে মিক্স ক্ৰপিং যেতিয়া কৰিম আমি তেতিয়া আমাৰ বহুত ক্ষেত্ৰত ইটো শস্যই সেইটো শস্যক সহায় কৰে, তাৰপিছত এইটো শস্যৰ বেমাৰ সেইটো শস্যলৈ যাব নোৱাৰে। তাৰপিছত আৰু পানীৰ যিবিলাক আমাৰ মাটিৰ পৰা যিটো পানী ল'ব পানীটো শিপাবিলাক যিহেতু তেওঁলোকৰ শিপাবিলাকৰ দূৰত্ববিলাক লেংথবিলাক দীৰ্ঘতাবিলাক বেলেগ বেলেগ গতিকে বিভিন্ন লেয়াৰৰ পৰা পানী ল'ব পাৰে। গতিকে একেখিনি পানীয়ে আমাৰ বেলেগ বেলেগ শস্যই ধুনীয়াকৈ ল'ব পাৰে। তাৰমানে আমাৰ কি হয় যে আমাৰ মাটিৰ যিখিনি শস্যৰ কাৰণে লগা পানীখিনি ধুনীয়াকৈ তাহাঁতে তেওঁলোকে মানে গ্ৰহণ কৰিব পাৰে কম পানীতে বিভিন্ন লেয়াৰৰ কৰিব পাৰে। তাৰপিছত আৰু কি হয় যে আমাৰ পৰম্পৰাগত খেতিবিলাকৰ ক্ষেত্ৰত আৰু কি আছে যে আমাৰ যিবিলাক ধৰক আপোনাৰ হেৰি পলিনেটৰ যিবিলাক আমাৰ পৰাগ সংযোগৰ কাৰণে যিখিনি আমাৰ জীৱ জন্তু সেই বস্তুবিলাক মানে আমাৰ ইন জেনেৰেল আমাৰ পৰম্পৰাগত যিবিলাক আমাৰ জাত থাকে আমাৰ যিবিলাক সেইবিলাক নেটিভ হয় মানে লোকেল হয় সেইবিলাক হোৱাৰ কাৰণে তাত তাৰমানে তেওঁলোকৰ পপুলেশ্যনটো বেছি হয় বেছিভাগ। গতিকে যদি আমি এই বস্তুটো যদি আমি চাইড বাই চাইড ৰক্ষা কৰিব পাৰোঁ গতিকে আমাৰ পৰাগ সংযোগৰ কাৰণে আমাৰ মৌমাখিকে আদি কৰি বিভিন্ন ধৰণৰ পোক পৰুৱা তেওঁলোকৰ বাসস্থানটো বাঢ়ি যায়। যোৱাৰ লগে লগে পৰাগ সংযোগ যেতিয়া বাঢ়িব আমাৰ শস্য বৃদ্ধিটো বাঢ়ি যায় মানে উৎপাদনটো বাঢ়ি যাব, সেইটো এটা হয়। আৰু দুই নম্বৰতে কি হয় যদি আমি সেই একে বস্তুখিনিতে যদি আমি নতুন যিবিলাক আমাৰ হাইব্ৰিড শংকৰ জাতৰ যিবিলাক জাত আহে সেইবিলাকত আকৌ কি হয় উল্টাটো হয় তেওঁলোক হেৰি বেমাৰ আজাৰৰ কাৰণে যথেষ্ট মানে কি বুলি কয় আপোনাৰ প্ৰতিৰোধী গুণ নাথাকে, যথেষ্ট ঔষধ লাগে এক নম্বৰ। দুই নম্বৰতে মাটিৰ চাহটো বেছি লাগে। তিনি নম্বৰতে কি হয় তেওঁলোকক ৰাসায়নিক সাৰ বেছিকৈ লাগে। গতিকে মই ক'ব খোজোঁ কি যে আপোনালোকে দুটাই কৰক কিন্তু কৰিলেও আমাৰ বেছিভাগ পৰম্পৰাগত যিটো আমাৰ শস্য এইটোত গুৰুত্ব দিব লাগে যিটোৰ কাৰণে আমাৰ মাটি আৰু পানীৰ আমাৰ দৈৰ্ঘ্যটো বাঢ়ি যায়, যিটো লাইফ মাটিৰ লাইফটো বাঢ়ি যায় বহুত জেনেৰেশ্যনলৈ আমাৰ বাঢ়ি যাব। আৰু যিটো আমি নতুন যদি আমি হাইব্ৰিড চাইব্ৰিড এনেকুৱা জাতীয়বিলাকত কৰোঁ আমাৰ মাটিৰ লাইফটো কমি যায়। গতিকে এইটো হিচাপত মানে কি হয় যে কৃষকসকলে তেওঁলোকে আমাৰ এনেকৈ জীৱকুল জীৱকুল মানে মাটিৰে হওক বা আমাৰ শস্যৰ জাত চাতি হওক গতিকে তেওঁলোকে ধুনীয়াকৈ ৰক্ষা কৰিব পাৰে আৰু কৰাৰ লগে লগে পৰিৱেশটো
1: ক'লে মিশ্ৰ কৃষিৰ কথা। কিন্তু এই ক্ষেত্ৰত আমাৰ বহু কৃষক এতিয়াও যেন সেইটো দিশত গুৰুত্ব দিয়া নাই সেইটো দেখিবলৈ পোৱা যায়। কাৰণ আমি বহু উকা পথাৰ একে সেই মাটিটো খৰত কেৱল ধান খেতিয়ে কৰোঁ, বছৰত ধান খেতিৰ বাহিৰে বেলেগ একো নকৰে। গতিকে সেই মাটিডোখৰ আপুনি যিটো ক'লে মাটিডোখৰৰ যিটো পৰিৱেশ তেওঁলোকে পৰিস্থিতি তন্ত্ৰ সেইটো একেই থাকে, বেলেগ বেলেগ ৰুলে সেই পৰিস্থিতি তন্ত্ৰটো অকণমান নমনীয়

0: ৰাসায়নিক প্ৰদূষণৰ কথাটো, ৰাসায়নিক প্ৰদূষণ বুলি কোৱাৰ লগে লগে আমি দেখিছো যে এটা সময়ত যেনেকুৱাকে কৃষি বিপ্লৱ হৈছিলে, ইউৰিয়াৰ প্ৰয়োগৰ কথা আহিছিলে, সেই সময়তেই আমাৰ দেশত আজি প্ৰায় 4 দশকৰ আগৰ কথা হ'ব, তেতিয়াৰ পৰা খুব ৰাসায়নিক সাৰ প্ৰয়োগৰ কথাটো আহিলে, বিভিন্ন ঠাইত ৰাসায়নিক সাৰ নিৰ্মাণৰ গোট প্ৰতিষ্ঠা কৰা হ'ল, স্থাপন কৰা হ'ল, কিন্তু লাহে লাহে লাহে লাহে সেইবিলাকে আমাৰ মাটিৰ যিটো গুণ সেইটো লাহে লাহে নোহোৱা কৰিলে। গতিকে এই ক্ষেত্ৰত আচলতে কৃষকৰ গুৰু দায়িত্ব আছে পৰিৱেশ ৰক্ষাত, নহয়নে? গতিকে সেইটো এই ক্ষেত্ৰত নিশ্চয় গৱেষণাৰ ক্ষেত্ৰতো ভালেখিনি আগবাঢ়ি গৈছে আগতকৈ। গৱেষকসকলেও নিশ্চয় পৰিৱেশ অনুকূল কিছুমান সামগ্ৰী তৈয়াৰ কৰাত নিশ্চয় তেওঁলোকে মনোনিৱেশ কৰিছে বা চলাই আছে। এতিয়া এই ৰাসায়নিক সাৰৰ প্ৰদূষণ কেনেকৈ কমাব পাৰি? কাৰণ হঠাৎ আমি জৈৱিক কৃষিৰ কথা কৈছো, প্ৰাকৃতিক কৃষিৰ কথা কৈছো, কিন্তু সেইটোতো এটা চুইচ নহয় যে চুইচটো টিপি দিলেই জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিলৈ গুচি গ'লো। নিশ্চয় ৰাসায়নিক কৃষিৰ পৰা আমি লাহে লাহে লাহে লাহে আগবাঢ়িব লাগিব, কিন্তু সেইটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা ৰাসায়নিক প্ৰদূষণটো কৃষকসকলে কেনেকৈ কমাব?
1: মই ইতিমধ্যে কৈ আহিছো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ কাৰণে কেনেকে আমাৰ প্ৰদূষণ হয়, এতিয়া আমি সেই প্ৰদূষণ কেনেকে লাহে লাহে আঁতৰাব পাৰো। এতিয়া আপুনি ঠিকেই কৈছে, আজি ৰাসায়নিক সাৰ কৃষি কৰি আছো, কাইলৈ আমি জৈৱিক কৃষিলে চিধাই পোনচাতে গুচি যাব নোৱাৰো। এইটো এটা মানে অলপ দীঘলীয়া সময় কথা প্ৰয়োজন হয়। তেতিয়া মানে কি হয়, আমি বিশেষকে এতিয়া কব মানে এই যাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো কমাব লাগিব, আৰু তেতিয়াহ'লে সাৰৰ ব্যৱহাৰ কমালেও নহ'ব, কাৰণ আমাৰ উৎপাদন কমিব নালাগিব। তেতিয়াহ'লে সেই উৎপাদনটো অটুট ৰাখিবলৈ হ'লে ৰাসায়নিক সাৰ কমাই তাৰ জেগাত আমি কিবা বেলেগ দিব লাগিব, আৰু সেই কাৰণতে এইটো মানে ভিত্তিতে আমাৰ জৈৱিক সাৰৰ ব্যৱহাৰৰ গুৰুত্বটো বাঢ়ি আহিছে। এতিয়া জৈৱিক সাৰ বুলি ক'লে আমি সাধাৰণতে কি বুজো, যিবিলাক আমাৰ বিশেষকে মানে অসমত খুব মানে এতিয়া জনপ্ৰিয় হৈ উঠিছে কেঁচুকীট সাৰ, তাৰমানে কি আমাৰ যিবিলাক পথাৰত বা ঘৰত যিবিলাক বন জাবৰ ওলায়, হাবি চাবি ওলাই, সেইখিনিকে কাটি কুটি গোবৰৰ লগত কেঁচুৰ দ্বাৰা পচোৱা হয়, সেয়াই হ'ল কেঁচুকীট সাৰ। তেতিয়াহ'লে সেইটো সেইবিধ সাৰ যদি আমি ব্যৱহাৰ কৰোঁ, কিন্তু এনেকুৱা নহয় যে আমি একেবাৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি যদি কল জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদন আধাতকৈও বহুত কমি যাব, আৰু আমাৰ যিটো এতিয়া মানে জনপপুলেশ্যন, আমাৰ যিমান জনসংখ্যা, সেইখিনিক আমাৰ খুৱাব নোৱাৰিব। সেইকাৰণে আমাৰ কি কৰিব লাগিব, এইটো এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ হ'ব লাগিব, তাৰমানে আমি ৰাসায়নিকো ব্যৱহাৰ কৰিব লাগিব আৰু লগতে জৈৱিকো ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমাৰ উৎপাদনখিনিও মানে ষ্টেবল হৈ থাকিব, আমাৰ মানুহখিনি বাঢ়ি অহা মানুহখিনি যিখিনি জনসংখ্যা সেইখিনি খুৱাব পৰা যাব, লগতে আমাৰ মাটিৰ স্বাস্থ্য ৰক্ষা হ'ব। আৰু এবিধ আছে কি, আমি যিটো কওঁ এতিয়া নতুন আমাৰ ইয়াত মানে আমাৰ ইয়াত এতিয়াও অসমত আৰম্ভ হৈছে, কিন্তু বাহিৰৰ নৰ্থ উত্তৰ ভাৰত বা বিশেষকৈ উত্তৰ ভাৰতত বহুত দিনৰ পৰাই হৈছে, এইটো আমাৰ কনজাৰ্ভেশ্যন এগ্ৰিকালচাৰ বা সংৰক্ষিত কৃষি বুলি কোৱা হয়। এইবিধ কৃষিত কি কৰা হয়, সাধাৰণতে মাটিখিনিত আমাৰ কৃষক বন্ধুৱে যেনেকে হাল বাই তলৰ মাটি ওপৰ কৰি গোটেই মাটি ইফাল সিফাল কৰি দিয়ে, সেই পদ্ধতিটো একেবাৰে বন্ধ কৰিছে তেওঁলোকে। তেওঁলোকে কি কৰে,
0: সেই কৃষি পদ্ধতি
1: তেওঁলোকে কি কৰে, তাত তেওঁলোকৰ হেপিচিডাৰ বুলি এটা বস্তু আছে, মানে বস্তুটো মানে এনেকুৱা মানে আমাৰ ট্ৰেক্টৰখনৰ নিচিনাই, কিন্তু তাত মানে কিছুমান চোকা কটাৰীৰ নিচিনা মানে হেৰি থাকে, কটাৰী কি নিচিনা এখন চিৰিজত যন্ত্ৰটোত, যেতিয়া মানে সেই যন্ত্ৰটো চলাই লৈ যাব আমাৰ ট্ৰেক্টৰখনৰ নিচিনাকে, তেতিয়া এটা এটা লাইন কাটি কাটি নিব সমানে, ধৰক যদি তেনেকুৱা কটাৰীৰ নিচিনা হেৰি 7খন বা 10খন থাকে, 10টা লাইন সমানে কাটি লৈ গ'ল, কাটি লৈ গৈ তাৰ মানুহে কি কৰে, তাত ধানৰ গুটি দিয়ে বা মাহৰ গুটি দিয়ে, যি দিয়ে দি
0: দিয়ে, গোটেই মাটিখিনিয়ে মানে
1: একো নাই, অকল মাটিখিনি আচুৰি ফণি এখনত যেনিবা ফণিৰ নিচিনা বস্তু এটা যেনিবা আচুৰি লৈ গ'ল, মানে আচুৰি লৈ গ'লে মানে অলপ ধৰক 2-3 চেণ্টিমিটাৰ দকে তাত মানে, তেতিয়া মানুহে কি কৰিব,

0: আজিকালিতো এনেকুৱা যে হেপী চিডাৰত কিছুমান মানে চিডিং মেচিনো ফিটিং হৈ থাকে, তাৰ লগে লগে আকৌ গুটিটো দিও যায়, নহ'লে এটা কৃষকে কি কৰে তাত হাতেৰে গুটিখিনি দি যায়, দি যোৱাৰ ফলত আকৌ তাৰপিছত মাটিখিনি চপাবলগীয়া বিশেষ একো নাইয়ে তাত। তাৰপিছত কি কৰে সেই পদ্ধতিটো কৰাৰ কাৰণে কি হ'ল, আমাৰ মাটিখিনি কোনো মানে লৰচৰ নহ'ল, লৰচৰ নোহোৱাৰ ফলত কি হ'ল, আমাৰ মাটিত যিখিনি প্ৰাকৃতিকভাৱে অনুজীৱ আছে বেক্টেৰিয়া ফাঞ্জাই যিখিনি মানে আমাৰ কৃষি কৰ্মত সহায় কৰে, সেই অনুজীৱবিলাকৰো কোনো তেওঁলোকৰ মানে পৰিৱেশৰ মানে হানি নকৰে। তাৰোপৰি কি হয়, যিহেতু মানে মাটিখিনি নেকাত মানে অকল কাঠ এটা কৰি তাত দিলে কোনো লৰচৰ নহ'ল, তাত আমাৰ কি হয় এই সাধাৰণতে আমাৰ মানুহে যেতিয়া হাল বায় তলৰ মাটি ওপৰ হয়, আমাৰ মাটিত এবিধ কাৰ্বন বুলি বস্তু আছে এঙাৰ বুলি কয়, সেইটোৱেই হ'ল আমাৰ এই কাৰ্বন, মাটিৰ কাৰ্বনেই মাটিৰ কিমান সাৰুৱা সেই গুণ আছে সেইটো বুজায়। এতিয়া যিহেতু মাটিখিনি মেল নাখালে তেতিয়া আমাৰ মাটিৰ পৰা কাৰ্বন ভাগো লোকচান নহয়, তাৰমানে ৰ'দৰ পোহৰ পৰিলে কি হয় কাৰ্বন ডাই অক্সাইড হৈ উৰি যায়। আৰু যিহেতু মাটিখিনি মেল নাখালে মাটিৰ যিখিনি পানী আছে সেই পানীখিনিও সংৰক্ষিত অৱস্থাতে থাকে, ফলত জলসিঞ্চনৰো বৰ বেছি, তাৰমানে এজোপা কিবা ধৰক ধানেই হওক বা মাহেই হওক যিখিনি মানে পুলিটো গজি আহিবলৈ যিখিনি পানী দৰকাৰ হয় তেতিয়ালৈকে কোনো পানীৰে দৰকাৰ নহয়,
1: অতিৰিক্ত
0: পানী দিব নালাগে, সেইখিনিৰে হৈ যায়। সেইটো এটা হ'ল আমাৰ সংৰক্ষিত কৃষি। আৰু আছে আমাৰ বনানী কৃষি বনানীকৰণ বুলি কয়, এই বিষয়ে আপোনাৰ লগত আমি আগতেও আলোচনা কৰিছো কৃষি বনানীকৰণ। কৃষি বনানীকৰণ মানে হ'ল আমাৰ কিছুমান অতি মূল্যৱান কাঠ গছ আমাৰ কৃষিভূমিৰ মাজত মানে লগোৱা, লগোৱাৰ ফলত কি হয় তাৰমানে আমাৰ কৃষিভূমিত যিবিলাক শস্য থাকে সিহঁতৰ শিপাৰ গভীৰতা বহুত কম, কিন্তু যেতিয়া আমাৰ ওখ গছ লগাম তেতিয়া সিহঁতৰ শিপা বহুত তললৈ যাব, ফলত কি হ'ব গছৰ শিপা আৰু শস্যৰ শিপাই বেলেগ বেলেগ গভীৰতাৰ পৰা খাদ্য বস্তু সংগ্ৰহ কৰিব আৰু পানী হ'ল, তাৰমানে আমাৰ মাটিত যিখিনি বস্তু আছে সেইখিনি খুব ধুনীয়াকে ব্যৱহাৰ কৰা হৈছে আৰু ফলত কাৰো মাজত কোনো কম্পিটিশ্যন নাথাকে, পৰিপূৰক হৈ থাকে। আৰু তাৰোপৰি কি হয় ডাঙৰ গছ ৰোৱাৰ ফলত কি হয়, ডাঙৰ গছৰ শিপাবিলাকত কিছুমান আমাৰ খেতিৰ উপকাৰী অনুজীৱই বাস কৰে, সেই অনুজীৱবিলাকে কিছুমান মানে লিকুইড এৰি দিয়ে আৰু সেই লিকুইড বিলাক আচলতে আমাৰ গছ উখাৰ কাৰণে ভিটামিন বা অন্য কিছুমান হৰমনৰ যোগান ধৰে, সেইকাৰণে মানে এই কৃষি বনানীকৰণটোৱে বহুত ধৰণে সহায় কৰি আছে। আৰু তাৰোপৰি কি হয় গছৰ পাত বেছি হয়, কাৰ্বন সংৰক্ষণো কৰে, কাৰণ বিভিন্ন কাৰণত আমাৰ পৃথিৱীৰ কাৰ্বনৰ পৰিমাণ বাঢ়ি গৈছে, যেনেকে বিভিন্ন গাড়ী মটৰৰ পৰিমাণ বাঢ়িছে, সাৰ ব্যৱহাৰ কৰিছে, ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে, অনবৰতে কাৰ্বন ডাই অক্সাইড ওলাইছে আৰু এই কাৰ্বন ডাই অক্সাইডটো আমাৰ হ'ল এটা সেউজ গেছ, সেউজ গেছৰ কাৰণে কি হৈছে আমাৰ পৃথিৱীৰ উত্তাপ বাঢ়িছে, যেতিয়া আমাৰ পৃথিৱী আমাৰ মাজত যেতিয়া আমি গছ বন বেছিকৈ ৰুম তেতিয়া আমাৰ এই কাৰ্বন ভাগ টানি ল'ব, টানি লোৱাৰ ফলত কি হ'ব আমাৰ কাৰ্বনৰ পৰিমাণ মানে আমাৰ পৰিৱেশত কমিও যাব, তাৰোপৰি আৰু কাৰ্বন ভাগ যেতিয়া গছত থাকিব তেতিয়া সিহঁতৰ গ্ৰোথ মানে শ্ৰীবৃদ্ধি হ'ব, কাৰণ কাৰ্বন মই আপোনাক কৈছো মাটিত কাৰ্বন থকাটোৱে ইণ্ডিকেট কৰিব কি আপোনাৰ মাটিভাগ কিমান সাৰুৱা, আৰু সেই পাতখিনি সৰি যাব, সৰি পেলাই আকৌ মাটিত কাৰ্বন হিচাপে যোগ হ'ব। আৰু তাৰ বাহিৰেতো আমাৰ দাদাই কৈছে শস্য় বৰ্তনৰ কথা,
1: আৰু এতিয়া আমি জৈৱিক কৃষিৰ কথাটো যিহেতু ওলাইছিলে, এতিয়া জৈৱিক কৃষিৰ ফালে আৰু কেনেধৰণে লাহে লাহে আগবাঢ়িব, এতিয়া বাইদেৱে কৈছে এটা সঁজুলিৰ কথা এটা কৈছে, গতিকে আৰু কেনেকৈ লাহে লাহে, কাৰণ আমি হয়তো এটা সম্পূৰ্ণ জৈৱিক কৃষিলৈ উভতি যাব লগা হ'ব পাৰে আহিব লগা সময়ত, গতিকে লাহে লাহে আকৌ কেনেকৈ আগবাঢ়িব সেইটো ফালে আৰু কিছু যদি উপায় দিয়ে।
2: হয়, তাৰমানে আমাৰ ঘটনা হৈছে কি যে আমাৰ যেতিয়া ক্ৰিকেট খেলা প্লেয়াৰ এজন যেতিয়া আউট হৈ যায় তাৰপিছত আকৌ বেকটো প্ৰব্লেম, তেওঁ অৰিজিনেলি য'ত বহি আছিলে তালৈ গুচি আহে, ঠিক তেনেদৰে আমাৰ এতিয়া যদি আপোনালোকে চায় যে আমাৰ গোটেই পৰম্পৰাগত আমাৰ যিখিনি প্ৰাকৃতিক ৰক্ষা কৰিব পৰা গোটেই কাৰবাৰটো আমাৰ পাহাৰীয়া অঞ্চল ট্ৰাইবেল অঞ্চলৰ লগত গোটেইখিনি জড়িত থাকে, যিবিলাক আমাৰ ট্ৰাইবেল থাকে তেওঁলোকক যদি তাত আপোনালোকে গৈ যদি চায় তেওঁলোকে মাটি একদম মিনিমাম চহায়, একদম কম চহায়, জাষ্ট গাঁতটো কৰি গুটিটো দিলে, তাৰপিছত এঢলীয়া ঠাইত জাষ্ট গাঁতটো কৰি যেতিয়া গুটি দিব সেই মাটি খহি নাহে,
0: আমাৰ
2: ইয়াত চলি আছে, কিন্তু আমি আচলতে কি হয় পশ্চিম ফালে চাওঁ যে পশ্চিম ফালে চোৱাৰ কাৰণে আমাৰ বন্ধু সকলে গুচি যায়, গতিকে আমাৰ নিজৰ খিনি ৰৈ যায়। হা, এতিয়া আপোনাৰ তাৰ আগতে মই আৰু এটা কথা কৈছো, তাৰমানে পলিউচনৰ কথাটো জাষ্ট মই এইখিনি কৈ দিছো কি এটা গুৰুত্বপূৰ্ণ হয় যে আমাৰ, মই ইয়াৰ আগতে কৈছিলো যে আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক জাত থাকে যিবিলাকৰ ভিটামিন চি যিবিলাক আমাৰ নিউট্ৰিয়েণ্ট মানুহৰ কাৰণে পুষ্টিবিলাক বেছি থাকে সেইটো এটা হয়। দুই নম্বৰটো কি হয় যে যিবিলাক আমাৰ হাইব্ৰিড শস্য আহিব সেইবিলাকত আমাৰ মই আগতে কৈছো যে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ কৰা কোনো

0: ওখানে থাকে, গতিকে যথেষ্ট ঔষধ লাগে। গতিকে যদি আমি হাইব্ৰিডৰ ফালে গুচি যাওঁ আমাক ঔষধ বেছিকৈ লাগিব, ঔষধ মানে পলিউচন। গতিকে যদি আমি পৰম্পৰাগত জাতৰ ফালে যাওঁ আমাৰ যিটো কমি যাব, কিন্তু এটা মনত ৰাখিব যে পৰম্পৰাগত হ'লে আমাৰ প্ৰডাকশ্যনটো কমি যাব, কিন্তু প্ৰডাকশ্যনটো কমি গ'লেও তাৰ কোৱালিটিটো ভাল হ'ব। গতিকে আমি কি কৰিব লাগে, আমি একেলগে দুয়োটা কোনোবা এটা কৰিব
1: নালাগে,
0: যে আমি প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে আমি কিছু পৰিমাণে আমি হাইব্ৰিডো কৰিম আৰু আমাৰ পৰিৱেশটো ৰখাৰ কাৰণে আমি কিছু পৰিমাণে আমাৰ কিছু আৰ্থিকভাৱে কৰিম, গতিকে সেইটো এটা হয়। গতিকে হোৱাৰ লগে লগে আমাৰ যিটো আমাৰ যিটো আমাৰ ৰাসায়নিক ঔষধ বুলি কয় ঔষধৰ পৰিমাণটো কমি গ'ল। বিনিময়ত আমি কি হয়, মই আগতে কৈছোঁ যে আমাৰ মিশ্ৰ কপি শস্য যেতিয়া আমি মিক্স কৰি কৰিম, এই যে মিশ্ৰ কৰিলে আমাৰ কি হয় যে ইটো সিটো ইটো শস্যই সিটো শস্যক শস্যত বেমাৰৰ বাধা দিয়ে। আমাৰ সেই একে শস্যটো যদি আমি বহুত বহল ভিত্তিত কৰোঁ তাত যিমানখিনি বেমাৰ আজাৰ হ'ব, যদি আমি মিক্স কপিং কৰি মানে মিশ্ৰ কৰি কৰোঁ তেতিয়া বেমাৰ আজাৰ নহয়, কাৰণ হৈছে কি ইটো সিটোত বাধা দিয়ে। দিয়াৰ লগে লগে কি হয় যে আমাৰ সাৰুৰ কথাটো বাইদেউ ক'লে, গতিকে লগে লগে আমাৰ যিটো আমাৰ এই পোক পৰুৱা বা বেমাৰ আজাৰৰ কাৰণে যিটো ঔষধ ডাইৰেক্ট আধা একদম আমাৰ ডাইৰেক্ট আধা বুলি কৈ দিছোঁ, গতিকে আমাৰ ডাইৰেক্ট আধা মানে কি পলিউচন আমাৰ কমি গ'ল, আমাৰ পৰিৱেশটো ৰক্ষা হৈ পৰিল, সেইটো এটা হয়। তাৰপিছত দুই নম্বৰতে আৰু কি হয়, কেতিয়াবা কেতিয়াবা যদি আমাৰ প্ৰয়োজনীয় হয় আমি সদায় মানে কি হয় যে এখন পথাৰত কেতিয়াও একেলগে গোটেই পথাৰখনৰ বেমাৰ নহয়, গতিকে আমি কি কৰিব লাগিব যে যিখিনি অঞ্চলত বেমাৰ যিখিনি ঠাইত পোক লাগিছে আমি অকল তাতে স্পট এপ্লিকেশ্যন, চাপোজ এক বিঘা মাটিত মাত্ৰ ক'ব গ'লে এক কঠা মানত বোলে বেমাৰ লাগিছে, তেতিয়া আমি কি গোটেইতে স্প্ৰে নকৰি ঔষধ নিদি মাত্ৰ যাতে আমি এক কঠা মাটিত দিলোঁ বাকীখিনি বাচি গ'ল, কিন্তু আমাৰ কৃষকসকলৰ টেণ্ডেঞ্চি কি ক'ৰবাত লাগিলে গোটেইখিনিত ঔষধ দিওঁ, গতিকে আল্টিমেটলি আমাৰ প্ৰদূষণটো হৈ গ'ল। গতিকে সেনেকে আমি ৰক্ষা কৰিব পাৰোঁ পৰিৱেশটো ধুনীয়াকৈ, গতিকে স্পট এপ্লিকেশ্যন বুলি আমাৰ এটা ভাষাত কয়, যদি আমাৰ য'ত বেমাৰ হয় আমি তাতে দিব পাৰোঁ, গতিকে ঔষধ বাচি গ'ল, গতিকে এনেকে আমাৰ বিভিন্ন পন্থা থাকিব। তাৰপিছত আৰু কি হয়, জীৱকলৰটো আপোনালোকে গমেই পায় যে আমাৰ সদায় উপকাৰী, আমি কেতিয়াবা ঔষধ প্ৰয়োগ কৰাৰ সময়ৰ ওপৰতো আমাৰ পৰিৱেশৰ নিৰ্ভৰ কৰে, যেনেকৈ ধৰক আপোনাৰ পোক পৰুৱা মৰা যদি দৰৱ আমি কেতিয়াও আগবেলা মাৰিব নালাগে, কাৰণ আমাৰ উপকাৰী যিবিলাক আমাৰ পৰাৰ সংযোগৰ কাৰণে যিবিলাক পলিনেটৰ থাকে উপকাৰীবিলাক সদায় আগবেলা আহে, গতিকে আগবেলা যদি আহে তেতিয়া যদি আমি স্প্ৰে কৰোঁ তেওঁলোক মৰিব, গতিকে সেইকাৰণে সদায় আমি পিছবেলা
1: মাৰিব
0: দুটা হ'ল, ফল কমি গ'ল, দুই নম্বৰতে আমাৰ পৰা সংযোগটো কমি গ'ল মানে ফল কমিলে আৰু প্ৰদূষণটো বাঢ়ি গ'ল বেছি হৈ গ'ল, গতিকে পিছবেলা আমি কৰিব যদি দৰকাৰ হয় স্প্ৰে কৰিব মই কোৱা নাই, যেতিয়া প্ৰয়োজন হয় অকল প্ৰয়োজন উঠে আমি অকল প্ৰয়োজন কৰোঁ জধে মধে নকৰোঁ, গতিকে সেইবিলাক কৰিলে আমাৰ পৰিৱেশটো ভাল হৈ যাব, আমাৰ শস্য চব হৈ থাকিব।
2: ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, যিটো মই ক'লো কৃষি বনানীকৰণ, কৃষি বনানীকৰণ ধৰক ওখ গছৰ লগত আমি শস্য কৰিলে তাতো পৰা সংযোগৰ হেৰিটো মানে বহুত উপায় বাহিনীটো বেছি হৈ যায়, কাৰণ গছজোপাত অনবৰতে ফুল থাকিবই আৰু তেতিয়া মানে যি পথাৰত যি শস্যই নাথাকক মানে পৰা সংযোগ ঘটাত বহুত সহায় হয়,
0: তাত আৰু এটা সহায় হয়। আমাৰ মানে বহুত চৰাই চিৰিকটি এনেকুৱা আছে তেওঁলোকে তাৰমানে ডাঙৰ গছত জিৰণি লয় আৰু তেওঁলোকে পোক পৰুৱা খায়, গতিকে যদি আমাৰ যদি ধানৰ যদি আলিত যদি দুই এডাল যদি এনেকুৱা গছ থাকে তাত মানে চৰাইবিলাকে ধুনীয়াকৈ তেওঁলোকে তাত জিৰণি ল'ব আমাৰ পোক পতংগ খাব, গতিকে আমাৰ নেচাৰেল এটা কণ্ট্ৰল এটা হৈ যায়,
2: গতিকে উপায়
0: উপায়
1: বিভিন্ন কদম গছ ৰুব পাৰে, অমৰা গছ ৰুব পাৰে, কাৰণ অমৰাত বেছিকৈ ফুল ফুলে, বেছিকৈ ফুল ফুলিলে তাত বিভিন্ন ধৰণৰ পৰা সংযোগৰ কাৰণে আহিব, তেনেধৰণৰ গছ ৰুব পাৰে। এতিয়া আমাৰ একে সময় চুমু চাপি আহিছে, আমি সামৰণিত আহি পাইছোঁ, এইখিনিত আমি অকণমান জাবৰ জোঁথৰ বা আমাৰ অলাগতিয়াল বস্তুৰ সদব্যৱহাৰ কেনেকৈ কৰিব পাৰি সেইখিনি একেবাৰে সামৰণিত যদি অকণমান কৈ দিয়ে, কাৰণ সেই দিশতো মন কৰিব লাগিব, কাৰণ আপুনি কৈছে আৰম্ভণিতে পলিথিন পেলাই থৈ অহাৰ কথাটো কৈছে, গতিকে সেইখিনিৰ উপৰিও সেই যিটো আমি ইংৰাজীত ৱেষ্ট মেনেজমেণ্ট বুলি কওঁ সেই ক্ষেত্ৰত কি ক'ব,
2: আমি আজি বিষয়টো মানে হেৰিয়াত ক'বলৈ গ'লে অকল আমি কৃষিভূমিত হোৱা যিখিনি আমাৰ জাবৰ জোঁথৰ সৃষ্টি হয় সেইখিনি কথাই কওঁ, সেইখিনি বুলি ক'লে আমি সাধাৰণতে যিখিনি গছ গছ লতা থাকি যায় সেইখিনি আমি কাটি চপাই আনি আমি কি কৰিব পাৰোঁ সেইখিনি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ, পচন সাৰ তৈয়াৰ কৰি সেইখিনিকে আমি আকৌ খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আৰু আৰু আছে কি, আজিকালি এটা কথা হৈছে কি মানে জাবৰ জোঁথৰ পুৰিব নালাগে, তেনেকুৱা এটা মানে হেৰি আহিছে, পুৰিলে কি হ'ব সেই একেটা মানে কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব, আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি মানে আকৌ আমাৰ সেউজ গেছৰ প্ৰভাৱ বাঢ়ি যাব,
0: আৰু লগতে আমাৰ লাগতিয়াল জীৱ জন্তু কিছুমান মাইক্ৰ'বছ মৰি যায়,
2: সেইটো কাৰণে আমি যে এইটো যে আমি কি বুলি কয় আমাৰ ঝুম খেতি, ঝুম খেতিটো মানে এতিয়া সেইটো ভালনে

0: বেয়া সেইটো এটা ডাঙৰ ৰহস্য হৈ আছে। তাৰমানে এনেই জুম খেতি ধৰক তিনি চাৰি বছৰৰ কাৰণে এডোখৰ মাটিত গৈ কৰে, তাত খুব সাৰুৱা হৈ থাকেতো, মানে তিনি চাৰি বছৰ বহি থকা মাটিখিনি যেতিয়া কৰে তাত খুব ভাল ভাল লাগতিয়াল মাইক্ৰোভছ থাকে, কৰে সেইখিনি থাকে। কিন্তু এটা কথা হেৰি, তেওঁলোকে যেতিয়া চাফা কৰে সেইখিনি জ্বলাই দিয়ে, জ্বলাই দিয়াৰ ফলত তাত মাইক্ৰোভছৰ এটা মানে যিখিনি অনুজীৱ তাৰ এটা সম্ভৱ ঘটে। তাৰোপৰি এটা ডাঙৰ লোকচান হয় কি, যিখিনি জুই দিলে, জুই দিয়াৰ ফলত মাটিত থকা কাৰ্বনখিনিও ধ্বংসপ্ৰাপ্ত হয়, কাৰ্বন ডাই অক্সাইড হৈ উৰি যায়। সেইকাৰণে মানে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে, সাধাৰণতে পথাৰত বা এনেকুৱাত মানে। আৰু প্লাষ্টিকটোতো, প্লাষ্টিক প্ৰদূষণ চবেই জানে, জ্বলালেতো আৰু সেইটো মানে সাংঘাতিক হেৰি, আৰু মাটিত থাকিলেও বেয়া। সেইকাৰণে পৰাপক্ষত প্লাষ্টিকবিলাক হাতেৰে তুলি পেলাই কিছু দূৰত পেলোৱাই ভাল।
1: ধন্যবাদ জনাইছোঁ। আজি আমি পৰিৱেশ সুৰক্ষাত কৃষকৰ দায়িত্ব সন্দৰ্ভত কিছু আমি কথা পাতিলোঁ। আমি ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাত দেখিছোঁ, তাত কৈছে কমোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই। গতিকে ধৰিত্ৰীক, বসুধাক, মাটিক আই বুলি কোৱা হৈছে। গতিকে সেই মাতৃ জ্ঞান কৰি মাকক যেনেকৈ ভালকৈ ৰাখে, যতনাই ৰাখে, সেইধৰণে যদি কৃষকসকল, প্ৰতিজন কৃষক দায়িত্বশীল হয়, লগতে কৃষকৰ সত্ত্বে আমি সকলো মানুহ, সাধাৰণ ৰাইজ যদি এই ক্ষেত্ৰত সচেতন হয়, তেতিয়াহ'লে আমাৰ কৃষিভূমিৰ লগতে আমাৰ গোটেই বাতাৱৰণ, আমাৰ পৰিৱেশ ৰক্ষাত এটা ভাল ভূমিকা লোৱা হ'ব। গতিকে আমি আশা কৰিছোঁ আজিৰ আলোচনাটি শুনি শ্ৰোতা সমাজ উপকৃত হৈছে, আৰু আপোনালোক দুয়োগৰাকী আজি এই অনুষ্ঠানলৈ আহিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: নমস্কাৰ।
3: পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ সমীৰণ পাঠক আৰু ডক্টৰ কাবেৰী মহন্তই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।
4: কম সুতত লোন বিচাৰে তাকো এপেৰে বাহিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
5: RBI কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। এতিয়া শুনক অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত।

0: অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি নিজে ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
2: 100% পলিয়েষ্টাৰ দিব নালাগে, সেইটো মিডিয়াটোৱে গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিয়েষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰো। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি SMC আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্ম সমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ। আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰো। আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ হয়

0: শিক্ষা আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে একৈশ শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফ্ৰীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰা হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাওৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: বৰ্তমান আমি গম পাইছো যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগো আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছো আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছো তিনিদিন বা চাৰিদিনৰ ভিতৰত আমাৰ নাও যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজ নাও এখনো আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিঞ্জিৰাম এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটি কঁঠাল বা আনাৰসৰ বাবে বিখ্যাত নলংগা পাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটি কঁঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্ৰিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বিভিন্ন ৰাজ্যলৈ নলংগা পাহাৰৰ আনাৰস প্ৰেৰণ কৰা হৈ আহিছে। উদ্যান শস্য বিভাগে গাঁওখনৰ ৰাইজক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে। এই সন্দৰ্ভত গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে কয়।
3: আপোনালোকে সকলোৱে জানে আজি ইণ্টাৰনেশ্যনেল পাইনএপল ডে। মই মোৰ প্ৰচেষ্টা থাকিব এই জাগাটোত আহি আমাৰ মাননীয় বিধায়ক মহোদয়সকলক অৱগত কৰা, কাৰণ জাগাটো আমি উন্নতি কৰিবৰ কাৰণে বা ইয়াৰ যি প্ৰডাকশ্যন আমি সহজে ইণ্টাৰনেশ্যনেল মাৰ্কেটত লৈ যোৱাৰ কাৰণে যি সুবিধা, সেই সুবিধাৰ প্ৰথম কথা হ'ল ৰাস্তা। ৰাস্তাটো আজি আহি পাই মই মানে নিজে উপলব্ধি কৰিছোঁ যে ৰাস্তাটো অলপ হেৰি। মই সেইকাৰণে মাননীয় বিধায়ক মহোদয়কো অৱগত কৰাম বা আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ মহোদয়কো মই এইখিনি কথা আগবঢ়াম। PWD ডিপাৰ্টমেণ্টক ছাৰ্ভে কৰিবৰ কাৰণে মই এটা প্ৰজেক্ট মানে প্লেচ কৰিব পাৰি নেকি তেনেকুৱা এটা মই তেওঁলোকক পঠাম।
2: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডনাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত

0: তিনিদিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী সাহায় কয় যে ত্ৰিপুৰাত বছৰি প্ৰায় 1.78ৰ পৰা 1.88 লাখ মেট্ৰিক টন মাটি কঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় 23,000 মেট্ৰিক টন জিআই টেগযুক্ত কুইন প্ৰজাতিৰ মাটি কঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মাটি কঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীশাহাই কয় যে এই পদক্ষেপে ৰপ্তানি বৃদ্ধি আৰু ত্ৰিপুৰাৰ সংস্কৃতি হস্তশিল্পজাত সামগ্ৰী আৰু পৰ্যটনৰ প্ৰসাৰত সহায় কৰিব। দনা ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত 2028 চনৰ ভিতৰত ফলবিধৰ অৰ্থনৈতিক মূল্য 35 কোটিৰ পৰা 200 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে 236 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কুইন পাইনাপেলৰ মিছনৰ বিষয়ে আলোকপাত কৰে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয় বিদ্যালয় ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমানৰ দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা চিকিৎসালয়ত আজি বিজেপিৰ বিশ্বনাথ মণ্ডলে এটা বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত বিধায়ক পল্লৱ লোচন দাসে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অন্যান্য কাৰ্যসূচীত ভাগ লয়। শিবিৰত তেজৰ বিভিন্ন পৰীক্ষা আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত অংশ লোৱাৰ পাছত এই পদক্ষেপ পুনৰ পঢ়ি দিছো। কাৰ্যসূচীত অংশ লোৱাৰ পিছত এই পদক্ষেপৰ সন্দৰ্ভত বিধায়ক শ্ৰীদাসে এইদৰে কয়।
1: বিশ্বনাথবাসী ৰাইজক আমি কিছু সজাগ কৰাৰ প্ৰয়োজন আছে স্বাস্থ্য সম্পৰ্কে। তো আমি ৰাইজক সেৱা কৰিবলৈ যাওঁতে যে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আমি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন, যাতে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। তাৰে এটা অংশ হিচাপে আমি এটা প্ৰয়াস কৰিছোঁ যে আমি বিশ্বনাথ জিলা চিকিৎসালয় আমি নিজৰ নিজৰ সকলোৱে তেজৰ পৰীক্ষা কৰোৱাইছোঁ। আৰু যিহেতু এই চিকিৎসালয়খনত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয় আৰু সকলো ৰাইজৰ বাবে বিনামূলীয়াকৈ তেজৰ পৰীক্ষা কৰা হয় আৰু বহুত ৰাইজে এই সম্পৰ্কে অৱগত নহয়, খবৰ নাপায়, সেইকাৰণে ৰাইজ ইয়ালৈ নাহে। সেইবাবে আমি সকলো ৰাইজক এই প্ৰয়াসৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে মই বিধায়ক হিচাপে নিজে মই নিজৰ তেজৰ পৰীক্ষা বিনামূলীয়াকৈ কৰিছোঁ আৰু এনেকৈ প্ৰত্যেক শনিবাৰে আমি প্ৰয়াস কৰিম।
0: অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হবলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰনিৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী সুৰক্ষাৰ বিষয়ে বিতংভাৱে জনায়। তদুপৰি অনুষ্ঠানত বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহৰো ব্যাখ্যা কৰা হয়।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত

0: টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: মন কি বাত হ্যায় জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসসে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা। এতিয়া আগবঢ়াইছো কেশৱ দত্ত ৰচিত এটি বৃন্দগান।

0: বৃন্দগণ শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব জিন্তী ৰাণী ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰে 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে বিমানবন্দৰত ছিচিলিৰ ৰাষ্ট্ৰপতি ডাঃ পেট্ৰিক হাৰ্মিনিয়ে জনোৱা উষ্ম আদৰণিৰ ভূয়সী প্ৰশংসা কৰে। বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত ছিচিলি ভাৰতৰ বাবে এক মূল্যৱান সামুদ্ৰিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু। তেওঁ লগতে কয় যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত আৰু ছিচিলিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰৱাসী ভাৰতীয় লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংস্কৃতি যিধৰণে সংৰক্ষণ কৰি ৰাখিছে সেয়া প্ৰশংসনীয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিৰ 50সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেচনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ। চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সিয়ে ন্যায্য আৰু স্বচ্ছ পৰিবহণ সেৱা প্ৰদানৰ বাবে সাজু হৈছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে এক বৃহৎ অংশ পোনপটীয়াকৈ লাভ কৰাৰ লগতে যাত্ৰীসকল সুৰক্ষিত আৰু সুলভ সেৱাৰ দ্বাৰা উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ এপ ভিত্তিক টেক্সি সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে এই প্ৰতিষ্ঠানসমূহে চালকসকলৰ পৰা

উচ্চ হাৰত লভ্যাংশ সংগ্ৰহ কৰাৰ লগতে ধন পৰিশোধ কৰাৰ ক্ষেত্ৰতো অযথা পলম কৰে আৰু কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ একাউণ্টসমূহ বন্ধ কৰি দিয়ে। আমূল সমবায় আন্দোলনৰ সফলতাৰ উদাহৰণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত টেক্সিয়েও সামূহিক মালিকীস্বত্বৰ জৰিয়তে জনসাধাৰণৰ সবলীকৰণ কৰি অনাগত দিনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত 2026 বৰ্ষৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মুঠ ৰপ্তানিৰ 50% বৰঙণি আগবঢ়ায়। 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই খণ্ডটোৱে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কয় যে ভাৰত চৰকাৰে এই খণ্ডটোক অধিক উন্নত কৰিবলৈ বদ্ধপৰিকৰ। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ গোলকীয় ব্যৱসায়িক ক্ষেত্ৰখনত সামগ্ৰীসমূহ সুলভ হোৱাৰ লগতে গুণগত মান অক্ষুণ্ণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। উদ্যোগীসকলে গুণগত মানৰ সৈতে আপোচ নকৰাকৈ সদায় নিজৰ সামগ্ৰীসমূহ সুলভ কৰি তুলিবলৈ কাম কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটবট, আয়ুষ্মান এপ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ষোড়শ সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত ভাৰতে নিৰাপদ, স্থিতিস্থাপক, ন্যায়সংগত আৰু বহনক্ষম বিশ্ব শক্তিৰ জৰিয়তে ভৱিষ্যতে গ্লোবেল ছাউথত স্থান দিয়াৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বাৰ্তাটোত শ্ৰীমোদীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে প্ৰবন্ধটোত শক্তিশালী আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল শক্তি ব্যৱস্থা কেৱল ঘৰুৱা নীতিৰ জৰিয়তে নহয় বৰং শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে গঢ় লৈ উঠে বুলি উল্লেখ কৰিছে। ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নেল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যৱান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত। পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰবঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে চাইবাৰ অপৰাধীসকলে বিভিন্ন উপায়েৰে বৃদ্ধ লোকসকলক ভয় দেখুৱাই আৰু প্ৰবঞ্চনা কৰে। এনে অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে জ্যেষ্ঠ আৱাসীসকলক নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ লিখি সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰে যাতে ভৱিষ্যৎ প্ৰজন্মই তেওঁলোকৰ জ্ঞান, প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ পৰা উপকৃত হ'ব পাৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্ৰ, স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয়

0: চলচ্চিত্ৰ জগতলৈ অনন্য অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে ভাগ্যৰাজৰ উদ্ভাৱনীমূলক চিত্ৰনাট্য শৈলী আৰু জটিল কাহিনীসমূহ সহজ অথচ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ ক্ষমতাই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাগ্যৰাজৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি যদিও তেওঁ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান আৰু ঐতিহ্যই আগন্তুক প্ৰজন্মৰ শিল্পী আৰু চলচ্চিত্ৰ প্ৰেমীসকলক সদায় অনুপ্ৰাণিত কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা পাঁচ বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰমানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীত।

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত নিউজ অন এআইআৰ মোবাইল এপত শুনি থাকিব পাৰিব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা ৱৰ্ল্ড কাপ 2026ৰ এটি বিৱৰণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী, অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। পূবালীৰ সুৰত আজি নিবেদন কৰিছো ৰেণু হাজোৱাৰী আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত।

0: পূৰ্বালীৰ সুৰত ৰেণু হাজোৱাৰীৰ কণ্ঠৰ দুটি কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: মেডামভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী ৰেণুনি দাস। শিল্পীৰ কণ্ঠত পুনতেই লীৰা গগৈ ৰচিত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশা আঠ বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। শিক্ষামন্ত্রী ডক্টৰ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজে কৰিব লাগিব বুলি মন্তব্য কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। আজি আন্তৰ্জাতিক মাটি কঠাল দিৱস। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডোনাল্ড ট্ৰাম্পৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত 3-দিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঠাল মহোৎসৱ মুকলি কৰে। সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসমূহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। আৰু ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
0: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা দৃষ্টিপাত।

0: গ্রীস দীপা।
1: আজিৰ অনুষ্ঠানত গ্রীষ্মকালীন বিভিন্ন রোগ আর ইয়ার প্রতিকার বিষয়ক এটি ফোন ইন অনুষ্ঠান প্রচার করা হব। স্টুডিওত উপস্থিত আছে শিশুরোগ বিশেষজ্ঞ চিকিৎসক ডাক্তর মৃদুপবন শইকীয়া। শ্রোতাসকলে 03612661876 আর 94354052222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগবঢ়াইছে জিন্তি ৰাণী ডেকাই।
2: ধন্যবাদ কৰবী হাজৰিকা। নমস্কাৰ আদৰৰ শ্ৰোতা, দৃষ্টিপাত অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত কথা পাতিবলৈ লৈছোঁ। এই উদ্দেশ্যে আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ মৃদুপবন শইকীয়াক। শ্ৰোতাসকল, আমাৰ আজিৰ এই অনুষ্ঠানত আপোনালোকে ফোনযোগে সংযুক্ত হ'ব পাৰিব আৰু বিশেষজ্ঞ চিকিৎসক ডাক্তৰ শইকীয়াক পোনপটীয়াকৈ ৰোগ সম্বন্ধীয় বিভিন্ন প্ৰশ্ন কৰিব পাৰিব। ইতিমধ্যে আমাৰ ফোন নম্বৰ দুটি আপোনালোকক দিয়াই হৈছে

0: পুনৰবাৰ কৈছো 03612661876 আৰু 9435405222 নম্বৰ দুটা লিখি লওকচোন 03612661876 আৰু আন এটি নম্বৰ হৈছে 9435405222 আপোনালোকে নম্বৰ দুটি নিশ্চয় লিখি লৈছে এতিয়াৰে পৰা ঠিক 15 মিনিট পাছতে আমাৰ ফোন নম্বৰৰ লাইন দুটা খুলি দিয়া হ'ব আপোনালোকৰ বাবে আৰু তেতিয়াহ'লে আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰোঁ ডাক্টৰ শইকীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ
1: ধন্যবাদ
0: হয় আমি ইতিমধ্যে কৈছোঁ যে গ্ৰীষ্মকালীন সময়ত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় প্ৰথমে কওকচোন গ্ৰীষ্মকালত সাধাৰণতে দেখা দিয়া বেমাৰসমূহ কি
1: আচলতে যোৱা অলপ

0: স্বাগতম জনাইছো।
1: হয়, ধন্যবাদ।
0: হয়, আমি ইতিমধ্যে কৈছোঁ যে গ্ৰীষ্মকালীন সময়ত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। প্ৰথমে কওকচোন, গ্ৰীষ্মকালত সাধাৰণতে দেখা দিয়া বেমাৰসমূহ কি?
1: আচলতে যোৱা অলপ দিন ধৰি আমি মন কৰিছোঁ বতৰটো যথেষ্ট হট হিউমিড, যিটো আমি আৰ্দ্ৰতাটো বেছি হোৱা বুলি কওঁ, গৰম আৰু আৰ্দ্ৰতাটো বেছি। আৰু তেনেকুৱা অৱস্থাত হয় কি, আমাৰ নৰ্থ ইষ্ট ৰিজনটো এনেও আৰ্দ্ৰতাটো বেছি কম্পেৰেটিভলি, আৰু এনেকুৱা অৱস্থাত ভাইৰাছৰ ইনফেকশ্যন অতি সহজতে দেখা যায়। তো ভাইৰাছৰ ইনফেকশ্যনবিলাকত সাধাৰণতে কমন লক্ষণবিলাক হৈছে জ্বৰ হোৱা, জ্বৰৰ লগতে ধৰক অকণমান চৰ্দি হ'ব পাৰে, কাহ হ'ব পাৰে, আৰু সকলোতকৈ ইম্পৰ্টেণ্ট যিটো মাক দেউতাকসকল খুব উৎকণ্ঠাত থাকে সেইটো হৈছে খাবলৈ মন নকৰে। আৰু এটা কথা হয় কি, এনেকুৱা জ্বৰবিলাকত জ্বৰৰ কাৰণে খাবলৈ মন নোযোৱাটো স্বাভাৱিক, তাৰ লগতে বতৰটোত আৰ্দ্ৰতাটো বেছি হোৱাৰ কাৰণেও ডিহাইড্ৰেশ্যন হয়, আৰু ফিভাৰটো এজ চাজ এটা ডিহাইড্ৰেশ্যন ষ্টেজ এটা কৰে। গতিকে চব মিলাই শিশুটি পিয়াহত থাকে যথেষ্ট। তেনেকুৱা অৱস্থাত যদি আপুনি কিবা এটা খোৱাবলৈ বিচাৰে তেতিয়াহ'লে শিশুটিয়ে যথেষ্ট দিগদাৰ পায়, কান্দি থাকিব বা অশান্তি কৰি থাকিব। বিশেষকৈ ডেৰ বছৰীয়া দুবছৰীয়া শিশু যিসকল শিশুৰ এটা ৰেচনেল বিহেভিয়াৰ ডেভেলপ নহয়, আমি তেওঁলোকক বুজাবলৈ অকণ দিগদাৰ হয়, তো তেনেকুৱা অৱস্থাত খুব অশান্তি কৰি থাকে। আৰু সেইটোৱে আমাৰ এতিয়া এইটো সময়ত অহা চেম্বাৰলৈ অহা আটাইতকৈ বেছিভাগ শিশু এই কমপ্লেইনটোলৈ আহে যে জ্বৰ হৈ আছে, খাবলৈ মন কৰা নাই। মই তেওঁলোকক এইটোৱেই কওঁ যে খাবলৈ মন নোযোৱাটো ডাঙৰ কথা নহয়, কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে আপুনি হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগিব। তাৰমানে শিশুটি পিয়াহত থকা অৱস্থাত আপুনি পানী খুৱাব লাগিব, ORS খুৱাব লাগিব যথেষ্ট পৰিমাণে, আৰু ধৰক পিয়াহত থকা শিশুৱে ঘপককৈ বহুতখিনি বস্তু খাব বিচাৰে, গতিকে আমি কওঁ যে কম কম পৰিমাণে ঘনে ঘনে দি থাকিব, আৰু লগতে পানীৰ লগতে আপুনি ORS দিব পাৰে। ORS যিটো আমাৰ WHO ৰিকমেণ্ডেড ORS, সেইটো খুবেই ভাল। ডাবৰ পানী খুৱাব পাৰে, ঘৰত বনোৱা যিকোনো ফলৰ ৰস অলপমান ডাইলুট কৰি আৰু পানীৰ লগত মিক্স কৰি তেনেকুৱা ধৰণৰ বস্তু খুৱাব পাৰে। যেতিয়া এবাৰ শিশুটি অলপমান হাইড্ৰেশ্যনটো মেইনটেইন কৰা হয়, তাৰপিছত অলপমান যেতিয়া তেওঁৰ এটা ভাল লগা আৰম্ভ হয় যিটো আমি ৱেলবিং বুলি কওঁ, তাৰপিছত দেখিব আপুনি শিশুটিয়ে নিজেই খাবলৈ বিচাৰিছে সেইটো। আৰু লগতে মই ভাবোঁ সদায় গা গৰমৰ যিটো কনচেপ্টটো মেইনলি, সেইটো অলপ আপেক্ষিক। আপুনি গা গৰম যদি ফিল কৰিছে তেতিয়াহ'লে শিশুৰ সদায় টেম্পাৰেচাৰটো থাৰ্মোমিটাৰ চোৱাটো উচিত। এনেই গা গৰম কাৰণে আপুনি জ্বৰ বুলি ক'ব নোৱাৰে, থাৰ্মোমিটাৰ দি চাব, যদি 100-কৈ বেছি হৈছে তেতিয়াহ'লে আপুনি পেৰাচিটামল প্ৰপাৰ ড'জত খুৱাব লাগিব। আৰু কওঁ যে পেৰাচিটামল খোৱাৰ পিছত সদায় আধা ঘণ্টা বা 35 মিনিটমানৰ পিছত তিতা কাপোৰ এখনেৰে, সেই কাপোৰখন কিন্তু ঠাণ্ডা বা গৰম পানীৰে জুবুৰীয়া কাপোৰ হ'ব নালাগে, নৰ্মেল পানী যিটো আমি টেপ ৱাটাৰ, টেপিড ৱাটাৰ বুলি যিটো কওঁ, সেইটোৰে তিয়াই পেলাই এক্সপ'জ পাৰ্টখিনি, ধৰক মুখখন, হাত ভৰিখিনি, যিখিনি এটলিষ্ট শৰীৰৰ প্ৰায় 60-70% কাভাৰ কৰি যায়, সেইখিনি দি এটা কম্পেৰেটিভলি এটা ঠাণ্ডা ৰুম এটাত ধুনীয়াকৈ ফেন চেন দি মেলি তেনেকৈ এটা জেনেৰেল কেয়াৰখিনি বেছি ইম্পৰ্টেণ্ট আচলতে, কাৰণ ভাইৰেল ইনফেকশ্যনবিলাক 3-5 দিনলৈ থাকেই সাধাৰণতে।
0: আচলতে যদিও আমি কৈছিলোঁ যে আমাৰ ফোন লাইনটো আমি 15 মিনিটমান পাছত খুলি দিয়া হ'ব, কিয়নো আচলতে গোটেই আলোচনাটো অকণমান গতি লাভ কৰিলে ভাল বা শ্ৰোতাসকলেও শুনিব পাৰে, কিন্তু ফোন লাইনত ইতিমধ্যে আমাৰ শ্ৰোতা সংযুক্ত হৈছে, তেতিয়াহ'লে এটা ফোন লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
0: নমস্কাৰ, আপুনি কোনে ক'লে, ক'ৰ পৰা কৈছে?
2: মই গোৱালপাৰা জিলাৰ ধুকধৰা পদুবাৰাৰ পৰা কৈছিলোঁ, মুফতাৰ ৰহমান।
0: হয়, আপোনাৰ অসুবিধাটো বা আপোনাৰ প্ৰশ্নটো কওকচোন, আমাৰ ডাক্তৰ আছে।
2: প্ৰশ্নটো মানে গ্ৰীষ্মকালত যিটো মানে কি হয়, এই হাতৰ আঙুলিখিনি কিবা গুটি ওলাই, মানে ঘামুচাতকৈ অলপমান ডাঙৰ হয়, সেই বস্তুটো কিয় হয়, সেই বস্তুটো মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ।
1: কেৱল হাততে হৈছে নে বেলেগ জেগাতো হৈছে?
2: হাততে অকল আঙুলিখিনিত।
1: আচলতে হয় কি, ছালৰ যিকোনো সমস্যাবিলাক নেদেখাকৈ ক'বলৈ অকণ টান, কিন্তু মই এটা এই সুযোগতে এটা আপোনাৰ প্ৰশ্নটোৰ লগতে এটা মিলাই কথা এটা ক'ব খুজিছোঁ। যোৱা ধৰক আমি 15 বছৰমান 2009-10 এনেকুৱামানৰ পিছৰ পৰা নৰ্থ ইষ্টত এটা খুব কমন ডিজিজ এটা পাবলৈ লৈছোঁ, যিটো আগতে সিমান এটা মানুহৰ এৱেৰনেছো নাছিলে, সেইটো হৈছে হেণ্ড ফুট এণ্ড মাউথ ডিজিজ। আপুনি হয়তো মন কৰিব, যোৱা বছৰো যথেষ্ট হৈছিলে, এই গ্ৰীষ্মকালতেই হৈছিল। আচলতে এইটো গোটেই সময়তেই হয় যদিও বছৰৰ, কিন্তু গ্ৰীষ্মকালত ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি হয়। তো ইয়াত টিপিকেলি হাতত আৰু ভৰিত কিছুমান গুটি গুটি নিচিনা উঠে। এই গুটিটো ধৰক মানে দেখাতো ধৰিব পাৰিব আৰু চুই চালেও ফিল কৰিব পাৰিব যে ছালৰ পৰা অকণমান উঠি থাকে, আৰু বহুত ক্ষেত্ৰত হয় কি, এইটো অলপমান খজুৱায়। শিশুসকলে মেইনলি মানে খোজোৱা

0: পেলাই সেইটো আৰু অলপমান ডেমেজ কৰি দিয়ে, কেতিয়াবা ইনফেকশ্যন কৰি দিয়ে। আৰু দেখা যায় যে এনেকুৱা ছালৰ সমস্যাটোৰ লগত অলপমান কম পৰিমাণৰ জ্বৰ, মানে বহুত বেছি হাই ফিভাৰ নহয়, ধৰক 101.5 বা 102, তাতকৈ বেছি সাধাৰণতে নাযায়। কিন্তু আদাৰৱাইজ শিশুটিয়ে খেলি থাকিব, নৰ্মেল কাম কাজ কৰি থাকিব, খোৱা বোৱাখিনি কৰি থাকিব, তো এই বেমাৰটো যথেষ্ট দেখা পোৱা যায়। তো এইটো হ'লে মানে ইমান চিন্তা কৰিব নালাগে, এইটো নিজে নিজে ঠিক হোৱা এটা বেমাৰ, সাধাৰণতে দুসপ্তাহমান থাকে, মানে 10-15 দিনমান থাকে, তাৰপিছত নিজে নিজে ঠিক হৈ যায়। আৰু আমি চিম্পটমেটিক ট্ৰিটমেণ্ট দিওঁ, যদি বেছিকৈ খজুৱা আৰম্ভ কৰিছে তেতিয়াহ'লে খজুৱতিৰ কাৰণে আমি লোচন দিবলৈ দিওঁ। আৰু মই আগতেও কৈছোঁ যে এনেকুৱা বেমাৰবিলাকত যিমান পাৰি, যিহেতু এইটো এটা ভাইৰেল ইনফেকশ্যন, পানী যথেষ্ট পৰিমাণে খাব লাগিব, আৰু যদি ফিভাৰটো 101তকৈ বেছি হৈছে তেতিয়াহ'লে পেৰাচিটামল দিব লাগে। আৰু তাৰ মাজত যদি ধৰক দেখিছে বৰ বেছিয়ে অশান্তি হৈছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।
1: নিশ্চয়, আমাৰ এই শ্ৰোতাগৰাকীয়ে তেওঁৰ অসুবিধাৰ বিষয়ে গম পাইছে আৰু কি কৰিব লাগিব গম পালে। আমালৈ আকৌ এটা ফোন আহিছে, আমি ফোনটো লৈছো। হেল্ল' হেল্ল' হয় কওক, নমস্কাৰ।
2: নমস্কাৰ নমস্কাৰ, মই চৌৰাগুৰি গাঁও বাক্সা জিলাৰ পৰা আনন্দ বুদ্ধাই কলো দেই।
1: হয় গন্ধীয়া ডাঙৰীয়া, কওক, আজি আমাৰ ষ্টুডিঅত আছে ডক্টৰ শইকীয়া।
2: মই ডক্টৰ শইকীয়ালৈ আন্তৰিক শ্ৰদ্ধা জনাইছো।
1: হয়
0: ধন্যবাদ।
2: আচলতে মোৰ সমস্যাটো হ'ল কি, ধৰক মই আজি প্ৰায় ধৰক এই লকডাউনৰ সময়ত, যে লকডাউনৰ সময়ত মানে কৰোণাৰ খুব মাথা প্ৰাদুৰ্ভাৱ ঘটিছিলতো, তাৰে মই ভেকচিন লৈছিলো। কিন্তু দ্বিতীয় ভেকচিনটো লোৱাৰ পাছত মোৰ বাওঁ হাতখন মানে আজি ক্ৰমশ মানে বিষটো বেছি হৈ আহিছে, তাৰমানে বাওঁ হাতখনক খালে।
0: এনেই ফুলা ফুলিছে, ফুলিছিল নেকি সেই ভেকচিন লোৱাৰ সময়ত, ফুলিছিল নেকি হাতখন?
2: ফুলাটো নাছিল দেখোন, তাৰমানে এনেই নৰ্মেলি তাৰমানে এনেই বিষটো হৈ থাকে, আৰু বিষটো মানে ক্ৰমশ যিমানে দিন যায় আছে সিমানে বেছি বাঢ়ি গৈ আছে।
0: নহয় মই এইখিনি এটা কথা কওঁ, তাৰমানে কৰোণাৰ ভেকচিন লৈ বহুত কথা ওলাইও থাকে, তো এইখিনিতে মই এটা কথা কওঁ যে কৰোণাৰ ভেকচিনটোৰ কাৰণে ছাইড এফেক্ট কিবা আছে নাছে মই সেইবিলাক কথালৈ নাযাওঁ, কিন্তু কৰোণাৰ ভেকচিনটোৱে বহুত মানুহক যে নিশ্চিত বিপদৰ পৰা উদ্ধাৰ কৰিছে সেইটো কিন্তু সঁচা কথা। মানে হয়তো ভেকচিনেশ্যন ড্ৰাইভটো যথেষ্ট ভালকৈ হোৱাৰ কাৰণে চাগে আমাৰ ভাৰতত যিটো মৃত্যুৰ সংখ্যাটো বহুত কম হৈছিলে পৃথিৱীৰ বেলেগ ঠাইতকৈ। আৰু দ্বিতীয় কথাটো হৈছে, যেতিয়া ভেকচিন এটা লোৱা হয়, ভেকচিন এটাৰ সাধাৰণতে কমন ছাইড এফেক্ট যিখিনি হয় সেইখিনি প্ৰায়বোৰ ভেকচিনৰে কমন কিছুমান ছাইড এফেক্ট আছে, যেনেকৈ দিয়া ঠাইখিনিত ধৰক বাহুতে দিয়ক বা ভৰিতে য'তেই হয় যোনটো মাচুলতে দিয়া হয় সেই এৰিয়াটোত আপোনাৰ বিষ হ'ব পাৰে, অলপমান চুৱেলিং হ'ব পাৰে, ফুলিব পাৰে, বা সেই এৰিয়াটো ৰঙা পৰিব পাৰে। কিন্তু সাধাৰণতে সেই গোটেই প্ৰব্লেমখিনি 48-72 ঘণ্টামানলৈহে থাকে। 48-72 ঘণ্টাতকৈ যদি ক্ৰছ কৰে তেতিয়াহ'লে মই ভাবোঁ এইটো লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। কি কাৰণে, কেতিয়াবা ভেকচিন দিয়াৰ পাছত যিহেতু এইটো এটা নিডল প্ৰিক হৈছে, আপোনাৰ খোচা হৈছে, সেইটো কাৰণে ইনফেকশ্যন হ'ব পাৰে। ভেকচিনবিলাকৰ এটা লোকেলাইজ কিছুমান ৰিয়েকশ্যন হয়, বহুত ভেকচিনত প্ৰিজাৰ্ভেটিভো ইউজ কৰা হয়, প্ৰিজাৰ্ভেটিভবোৰ সাধাৰণতে প্ৰটিনে হয়, প্ৰটিনৰ এলাৰ্জি হ'ব পাৰে। কিন্তু আপোনাৰ যদি ক'ভিডৰ ভেকচিন লোৱাৰ পিছত আজি 5 বছৰৰ পিছতো প্ৰব্লেমটো হৈ আছে, মোৰ লগা নাই যে এইটো ভেকচিনৰ কাৰণে হৈছে, এইটো হয়তো বেলেগ কিবা সমস্যাই হ'ব। মই ভাবোঁ এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল, কাৰণ ইমান দিন কোনো ভেকচিনৰ ছাইড এফেক্ট ইমান দিনলৈ নাথাকে তাৰমানে।
1: শ্ৰোতাগৰাকীয়ে নিশ্চয় উত্তৰ পালে, যদিও আমি আজি আচলতে গ্ৰীষ্মকালীন বেমাৰৰ বিষয়ে কথা পাতি আছোঁ, আমাৰ শ্ৰোতাসকলক এই ধৰণৰ বিষয়ে সুধিবলৈ অনুৰোধ কৰিছোঁ, আমি পাছৰ ফোনটো নিশ্চয় ল'ম। এই মুহূৰ্তত মই ক'বলৈ লৈছোঁ যে আমি প্ৰথমে আলোচনা কৰিছিলোঁ গ্ৰীষ্মৰ সময়ছোৱাত ডিহাইড্ৰেশ্যনৰ সমস্যা হয় আৰু ইয়াৰ লক্ষণসমূহ কি, কেনেকৈ গম পায় যে শৰীৰত পানী কমি গৈছে।
0: ডিহাইড্ৰেশ্যনৰ সমস্যাটো ধৰিবলৈ দিগদাৰ হয় অলপমান কম বয়সীয়া শিশুখিনি, ধৰক যিখিনি জন্মৰ পৰা মানে প্ৰথম ছমাহৰ ব্ৰেষ্ট ফিডিং কৰি থকা শিশুসকলটো বাৰু বেলেগ বাৰু, তেওঁলোকৰ ক্ষেত্ৰত ডিহাইড্ৰেশ্যন হ'ল ব্ৰেষ্ট ফিডিং কৰা, সেই বস্তুটো যথেষ্ট চিম্পল এটা বস্তু আৰু। কিন্তু 6 মাহৰ পিছৰ শিশুসকল, ধৰক 2.5 বছৰমানলৈকে, তেওঁলোকৰ ৰেচনেল বিহেভিয়াৰটো কম থাকে, তেওঁলোকে পিয়াহ লাগিলে পিয়াহ লাগিছে বুলি ক'বলৈ নাজানে, তাৰমানে তাত চিম্পটম কেনেকুৱা হ'ব, ইৰিটেবল হৈ থাকিব, অশান্তি কৰি থাকিব, দিগদাৰ কৰি থাকিব, তাৰমানে নৰ্মেল ছেল্ফটো নাথাকে। এটা এটি শিশু ধৰক নৰ্মেলি ঘৰত যেনেকুৱা ধৰণে খেলি থাকিব সেই ধৰণে নাথাকে। আৰু আপুনি ধৰক চুই চালে গম পাব যে অকণমান টেম্পাৰেচাৰটো আছে, থাৰ্মোমিটাৰ চালে হয়তো 101 ক্ৰছ নকৰিলেও 100.5

0: ফাইভ হাণ্ড্ৰেড পইণ্ট ছিক্স এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ এটা থাকিব পাৰে। আৰু সেইখিনি বাৰু ঘৰতে আইডেণ্টিফাই কৰিব পৰা চিমটম, কিন্তু আমাৰ যেতিয়া হস্পিটেললৈ আহে তেতিয়া শিশুসকলৰ কিছুমান লোকেলাইজ ছাইন চিমটমছ থাকে, ধৰক হাৰ্ট ৰেটটো বাঢ়ি যাব পাৰে, বুকুত অপধপনি হ'ব পাৰে, কেতিয়াবা উশাহৰ কষ্ট হ'ব পাৰে। আৰু এটা কথা হৈছে কি, পেচাবটো ভালকৈ নকৰে। আমি সাধাৰণতে মানে যেতিয়া এটা শিশুৱে নৰ্মেল শিশু এতিয়া আঠ ঘণ্টামান ভালকৈ পেচাব কৰা নাই, তেতিয়াহ'লে সেইটো বস্তু অলপমান ছিৰিয়াছলি লোৱাই ভাল। আঠ ঘণ্টালৈ যাবই নালাগে, আপুনি নিজেই ধৰিব পাৰিব যে নৰ্মেলি শিশু এটা কিমানবাৰ পেচাব কৰিবলৈ গৈ থাকে বা পেচাব কৰিব লাগিছে বুলি কয়। তাতকৈ যদি কম পৰিমাণে হৈছে তেতিয়া গম পাব যে এটলিষ্ট ডিহাইড্ৰেশ্যনৰ আৰ্লি ষ্টেজটো আৰম্ভ হৈছে। ডিহাইড্ৰেশ্যনৰ আৰ্লি ষ্টেজত এটা সুবিধা হয় কি, তেওঁলোকৰ পিয়াহটো লাগি থাকে, কিন্তু দ্বিতীয় আৰু তৃতীয় ষ্টেজ যিটো মডাৰেটৰ পৰা ছিভিয়াৰ, এই দুটাত হয় কি, পিয়াহটো তেওঁলোকে ধৰিব নোৱাৰে, লাহে লাহে দেখিব লেবেজান হৈ আহিছে, শক্তিটো কমি আহিছে, ভাগৰ ভাগৰ লাগি আছে, বিচনাতে শুই থাকিব বিচাৰিছে, আৰু লগতে পেচাবটো কৰা, এইকেইটা এলাৰ্মিং ছাইন। মই ভাবোঁ তেনেকুৱা হ'লে আপুনি হস্পিটেললৈ অনাটোৱেই জৰুৰী
1: হয়। আৰু শৰীৰত পানী কমি গ'লে বাৰু টোপনিও কম হয় নেকি?
0: সেইটো দুটা কথা হয়
1: ডাক্তৰ শইকীয়া, আমি কথাখিনি আকৌ পাতিম। আমালৈ আৰু এটা ফোন আহিছে, ফোনটো লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
1: নমস্কাৰ, আপুনি কোনে কৈছে?
2: হয়, মই ঢেকীয়াজুলিৰ পৰা বিজয় ভাট ফোন কৰিছো।
1: হয় কওকচোন।
2: হয়, আজি প্ৰশ্ন আছিলে, গ্ৰীষ্ম ঋতু দুখত গৰমৰ সময়ত বাচ্চাসকলৰ যিহেতু বিভিন্ন ধৰণৰ বেমাৰ হয়, গতিকে মোৰ প্ৰশ্ন আছিলে, বিশেষকৈ জ্বৰ হয় আৰু জ্বৰ হোৱাৰ পিছতে জ্বৰটো কমি যায়, কমাৰ পিছতে লাহে লাহে আকৌ হয়, এইটো ক্ষেত্ৰত সৰু সৰু বাচ্চাসকলক কি কৰিব লাগে? আৰু কাহ হয়, কাহ হ'লে ইমান কফ হয়, তাতে উশাহ ল'বলৈ কষ্ট হয়, তেতিয়া ডক্টৰে লাষ্টত গৈ গেছ দিব লগা হয়, গেছটো ভৱিষ্যতে কিবা বেয়া ফালে গুচি যায় নেকি? এই দুটা বিষয় অলপ জানিব বিচাৰিছিলো।
1: আপোনাক ধন্যবাদ, আপুনি ৰেডিঅ'তে শুনকচোন দেই, ডক্টৰে উত্তৰ দিছে।
0: তেখেতে যিটো প্ৰশ্ন সুধিলে সেইটো খুব ইম্পৰ্টেণ্ট কথা, আৰু এই বস্তুটোৰ ওপৰত এটা যিটো মিথ এটা আছে, এই মিথটো মই অকণমান ক্লিয়াৰ কৰিবলৈ ভাল পাম। প্ৰথম কথাটো হৈছে, যেতিয়া এটা ভাইৰেল ইনফেকশ্যন গ্ৰীষ্মকালৰ এই সময়ছোৱাত, যেতিয়া ভাইৰেল ইনফেকশ্যনৰ কথাটো পাতি আছোঁ আমি, ভাইৰেল ইনফেকশ্যনৰ সাধাৰণতে ডিউৰেশ্যনটো তিনিৰ পৰা পাঁচদিনমান থাকে। গতিকে আপোনাৰ চিমটমটো এনেকুৱা ধৰণৰ হ'ব, ছাপ'জ জ্বৰ আহিলে, জ্বৰ অহাৰ লগে লগে আপুনি ধৰক থাৰ্মোমিটাৰ চালে, সেইমতে আপুনি দৰৱ খোৱালে, দৰৱ খোৱাৰ আধা ঘণ্টা পঞ্চল্লিছ মিনিট পিছত আপুনি স্পঞ্জিং কৰিলে তিতা কাপোৰ দি, তাৰপিছত জ্বৰটো কমি আহিলে, কমি অহাৰ পিছত দেখিলে শিশুটি একদম খেলা ধূলা আৰম্ভ কৰিছে, খোৱা চোৱা আৰম্ভ কৰিছে নৰ্মেল, আকৌ দেখিব পাঁচ ঘণ্টামানৰ পিছত বা চাৰে চাৰি পাঁচ ঘণ্টামানৰ পিছত লাহে লাহে আকৌ জ্বৰটো অহা আৰম্ভ হৈছে। যদি এই জ্বৰ নথকা সময়খিনিত শিশুটি একদম নৰ্মেলি খেলা ধূলা কৰি আছে, তেতিয়াহ'লে আপুনি সেইটোলৈ চিন্তা নকৰিব, কাৰণ কথাটো এনেকুৱা নহয় যে পেৰাচিটামলৰ এটা ড'জ দি দিলে আৰু ফিভাৰটো পূৰা ঠিক হৈ গ'ল, তেনেকুৱা নহয়। ভাইৰেল ফিভাৰৰ আচলতে নিজস্ব এটা কোৰ্চ থাকে, আৰু সেই কোৰ্চটো সাধাৰণতে তিনিৰ পৰা পাঁচদিন থাকে, আৰু সেই সময়ছোৱাৰ ভিতৰত যদিহে জ্বৰ নথকা সময়ত শিশুটিয়ে খেলি থাকে, তেতিয়াহ'লে এণ্টিবায়'টিক বা বেলেগ ধৰণৰ ট্ৰিটমেণ্টৰ কথা নাহে। আৰু তেখেতে যিটো ইনহেলাৰ বা নেবুলাইজেশ্যনৰ কথাটো ক'লে, এনেকুৱা সময়ত হোৱা বেছিভাগ ভাইৰেল ইনফেকশ্যনে আমাৰ শ্বাস প্ৰশ্বাসজনিত যিটো ছিষ্টেম, মানে সেই ছিষ্টেমটোত এফেক্ট কৰে। তো শ্বাস প্ৰশ্বাসজনিত ৰোগৰ চিমটমবিলাক হ'ব পাৰে, কাহ হ'ব পাৰে, নাকৰ পৰা পানী ওলাই থকা হ'ব পাৰে, এনেকুৱা ধৰণৰ চিমটমবিলাকত আমি নেবুলাইজেশ্যনটো ইউজ কৰোঁ। কিন্তু নেবুলাইজেশ্যনটোত মানুহৰ এটা কমন মিছকনচেপশ্যন আছে যে এবাৰ নেবুলাইজেশ্যন কৰিলে তেওঁ জীৱনৰ কাৰণে এই বস্তুটো বাৰে বাৰে কৰি থাকিব লাগিব, সেইটো সম্পূৰ্ণৰূপে ভুল কথা। সেইটো কেতিয়াও তেনেকুৱা ভাবিব নালাগে। আমি আচলতে কি কৰোঁ, যেতিয়া হস্পিটেললৈ শিশু এতিয়া আহে, তেতিয়াহ'লে আমি যিমান পাৰোঁ সোনকালে তেওঁক বেছিকৈ প্ৰব্লেম যিটো হৈ আছে সেইটোৰ পৰা ৰিলিফটো দিবলৈ চেষ্টা কৰোঁ। আৰু নেবুলাইজেশ্যনটো হৈছে এটা মেথড যিটোৰে আপুনি দৰৱটো ডাইৰেক্টলি ৰেস্পিৰেটৰী ছিষ্টেমটোত আপুনি ডেলিভাৰ কৰিছে। আপুনি এটা হাই মানে প্ৰেছাৰ জেট এটা দি পেলাই অক্সিজেন দি লগত আপুনি দৰৱটো ডাইৰেক্ট ডেলিভাৰী কৰিছে, গতিকে ইয়াত একশ্যনটো বহুত সোনকালে আৰম্ভ হয়, ৰিলিফটো সোনকালে পায়, আৰু তাৰপিছত আমি তেওঁলোকক ঘৰলৈ মুখেৰে খোৱা দৰৱ হিচাপত পঠাই দিবলৈ আমাৰ সুবিধা হয়।
1: গতিকে কোনো শংকা
0: নাই, তেনেকুৱা কথা নাই।
1: আমি আকৌ এটা ফোন লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' আমাৰ সংযোগ বিচ্ছিন্ন হৈছে, শ্ৰোতাগৰাকীয়ে নিশ্চয় আকৌ ফোন কৰিব। আমি কথা পাতি আছিলোঁ, যেতিয়া ডিহাইড্ৰেশ্যন হয় শিশুসকলৰ, তেতিয়া তেওঁলোকৰ টোপনিও কম হয় নেকি বাৰু, এটা লক্ষণ হ'ব পাৰে নেকি?
0: তাৰমানে ইয়াত দুটা কথা আহে, তাৰমানে প্ৰথম প্ৰথম আৰ্লি ষ্টেজ অফ ডিহাইড্ৰেশ্যনত শিশুটি অকণমান ইৰিটেবল হৈ থাকে, অশান্তি কৰি থাকে, ঠেনঠেনাই থাকিব, এইটো কৰি থাকিব।

0: কেন স্টেজটোত লাহে লাহে ভাগৰ লগা আৰম্ভ কৰিব। এতিয়া ভাগৰ লগাৰ লগে লগে সেইটো বস্তুক আমি টোপনিৰ লগত মিলাব নোৱাৰোঁ।
1: হয়,
0: টোপনিটো এটা বেলেগ ফেজ, টোপনিটোত আদাৰৱাইজ শিশুটি নৰ্মেলেই থাকে, কিন্তু এইটো হৈছে এটা লেথাৰ্জি। লেথাৰ্জি যিটো ভাগৰ অৱসাদ, অৱসাদটো অৱসাদৰ পৰা শিশুটিক জগোৱাটো দিগদাৰ। আপুনি পটককৈ তেওঁলোকক জগাব নোৱাৰে। টোপনি গৈ থকা শিশু এটাক আপুনি পটককৈ জগাব পাৰিব, কিন্তু অৱসাদ বা লেথাৰ্জি হৈ থকা, মানে ডিহাইড্ৰেশ্যন হৈ লেথাৰ্জি হৈ থকা শিশু এটা দেখিব কাম কৰিবলৈ মন নাযায়, একো খেলিব মন নাযায়, অৱসাদত থাকে, ভাগৰিটো মানে শুই থাকিব, সেইটো কিন্তু এটা এলাৰ্মিং চাইন। তেনেকুৱা হ'লে মই ভাবোঁ আপুনি চিকিৎসালয়লৈ অনা ভাল। হয়তো তেওঁলোকৰ আই ভি ফ্লুইড লাগিব পাৰে, মানে চেলাইন বা এই ধৰণৰ বস্তু লাগিব পাৰে।
1: হয়, আৰু যিসকল শিশু ধৰক ছমাহৰ পৰা দুবছৰৰ ভিতৰত মানে ভালকৈ নিজৰ বিষয়ে ক'ব নোৱাৰে, কি সমস্যা হৈ আছে, তেওঁলোকে কিমানখিনি দৈনিক পানী খাব লাগে, বিশেষকৈ গ্ৰীষ্মৰ সময়ত?
0: আসলে পানীটো আমি কওঁ যে সব মিলাই পেলাই 1500 পৰা 2000 ml, মানে 1.5 লিটাৰ পৰা 2 লিটাৰ। কিন্তু সেইটো কথাটো এনেকুৱা নহয় যে সেইখিনি পানীকে খাই থাকিব লাগিব। তাত আপোনাৰ কাউণ্ট হ'ব কেনেকুৱা, ধৰক ৰাতিপুৱা ব্ৰেকফাষ্টত আপোনাৰ কল এটা খালে, কলত পানী থাকে, অকণমান গাখীৰ খালে সেইটোতো থাকিলে, দুপৰীয়া সময়ত ভাত খালে ভাততো পানী অকণমান থাকে, পানী থকা বস্তু, দালিততো যথেষ্ট পৰিমাণে পানী থাকে, চব্জি, তো সেনেকুৱা ধৰণৰ। কিন্তু আমি আইচলেটেডকৈ যদি হয় তেতিয়াহ'লে আমি সেই 4 গিলাচমান তেনেকুৱা জুচ বা পানী ধৰণৰ খোৱাটো এডভাইচ কৰোঁ।
1: হয়, মাকগৰাকীয়ে বা অভিভাৱকে সেই কথাটো অকণমান মন কৰিব লাগে।
0: আৰু তাৰ মাজত যদি ধৰক খেলা ধূলা কৰি আছে শিশুটিয়ে, ঘামিছে বহুত, বা আজিকালি বহুতে এচি এক্সপ'জাৰ হয়, যিটো গৰম পৰিছে এতিয়া এচি এক্সপ'জাৰ হয়, এচিত হয় কি মানে এচিত কিন্তু ডিহাইড্ৰেশ্যন হয় দেই, মানে এনেকুৱা নহয় যে আপুনি এটা আৰ্টিফিচিয়েলি ঠাণ্ডা এনভাইৰনমেণ্ট এটাত আছে কিন্তু আপোনাৰ মানে ডিহাইড্ৰেশ্যন হয়, সেইটো ভুল। গতিকে এচিত থকা অৱস্থাটো যথেষ্ট পৰিমাণে পানী খাই থাকিব লাগে, সেইটো ৰিপ্লেচমেণ্টটো অলপমান এক্সট্ৰা
1: হয়। এতিয়া আমি শিশুসকলৰ কথা যদিও বিশেষকৈ পাতি আছোঁ, কিন্তু আমাৰ ডাঙৰসকলো এই গ্ৰীষ্মজনিত বেমাৰত আক্ৰান্ত হয়, বিশেষকৈ খুব কোৱা হয় যে হিট ষ্ট্ৰক হৈছে, মানে কিয় হয়, গৰমতে কিয় বাঢ়ে
0: হিট ষ্ট্ৰকটো? আচলতে সেইটো এটা কমপ্লিট বেলেগ ধৰণৰ বস্তু, তাৰমানে সেইটো যেতিয়া টেম্পাৰেচাৰটো এটা এটা লেভেলতকৈ বেছি হয়, ধৰক 104 তাতকৈ বেছি হৈছে, প্ৰপাৰলি আপুনি পানী খোৱা নাই, ডিহাইড্ৰেশ্যন বহুত ছিভিয়াৰ লেভেলত হৈছে, তেনেকুৱা ক্ষেত্ৰত হিট ষ্ট্ৰক, সেইটো অলপমান এটা ইমাৰ্জেঞ্চি। আৰু সেই বস্তুবিলাক হৈছে প্ৰিভেণ্ট কৰিব লগা বস্তু, সেইবিলাক আপুনি হ'বলৈ ৰখি থাকিব নালাগে। আপুনি চাপ'জ আজি এনেকুৱা বতৰ এটাত আপুনি বাহিৰত আউটডোৰত কাম কৰি থাকিব লগা আছে কিবা, তাত আপুনি যথেষ্ট পৰিমাণে পানী খাই থাকিব লাগিব, আৰু মাজে মাজে আপুনি ৰেষ্ট ল'বই লাগিব। ৰেষ্ট মানে কৰোঁ বুলি টেম্পাৰেচাৰটো যাতে এটা চাৰ্টেইন লেভেলতকৈ বাঢ়ি যাব নোৱাৰে। আৰু তেনেকুৱা সেইবিলাকত আৰ্লি চিমটম দেখুৱায়, আৰ্লি চিমটম কেনেকুৱা হ'ব, আপোনাৰ গা বেয়া লগা আৰম্ভ হ'ব, বুকুত ধপধপনি আৰম্ভ হ'ব পাৰে, বিৰাট অৱসাদ আহিব, মানে ৰ'দত থিয় হৈ থকাটো আপোনাৰ দিগদাৰ যেন লাগিব, তো সেইবিলাক হৈছে এলাৰ্মিং চাইন, বডিয়ে আপোনাক যথেষ্ট এলাৰ্মিং চাইন চিমটমছ দেখুৱায়, তো সেইটো। আৰু দ্বিতীয় কথা আপুনি যিটো সুধিলে, এই ভাইৰেল যিবিলাক চিমটম হয় সেইবোৰ এডাল্টৰো যথেষ্ট হয়, তো কিছুমান পাৰ্টিকুলাৰ ভাইৰাছ আছে যিবিলাক 5 বছৰ তলৰ শিশু বেছিকৈ আক্ৰমণ কৰে, কিছুমান আছে যেনেকৈ ইনফ্লুৱেঞ্জাটো এটা এনেকুৱা ভাইৰাছ যিটোৱে এজ গ্ৰুপ বুলি নাই, ডাঙৰ মানুহকো যথেষ্ট হেৰি কৰে, আক্ৰমণ কৰে। এইবাৰ মই দেখিছোঁ মানে মোৰ সহকৰ্মী কেইবাজনো তাৰমানে যথেষ্ট পৰিমাণে এইটোত আক্ৰান্ত হৈ, তাত তাৰমানে কি হয়, গাটো বেয়া লাগে আৰু, তেওঁলোকে কামত আহিব পৰা নাই, ক্ষতি হৈছে, শুই আছে, আৰু প্ৰায় মই এইটো কথা শুনো, ইমান গা বেয়া আগতে কেতিয়াও লগা নাছিলে জ্বৰ, তো লাহে লাহে তাৰমানে হৈছে কি, ভাইৰাছবিলাকেও হয়তো ভিৰুলেঞ্চটো বাঢ়ি গৈছে, বা আমিও এনভাইৰনমেণ্টেল ফেক্টৰ হওক বা ডায়েটেৰী ফেক্টৰ এইবিলাকৰ কাৰণে আমাৰো অলপমান শাৰীৰিক দুৰ্বলতাটো বাঢ়িছে,
1: আমাৰ যিটো ৰোগ প্ৰতিৰোধৰ ক্ষমতা
0: হয়
1: সেইটো সামগ্ৰিকভাৱে হয়তো কমি যাব পাৰে, নহয়?
0: আৰু যিটো এনভাইৰনমেণ্টত আমি থাকোঁ, বৰ এটা হেল্ডি এনভাইৰনমেণ্ট বুলি মই নকওঁ, আমি অভাৰ ক্ৰাউডেড এনভাইৰনমেণ্টত থাকোঁ, আপুনি গুৱাহাটীতে চাওক, আপোনাৰ ঘৰে ফ্লেটে আপোনাৰ এটা অভাৰ ক্ৰাউডেড এনভাইৰনমেণ্ট, পলিউশ্যন, কনষ্ট্ৰাকশ্যন, এইবিলাকতো বহুত ফেক্টৰ। কিন্তু মই ভেকচিনেশ্যনৰ কথাটো কওঁ, এডাল্ট ভেকচিনেশ্যনটো কিন্তু আজিকালি যথেষ্ট কৰা হয়, আৰু সেইটোত তেওঁলোকে মানে তেওঁলোকৰ নিজৰ চিকিৎসকৰ লগত এই বিষয়ে কথা পাতিব পাৰে।
1: আমি যিহেতু গ্ৰীষ্মৰ বিভিন্ন ৰোগৰ বিষয়ে কথা পাতি আছোঁ, পানীৰ পৰাও কিন্তু বহুত কিছু ৰোগ হয়, এতিয়া সেই ধৰণৰ ৰোগ কেনেকুৱা সেইবোৰ কওকচোন।
0: তাৰমানে এতিয়ালৈকে আমি যিখিনি বেমাৰৰ কথা পাতিলোঁ সেইখিনি মষ্ট অফ দা,
1: মানে আমি এই বিষয়ে কথা পাতিম, আমালৈ এটা ফোন আহিছে, ফোনটো লৈ লওঁ। হেল্ল'
2: নমস্কাৰ মেম।
1: নমস্কাৰ, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে?
2: মই কামৰূপ হাজোৰ পানীবাৰৰ পৰা কৈছো।
1: হয়,
2: মই ছাৰৰ পৰা আৰু আপোনাৰ এটা প্ৰশ্ন আছিলে, মানে
1: হয় আপোনাৰ নামটো কওকচোন।
2: মোৰ নাম জয়ন্ত কুমাৰ দাস।
1: দাস কওক।

0: মোৰ প্ৰশ্ন হৈছে শিশু কাণত যি মেগিৰ হয় সম্পূৰ্ণ নিৰাময় হয়নে নে ভৱিষ্যতৰ কি টেবলেট খাই থাকিব লাগে?
1: এইটো মানে এনেই আপুনি যাৰ বিষয়ে সুধিছে তেওঁৰ বয়স কিমান বাৰু, মানে যাৰ বিষয়ে এনেই জেনেৰেলাইজ কি হৈছে?
0: দুই বছৰ তিনি বছৰ হ'ব। হয়, মোৰ লগৰ বন্ধু এজনৰ ল'ৰা এটা আছে, তাকে
1: হয়। তাৰমানে আচলতে মৃগী ৰোগটো প্ৰথম ছয় বছৰলৈকে, ছয় মাহৰ পৰা ছয় বছৰ বয়সলৈকে এটা খুব কমন মৃগী ৰোগ শিশুসকলৰ দেখা যায়, যিটো জ্বৰৰ লগত এছ'চিয়েটেড হৈ থাকে। তাৰমানে এইটোক ফেব্ৰাইল ছিজাৰ বুলি কোৱা হয়। তাৰমানে শিশুটিৰ তো গতিকে ছয় বছৰলৈকে শিশুসকলৰ জ্বৰৰ লগত যিটো এছ'চিয়েটেড মৃগী হয় সেইটোক আমি ফেব্ৰাইল ছিজাৰ বুলি কওঁ। ফেব্ৰাইল ছিজাৰ সাধাৰণতে ছবছৰৰ পিছত নিজে নাইকিয়া হৈ যায়। তো তাত ল'ব লগা সাৱধানতাটো হৈছে এনেকুৱা যে আপোনাৰ যেতিয়া জ্বৰ হৈছে, এবাৰ যদি আপোনাৰ তেনেকুৱা হ'ল, জ্বৰ উঠিছিল য'ত আপোনাৰ মৃগী হৈছিল শিশুটিৰ, তেনেকুৱা ক্ষেত্ৰত আপুনি পিছলৈ জ্বৰ হ'লে সাৱধান হ'ব লাগিব। যদি 100.5 মানে 101 পাবগৈ নালাগে, 100.5 ক্ৰছ কৰিছে, তেতিয়াহ'লে আপুনি জ্বৰ দৰৱ খুৱাব লাগিব। জ্বৰ দৰৱ খোৱাৰ আধা ঘণ্টাৰ পিছত আপুনি তিতা কাপোৰে মচা, এই গোটেইখিনি সাৱধানতা ল'ব লাগিব। কিন্তু ছাপোজ এই সময়ছোৱাতে বা যিকোনো বয়সৰ শিশুৰ মৃগীৰ নিচিনা চিমটম হৈছে, মৃগীৰ বহুত বেলেগ বেলেগ ধৰণৰ লক্ষণ আছে, বেলেগ বেলেগ ধৰণৰ টাইপ আছে, চবৰে লক্ষণবিলাক বেলেগ। এটা এটা টাইপৰ মৃগী আছে এবচেণ্ট ছিজাৰ বুলি যিটো কওঁ, সেইটোত আপোনাৰ চিমটমটো অদ্ভুত ধৰণৰ হয়। ধৰক ক্লাছতে শিশুটি পঢ়ি আছে, স্কুলতে ক্লাছতে বহি আছে, আপুনি ঘপককৈ দেখিব কথা বতৰা নাই, তেওঁ এটা মানে হেৰিত এটা ট্ৰেন্সৰ নিচিনা ষ্টেট এটাত গুচি গৈছে, সেইটো কিন্তু মৃগীয়ে হয়। তো সেইবিলাকত সাধাৰণতে জ্বৰটো সদায় এছ'চিয়েটেড হৈ নাথাকে, আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। তাত কিছুমান ইনভেষ্টিগেশ্যনৰ দৰকাৰ হয়। তো সেই ইনভেষ্টিগেশ্যনখিনি কৰি আমি এষ্টাব্লিছ কৰিব লগা হয় যে এইটো একজেক্টলি হৈছে কি কাৰণে। 90% ক্ষেত্ৰত য'ত জ্বৰৰ লগত এছ'চিয়েটেড নোহোৱা মৃগী বেমাৰ আছে, তাত 90% কজত আমি একচুৱেল কাৰণটো উলিয়াব নোৱাৰোঁ। তাৰমানে উলিয়াব নোৱাৰোঁ মানে এইটোক ইডিঅ'পেথিক কজ বুলি কোৱা হয়, যে ব্ৰেইনৰ ভিতৰৰ ৱায়াৰিংটোতে কিবা এটা কিছুমান ষ্টিমুলাছ নৰ্মেলি যিমান ওলাব লাগে তাতকৈ বেছি হয় কাৰণে আপোনাৰ মৃগী হয়। কিন্তু ৰিমেইনিং 10%ত ক্লিয়াৰ কাট কাৰণ থাকে, কেতিয়াবা টিউমাৰ থাকিব পাৰে, কেতিয়াবা পেলুৰ কাৰণেও হ'ব পাৰে। তো সেইধৰণে গতিকে কাৰণটো এষ্টাব্লিছ কৰাটো জৰুৰী, আৰু সেইমতে দৰৱ খাব লাগিব। যদি পেলুৰ কাৰণে হৈছে ছাপোজ, বা টিউমাৰৰ কাৰণে হৈছে, কাৰণটো আঁতৰালে মৃগীটো সম্পূৰ্ণৰূপে যোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই 90% যিটো ইডিঅ'পেথিক হৈছে, ইডিঅ'পেথিক কাৰণত হয় বুলি ক'লোঁ, সেইটোত কিন্তু অকণ দীঘলীয়া ট্ৰিটমেণ্টৰ দৰকাৰ, আৰু সেইটোত আপুনি এটা চিকিৎসকৰ লগত এটা মানে সম্পৰ্কত থাকিব লাগিব। তাৰমানে আপুনি পটককৈ এইটো লাইটলি ল'ব নোৱাৰে। তাৰমানে মৃগী হোৱা এজন পেচেণ্টৰ আপুনি ইমাজিন কৰক, ছাপোজ ৰাস্তা দি গৈ আছে, ছাপোজ ৰাস্তাই পাৰ হ'ব খুজিছে, সেইখিনি সময়তে যদি তেওঁ এটা এটেক হয়, সেইটো ডিজাষ্টাৰ হ'ব পাৰে। তাৰমানে সেইবিলাক পটেঞ্চিয়েলি ফেটেল হ'ব পাৰে, মাৰাত্মক। তো গতিকে এইটো এটা ছিৰিয়াছলি লোৱা ধৰণৰ বস্তু, এনেই লাইটলি লোৱা বস্তু নহয়, আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।
2: হয়, নিশ্চয় আমাৰ শ্ৰোতাগৰাকীয়ে বুজি পাইছে। প্ৰিয় শ্ৰোতা, আপোনালোকে আমাৰ দৃষ্টিপাত অনুষ্ঠানটি শুনি আছে। ইতিমধ্যে আমি ডক্টৰ শইকীয়াৰ সৈতে বহু কথা পাতিলোঁ আৰু আমাৰ এই অনুষ্ঠান 8:45 চলিব। গতিকে আপোনালোকে আমাৰ সৈতে ফোনযোগে সংযোগ হ'ব পাৰিব আৰু আপোনালোকৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে আমাৰ ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। যিসকল শ্ৰোতাই এই মুহূৰ্তত ৰেডিঅ'ৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈছে, তেওঁলোকৰ জ্ঞাতাৰ্থে ক'বলৈ বিচাৰিছোঁ যে আমি আজি গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ চিকিৎসা বা ইয়াৰ প্ৰতিকাৰ সম্বন্ধীয় কথা পাতি আছোঁ আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ মৃদুপৱন শইকীয়া, শিশু ৰোগ বিশেষজ্ঞ। গতিকে আপুনিও যদি এই ধৰণৰ কোনোবা ৰোগত ভুগি আছে বা আপোনাৰ শিশুটি ভুগি আছে, তেন্তে এই সন্দৰ্ভত আমাৰ ডাক্তৰৰ সৈতে আপুনি পৰামৰ্শ ল'ব পাৰে, কথা পাতিব পাৰে। আৰু আমাৰ ফোন নম্বৰ দুটি পুনৰবাৰ কৈ দিছোঁ, আমাৰ নম্বৰ হৈছে 03612661876 আৰু 9435405222। এই দুয়োটা নম্বৰতে আমাৰ শ্ৰোতাই আমাৰ সৈতে কথা পাতিব পাৰিব, যিহেতু আমাৰ ষ্টুডিঅ'ত আজি আমাৰ ডক্টৰ মৃদুপৱন শইকীয়া আছে। আমি ডক্টৰ শইকীয়া কথা পাতি আছিলোঁ যে পানীৰ পৰাও বিভিন্ন ৰোগ হয়, সেই ৰোগসমূহৰ বিষয়ে কওকচোন।
1: পানীৰ পৰা যিখিনি কমনলি হোৱা দেখা যায় সেইখিনি গ্ৰীষ্মকাল বুলি নহয়, গ্ৰীষ্মকালত অভিয়াছলি এইটো অলপমান বেছিকৈ হয়, কিন্তু আমাৰ দেশততো গোটেই বছৰজুৰি কিছুমান বেমাৰ, যেনেকৈ গেষ্ট্ৰ'এনটাইটিছ, গেষ্ট্ৰ'এনটাইটিছটো খোৱা বস্তুৰ পৰা

0: পানীৰ পৰা হ'ব পাৰে, বেলেগ খোৱা বস্তুৰ পৰা হ'ব পাৰে, কণ্টামিনেটেড ফুডৰ পৰা হ'ব পাৰে। তো তাত কমন চিমটমবিলাক হৈছে কি, আপোনাৰ বমি হৈ থাকিব পাৰে, পায়খানা হ'ব পাৰে, লুজ পায়খানা হ'ব পাৰে, আৰু তাতো আপোনাৰ সেই ডিহাইড্ৰেশ্যনৰ কনচেপ্টটো তাতো আহিব, আপোনাৰ বমি কৰি আছে, পায়খানা কৰি আছে। শিশুসকলৰ টোটেল বডি ৱাটাৰটো কম থাকে, আৰু এটা শিশুৱে যদি ধৰক কম সময়ৰ ভিতৰতে 4-5 বাৰ পায়খানা বা বমি কৰিছে, গতিকে তেওঁলোকৰ ডিহাইড্ৰেশ্যন হোৱাৰ চান্সটো বেছি। সেই ক্ষেত্ৰতো আপুনি জেনেৰেল যিটো তেওঁৰ অৱস্থাটো আৰু পেচাব কিমান কৰি আছে সেইখিনি চাই ORS দিয়া। ORSটো এই ক্ষেত্ৰত মহৌষধ, তাৰমানে ORSটো WHO ৰেকমেণ্ডেড ORS। মাৰ্কেটত আকৌ কিছুমান এনেকুৱা বেলেগ চলিউশ্যনো পায় যিবিলাক ORS বুলি পেলাই ফাৰ্মাচী বা বহুততে এনেকুৱা বিক্ৰী হয়, কিন্তু সেইবিলাক নহয়। WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ORS, সেই বস্তুটো খাব লাগে। আৰু বহুত ক্ষেত্ৰত মই পিতৃ মাতৃ এই সমস্যাটো পাওঁ যে তেওঁলোকে কয় যে শিশুসকলে ORSটো নাখায়।
1: সেইটোৱে মই সুধিব খুজিছিলো যে ORS খাবলৈ বহু শিশুৱে বেয়া পায়। হয়,
0: তেনেকুৱা ক্ষেত্ৰত এটা কাম কৰিব পাৰে, আপুনি হোমমেড ORS বনাব পাৰে। হোমমেড ORSত একদম কমন বস্তুটো হৈছে ডাবৰ পানী খুৱাব পাৰে, ডাবৰ পানী বহুত শিশুৱে ভালেই পায়। আৰু যদি সেইটোও খাব বিচৰা নাই, তেতিয়াহ'লে আপুনি এটা নৰ্মেল হোমমেড ORS, যেনেকুৱা এক গিলাচ পানী ল'লে, য'ত ধৰক এপ্ৰক্সিমেটলি 200 ml মান পানী ধৰে, তাত আপুনি 1 চামুচ, টি স্পুন, টেবুল স্পুন হয়, ডাঙৰ চামুচটো নহয়, টি স্পুন 1 চামুচ চেনি দিলে আৰু অকণমান হাতত লোৱা পিঞ্চ অফ চল্ট, অলপমান চল্ট মিক্স কৰিলে, সেইটো মানে বহুতখিনি পৰিমাণে আপোনাৰ ORSৰ ওচৰ পাজৰে যায়গে।
1: আৰু যদি ডাক্তৰ এই বিষয়ে আমি ORSৰ ঘৰত বনোৱা ORSটোৰ বিষয়ে কথা পাতিম। আকৌ এটা ফোন আহিছে, হেল্ল' নমস্কাৰ, আপুনি কোনে কৈছে?
2: মুখত যিবিলাক গুটি ওলাইছে, আপোনাৰ যিবিলাক হাৰ্মন বুলি কয়, সেইবিলাক মানে নিৰাময় কৰাৰ কিবা ব্যৱস্থা আছে নেকি?
0: হাতৰ ঘাঁৰ যিটো কথা ক'লে, সেইটোতো মানে বহুত বেলেগ বেলেগ কাৰণত হ'ব পাৰে। মই অলপ আগতে হেণ্ড ফুড এণ্ড মাউথ ডিজিজৰ কথা কৈছিলোঁ। কেতিয়াবা চাপ'জ খেলা ধূলা কৰোঁতে শিশুটোৱে দুখ পালে আৰু ঘৰতে ভয়তে কথাটো কোৱা নাই, লুকুৱাই থৈ দিছে, আৰু সেইটোতে বেলেগ বস্তু ধৰক মাটি বালি খেলি থকা ল'ৰা ছোৱালী লাগি পেলাই ইনফেকশ্যন হৈছে। তো যিয়ে হওক, মানে এটা ঘাঁ যেতিয়া ডেভেলপ হয়, ঘাঁৰ মিনিংটো হৈছে আপোনাৰ অভাৰঅল সেই উনটোৰ হাইজিনটো প্ৰপাৰ হোৱা নাই। তো গতিকে ঘাঁৰ লগত এছ'চিয়েটেড বস্তু কিছুমান আহিব, যদি সেই এৰিয়াটো বিষাই আছে বা ঘাঁ হোৱা জেগাটোৰ চাৰাউণ্ডিং ওচৰৰ পাজৰৰ জেগাখিনি ৰঙা পৰি আছে বা শিশুটিৰ জ্বৰ উঠিছে, তেতিয়াহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব। কিন্তু যদি দেখিছে নাই ঘাঁ হৈছে কিন্তু ধৰক তেনেকুৱা ধৰণৰ বিষ নাই, তেতিয়া আপুনি ঘৰতে ডেটল বা চেভলনেৰে ভালকৈ ড্ৰেছিং কৰিব পাৰে। তো এইখিনি আৰু মুঠতে এটা অভাৰঅল হাইজিনটো মেইনটেইন কৰিব লাগিব। আৰু শালমনৰ যিটো কথা ক'লে, শালমনটো অলপমান বেলেগ ধৰণৰ বস্তু। শালমনটো আচলতে এই যেতিয়া যৌৱনকাল আৰম্ভ হয়, এডলেচেণ্ট এজ গ্ৰুপটো আমি যিটো কওঁ, ছোৱালীবিলাকৰ ক্ষেত্ৰত এইটো 8-9 বছৰমানৰ পৰা ৰাফলি 15 ইয়াৰ্চমানলৈ থাকে, আৰু ল'ৰাবিলাকৰ ক্ষেত্ৰত 10-11 বছৰৰ পৰা 19 বছৰমানলৈ থাকে। সেইটো এটা ষ্টাৰ্টিং পইণ্ট আৰু। তো সেইখিনি সময়ত হয় কি, আমাৰ বডিত মানে পাৰ্টিকুলাৰলি মুখত মানে শ্বেট গ্লেণ্ডৰ লগে লগে কিছুমান ছেবেচিয়াছ গ্লেণ্ড বুলি এটা গ্লেণ্ডৰ কনচেনট্ৰেশ্যন নাম্বাৰটো বাঢ়ি যায়, সংখ্যাটো বাঢ়ি যায়। ছেবেচিয়াছ গ্লেণ্ডৰ ছিক্ৰেশ্যনবিলাক হৈছে অইলি। তো এতিয়া সকলো মানুহৰে মুখত বা বডিতে হওক, মুখত বেছি কনচেনট্ৰেশ্যন থকাৰ কাৰণে মুখৰ কথা কৈ আছোঁ, তো মুখত থকা ছেবেচিয়াছ গ্লেণ্ডৰ সংখ্যা একে নহয়, আৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰি কিছুমান মানুহৰ মুখৰ ছালখন তেলেতীয়া বেছি হ'ব পাৰে, কিছুমানৰ কম তেলেতীয়া হ'ব পাৰে। আৰু যিহেতু আমি বাহিৰত ওলাই ঘূৰি ফুৰোঁ বা ধৰক এডলেচেণ্ট এজ গ্ৰুপত কাফি এক্টিভিটি বাঢ়ে, আজিকালি স্কুলেই হওক বা খেলা ধূলা এইবিলাকত বাহিৰত যোৱা হয়, তো যেতিয়া তেলেতীয়া হয় স্কিনটো, তাত আপোনাৰ ডাৰ্টবিলাক লাগে, লেতেৰা বস্তুবিলাক পটককৈ ষ্টিক হয়। ষ্টিক হোৱাৰ লগে লগে আল্টিমেটলি সেই যিবিলাক আমাৰ স্কিনত কিছুমান পোৰ্চ থাকে, ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে, সেইবিলাক ব্লক কৰে, কৰাৰ লগে লগে আপোনাৰ এই ধৰণৰ বস্তুবিলাক শালমনটো হয়। শালমনটো প্ৰিভেণ্ট কৰিবলৈ হ'লে সবচে ইম্পৰ্টেণ্ট কথাটো হৈছে মুখখনৰ হাইজিনটো, মানে মুখখন ভালকৈ ধুব লাগিব। মই এইটো কওঁ যে 3 বাৰ দিনত এটলিষ্ট স্কুললৈ যোৱাৰ আগতে ভালকৈ গা ধুওঁতে মুখখন ভালকৈ ধুলে, আপোনাৰ কিছুমান ছফ্ট চাবোন কিছুমান পায়, এনেই নৰ্মেলি যিবিলাক চাবোন আমি ব্যৱহাৰ কৰোঁ কচমেটিক চাবোনবিলাক, সেইবিলাক এলকেলাইন ছ'প হয়, কিন্তু ফেচৰ কাৰণে সাধাৰণতে এচিডিক ছ'প ইউজ কৰিব লাগে। কমন কিছুমান ব্ৰেণ্ড আছে মাৰ্কেটত, আপোনাৰ এচিডিক ছ'প বুলি ক'লে আজিকালি চবেই জানেই আৰু, এইটো মানে কেৱল ফাৰ্মাচীত পোৱা বুলি নহয়, যিকোনো জেগাতে পায় আজিকালি। তো সেইটো দি ধুলে, স্কুলৰ পৰা ঘূৰি আহি পেলাই ভালকৈ মুখখন ধুলে,

0: আৰু ৰাতি শুবলৈ যোৱাৰ আগতে ভালকৈ ধুলে। এই তিনিটা হৈছে বেছিক টাইম, তাৰমানে এইকেইটাত আপুনি ধুব লাগিব। আৰু লগতে এইটো বাৰে বাৰে আমি কওঁ যে পৰ্যাপ্ত পৰিমাণে পানী খাবই লাগিব, পানী বা জুচ বা যিয়ে হওক, যাতে আপোনাৰ ছালখনৰ আৰ্দ্ৰতাটো মেইনটেইন হৈ থাকে, ব্লাড চাৰ্কুলেশ্যনটো মেইনটেইন হৈ থাকে। তো সেইটো বস্তু হ'লে শালমনৰ চান্সটো কম থাকে। কিন্তু তথাপি মই কওঁ যে চবৰে টেণ্ডেঞ্চিটো বেলেগ, কিছুমানৰ এইখিনি কৰাৰ পিছতো হয়তো এটা দুটা আৰু খোচা খুচি কৰিব নালাগে,
1: সেইটো এটা কাৰণ সংক্ৰমণ হৈ যায়। হয়, নিশ্চয় আমাৰ শ্ৰোতাগৰাকীয়ে বুজি পালে। ডাক্টৰ শইকীয়া, আমি কথা পাতি আছিলোঁ হোমমেড ওআৰএছৰ বিষয়ে।
0: হোমমেড ওআৰএছ সেইটোৱে, এগিলাচ পানীত নৰ্মেল চামুচখন যিখন টি স্পুন বুলি কওঁ, তাত এক চামুচ চেনি মিক্স কৰিলে আৰু অলপমান পিঞ্চ অফ ছল্ট মিক্স কৰিলে, সেই মিক্সাৰটো তাৰমানে মোৰলেছ এটা ওআৰএছৰ নিচিনাই হয়। তো সেইটো দিব পাৰে, আৰু যদি দেখিছে আপোনাৰ শিশুটোৱে সেইটোও খোৱা নাই, তেতিয়াহ'লে আপুনি প্লেইন পানী দিয়ক। মানে কথাটো হৈছে কি, আপুনি বডিত শৰীৰত পানী ভৰাব লাগিব। যদি ধৰক ওআৰএছৰ কাৰণে লাগি আছে আৰু সি খাব বিচৰা নাই, আৰু তেনেকুৱা অৱস্থাত আপুনি পানীও ৰিপ্লেচমেণ্ট কৰোৱা নাই, তেনেকুৱা ক্ষেত্ৰত তাৰমানে শিশুটিৰ ডিহাইড্ৰেশ্যনটো বাঢ়ি যোৱাৰ চান্সটো বেছি থাকে।
1: আমাৰ যিসকল শিশু, ধৰক এতিয়া ইমান বেছি গৰমৰ প্ৰকোপ, তেওঁলোকৰ যি দৈনিক জীৱন যাত্ৰা, সেই জীৱন যাত্ৰা সঁচাকৈ ব্যাহত হৈ গৈছে। স্কুলত গৰম, স্কুলৰ পৰা আহিব লাগে বহু দূৰৰ পৰা, আকৌ ঘৰত তেওঁলোকে শিশুসকল সাধাৰণতে খেলিব বিচাৰে। আমি এই বিষয়ে কথা পাতিম। আৰু এটা ফোন নম্বৰ আহিছে, সেইটো লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
1: নমস্কাৰ
2: নমস্কাৰ বাইদেউ,
1: হয়, আপোনাৰ নামটো কওক।
2: মই গোৱালপাৰাৰ পৰা কৈ আছো, মই গতিমাৰাক।
1: আপোনাৰ নামটো কি?
2: গতিমাৰাক।
1: আচ্ছা, ঠিক আছে, গতিমাৰাক, ঠিক আছে। আপোনাৰ সমস্যাৰ কথা কওকচোন।
2: সমস্যা মানে মোৰ ছোৱালীজনী জন্ম হোৱা দুমাহ হ'ল, তাৰমানে হাগাটো কণ্টিনিউ নাহাগে, তিনিদিন চাৰিদিন পাছে পাছে আগে, কিবা প্ৰব্লেম হ'ব নেকি?
1: হয়, আমাৰ ডাক্টৰ আছে।
0: মানে মই এটা প্ৰশ্ন তেখেতক সুধি আহিছো, মানে শিশুটিয়ে কেৱল মাকৰ গাখীৰে খাই আছে নে বেলেগ কিবা খাইছে? তেতিয়াহ'লে আপুনি এইটো কথালৈ একেবাৰে চিন্তা নকৰিব। তাৰমানে শিশুটোৱে যদি মাকৰ গাখীৰ খাই আছে, তেতিয়াহ'লে পায়খানাত তিনিটা ভেৰিয়েশ্যন হ'ব পাৰে। প্ৰথম ভেৰিয়েশ্যনটো হৈছে ফ্ৰিকুৱেঞ্চিটো, ফ্ৰিকুৱেঞ্চিটো আপোনাৰ কেতিয়াবা 15 বাৰমানলৈকে হ'ব পাৰে। বহুত শিশুৱে গাখীৰ খাই উঠিয়েই পায়খানা কৰি দিয়ে, সেইটো সেই ৰিফ্লেক্সটো যিটো হয় সেইটো 4 মাহমানলৈকে থাকিব পাৰে, আৰু কেতিয়াবা 8-10 দিনলৈ এবাৰো নকৰিব পাৰে। তো গতিকে ফ্ৰিকুৱেঞ্চি এই দুইটা বস্তু আমি নৰ্মেল বুলি ধৰোঁ যেতিয়ালৈকে শিশুটিয়ে মাকৰ গাখীৰটো ঠিকমতে খাই থাকে। দ্বিতীয় কথাটো হৈছে ৰংটো, ৰংটো জন্মৰ পিছত 3-4 দিনমান পায়খানাৰ ৰংটো ক'লা থাকে, তাৰপিছত লাহে লাহে সেউজীয়া হালধীয়াৰ নিচিনা হয়, তাৰপিছত হালধীয়া হয়, তাৰপিছত এডাল্টৰ যিটো পায়খানাৰ কালাৰ সেইটো হালধীয়াই, কিন্তু বাহিৰত অকণমান সময় থাকিলে যে ক'লা নিচিনা হৈ যায়, সেই বস্তুটো 1.5 মাহমান লাগে। আৰু তৃতীয় কথাটো হৈছে কনচিষ্টেঞ্চি, মানে শিশুসকলৰ এই সময়ছোৱাত প্ৰথম 4 মাহমানলৈকে শিশুসকলৰ পায়খানাটো বহুত পানী পানী বিজলুৱা ধৰণৰ হ'ব পাৰে, য'ত বিজল বিজল মিক্স হৈ থাকিব পাৰে, বা কেতিয়াবা খুব টান লদা নিচিনা পায়খানা হ'ব পাৰে। যেতিয়ালৈকে শিশুটিয়ে পায়খানা কৰি থাকে, মানে ব্ৰেষ্ট ফিডিং কৰি থাকে, মাকৰ গাখীৰ ভালকৈ খাই থাকে, তেতিয়াহ'লে তেতিয়ালৈকে এই পায়খানাৰ সমস্যাটো লৈ পেলাই চিন্তা কৰাৰ কোনো দৰকাৰ নাই,
1: এইবোৰ স্বাভাৱিক
0: স্বাভাৱিক। কিন্তু এটা কথা তাতে মই কওঁ, যদি ছাপোজ 8 দিনমান কৰা নাই, তেতিয়া আৰু শিশুটিয়ে বহুত দিগদাৰ কৰি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কাৰণ 7-8 দিনমান নোহোৱাকৈ থাকিলে পায়খানা অলপ পৰিমাণে জমা হৈ যায় আৰু সেইখিনি শিশুটিয়ে নিজে উলিয়াবলৈ অকণমান দিগদাৰ পায়, তেনেকুৱা ক্ষেত্ৰত আমি অকণমান সহায় কৰিব লাগে, দৰৱ দি হওক বা যেনেকুৱা।
1: নিশ্চয় আমাৰ শ্ৰোতাগৰাকীয়ে উত্তৰ পাইছে। মই কথা পাতি আছিলোঁ যে শিশুসকল সাধাৰণতে তেওঁলোকে খেলা ধূলা কৰি ভাল পায়, কিন্তু এতিয়া আমাৰ ৰাজ্যখনৰ বিভিন্ন জিলাত মানে ইমান গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে, আৰু এই ক্ষেত্ৰত মাকগৰাকীয়ে বাহিৰত খেলাৰ কথা ল'ৰা ছোৱালীক সেইটো তেওঁ অনুমতি দিব নিবিচাৰে, এটা চিন্তাৰ কাৰণ হয়। আপুনি এগৰাকী শিশুৰোগ বিশেষজ্ঞ হিচাপে কি ক'ব?
0: এতিয়া মানে মোৰ মনৰ ভাৱটো এনেকুৱা যে এতিয়া শিশুসকল যি ধৰণৰ পৰিৱেশত ডাঙৰ হৈছে সেইটো এটা সঁচাকৈ চিন্তা কৰিবলগীয়া। তাৰমানে বহুত ক্ষেত্ৰত আমি তেওঁলোকক কিছুমান সুবিধা দিব বিচাৰিলেও নোৱাৰোঁ। তাৰমানে আপুনি গুৱাহাটী মহানগৰীতে চাওক, আপোনাৰ শিশুটোৱে বাহিৰত খেলিবলৈ ইচ্ছা কৰিছে, আপুনি তেওঁক পৰ্যাপ্ত পৰিমাণৰ ঠাই দিব নোৱাৰে, পৰ্যাপ্ত সময় দিব নোৱাৰে। স্কুলখন হ'ব ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত, স্কুলৰ পৰা অহা যোৱা কৰোঁতে আপোনাৰ 1 ঘণ্টা 1 ঘণ্টা গুচি যায়, সেই যিটো জাৰ্ণিটো, সেই জাৰ্ণিটোতো তেওঁলোকৰ ভাগৰ লাগে। তো গতিকে এই চব মিলাই দেখোঁ আজিকালি মানে শিশুসকলৰ

0: মানে চাইল্ডহুডটো আৰু চাইল্ডহুডটো অভাৰঅল যথেষ্ট চেলেঞ্জিং। কিন্তু ছাপোজ যেনিবা বাহিৰত খেলিবলৈ আপুনি দিব পৰা নাই, কিন্তু তেনেকুৱা অৱস্থাত আপুনি ঘৰতো কিছুমান বস্তু কৰিব পাৰে। এতিয়া ধৰক বাহিৰৰ খেলা ধূলা, সেই শাৰীৰিক যিটো এক্সাৰচাইজ এটা হয়, সেই বস্তুটো আপুনি বেলেগ বস্তুৰে ৰিপ্লেচ কৰাটো দিগদাৰ। কিন্তু শিশুসকলৰ খেলা ধূলাৰ মাজেৰে কেৱল ফিজিকেল কামটোৱেই নহয়, তেওঁলোকৰ মেণ্টেল ৱেলবিংটো হয়, মানসিক যিটো মানে এটা ডেভেলপমেণ্ট হয়, বিকাশ হয়, সেই বিকাশটো আপুনি ঘৰতো চেষ্টা কৰিব পাৰে। ঘৰত আপুনি ধৰক এটা সময় দিলে, তেওঁৰ লগত কথা পাতিলে, তেওঁলোকৰ কোৱালিটি টাইম বুলি আমি যিটো কওঁ, স্কুলখনত দিনটোত কি কি ঘটনা হ'ল, সেই ঘটনাখিনি তেওঁৰ লগত ওৱান অন ওৱান কথা পাতিলে, যে আজি স্কুলত কি কি কৰিলা, কি কি হ'ল ঘটনা, তেওঁলোকৰ কিছুমান এক্সাইটমেণ্ট থাকে, তেওঁলোকেও ক'ব বিচাৰে, যে মানে সেই ইণ্টাৰেক্টিভ বিহেভিয়াৰটোৱে কিন্তু তেওঁলোকৰ মানসিক বিকাশত যথেষ্ট সহায় কৰে। আৰু তাৰ বাহিৰে আপুনি মানে ধৰক আউটডোৰ স্পৰ্টছৰ কথা ক'লে, যদিও আমি ইনফৰ্মেল খেলা ধূলাৰ কাৰণে ঠাই দিব নোৱাৰা হৈছোঁ, কিন্তু তথাপি ধৰক ফৰ্মেল খেলা ধূলাৰ কাৰণে, সাঁতোৰৰ কাৰণে আমাৰ ষ্টেডিয়াম 2-3খনমান আছে, গুৱাহাটীতে আছে, বেলেগ জিলাবিলাকতো আজিকালি হৈছে। ঠিক তেনেকৈ ধৰক ক্ৰিকেট, ফুটবল এনেকুৱা ধৰণৰ আউটডোৰ স্পৰ্টছৰ কাৰণেও যথেষ্ট কোচিং বা সেইবিলাকত আপুনি এটা দিয়াটো, মই ভাবোঁ চবেই যে ডাঙৰ ডাঙৰ প্লেয়াৰ হ'ব তেনেকুৱা কথা নাই, কিন্তু এনেকুৱা খেলা ধূলা কৰিয়েইতো তাৰ মাজত কিছুমান ওলায়। আৰু আজিকালি স্পৰ্টছটোক এটা কেৰিয়াৰ বুলি ল'ব পৰা হৈছে, ৰিয়ান পৰাগত এটা ডাঙৰ এক্সাম্পল। তো তেনেকুৱা আৰু বেডমিণ্টনতো আছে, অস্মিতা চলিয়া আছে, তো তেওঁলোকে আৰু বহুত আছে, অম্লানে দৌৰত যথেষ্ট তেওঁ ভাল কাম কৰি আছে। তো গতিকে মই ভাবোঁ সেইটো ছিৰিয়াছলি ল'ব পাৰে। কিন্তু
1: হয়, আৰু যদি এনেকুৱাও নহয় যে খেলুৱৈ হ'বই লাগিব, কিন্তু আমাৰ শিশুসকলৰ শাৰীৰিক মানসিক যি বিকাশ, সেই বিকাশৰ কাৰণে খেলা ধূলা
0: আৰু এনেকুৱা আপোনাৰ চাব, বাহিৰৰ দেশবোৰ যিবোৰ উন্নত দেশবিলাক, তেওঁলোকত খেলাটো এটা যথেষ্ট ছিৰিয়াছলি লোৱা বস্তু, মানে ছিৰিয়াছলি যিহেতু সৰুৰ পৰাই লয়, তাৰ মাজৰ পৰা কেৰিয়াৰ হিচাপে ল'বলৈ তেওঁলোকে সৰুৰ পৰাই ইনস্পিৰেশ্যন এটা পাই যায়। আমাৰ নিচিনা আমি এতিয়াও যদিও ধৰক বস্তুটো অকণমান চেঞ্জ হৈছে, তথাপি বেছিভাগ পিতৃ মাতৃ এনেকুৱা ধৰণৰ কথা পঢ়াটো আগতে কৰি, খেলা ধূলাটো পিছত নহয়, তেনেকুৱা কথাটো নহয়। তো চব বস্তু চবেই ইম্পৰ্টেণ্ট, চব বস্তু
1: ডাক্টৰ শইকীয়া, আমাৰ বৰ বেছি আৰু সময় নাই, মই আপোনাক শেষৰ ফালে এটা প্ৰশ্ন সুধিব খুজিছোঁ, যে আমাৰ এই সময়ছোৱাৰ বতৰটোৱে এনেকুৱা, কেইদিনমান যদি একেৰাহে প্ৰচণ্ড ৰ'দ দিছে, আকৌ কেইদিনমান বৰষুণ দিব, এই সময়ছোৱাত শিশুসকলে ঠিক কেনেধৰণৰ পোচাক পিন্ধিলে ঠিক হ'ব, সেইসকল সেই কথাটো মাক দেউতাকে বা অভিভাৱকে কেনেদৰে থিৰাং কৰাটো প্ৰয়োজন?
0: পোচাকৰ ক্ষেত্ৰততো কপাহী কাপোৰ আৰু কটন ক্লথছ, আৰু স্কিনৰ কেয়াৰখিনি মই অলপ কৈছিলোঁৱেই, পানী খোৱাৰ কথাটো কৈছিলোঁৱেই, আৰু ৰাতি শোৱাৰ সময়তো ধৰক আপোনাৰ কিছুমান ডাষ্টিং পাউডাৰ ইউজ কৰিব পাৰে, যাতে ৰাতি কিবা কাৰণত গৰমত ঘামি চামি থাকিলেও যাতে কাপোৰ লিপিত খাই অশান্তি কিছুমান হৈ নাথাকে, সেইকাৰণে ৰাতি শোৱাৰ আগে আগে আপুনি তিতা কাপোৰে গাটো মুচি বা গা ধুৱে, যদি গা ধুৱাও দিব পাৰে, দিয়াৰ পিছত আপুনি সেই ডাষ্টিং পাউডাৰ কিছুমান দি মেলি কপাহী কাপোৰ পিন্ধি শোৱাব পাৰে। তো সেইখিনি বস্তু মানে মানে সৰু সৰু কথা, সৰু সৰু কথা, কিন্তু এইবিলাক সৰু সৰু কথাই বহুত হেল্প কৰে,
1: প্ৰয়োজনীয়। আমাৰ আলোচনাত আৰু এটা কথা থাকি গ'ল, যে খাদ্যত বিষক্ৰিয়া হৈ পেলাই শিশুসকল খুব আক্ৰান্ত হয় বিভিন্ন বেমাৰত, এই ক্ষেত্ৰত মাকগৰাকীয়ে কিদৰে মানে ধৰক স্কুলতে টিফিন দিলে বা তেনেকৈ বাহিৰত খালে কি কৰিব তেওঁলোকে?
0: ঘৰুৱা খানাটোতো বেলেগ একো বস্তুৱে ৰিপ্লেচ কৰিব নোৱাৰে, আৰু মই সদায় কওঁ যে পেকেট ফুডবিলাক এভইড কৰাই ভাল, মানে বজাৰৰ পৰা ৰেডিমেড যি মানে ধৰক যিবিলাক বনাবলৈ বৰ বেছি কষ্ট কৰিব নালাগে, দি দিলে লগে লগে বনায়, ইনষ্টেণ্ট ফুডবিলাক যিবিলাক, সেইবিলাক বস্তু অলপ এভইড কৰিব পাৰিলে ভাল। গৰমৰ দিনত এতিয়া আপোনাৰ বজাৰত দেখাই পাইছে ফল চল যথেষ্ট ওলাইছে, আম কঁঠাল সেইবিলাক ওলাই আছে, ছিজনেল ফ্ৰুটছটো অভ্যাস কৰিব লাগিব সৰুৰ পৰা। বহুতৰ এনেকুৱা এটা টেণ্ডেঞ্চি আছে যে আমাৰ বা আমাৰ ছোৱালীয়ে বা ল'ৰাই মানে ফল নাখায়, সেইটো নাথিং টু বি প্ৰাউড অফ, তাৰমানে সেইটো লৈ গৌৰৱ কৰা কোনো কথা নাই। ল'ৰা ছোৱালীয়ে খোৱা কি কাৰণে নাই, কাৰণ সৰুৰ পৰা সেই তেনেকুৱা ধৰণৰ অভ্যাস এটা আমি কৰোৱা নাই, অভ্যাসটো কৰিলে দেখিব লাহে লাহে দেখিব নিজেই, সেইটো আচলতে কোনেওতো জন্মতে শিকি নাহে যে কি খাব লাগে বা খাব নালাগে, সেইটো আমি শিকাওঁ আৰু আমি শিকাওঁতে ভালকৈ শিকাব লাগে।
1: হয়, তেন্তে আজি আমাৰ দৃষ্টিপাত অনুষ্ঠানটি সামৰিবলৈ সময় হ'ল, আমি বহুখিনি কথা পাতিলোঁ আৰু আমাৰ সৈতে বহুখিনি শ্ৰোতা ফোনযোগে সংযুক্ত হ'ল, আজিৰ এই অনুষ্ঠানৰ পৰা আমাৰ শ্ৰোতাসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ বাবে মোক বিশেষভাৱে সহায় কৰা ৰূপজ্যোতি বৰুৱা, পল্লৱী আৰু গোটেই অনুষ্ঠানটো বাণীবদ্ধ কৰা, শ্ৰোতাৰ ফোন কল গ্ৰহণ কৰা অপূৰ্ব মালী,

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত

0: সেৱা।
1: তেন্তে মইও এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনোৱা হওক অপৰূপা চিনেমাখনৰ মান্না দে আৰু ভূপেন হাজৰিকাৰ দ্বৈত কণ্ঠৰ এই গীতটি।

0: শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ যোগ বিয়োগ চিনেমাখনৰ এই গীতটি দীপেন বৰুৱাৰ কণ্ঠত।

0: লাগে।
1: চিত্রগীত অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 739 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। এই সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত নতুন বিদ্যায়তনিক

0: সম্পৰ্ক স্থাপন কৰাৰ লগতে উত্তৰ পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত সাংস্কৃতিক আৰু জ্ঞানৰ বিনিময় শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। গৱেষণা, সাংস্কৃতিক আদান প্ৰদান, অভিনয় কলা, পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল আৰ্কাইভ, সাহিত্য অনুবাদকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পদক্ষেপে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বন কৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাওৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বন কৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁও
1: বৰ্তমান আমি গম পাইছো যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগে আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাউণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছো আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছো তিনিদিন বা চাৰিদিনৰ ভিতৰত আমাৰ নাও যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজ নাও এখনো আছে।
0: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনত বানৰ সৃষ্টি হৈছে। জিলাখনৰ ডাঙাৰগাঁও নেপালপাৰা পথৰ এখন বাহৰ দলং সোঁতে উটুৱাই নিয়াত অঞ্চলটোৰে যাতায়াত বিচ্ছিন্ন হৈছে। আই নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বাণিজ্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত আজি কেইবাগৰাকী অধ্যাপক অধ্যাপিকাই গৱেষণা পত্ৰ পাঠ কৰে। অনুষ্ঠানত সমল ব্যক্তিৰূপে অংশ লৈ ডঃ সুৰজৱালিয়াই দৈনন্দিন মানৱ জীৱনত AIয়ে কঢ়িয়াই অনা পৰিৱৰ্তন শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়ায়। এই সন্মিলনৰ কাৰিকৰী সত্ৰসমূহত দেশ বিদেশৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদে সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত সমল ব্যক্তি ডঃ সুৰেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত বিশ্ব ব্যৱস্থাই কেনে ৰূপ ল'ব শীৰ্ষক বক্তব্য আগবঢ়ায়। যোৰহাট আৰক্ষীয়ে আজি অভিযান চলাই চহৰখনৰ এটা পেট্ৰল পাম্পত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই ঘটনা সন্দৰ্ভত আজি এজন লোকক আটক কৰা হৈছে। জব্দ কৰা মাদক দ্ৰব্যৰ মূল্য কেইবালাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত ভূপেন হাজৰিকাৰ গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1 লাখ টকা প্ৰাইজমণি সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। বিটিআৰৰ উদ্যোগত আজি ভেৰগাঁও প্ৰেক্ষাগৃহত ফুটবল বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিটিআৰ পৰিষদৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী আৰু BTCLAৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে স্থানীয় ক্লাবসমূহৰ মাজত ফুটবলসমূহ বিতৰণ কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত মঙলদৈৰ সোণালী পাম্পস্থিত ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত অনুষ্ঠিত 17 বছৰ অনুৰ্ধ আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাত অৰুণোদয় সংঘই বিজয়ী খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত ফাইনেলত দলটোৱে মঙলদৈ ইউনাইটেড ক্লাবক টাই ব্ৰেকাৰ পদ্ধতিৰে সামগ্ৰিকভাৱে 5-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 8:30 বজাত হবলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 5 বজাত হবলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ পূৰ্ণানন্দ ৰোড তিনিআলি নিবাসী বিশিষ্ট ব্যৱসায়ী প্ৰবাল দুৱৰাৰ কালি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জিলাখনৰ চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যিক তৰণীকান্ত ৰায়ৰ কালি 85 বছৰ বয়সত দেহাৱসান ঘটে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতি আলাপ অনুৰাগ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী কাৰ্বি পাহাৰৰ আভা বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী।
3: আভৰণ

কাৰ্বি পাহাৰৰ আভা বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্য নানীৰ এয়া দ্বিতীয় খণ্ড।

জয়মতী নার্জারী, কার্বি পাহাড়ৰ এক দৰদী কণ্ঠ, যাৰ কণ্ঠৰে নিগৰে সমন্বয়ৰ সুৰ, যি সুৰে ভেদাভেদ পাহৰাই মহামিলনৰ সেতু গঢ়ে।

0: আকাশবাণী গুৱাহাটীৰ প্ৰতি শৈশৱৰ পৰাই আকৃষ্ট হৈছিল জয়মতী নাৰ্জাৰী। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে শৈক্ষিক ভ্ৰমণত স্কুলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে তেওঁ গুৱাহাটীলৈ আহিছিল। তেতিয়াই তেওঁ প্ৰথমবাৰ আকাশবাণীৰ গুৱাহাটীলৈ আহিছিল। আকাশবাণীৰ ষ্টুডিঅ' দেখি তেওঁ অভিভূত হৈ পৰিছিল। শৈশৱৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী জয়মতী নাৰ্জাৰীয়ে কয়,
1: ক্লাছ ছিক্সত পঢ়ি থাকোঁতে এবাৰ মানে আমাৰ এক্সকাৰ্ছন আহিছিলে ছিক্সত আহোঁতে, এই ৰেডিঅ' চেণ্টাৰত তেতিয়া আহিছিলোঁ দেই, 76 মানত, মই ক্লাছ ছিক্সত, তেতিয়া 76ত আমাৰ ছাৰহঁতৰ লগত আমাৰ এক্সকাৰ্ছন আহিছিলে স্কুলৰ পৰা, এই ৰেডিঅ' চেণ্টাৰত আনিছে। তেতিয়া এই এতিয়া চানমাইৰ যিটো ফ্লাইঅভাৰ আছে সেইটো নাই, সেইটো বহুত পিছতে হৈছে চাগে, ছাৰহঁতৰ মানে হাতত আমাৰ তাক, কাৰণ 5-6 চবতকে সৰু হ'লে নহয়, ট্ৰেইনৰ পৰা আমিতো তলত একে ছাৰৰ হাতত ধৰি লৈছো আৰু, ধৰি পেলাই আৰু মানে পিছে পিছে আৰু আমাক লাইন কৰি পেলাই ইয়াত তেতিয়া দেখিছে কথিকাৰ ৰুম, ৰেকৰ্ডিং ৰুম, এনেকে আমাক এই ষ্টেপটো মানে উঠাটো মোৰ মনত আছে আৰু, তেনেকে এই তাৰ পৰা খোজকঢ়াই আনিছে, বাছ তাতে আছে, ইয়াৰ পৰা আমি এনেকে মানে আমাক এই ৰেডিঅ' চেণ্টাৰ, সেই তেতিয়া মই মানে আহোঁতে এই 76ৰ পৰা মই 94ত 93ত মই অডিশ্যন দিবলৈ আহিছোঁ, কিমান গেপ হ'ব,
0: 4 বছৰ আৰু 10 বছৰ, 14 বছৰ আৰু 17 বছৰ,
1: 17-18 বছৰ মই মানে আহিছোঁ আৰু, ব্ৰহ্মপুত্ৰখন শৰাইঘাটৰ দলং দেখুৱাইছে, চিৰিয়াখানা দেখাইছে, কলাক্ষেত্ৰ নাই তেতিয়া,
0: চিৰিয়াখানা চাইছিল,
1: চিৰিয়াখানা চাইছোঁ, এই প্লেনেটৰিয়ামো নাই,
0: পিছত হৈছে,
1: এই হেৰি ৰবীন্দ্ৰ ভৱন, আৰু আছিলো আমাৰ কাৰ্বি, ইয়াতে ক'ৰবাত কাৰ্বি ভৱন আছে, ভৱনতহে আমাক মানে ৰাখিছিলে, বশিষ্ঠত গৈছে, বশিষ্ঠত মানে ভাত পানী ৰান্ধিছে খাইছে, মানে গা পা ধোৱাৰ মনত আছে মোৰ অলপ চলপ আৰু, তেতিয়া 5-6ত, তেতিয়া আমি একদম মানে সৰু আৰু তেতিয়া।

জয়মতী নাৰ্জাৰীৰ শৈক্ষিক জীৱন আৰম্ভ হৈছিল মিৰ্দুপথাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত ক্ৰমে বকুলীয়াঘাট এম ই স্কুল আৰু বকুলীয়াঘাট হাইস্কুলত পঢ়িছিল।

0: প্ৰাথমিক বিদ্যালয় আপোনাৰ ঘৰৰ পৰা কিমান দূৰ আছিল?
1: প্ৰাথমিক বিদ্যালয়টো একদম ঘৰৰ লগতে আৰু এল পি স্কুলটো আমাৰ ঘৰৰ লগতে একদম।
0: কি নাম আছিলে স্কুলখনৰ?
1: আমাৰ মৃদুপথাৰ এল পি স্কুল, বেলেগ নহয়, মৃদুপথাৰ এল পি স্কুল এতিয়াও আছে। তাতে আমি হাইস্কুলটো মই তাতে পঢ়িছো।

0: মেট্ৰিক পাছ কৰাৰ পিছত ক'ত পঢ়িলে?
1: ক'ত পঢ়া মানে মই এৰিয়াত ক্লাছ টেনত থাকোঁতেই মোৰ দুৰ্ভাগ্যবশতে মোৰ বিয়াই হৈ গ'ল তেতিয়া। মোৰ বিয়াটো খুব সোনকালে হৈ গৈছে সেইখিনি সময়তে, পঢ়া শুনা কৰি থকা সময়তে এটা আকস্মিকভাৱে তাতে। আৰু সেই হাইস্কুলৰ শিক্ষক এজনৰ লগতে মোৰ বিয়া হৈছিলে।
0: মুকুলি হাইস্কুল?
1: হয় হয় হয়।

0: আগতে বকুলিয়াঘাট হাইস্কুলৰ হিন্দী শিক্ষক দৰ্শন সিংহৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জয়মতী নাৰ্জাৰী। কিন্তু তেওঁ তাতেই থমকি ৰোৱা নাছিল, বিয়াৰ পাছত পঢ়া শুনাও কৰি গৈছিল। হিন্দী ভাষাত বিশাৰদ হৈছিল, মেট্ৰিক পাছ কৰাৰ পাছত হিন্দী শিক্ষকৰ চাকৰি পাইছিল, পাছলৈ হিন্দী ভাষাৰ প্ৰবীণ, লগতে হাই ছেকেণ্ডেৰীও পঢ়িছিল। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী জয়মতী নাৰ্জাৰীয়ে কয়,
1: বিয়াৰ পিছতে মোৰ সকলোবিলাক পঢ়া শুনা যিমান যি কৰিছোঁ তাতে হায়াৰ ছেকেণ্ডেৰীত এইটি ছিক্সত হায়াৰ ছেকেণ্ডেৰীত হৈছে। বিয়াৰ পিছত মোৰ ছোৱালী জন্ম হ'ল। ছোৱালী জন্মৰ পিছত মই পঢ়ি থাকিলোঁ তেতিয়া, তাৰপিছতহে মোৰ পঢ়া শুনা গোটেইখিনি হায়াৰ ছেকেণ্ডেৰীত তাতেই কৰি পেলাইহে মই হিন্দী প্ৰবীণ কৰিলোঁ। কিন্তু মই ক্লাছ টেন পোৱাৰ আগতেই মই হিন্দী বিচাৰ কৰিলোঁ। তাৰপিছত চাকৰিয়ে পাই গ'লোঁ মই তেতিয়া তাতে হিন্দী দিয়া প্ৰথমেই পালোঁ মই আপোনাৰ এইটো 9 কিলোমিটাৰ হয় ডিচুবাই এমই স্কুলত। তেতিয়া মানে নতুন নতুনকৈ স্কুল খুলিছে, তে হিন্দী পোষ্টটো নাই। মেট্ৰিক পাছ কৰাৰ পিছতে মই হিন্দী পোষ্টত মই সোমাবলৈ পাইছোঁ। মই বহুত সৌভাগ্যৰ কথা, খুব কম পঢ়ি পেলাই পিছতে মই পঢ়ি আছোঁ, হিন্দী মই প্ৰবীণ কৰিছোঁ, বাকী মিউজিকৰ লাইনখিনি মই পিছত আহি গ'লোঁ। গোটেইখিনি মই তেতিয়াই চাকৰি পালোঁ। মই তাত এবছৰ কৰিলোঁ, মই ছোৱালীও আছে তাত। এবছৰ কৰাৰ পিছত মই য'ত পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰীত, আকৌ মই তাতে মানে আকৌ মিউজিক কি এটা পোষ্ট খালী হৈ গ'ল। আমাৰ 3 জন টিচাৰ হয় তাতে, জুনিয়ৰ পোষ্টটো খালী হওঁতে মই ইয়াতে একদম ধুনীয়াকৈ মই পাই গ'লোঁ
0: বকুলিয়াঘাট হায়াৰ ছেকেণ্ডেৰী
1: হোৱা নাই, কিন্তু
0: হাই স্কুল আছিলে।
1: হায়াৰ ছেকেণ্ডেৰীৰ পিছতে হৈছে, 86ত হৈছে। পষ্টিং পাই গ'লোঁ মই। তাৰপিছত আৰু সংসাৰ আৰম্ভ হৈ গ'ল, পঢ়া শুনা, চাকৰি পাই গ'লোঁ, পাৰ্মানেণ্ট চাকৰি হৈ গ'ল। তাৰপিছত আৰু মই মিউজিক প্ৰিয় মিউজিকৰ লাইনত মই আহি গ'লোঁ, হিন্দীও দি থাকিলোঁ মই।

0: সংগীত শিকা আপুনি কেতিয়া আৰু ক'ত কৰিলে?
1: সংগীতটো মই এনেই হাইস্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়াতো স্কুল লাইফত আৰু মানে একদম স্কুলৰ যিটো স্কুল সপ্তাহ গানা বাজানা একদম মানে পুৰা নাটক আমাৰ বকুলিয়াঘাট হায়াৰ ছেকেণ্ডেৰীখন সেই হাইস্কুল অৱস্থাত তেতিয়াই ইমান ধুনীয়াকৈ সকলোবিলাকেই মানে আমাৰ এই গান নাটক সকলোবিলাক আৰম্ভ হ'বলৈ লয়।

0: দৰ্শন সিংহ আছিল এগৰাকী নাট্যকাৰ আৰু সংগীতৰ সাধক। তেওঁ বহুকেইখন নাটক লিখিছে, তাৰে ভিতৰত ফাতেহপুৰ, বিশ কিলোমিটাৰ, জুইবাহ, ঠিকনাবিহীন ঠিকনা, পখিলাৰ সাধু, কেমেৰাৰ লেন্সত এজাক শগুন, সংক্ৰামক, নাৰদৰ বিয়া, বুঢ়াশালিকাৰ মাত, চন্দ্ৰপতন, সিংহাৰ চিকমিক তৰোৱাল আদি লেখত ল'বলগীয়া। বকুলেঘাট হাইস্কুলত পূৰ্বতে সংগীত নাটকৰ পৰিৱেশ নাছিল। দৰ্শন সিংহই বকুলেঘাট হাইস্কুলত সংগীত নাটকৰ পৰিৱেশ কৰিছিল। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী জয়মতী নাৰ্জাৰীয়ে কয়,
1: তাৰমানে মোৰ যিজন হাজবেণ্ড দৰ্শন সিংহ, সেইখন স্কুলৰে শিক্ষক আছিল, মই হিন্দী পষ্ট হিন্দী ছিনিয়ৰ টিচাৰ আছিলে, মই পিছত জুনিয়ৰ টিচাৰ হৈছোঁ মই।

0: শাস্ত্ৰীয় সংগীতৰ গুৰু কোন আছিল?
1: তাপস চক্ৰৱৰ্তী মোৰ গুৰু, প্ৰথম গুৰু আছে তাপস চক্ৰৱৰ্তী। গানত যেতিয়া ৰাপ আছিলে মোৰ, তেতিয়া মই ভাবিলোঁ যে আৰু শাস্ত্ৰীয় সংগীতটো তেতিয়া শুনিছোঁ, এতিয়া শব্দটো চাৰেগামা প্ৰাধান হিচাপে বাছ সিমানেই জানো। তাৰপিছতো আৰু কেনেকৈ কি কৰে যে শাস্ত্ৰীয় সংগীত শিকিব লাগে মই শুনিছোঁ, তো ক'ত শিকিম? আমাৰ বকলীয়াতো আৰু সেইটো ব্যৱস্থাটো নাই আৰু তেতিয়া, একদম তেতিয়া আৰু পিছপৰা অঞ্চল আৰু, মিউজিকৰ লগত কোনো সম্পৰ্ক নাই সেইবিলাক। তো তেতিয়া মই ডিফুন এখন মিউজিক কলেজ আছে বুলি জানো, গম পালোঁ। তেতিয়া 90 চনত মই চাকৰি কৰা অৱস্থাতে 90 চনত মই তাত এদিন ডিফু মিউজিক কলেজত গ'লোঁ। গৈ তাত অধ্যক্ষ আছিলে, প্ৰিন্সিপাল আছিলে মহেশ্বৰ বৰা, আমাৰ নগাঁৱৰ পুৰণি গোদামৰ। তেওঁ বিৰাট ডাঙৰ আৰ্টিষ্ট, তেওঁ একদম হেৰিয়া ছবি অঁকা, সত্ৰীয়া ডান্সৰ, তবলা সকলোবিলাকতে। তেওঁ ডিফুত যোৱাৰ আগতে আমাৰ বকলীয়া আছিলে তেওঁ। তেতিয়া যোগাযোগ হৈ গ'ল, ফোনটোতো নাই তেতিয়া আৰু, তেতিয়ালৈকে ফোন নাই দেই। তাৰপিছত গম পাই পেলাই এদিন আহাচোন তুমি, আহি পেলাই কৈছে ইয়াত এডমিশ্যন লোৱা। তে এডমিশ্যন ল'লোঁ। এডমিশ্যন লোৱাৰ পিছত এদিন ক্লাছ কৰিবলৈ গ'লোঁ আৰু, এনেকুৱা শনি দেওবাৰত গৈছোঁ, প্ৰথম দেওবাৰত গৈছোঁ। তো 3টা বজাত আহিছে, ছাৰ আহিব বুলি কৈছে। তে ধৰি ধৰি আনিছে ছাৰজনক। আমাৰ ডিফু মিউজিক কলেজটো এটা টিলাৰ ওপৰত আছে, তাত 45টা ষ্টেপ আছে। মই পিছত হিচাপ কৰিছোঁ, আমাৰ মনত আছে 45টা ষ্টেপ আছে দেই। আমি সদায় ক্লাছ কৰিব আহোঁতে যাওঁতে মানে হিচাপ কৰি চাওঁ। তো 3টা বজাত এতিয়া ক্লাছ আহিছে, ধৰি ধৰি আনিছে। মই দেখিলোঁ ছাৰজন দৃষ্টিহীন, তাৰমানে চকুৰে নেদেখে। তে ক্লাছ কৰিলোঁ, প্ৰথম ক্লাছ কৰোঁতে মোৰ বিৰাট মনটো বিৰাট ভাল লাগিছে। এনেকুৱা সুতো শুনাৰ আৰু ক্লাছিকেলটো শুনাই নাই, প্ৰথম সেই গুৰুজনৰ পৰা শুনিছোঁ। তো মইতো শিকিবই লাগিব, বেলেগতো আৰু যাবলৈ নাই। সেই তেতিয়া 90 চনৰ পৰাই মই শনিবাৰ দেওবাৰ। তাৰপিছত ক'লে যে আপুনি বুলি মাতিছিলে, যিহেতু মই বিবাহিত জানিলে ছাৰে, আৰু মাষ্টৰনী বুলি জানিলে, তেতিয়াহ'লে মানে ছাৰ মোতকৈ বেছি বহুত বয়সৰো নহয়, তো মানে বাইদেউ বুলিয়ে মাতে, আপুনি বুলিয়ে মাতে আৰু।
0: তেখেতৰ নামটো
1: তাপস চক্ৰৱৰ্তী। তেখেতৰ দেউতাক, তেওঁলোক কোৱাৰ্টাৰত আছিলে ডিফুত, ৰেলৱে কোৱাৰ্টাৰ আছিলে। দেউতাজন ৰেলৱে ইন্সপেক্টৰ আছিলে হেনো। দুই একবাৰ লগ পাইছোঁ ঘৰতো, মানে আমি ক্লাছ কৰিছিলোঁতো কেতিয়াবা, মানে এনেকুৱা ক্লাছটো কেনেকৈ কৰিছিলোঁ ঘৰত, আমাৰ মঙলবাৰে আমাৰ বকলীয়াঘাট হেৰিয়াত বজাৰ বাৰ হয়, সেইদিনাখন আমাৰ হাফ স্কুল হয়। আজিকালি কিন্তু হাফটো উঠাই দিলে, ক'তো হাফ স্কুল নাথাকে, আজিকালি শনিবাৰে হাফ হয়। তো এই শনিবাৰে হাফ পিৰিয়ডত হ'লে দুটা

দুটা ক্লাছ থাকে আৰু হিন্দী পিৰিয়ডটো দুটা থাকে তেতিয়া ফাৰ্ষ্ট পিৰিয়ডটো আমি আমাৰ হিন্দী ছাবজেক্টটো নহয় ছেকেণ্ড পিৰিয়ড বা থাৰ্ড পিৰিয়ড কেতিয়াবা এটা থাকে তো সেইটো মই কি কৰোঁ মানে সেই মিউজিক পিৰিয়ড শিকোৱা সময়খিনিত আমাৰ শিক্ষকসকল এতিয়া গান শিকিছে কিমান ডাঙৰ সন্মানৰ কথা আমাৰ নাই গান শিকোৱা মানুহ নাই সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগিতা কৰিছিলে আৰু বিশেষকৈ আমাৰ অধ্যক্ষজনে নৰেন্দ্ৰ নাথ বৰবৰা ছাৰ একদম ভগৱানৰ নিচিনা আমি মানুহ তেখেতক তেখেত আমাৰ নগাঁৱৰ আছিলে এই ছাৰেও বহুত প্ৰেৰণা যোগাইছিল যে তই ভালকৈ শিক আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব তো তাত তেনেকৈ মঙলবাৰে মঙলবাৰে আমি মই আৰু মোৰ লগত আৰু এগৰাকী পিছত আহিল পিছত শিকি পেলাই আছিল তেওঁ তাত মঙলবাৰে মই কি কৰোঁ ছাৰক কওঁ ছাৰ মই এই ক্লাছটোৰ কাৰণে যাম মোৰ ক্লাছটো ছেকেণ্ড পিৰিয়ডত শেষ আৰু কিন্তু এনেই আমাৰ স্কুল ছুটি নোহোৱালৈকে কোনো শিক্ষক বাহিৰলৈ তেনেকুৱা নিয়ম নাই ক্লাছ থাকিলেও নাথাকিলেও সকলোৱে সমান আপোনাৰ 10টা বজাতহে হয় তেতিয়া স্কুল 9টা 10টাতে হয় আজিকালিহে আগুৱাইছে আগতে 10টা বজাত হয় তো 10টা বজাত হেৰি কৰাৰ পিছত এক পিৰিয়ড দুই পিৰিয়ড কৰাৰ পিছত বাকী পিৰিয়ডটোত তাৰ মোৰ মানে ক্লাছ নাই মই যাব পাৰিমনে ছাৰ কৈ পেলাই ক্লাছ কৰি পেলাই যাওঁ

0: আৰু তাততো আৰু নহলে তিনিটা বজাত শেষ, ডিফুৰ পৰা বাছ আপোনাৰ তিনিটা বজাত শেষ, লাষ্ট গাড়ী। গতিকে সেইখিনি ক্লাছ কৰি ছাৰৰ ঘৰলৈ যাওঁ, তেতিয়া এক্সট্ৰাকে ক্লাছ কৰে আৰু। তেতিয়া ছাৰৰ ঘৰত ক্লাছ কৰি পেলাই আকৌ আমিতো কেতিয়াও ছিট নাপাইছিলোঁ দেই, তেতিয়া বাছৰ সংখ্যাটোতো বহুত কম, নিয়মত যায়, নিয়মত আহে। তো চাৰি পাঁচখন বাছত আমি নগাঁৱৰ পৰা বাছ যোৱা বাছখন বা দবকা, লাংহীন, এনেকৈ তিনিআলি এইবিলাক পাৰ হোৱাৰ পিছত বকলীয়া লাষ্ট ষ্টপেজ বকলীয়াৰ পৰা ডাইৰেক্ট ডিফু, মাঞ্জা ডিফু। গতিকে ছিটটো আমি কেতিয়াও নাপাওঁ, সেই তেতিয়া থিয় হৈয়ে যাওঁ, কেতিয়াহে পাওঁ। তাকো সেই তিনিজনীয়া বহা বাছখন, নব্বৈ দশকৰ কথাটো ভাবিব লাগিব, তিনিজনীয়া বহা ছিটত কেতিয়াবা ধৰক মানে ঠেলা ঠেলিকে দুজনীয়া এফালে থাকে আৰু এফালে তিনিজনীয়া থাকে, তো সেই তিনিজনীয়া ছিটটোৰ লগত এডজাষ্ট কৰি নাইবা থিয় হৈ। আৰু এতিয়াতো আৰু ধুনীয়া ৰাস্তা, ফ'ৰ লেন গোটেইটো ফালে গৈছে, আৰু মানে আমি থিয় হৈ গ'লে কিমান কষ্ট হ'ব আপুনি ভাবি চাওক। তো সেই
1: তেতিয়া
0: আছিলে, তেতিয়াৰ দিনত বেকা বিকি ৰাস্তা, দুঘণ্টা সময় লাগে ডিফুলে, এতিয়া এঘণ্টাও নালাগে। তো তেনেকুৱাকে চাৰি বছৰ চাওক, চাৰি বছৰ পিছৰ ফালে কি কৰিছো, নাইট চুপাৰত অহা হলো, আবেলি ক্লাছ কৰো, এই যে দেওবাৰে আবেলি ক্লাছ কৰো, তিনিটা বজাৰ পৰা আপোনাৰ ছটা, তিনিটা বজাৰ পৰা ধৰক দুঘণ্টামান ক্লাছ কৰিলো, আপোনাৰ ক্লাছসমূহ ধৰক পাঁচ ছটামান বজাতে, পাঁচটা ছটামান বজাতে শেষ হ'ল, কিন্তু গাড়ীখন আহে আঠটা বজাত। নাইট চুপাৰত গুৱাহাটীলৈ এখনেই নাইট চুপাৰ, আজিকালিতো নাই নাই বাৰু, আজিকালি আপোনাৰ কাৰ্বি আংলঙৰ পৰা গুৱাহাটী আহিবৰ কাৰণে আপুনি চাৰিবাৰ হয়তো আপ ডাউন কৰিব পাৰে। তেতিয়া কিন্তু আমি নাইট চুপাৰ আহোঁ, ৰেডিঅ' ৰেকৰ্ডিং কৰিবলৈ মই পিছত আৰু মানে গোটেই ৰাতিটো আহোঁ, নাইট চুপাৰত উঠোঁ, পল্টন বজাৰত নামো, ৰাতিপুৱাই তেতিয়া অট' চলে, তেতিয়া মই এই ৰেডিঅ' চেণ্টাৰত মানে গান গাবলৈ আহোঁ। মানে কি ক'ম, জীৱনৰ মানে এই যে পাৰ্থক্যটো যে, তো ডিফু তেনেকেই তিনি চাৰি বছৰ, নাইণ্টিৰ পৰা মই নাইণ্টি থ্ৰীত বি এম ইউজ কৰিলোঁ, হয় নাইট চুপাৰত আহোঁ, তেতিয়া ডকাইটো পায়, বহীখন লওঁ, আমি ভাবোঁ কেতিয়াবা আমি আমি যেতিয়া শিকি আছিলোঁ কেইবাবাৰো ডকাইত হৈছে, জংঘল ভয় কৰে, তো ডকাইত বহুত হৈছিলে, মই পোৱা নাই কিন্তু মানে বহুতেই পাইছে তেনেকুৱা। তাৰপিছত

0: আমি ভাবো যে শিলবেটাটো কেতিয়া পাৰ হ'ব, চব টকা পইচা মই ভাবো দি দিম, কিন্তু গানৰ বহীখন যাতে মই মানে লুকুৱাব পাৰো চিত্ৰৰ লগত, সেইটো কিন্তু মানে চিন্তা কৰিছিলো, হাঁহি উঠে মানে ক'বলৈ। তেনেকেই সেই গুৰুজীৰ ওচৰত, তাপস চক্ৰৱৰ্তী ছাৰৰ ওচৰত ইমান সুন্দৰভাৱে মই তাত বি মিউজটো সুখ্যাতিৰে মই কৰিলোঁ,
1: বিশাৰদ হৈ গ'লোঁ,
0: বিশাৰদ হৈ গ'লোঁ মই

আলাপ অনুৰাগ। কাৰ্বি পাহাৰৰ আভা বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানিৰ দ্বিতীয় খণ্ডটি শুনিলে। আলেখ্যলানিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰৰ একে সময়তে।